নমস্কার, সুপ্রভাত প্রিয় শ্রোতা, এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহুর পৰা। আজি মঙ্গলবার, 1433 ভাস্কৰাব্দর আহাৰ মাহৰ 8 দিন, 1948 শকাব্দর আহাৰৰ 2 দিন, 2026 খ্রিস্টাব্দর জুন মাহৰ 6 তারিখ। জুন মাহৰ 23 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 57 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়া বিভিন্ন দায়িত্বত ডিউটিৰ মত আছে অস্মিতা ভাগৱতী আৰু প্ৰিয়াংকী দেৱ চৌধুৰী। নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমলেশ কলিতা। এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু বিজিত শৰ্মা। অন্যান্য দায়িত্বত ডিউটিৰ মোৰ সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই প্ৰেৰণা খনিকৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। বন্দনা।

আজিৰ বন্দনাত আপোনালোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত উদেষ্ণা ভাগৱতীৰ কণ্ঠত, লোকগীত নৰেন দাসৰ কণ্ঠত, চিয়া গীত জোনমণি শইকীয়াৰ সংগীবৃন্দৰ কণ্ঠত, টোকাৰী গীত নৃপেন চন্দ্ৰ দাস আৰু লগৰীয়াসকলৰ কণ্ঠত আৰু সুস্মিতা ভৰদ্বাজৰ কণ্ঠত ভজন শুনিলে।

0: Pradesh Fire Service Act against 6 named accused and other responsible persons. Meanwhile, the state government has ordered a high-level inquiry into the fire incident. A special investigation team, SIT, was formed to investigate the incident, and its members will submit their report within 7 days. And at least 15 people, mostly students aged 16 to 25, died in the tragic fire yesterday afternoon. Indian Embassy in Doha has announced that Qatari authorities have confirmed the deaths of 12 Indian nationals in the Ras Laffan incident Sunday night. In a social media post, the embassy extended its condolences to the bereaved families and offered prayers for the departed souls. It also stated that Qatari authorities confirmed all those injured in the incident are in stable condition and receiving appropriate medical treatment. The embassy is working in close contact with Qatari authorities to provide all possible help to the Indian nationals and their families affected by this incident, ensuring the swift repatriation of the deceased remains to India. Star shuttlers Lakshya Sen and Tanvi Sharma will lead India's challenge at the U.S. Open Super Badminton Tournament beginning today in California. World number 14 Lakshya Sen, seeded second, will take on Belgium's Julien Karagi in the opening round of the men's singles event. Former World Championship silver medalist Kidambi Srikanth, seeded fifth, will face Chinese Taipei's Liao Chiaofu in the first round match. Unseeded Indian shuttler Sanit Dayanand will begin his campaign against Japan's fourth seed Yudai Okimoto, while Shankar Muthuswamy Subramanian will take on a qualifier in the round of 32. In women's singles, India has a strong contingent of 7 players in the main draw, led by 5th seed Tanvi Sharma and 6th seed Devika Sihag. 17-year-old Tanvi will open a campaign against Germany's Yvonne Lee. In women's doubles, Commonwealth Games bronze medalist Teresa Jolly, Gayatri Gopichand will face Spain's Paula Lopez and Lucia Rodriguez in the opening round. And that is the end of this news bulletin.
1: মিডিয়াম এফৰ 411.5 মিটাৰ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মুকুতা মালা।
2: পণ্ডিত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কৈছিল, সাধাৰণতে কোৱা হয় যে ভাৰত ৰাষ্ট্ৰৰ পুনৰ্গঠনত ভাৰতৰ বিশ্ববিদ্যালয়ে এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে। সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন মংগলৰ বাবে মানসিক বিকাশ আৰু আধ্যাত্মিক ভাৱৰ সংমিশ্ৰণৰ এক নতুন উপায় বিচাৰি উলিয়াব লাগিব। এই প্ৰয়াস হ'ব লাগিব সকলো ভাষা, ধৰ্ম, লিংগ আৰু শাৰীৰিক সক্ষমতাৰ ঊৰ্ধৰ। এই শিক্ষা কেৱল জীৱিকা অৰ্জনৰ বাবে নহয় অথবা নিয়োগৰ সুবিধাৰ বাবে নহয়, এই শিক্ষা হ'ব লাগিব তেওঁলোকক সম্পূৰ্ণ শিক্ষিত আৰু উপযুক্ত কৰা শিক্ষা, যাতে তেওঁলোকে মাতৃভূমিৰ বাবে নিজকে নিয়োজিত কৰাৰ লগতে দেশখনৰ সৰ্বতোপ্ৰকাৰে মংগল সাধন কৰি এক সুস্থ মানৱ সভ্যতা গঢ়ি তুলিব পাৰে। সাধাৰণতে কোৱা হয় যে বহু দেৱ দেৱীক পূজা কৰা হিন্দুসকল আধ্যাত্মিক ভাৱধাৰাৰ সূক্ষ্ম বিশ্লেষণত এক ঈশ্বৰত বিশ্বাসী মুছলমানসকলতকৈ অলপ হ'লেও পিছ পৰি আছে। কিন্তু এই কথা কেনেকৈ কওঁ যে ভাৰতে ইছলাম ধৰ্মক অৱমাননা কৰিছে? এই ভাৰতত আমাৰ ধৰ্মৰ পথ প্ৰদৰ্শক হিচাপে নানক, চৈতন্য, তুকাৰাম আদিয়ে ভাতৃত্ববোধৰ লগতে জাতি ধৰ্মৰ বিচাৰ নকৰি সমগ্ৰ সমাজকে আধ্যাত্মিকতাৰ জ্ঞান বিতৰণ কৰিছে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে হিন্দু সংস্কৃতিৰ কথা উপচি আছে। সেইবোৰত চকু ফুৰালে আমি দেখা পাওঁ যে মুছলমানসকলে ভাৰতীয় আবেদনৰ কথা অস্বীকাৰ কৰা নাই। মহম্মদ জয়াছিৰ লেখনিত দেখা যায় যে একোটা বিষয়ৰ উপস্থাপনৰ বাবে তেওঁ কেনেদৰে হিন্দু দৰ্শনৰ আশ্ৰয় লৈছিল। কবির অথবা শেখ ফরিদর সরল।

0: ভক্তিমূলক কাব্যত দেখা পাওঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে তেওঁলোকে কেনেদৰে জাতি ধৰ্মৰ বাধা মানিবলৈ অস্বীকাৰ কৰিছিল। শেখ ফৰিদে কৈছিল, সমৰ্থনযোগ্য নোহোৱা এটা শব্দও উচ্চাৰণ নকৰিবা, কাৰণ প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ আছে, কোনো এখন অন্তৰতে আঘাত নিদিবা, প্ৰতিখন হৃদয়ে একো একোটা ৰত্ন। কবিৰে কৈছিল, হিন্দু বা মুছলমানৰ ঈশ্বৰ একেজনে, এইখন ভাৰতে বিচাৰি পাইছিল এজন আকবৰক, যিয়ে ৰাজনৈতিক বিশৃংখলা আৰু সামাজিক অস্থিৰতাৰ উপশম ঘটোৱাৰ এটা পথ বিচাৰি পাইছিল। শ্বাহজাহানে মাৰ্বলৰ সপোনৰ এটা সপোন দেখিছিল আৰু এয়া সম্ভৱ হৈছিল ভাৰততে। আমাৰ বহু লোক পাশ্চাত্যৰ জ্ঞানৰ জুৰিত অৱগাহন কৰিছে, এই পশ্চিমীয়া চিন্তাৰ শ্ৰেষ্ঠখিনি নিজৰ আৰু জাতিৰ মংগলৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসহজ বোধ কৰিবলৈ একো নাই। কেৱল এটা কথাতে সতৰ্ক হ'ব লাগে, যাতে ই নিজৰ সভ্যতাৰ মূল উপাদানক আঘাত কৰিব নোৱাৰে।
1: আজিৰ মুকুতামালাৰ কথাখিনি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৰচনাৰ পৰা লোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া আগবঢ়াইছো চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠত কেইটিমান লোকগীত।

চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠত লোকগীতকেইটি শুনিলে শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সহযোগ কৰিলে মুস্তাকিন আহমেদ, অৰূপ কলিতা, নিকুঞ্জ পাঠক, নিকুঞ্জ মেধি আৰু দুলাল চন্দ্ৰ ৰয়ে।

হৰিহৰণৰ কণ্ঠত ভজন কীৰ্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহুৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। অনুষ্ঠান পৰিচিতি।

আজি নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী সুৱাগমণি মহন্ত, সংগীত সংৰচনা দীপক কুমাৰ শৰ্মাৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026ৰ আলোচনাৰ দ্বিতীয় খণ্ড। আলোচনাত ভাগ ল'ব বিধান দাস, গণেশ ৰয় আৰু সুশীম ঘোষে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত শালি ধানৰ খেতিৰ বিষয়ত ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীৰ সৈতে কথা পাতিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ। 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত ৰূপজ্যোতি দাসৰ স্বৰচিত চুটিগল্প পাঠ আৰু ৰেণু গোৱালা, পল্লৱ ৰাজবংশী আৰু পাৰ্বতী কুৰ্মীৰ স্বৰচিত কবিতা পাঠ আগবঢ়াব অঞ্জু দাসে।

দিনৰ ডেৰ বজাত বাদ্য সংগীতৰ অনুষ্ঠানত সুৰেশ চেতিয়াৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ, 12:30 বজাত আইডৰ বোলনি অনুষ্ঠানত নুনমাটিৰ সৃজন সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান, 7:30 বজাত ৰূপালী লহৰৰ বিষয় হিন্দী চিনেমাত প্ৰাৰ্থনা গীত, ৰচনা মৃন্ময়ী শৰ্মাৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 6:55 বজাত জ্ঞান বিজ্ঞান, 7:00 আৰু 7:00 বজাত নিউজ বাতৰি। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15 বজাত, প্ৰযোজনা

কার্তিক সূত্রধরৰ। চাৰে আঠ বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী মমতা বৰঠাকুৰ, ৰাণা প্ৰকাশ হাজৰিকা, বন্দনা ভাগৱতী, ময়ূৰ বৰা আৰু হান্তাউজী। ন বাজি পোন্ধৰ মিনিটত জিলা ৰেহু, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ডক্টৰ অসমী গগৈ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমা।

11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ সাহিত্য শিতানত অতিথি পপী ডেকা আৰু প্ৰীতি মালী, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অজয় বৰ্মনৰ কণ্ঠত আধুনিক গীত, 1:20 প্ৰাসংগিক, 1:50 চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠত লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, পম্পী বৰাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 3:05, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 5:55 আৰু 7:05 বৃন্দগান, 6:40 নিৰোধ চৰকাৰৰ কণ্ঠত ভজন, 7:20 আধুনিক গীতৰ অনুষ্ঠান আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰত শ্যামচৰণ ৰাভাৰ কণ্ঠ ৰাভা গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: অলিম্পিক দিৱস 1948 চনত চেকোস্লোভাকিয়াত বহা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশনত এই সমিতিৰ সদস্য ডক্টৰ গ্ৰুছে অলিম্পিকৰ আদৰ্শসমূহ প্ৰচাৰৰ বাবে এই দিন অলিম্পিক দিৱস হিচাপে ধাৰ্য কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় আৰু সেইমৰ্মে এই সমিতিৰ 42 সংখ্যক অধিৱেশনত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আৰু পিয়েৰ ডি কুবাৰ্টিনে 1894 চনত অলিম্পিকক পুনৰুদ্ধাৰ কৰা দিনটোকে অৰ্থাৎ 23 জুনৰ দিনটোকে অলিম্পিক দিৱস হিচাপে উদযাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰথম অলিম্পিক দিৱস উদযাপন কৰা হৈছিল 1948 চনৰ 23 জুন তাৰিখে। প্ৰাচীন গ্ৰীচত গ্ৰীক দেৱতা জুছৰ সন্মানাৰ্থে সেই সময়ৰ গ্ৰীচৰ চহৰ, প্ৰদেশ আৰু ৰাজ্যসমূহৰ অংশগ্ৰহণেৰে অলিম্পিয়া নামে ঠাইত অনুষ্ঠিত কৰা এক ক্ৰীড়া উৎসৱকে অলিম্পিক বুলি জনা যায়। প্ৰাচীন অলিম্পিকৰ আৰম্ভণি ৰহস্য আৰু লোককথাৰ কুঁৱলীৰে আবৃত্ত। এক জনপ্ৰিয় লোককথাৰ মতে হাৰকুলিছ আৰু তেওঁৰ পিতৃ জুছ এই অলিম্পিকৰ জন্মদাতা। আন এটা লোককথাৰ মতে এই খেল উৎসৱক প্ৰাচীন গ্ৰীচৰ অলিম্পিক যুদ্ধবিৰতিৰ ধাৰণাৰ লগত সন্নিৱিষ্ট কৰিব খোজে। সি যি কি নহওক, অলিম্পিকৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব 776ত হোৱা বুলি মানি লোৱা হৈছে। এই ধাৰণাৰ মূলতে হ'ল অলিম্পিয়াত পোৱা এখন শিলালিপি য'ত খ্ৰীষ্টপূৰ্ব 776ত আৰম্ভ হৈ প্ৰতি 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এক ভৰি দৌৰ প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম খোদিত আছে। এলিছ চহৰৰ এজন ৰান্ধনী কৰবাছক প্ৰথম অলিম্পিক বিজয়ী বুলি জনা যায়। অলিম্পিক মূলতে এক ধৰ্মীয় অনুষ্ঠান আছিল। খেলৰ লগে লগে জুচ আৰু পেলবছৰ সন্মানাৰ্থে বিধিগতভাৱে কৰা উচৰ্গাসমূহ অলিম্পিকৰ এক অংশ আছিল। অলিম্পিক বিজয়ীসকলৰ মূৰ্তি সজাই তেওঁলোকৰ নামত কবিতা ৰচনা কৰি সন্মান জনোৱাৰ লগতে তেওঁলোকৰ কৃতি চিৰস্থায়ী কৰাৰ প্ৰয়াস কৰা হৈছিল। এই খেল প্ৰতি 4 বছৰৰ পাছত পতা হৈছিল আৰু সেই সময়কালক এক অলিম্পিয়াড বুলি কোৱা হৈছিল। অলিম্পিয়াড গ্ৰীকসকলে সময়ৰ জোখৰ এক একক হিচাপেও ব্যৱহাৰ কৰিছিল। খ্ৰীষ্টপূৰ্ব 5ম আৰু 6ষ্ঠ শতিকাত অলিম্পিকে ইয়াৰ জনপ্ৰিয়তাৰ তথা উন্নতিৰ চৰম শিখৰ পাইছিলগৈ। কিন্তু লাহে লাহে গ্ৰীকসকলৰ ওপৰত ৰোমানসকলৰ প্ৰভুত্ব তথা প্ৰভাৱ বাঢ়ি যোৱাৰ লগে লগে ই নিম্নগামী হ'বলৈ ধৰে। এই খেলবিধ কেতিয়া কেনেকৈ বন্ধ হৈছিল তাৰ সঠিক বিজ্ঞানসন্মত কোনো তথ্য নাই। 17 শতিকাত কেইবাটাও আধুনিক এথলেটিক্স প্ৰতিযোগিতাৰ লগত অলিম্পিক শব্দটো পুনৰুত্থান কৰাৰ প্ৰচেষ্টা দেখা পোৱা যায়। তাৰ ভিতৰত প্ৰথম হ'ল কটছৱেল গেমছ বা কটছৱেল অলিম্পিক। ই মূলত ইংলেণ্ডৰ শ্বিপিং কেমডেনৰ ওচৰত পোৱা গ্ৰাম্য ক্ৰীড়াৰ এক বছৰীয়া ক্ৰীড়া মহোৎসৱ। 1612 চনৰ পৰা 1624 খ্ৰীষ্টাব্দৰ ভিতৰত ৰবাৰ্ট ডোভাৰ নামৰ এজন উকিলে এই খেলৰ আৰম্ভণি কৰে আৰু ই চেগাচুৰাকৈ আজিলৈকে চলি আছে। ব্ৰিটিছ অলিম্পিক সন্থাই অলিম্পিক পাতিবৰ বাবে নিবিদা দিওঁতে এই সমাৰোহৰ কথা ব্ৰিটেইনৰ অলিম্পিকৰ আৰম্ভণিৰ প্ৰথম উদ্দীপক বুলি উল্লেখ কৰিছে। ফ্ৰান্সত 1796 চনৰ পৰা 1798 খ্ৰীষ্টাব্দত লিম্পিয়াডে দে লা ৰিপাব্লিকে নামেৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাখনত প্ৰাচীন অলিম্পিকক অনুসৰণ কৰা দেখা গৈছিল। 1796 চনত এই প্ৰতিযোগিতাতে জোখমাখৰ বাবে পোনপ্ৰথম মেট্ৰিক প্ৰণালীৰ প্ৰয়োগ কৰা হৈছিল। 1850 চনত ডক্টৰ ইউলিয়াম পেনি ব্ৰুকছে ইংলেণ্ডৰ শ্ৰপশায়াৰৰ কাউণ্টিৰ মাছ ৱেনলকত এক ধৰণৰ অলিম্পিক আয়োজন কৰে। ডক্টৰ ব্ৰুকছে এই সমাৰোহক 1859 চনত ৱেনলক অলিম্পিক গেমছ বুলি নামকৰণ কৰে। ডক্টৰ ব্ৰুকছে 1860 চনৰ 15 নৱেম্বৰত ৱেনলক অলিম্পিক পৰিষদো গঠন কৰে। 1862 চনৰ পৰা 1867 চনৰ মাজৰ কালছোৱাত ইংলেণ্ডৰ লিভাৰপুলত এক অলিম্পিক মহোৎসৱৰ আয়োজন কৰিছিল। জন হালি আৰু চাৰ্লছ মেলিয়ে আয়োজন কৰা এই ক্ৰীড়া সমাৰোহখনে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ অপেচাদাৰী চৰিত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী ক্ৰীড়াৰ জগতখনলৈ আমদানি কৰে। 1896 চনত এথেন্সত হোৱা প্ৰথম আধুনিক অলিম্পিক আৰু লিভাৰপুল অলিম্পিকৰ কাৰ্যক্ৰমণিকা প্ৰায় একেধৰণৰ আছিল। 1865 চনত হালি, ডক্টৰ ব্ৰুকছ আৰু ই জে ৰেভেনষ্টেইনে লিভাৰপুলত ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘ প্ৰতিষ্ঠা কৰে, যাক ব্ৰিটিছ অলিম্পিক সংঘৰ অগ্ৰণী সংস্থা বুলি জনা যায়। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক চাৰ্টাৰৰ মূল কাঠামো এই ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰ সংগঠন সূত্ৰসমূহৰ ওপৰতে আধাৰিত। 1866 চনত লণ্ডনৰ

0: ক্রিষ্টেল পেলেচত এক ৰাষ্ট্ৰীয় অলিম্পিক গেমছৰ আয়োজন কৰা হয়। ইভানগেলো জাপ্পাস নামৰ এজন ধনী লোকে 1856 চনত পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকক স্থায়ীভাৱে পুনৰুদ্ধাৰ কৰিবলৈ অৰ্থসাহায্য দিয়াৰ প্ৰস্তাৱ দি গ্ৰীচৰ ৰজা অট্টলে পত্ৰ লিখে। 1859 চনত এথেন্স চিটি স্কোৱাৰত অনুষ্ঠিত হোৱা প্ৰথম অলিম্পিক খেল জাপ্পাছে স্পনচৰ কৰে। গ্ৰীচ আৰু অট্টমান সাম্ৰাজ্যৰ এথলীটসকলে এই অলিম্পিকত অংশগ্ৰহণ কৰে। পেনেথেনিক ষ্টেডিয়ামখনৰ পুনৰ স্থাপনৰ কাৰণেও জাপ্পাছে অৰ্থসাহায্য আগবঢ়ায় যাতে ভৱিষ্যতৰ অলিম্পিক খেলসমূহ এইখন ষ্টেডিয়ামতে আয়োজন কৰিব পৰা যায়। এইখন ষ্টেডিয়ামতে 1870 আৰু 1875 চনতো অলিম্পিক আয়োজন হয়। 1870 চনত মুঠ 30,000 দৰ্শকে এই খেল উপভোগ কৰে। 1875 চনৰ দৰ্শকৰ সংখ্যা সম্বন্ধে কোনো তথ্য পাবলৈ নাই। 1890 চনত ৱেনলক অলিম্পিয়ান ছচাইটিৰ অলিম্পিয়ান গেমছ উপভোগ কৰি বেৰন পিয়েৰ দ্য কুবাৰ্টিনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি গঠন কৰিবলৈ প্ৰেৰণা পায়। ব্ৰুকছ আৰু জাপ্পাছৰ ধাৰণা আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি কুবাৰ্টিনে প্ৰতি 4 বছৰৰ মূৰে মূৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক গেমছ অনুষ্ঠিত কৰাৰ লক্ষ্য স্থিৰ কৰে। নতুনকৈ স্থাপন হোৱা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অলিম্পিক কংগ্ৰেছত তেওঁ এই ধাৰণাখিনি উত্থাপন কৰে। এই সভাখন 1894 চনৰ 16 জুনৰ পৰা 23 জুনলৈ পেৰিছৰ চৰ্বন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল। সভাৰ অন্তিম দিনাৰ সিদ্ধান্ত মৰ্মে প্ৰথম আন্তৰ্জাতিক অলিম্পিক খেল আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ অধীনলৈ আহে আৰু 1896 চনত এথেন্স চহৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় অলিম্পিক খেল অনুষ্ঠিত হয়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং।

0: ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যাই 5 লাখ অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জত কালি সংঘটিত অগ্নিকাণ্ডৰ পাছত আৰক্ষীয়ে 4 জন লোকক যোৱা নিশা আটক কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এক চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ মাজত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য তথা উদ্যোগ, সাহিত্য আৰু ক্ৰীড়া, শিক্ষা তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে পদ্ম বঁটাসমূহ প্ৰদান কৰি অহা হৈছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। নিলাম প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা অধিক সহজ, স্বচ্ছ আৰু সুচল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই পৰ্টেলটো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। নিলাম প্ৰক্ৰিয়াৰ সৈতে জড়িত কাম কাজসমূহক এখন ডিজিটেল মঞ্চ প্ৰদান কৰাৰ লগতে কৃষক আৰু প্ৰতিষ্ঠানৰ সদস্য তথা অংশীদাৰসকলৰ স্বাৰ্থৰ হকে নাফেডৰ সামগ্ৰিক কাম কাজ উন্নত কৰাৰ ক্ষেত্ৰত পৰ্টেলটো যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে। সমবায় মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ সময়ত শ্ৰীশ্বাহে নাফেডৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কৃষককেন্দ্ৰিক উদ্যমো মুকলি কৰিব। ইয়াৰ ভিতৰত কৃষকৰ শিশুসকলৰ বাবে নাফেড কল্যাণ জলপানী, মাহজাতীয় আৰু তৈলজাত শস্যৰ উদ্ভাৱন ব্যৱস্থাপনাৰ বাবে দৃষ্টি পৰ্টেল আৰু উদ্যম উৎসৰ পৰিকল্পনা শক্তিশালী কৰাৰ উদ্দেশ্যে আন এটা পৰ্টেল অন্যতম। ইয়াৰ পাছত শ্ৰীশ্বাহে নাফেডৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকতো মিলিত হ'ব। এই বৈঠকৰ সময়ত নাফেডৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰাৰ লগতে শ্ৰীশ্বাহে পূৰ্বৰ ভ্ৰমণৰ সময়ত সংস্থাটোৰ বাবে দিয়া পৰিকল্পনা সন্দৰ্ভত দিয়া নিৰ্দেশনা সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৱলী আৰু ভৱিষ্যৎ কাৰ্যপন্থাৰ বিষয়ে তেওঁক অৱগত কৰোৱা হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যা 5 লাখ অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল

কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে। এই পৰিসংখ্যাই অংগ আৰু কলাদানৰ বাবে জীৱন ৰক্ষাকাৰী পদক্ষেপৰ প্ৰতি দেশবাসীৰ সজাগতা আৰু অৱদান আগবঢ়োৱাৰ মানসিকতাক প্ৰতিফলিত কৰা বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। অংগ প্ৰতিৰোপণৰ অপেক্ষাত থকা ৰোগীসকলৰ বাবে এই মহানুভৱতাই নতুন আশাৰ বাট মুকলি কৰিব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰে। চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা আৰু স্বেচ্ছামূলক অংগদানৰ প্ৰতি জনসাধাৰণৰ সজাগতাই এই সাফল্য সম্ভৱ কৰি তোলা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। এই উপলক্ষে ৰাষ্ট্ৰীয় অংগ আৰু কলা প্ৰতিৰোপণ সংস্থাৰ সঞ্চালক ডাঃ অনিল কুমাৰে দেশবাসীলৈ কৃতজ্ঞতা জনোৱাৰ লগতে অংগদানৰ মহান কাৰ্যত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰে। সন্ত্ৰাসবাদ বিৰোধী বিষয়ত ভাৰত মৰক্কো যুটীয়া কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ যুটীয়া সচিব ডাঃ বিনোদ বাহৰে আৰু মৰক্কোৰ ৰাষ্ট্ৰীয় ন্যায়িক আৰক্ষী ব্ৰিগেডৰ হিচাম বালিয়ে বৈঠকত সহ অধ্যক্ষতা কৰে। বৈঠকত উভয় পক্ষই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। উভয় পক্ষই যোৱা বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু 10 নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰো গৰিহণা দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়োখন দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘ ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চ চমুকৈ FATA গোলকীয় সন্ত্ৰাসবাদ বিৰোধী মঞ্চকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত কালি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত শোকাবহ অগ্নিকাণ্ডত 15 গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱা ঘটনাৰ পাছত আৰক্ষীয়ে 6 জন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু ইয়াৰে 4 জনক যোৱা নিশা আটক কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশৰ পাছতেই লক্ষ্ণৌ উন্নয়ন প্ৰাধিকৰণ, অগ্নি বিভাগ আৰু বিদ্যুৎ বিভাগৰ 4 গৰাকী বিষয়াকো নিলম্বন কৰা হৈছে। আলিগঞ্জ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আৰু উত্তৰ প্ৰদেশ অগ্নিসেৱা অধিনিয়মৰ সৈতে জড়িত ধাৰাৰ অধীনত 6 গৰাকী অভিযুক্ত আৰু আন কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ভৱনটো চীল কৰিছে। ঘটনাৰ সঠিক তদন্তৰ বাবে ফৰেনচিক গোট আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ পাছত ভৱনটোৰ সন্দৰ্ভত উন্নয়ন প্ৰাধিকৰণে গ্ৰহণ কৰা পূৰ্বৰ কাৰ্যব্যৱস্থা আৰু তথ্যসমূহ পুনৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে অকৰ্তৃত্বহীন নিৰ্মাণ কাৰ্যৰ বাবে 2016 চনতে এই ভৱনটো ভাঙি দিয়াৰ নিৰ্দেশ দিয়া হৈছিল যদিও 2 মাহতকৈ কম সময়ৰ ভিতৰতে এই আদেশ প্ৰত্যাহাৰ কৰা হৈছিল। কাটাৰৰ ৰাছ লাফানত দেওবাৰে নিশা সংঘটিত দুৰ্ঘটনাত 12 গৰাকী ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱা বুলি দোহাস্থিত ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে। দূতাবাসে লগতে এই ঘটনাত শোক প্ৰকাশ কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। দূতাবাসে প্ৰকাশ কৰা অনুসৰি ঘটনাত আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কাটাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দোহাস্থিত ভাৰতীয় দূতাবাসে কাটাৰৰ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় আগবঢ়াবলৈ প্ৰচেষ্টা চলাই থকা বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে কাটাৰৰ আটাইতকৈ বৃহৎ জুলীয়া প্ৰাকৃতিক গেছ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটোত হোৱা এই কাৰিকৰী দুৰ্ঘটনাত কমেও 13 জন লোকৰ মৃত্যু আৰু 66 গৰাকী লোক আহত হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গোলৰ ব্যৱধানত পৰাস্ত কৰিছে। খেলখনত তাৰকা খেলুৱৈ কিলিয়ান এম্বাপি 2টা গ'ল কৰি নিজৰ মুঠ গ'লৰ সংখ্যা 16টালৈ বৃদ্ধি কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতাৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ইপিনে আমেৰিকাৰ আৰ্লিংটনত অনুষ্ঠিত গ্ৰুপ জেৰ আন এখন গুৰুত্বপূৰ্ণ খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াক 2-0 গ'লত পৰাস্ত কৰিছে। এই জয়ৰ সৈতে আৰ্জেণ্টিনাই প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্যায় অৰ্থাৎ ৰাউণ্ড অফ 32ত নিজৰ স্থান সুনিশ্চিত কৰিছে। অধিনায়ক লিঅ'নেল মেছিয়ে 38 মিনিটত প্ৰথমটো আৰু অতিৰিক্ত সময়ত দ্বিতীয়টো গ'ল কৰি দলৰ জয় সুনিশ্চিত কৰে। এই গ'ল দুটাৰ জৰিয়তে বিশ্বকাপত মুঠ 18টা গ'লেৰে মেছিয়ে জাৰ্মানীৰ মিৰোস্লাভ ক্লোজৰ 16টা গ'লৰ অভিলেখ ভংগ কৰি বিশ্বকাপৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হয়।
বিশ্বকাপত আজি

পুৱা 5:30 নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত আৰম্ভ হোৱা এখন খেলত নৰৱে ছেনেগালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পুৱা 8:30 আন এখন খেলত ছাণ্টা ক্লৰাত জৰ্ডান আলজেৰিয়াৰ মুখামুখি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন নাফেডৰ এটা নীলাম পৰ্টেল মুকলি কৰিব। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যা 5 লাখ অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জত কালি সংঘটিত অগ্নিকাণ্ডৰ পাছত আৰক্ষীয়ে 4 লোকক আটক কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গোলৰ ব্যৱধানত পৰাস্ত কৰিছে। আমাৰ এতিয়া বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, অনুষ্ঠানটি আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই।

জৰ্জ ৱাশ্বিংটন কাৰ্বাৰে কৈছিল, সাধাৰণ কাম এটা অসাধাৰণভাৱে কৰিব পৰাজনেই সমগ্ৰ পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

0: প্ৰিয় শ্ৰোতা, যোগ চৰ্চা শিতানত আজি আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক নবনীতা গোস্বামী।
1: নমস্কাৰ, আজি আমি সৎকৰ্মৰ দুটা ভাগৰ বিষয়ে আলোচনা কৰিম। সেয়া হৈছে নৌলি আৰু ত্ৰাটক। নৌলি কৰা হয় পেটৰ বাবে। ই পেটৰ পৰা উৎপন্ন হোৱা যিকোনো ৰোগৰ বাবে অতি উপকাৰী। এই ক্ৰিয়া অভ্যাস কৰিলে উদৰ আৰু বস্তি প্ৰদেশ অৰ্থাৎ তল পেটৰ স্নায়ু আৰু পেশীবোৰ বিশেষভাৱে সবল হয়। দুই ভৰিৰ মাজত একৰ পৰা ডেৰ ফুট ব্যৱধান ৰাখি সামান্য তলৰ ফালে হাউলি থিয় হ'ব লাগে। দুই হাত দুয়োৰ ওপৰত ৰাখিব। ইয়াৰ পিছত শ্বাস এৰি পেট বায়ু শূন্য কৰি পেট ভিতৰলৈ টানি লৈ পেটৰ পেশীসমূহ বিশেষ ধৰণে সঞ্চালিত কৰিব লাগে। যোগশাস্ত্ৰৰ মতে ই এক শ্ৰেষ্ঠ ক্ৰিয়া। এই ক্ৰিয়া অভ্যাসৰ ফলত আমাৰ বায়ু, পিত্ত, কফ এই তিনি ধাতুক সমান অৱস্থাত ৰাখে। আন এটি অতি উপকাৰী ক্ৰিয়া হৈছে ত্ৰাটক। ত্ৰাটক শব্দৰ অৰ্থ হৈছে একে ঠিৰে ক'ৰবাত দৃষ্টি নিক্ষেপ কৰা বা চাই থকা। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে ইয়াৰ সম্পৰ্ক আমাৰ চকু আৰু মনোযোগ শক্তিৰ লগত। ত্ৰাটক ক্ৰিয়া অভ্যাস কৰিলে আমাৰ দৃষ্টিশক্তি ভালে থাকে তথা একাগ্ৰতা বাঢ়ে, মন স্থিৰ হয়। ধ্যানৰ বাবে ই অত্যন্ত দৰকাৰী। যিসকলে ধ্যান কৰিব বিচাৰে তেওঁলোকে প্ৰথম অৱস্থাত ত্ৰাটক অভ্যাস কৰিলে ধ্যানত অগ্ৰগতি লাভ কৰিব পাৰি। ত্ৰাটক তিনি ধৰণে কৰিব পাৰি। প্ৰথম পদ্ধতি হ'ল ধ্যান আসনত স্থিৰ হৈ বহি লৈ মেৰুদণ্ড পোন ৰাখি নিজৰ পৰা আধা মিটাৰমান দূৰত্বত এডাল মমবাতি জ্বলাই লৈ ইয়াৰ শিখাটোলৈ একেথিৰে চাই থাকিব লাগে। যেতিয়া চকু চকুপানীৰে উপচি পৰিব আৰু দৃষ্টিত বাধা আহিব তেতিয়াই ক্ৰিয়াটো বন্ধ কৰিব আৰু চকু শীতল পানীৰে ধুই পেলাব। প্ৰথম অৱস্থাত এই ক্ৰিয়া একৰ পৰা দুই মিনিটলৈহে কৰিব পাৰিব। পিছলৈ ক্ৰমশ অভ্যাস কৰি

0: থাকিলে এই ক্ৰিয়া দীৰ্ঘ সময়লৈকে কৰিব পাৰিব। এই ক্ৰিয়াৰ দ্বিতীয় উপায় হৈছে এটুকুৰা কাগজত এটা মটৰমাহৰ সমান ৰঙীন চিয়াহীৰে বিন্দু অংকন কৰিব বা ঘৰৰ দেৱালত এটা বিন্দুৰ চিন অংকন কৰিব। এই চিনটোলৈ একান্ত মনে দৃষ্টি নিক্ষেপ কৰিও এই ক্ৰিয়া কৰিব পাৰি। শেষৰ উপায়টো হ'ল যিকোনো স্থানৰ ওপৰত বা যিকোনো এক বিশেষ বস্তুৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিও এই ত্ৰাতক অভ্যাস কৰিব পাৰি। ত্ৰাতক অভ্যাস কৰিলে দৃষ্টিশক্তি ভালে থকাৰ উপৰিও মানসিক দুৰ্বলতা হ্ৰাস পায়, মনৰ নাকাৰাত্মক চিন্তা দূৰ হয়, মন একাগ্ৰ হয়। ধন্যবাদ।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক নবনীতা গোস্বামী। এজন ভাৰতীয় বেৰিষ্টাৰ, শিক্ষাবিদ, ৰাজনীতিবিদ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আজি মৃত্যুতিথি। প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত ভাৰতৰ উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহায়ত 1951 চনত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰে। 1901 চনৰ 6 জুলাইত কলিকতাত জন্ম লাভ কৰা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পিতৃ আশুতোষ মুখাৰ্জী কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। 1914 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে প্ৰেচিডেন্সি কলেজত নাম ভৰ্তি কৰে। তাৰ পাছত ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি বাংলা ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1924 চনত তেওঁ LLB ডিগ্ৰী সম্পূৰ্ণ কৰে। সেই বৰ্ষতে তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে যোগদান কৰে আৰু 1926 চনত পুনৰ পঢ়িবলৈ ইংলেণ্ডলৈ যায়। 1934 চনত 33 বছৰ বয়সত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ আটাইতকৈ কম বয়সীয়া উপাচাৰ্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। 1938 চনলৈকে তেওঁ এই পদত অধিষ্ঠিত হৈ থাকে। তেওঁ উপাচাৰ্য হিচাপে থকা কালতে ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে বাংলা ভাষাত বিশ্ববিদ্যালয় সমাৱৰ্তনত ভাষণ প্ৰদান কৰে। এইগৰাকী ৰাজনীতিবিদ, শিক্ষাবিদ, অধিবক্তা শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ইহলীলা সম্বৰণ কৰে 1953 চনৰ 23 জুন তাৰিখে। অসমৰ এগৰাকী ৰাজনীতিবিদ, সাহিত্যিক গৌৰীশংকৰ ভট্টাচাৰ্য, আজি তেখেতৰ মৃত্যুতিথি। 1915 চনত নলবাৰীত জন্মগ্ৰহণ কৰা গৌৰীশংকৰ ভট্টাচাৰ্যই গৰ্ডন হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নাম ভৰ্তি কৰে। 1939 চনত অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰি 1941 চনত অৰ্থনীতি বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1944 চনত আইনৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তাৰ পাছত ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি 4 বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হয়। অসম বিধানসভাত প্ৰতিনিধিত্ব কৰা কালচোৱাত গৌৰীশংকৰ ভট্টাচাৰ্যই দুখীয়া, অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ প্ৰতি সেৱা আগবঢ়াই গৈছিল। 1969 চনত তেওঁ প্ৰতিষ্ঠা কৰে পিপলছ ডেমক্ৰেটিক পাৰ্টি অৱ আছাম, যিটো আছিল বাওঁপন্থী মতাদৰ্শৰ ৰাজ্যৰ প্ৰথমটো আঞ্চলিক দল। সক্ৰিয় ৰাজনীতিত জড়িত হৈ থকাৰ পাছতো তেওঁ সমান্তৰালভাৱে সাহিত্য চৰ্চাও কৰিছিল। আবাহন আলোচনীত তেখেতৰ ভালেমান গল্প প্ৰকাশ হৈছিল। এজন গল্পকাৰ হিচাপে তেখেতে 1997 চনত অম্বিকাগিৰি ৰায়চৌধুৰীৰ বঁটা লাভ কৰে। তেখেতৰ অন্যতম এখন গ্ৰন্থ হ'ল ভূমিপুত্ৰৰ সমবেদনা। সবিনয় নিবেদন হ'ল তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ। অনুবাদক হিচাপেও খ্যাতি অৰ্জন কৰা গৌৰীশংকৰ ভট্টাচাৰ্যই 1998 চনত লাভ কৰে সাহিত্য একাডেমী অনুবাদ বঁটা। এইগৰাকী সাহিত্যিক, ৰাজনীতিবিদ গৌৰীশংকৰ ভট্টাচাৰ্যৰ পৰলোক প্ৰাপ্তি হয় 2003 চনৰ 23 জুন তাৰিখে। ভাৰতীয় স্বাধীনতা সংগ্ৰামী এগৰাকী বিশিষ্ট ৰাজনৈতিক নেতা তথা সমাজ সংস্কাৰক গংগাপ্ৰসাদ বাৰ্মাৰ আজি স্মৃতি দিৱস। গংগাপ্ৰসাদ বাৰ্মা আছিল আধুনিক লক্ষ্ণৌ চহৰৰ অন্যতম স্থপতি। তেখেতে দেশৰ স্বাধীনতা আন্দোলনত আগভাগ লোৱাৰ লগতে উত্তৰ প্ৰদেশত কংগ্ৰেছ দলৰ ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 1863 চনত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত জন্মগ্ৰহণ কৰা গংগাপ্ৰসাদ বাৰ্মাই সামাজিক তথা ৰাজনৈতিক সজাগতা সৃষ্টিৰ বাবে দ্য এডভকেট নামৰ এখন সাপ্তাহিক ইংৰাজী বাতৰি কাকত প্ৰকাশ আৰু সম্পাদনা কৰিছিল। লক্ষ্ণৌ মিউনিচিপেল বৰ্ডৰ জ্যেষ্ঠ উপসভাপতি আৰু এলাহাবাদ বিশ্ববিদ্যালয়ৰ সভ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি শিক্ষা আৰু সামাজিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াইছিল গংগাপ্ৰসাদ বাৰ্মাই। তেখেতৰ স্মৃতিতেই লক্ষ্ণৌত গংগাপ্ৰসাদ বাৰ্মা মেমৰিয়েল ছচাইটি গঠন কৰা হয়। এগৰাকী দেশপ্ৰেমিক ৰাজনৈতিক নেতা তথা সমাজ সংস্কাৰক গংগা প্ৰসাদ বাৰ্মাৰ।

0: মৃত্যু হয় 1914 চনৰ 23 জুন তাৰিখে। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজি উপজা দিন। অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলত জন্মগ্ৰহণ কৰা খৰ্গেশ্বৰ তালুকদাৰৰ পিতৃৰ নাম হ'ল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা। অসম আন্দোলনৰ আৰম্ভণি কালতে 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেওঁ নিহত হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 20 বছৰ। আজি উপজা দিনত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। ভাৰতৰ এগৰাকী কিংবদন্তি ফুটবলাৰ আৰু প্ৰশিক্ষক প্ৰদীপ কুমাৰ বেনাৰ্জীৰ আজি উপজা দিন। 1936 চনৰ 23 জুনত জন্মগ্ৰহণ কৰা এগৰাকী মহান খেলুৱৈয়ে ভাৰতীয় ফুটবলক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। তেওঁ ভাৰতীয় ফুটবল দলৰ হৈ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল আৰু দলক নেতৃত্বও প্ৰদান কৰিছিল। ফুটবল ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ 1961 চনত অৰ্জুন বঁটা, 1990 চনত পদ্মশ্ৰী সন্মান আৰু 2004 চনত ফিফা অৰ্ডাৰ অৱ মেৰিট লাভ কৰে। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তেওঁৰ 2020 চনৰ 20 মাৰ্চ তাৰিখে দেহাৱসান হয়। প্ৰিয় শ্ৰোতা, আজি ৰাষ্ট্ৰসংঘৰ লোকসেৱা দিৱস। প্ৰতিবছৰে 23 জুন তাৰিখে এই দিৱস পালন কৰা হয়। সমাজলৈ সেৱা আগবঢ়োৱা লোকসকলৰ অৱদানক স্বীকৃতি দিয়া, উন্নয়ন প্ৰক্ৰিয়াত ইয়াৰ গুৰুত্বক আলোকপাত কৰা আৰু যুৱ সমাজক এই ক্ষেত্ৰলৈ উৎসাহিত কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। 2002 চনৰ 20 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এক প্ৰস্তাৱ গ্ৰহণ কৰি 23 জুনক লোকসেৱা দিৱস হিচাপে ঘোষণা কৰে। এই দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ লোকসেৱা বঁটা প্ৰদান কৰি আহিছে। ৰাজহুৱা প্ৰশাসনত উদ্ভাৱন আৰু উৎকৃষ্টতা প্ৰদৰ্শন কৰা অনুষ্ঠানসমূহক এই বঁটাৰে সন্মানিত কৰা হয়। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1875 চনত ব্ৰিটিছ ভাৰতীয় অভিনেতা আৰু খেলুৱৈ নৰ্মান প্ৰিচাৰ্ডৰ জন্ম হয়। 1934 চনত পৰিৱেশবিদ সমাজকৰ্মী চান্দীপ্ৰসাদ ভট্টৰ জন্ম হয়। 1971 চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামী শ্ৰীপ্ৰকাশৰ মৃত্যু হয়। 1960 চনত জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজাবুজি চুক্তি সম্পন্ন হয়।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা ডুবাই আৰু আবুধাবিলৈ আৰম্ভ হ'ব পোনপটীয়া বিমান সেৱা, যিয়ে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত অহা 1 জুলাইৰ পৰা 3 জুলাইলৈ অনুষ্ঠিত হ'ব প্ৰাচ্যৰ দুই শক্তি ভাৰত জাপানৰ প্ৰধানমন্ত্ৰী পৰ্যায়ৰ দ্বিপাক্ষিক সন্মিলন। জাপানৰ প্ৰায় 50টাৰো অধিক কৰ্পৰেট জগতৰ মুধা ফুটা কোম্পানী তথা গোষ্ঠীক লগত লৈ এই সন্মিলনত অংশগ্ৰহণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়ে। এই সময়ছোৱাতে দুই দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সম্পন্ন হোৱাৰ সম্ভাৱনা আছে অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বিষয়ক কেইবাখনো চুক্তি। ৰাজ্যৰ 39,000

415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। ভাৰতে 2025 চনত বিশ্বৰ শীৰ্ষ জাহাজ পুনৰ ব্যৱহাৰকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলনৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বিশ্বব্যাপী জাহাজ পুনৰ ব্যৱহাৰত ভাৰতৰ অংশীদাৰিত্ব 2024 চনৰ 30.1% পৰা বৃদ্ধি পাই 2025 চনত 35.4% উন্নীত হৈছে। ভাৰতবৰ্ষৰ প্ৰাচীন ধৰ্মীয় স্থান কামাখ্যাধামত আৰম্ভ হ'ল মহা অম্বুবাচী মেলা। প্ৰাচ্যৰ উত্তেজনাৰ মাজতে জুন মাহত ৰাছিয়াৰ পৰা অভিলেখ পৰিমাণৰ খাৰুৱা তেল আমদানি কৰিছে ভাৰতে। বিশ্লেষণকাৰী সংস্থা কেপলাৰৰ প্ৰতিবেদন অনুসৰি জুন মাহত ভাৰতে গড় হিচাপত ৰাছিয়াৰ পৰা দৈনিক 2.6 নিযুত বেৰেল খাৰুৱা তেল আমদানি কৰিছে। পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম আঢ়ৈ মাহত ভাৰতৰ সামগ্ৰী ৰপ্তানি 15% বৃদ্ধি পাইছে। এই তথ্য প্ৰকাশ কৰিছে উদ্যোগ তথা বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে। পশ্চিমবংগত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠনৰ পাছতে

আমদানি কৰিছে। পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম আঢ়ৈ মাহত ভাৰতৰ সামগ্ৰী ৰপ্তানি 15% বৃদ্ধি পাইছে। এই তথ্য প্ৰকাশ কৰিছে উদ্যোগ তথা বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে। পশ্চিমবংগত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠনৰ পাছতে প্ৰথমখন বাজেটতে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে বিজেপিয়ে। কালি বিধানসভাত বাজেট দাখিল কৰি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী নেতৃত্বাধীন বিজেপি চৰকাৰে নিবনুৱাক মাহিলী ভাট্টা প্ৰদান, চৰকাৰী চাকৰিত নিযুক্তি, চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিসহ 7টা বৃহৎ সিদ্ধান্ত ঘোষণা কৰিছে। বাজেট ভাষণত পশ্চিমবংগৰ চৰকাৰৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ 20% বৃদ্ধি কৰা হ'ব। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত দেশৰ যোগ্য কৃষকসকলে লাভ কৰি অহা আৰ্থিক সাহায্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি 20 জুনত আঁচনিখনৰ 23 নং কিস্তিৰ ধন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। খেলৰ পৃষ্ঠাত আহমেদাবাদত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়াত অসমৰ বিক্ৰম চাংমাই এটা সোণ 3টা ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। FIH প্ৰ লীগৰ লণ্ডনৰ লেগৰ নিজৰ প্ৰথমখন খেলত আজি পাকিস্তানৰ সন্মুখীন হ'ব ভাৰতীয় হকী দল। ফিফা বিশ্বকাপত প্ৰথমবাৰৰ বাবে জয় অৰ্জন কৰিলে ইজিপ্তে। দেওবাৰে নিশা অনুষ্ঠিত গ্ৰুপ জিৰ খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 পৰাস্ত কৰে। মহিলাৰ টি টুৱেণ্টি বিশ্বকাপৰ গ্ৰুপ এৰ খেলত দেওবাৰে দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈছে ভাৰতীয় দল। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

আগতে প্ৰায় সকলো মানুহৰ ঘৰতে প্ৰাৰ্থনা কৰাৰ নিয়ম আছিল, বিশেষকৈ গধূলি পৰত। বৰ্তমান সেই পৰিৱেশ কমি কমি এমুঠি মুষ্টিমেয় মানুহৰ ঘৰতহে নিয়মীয়া অভ্যাসত পৰিণত হৈ আছে। কিন্তু বিদ্যালয়ত প্ৰতিদিনে প্ৰাৰ্থনা কৰা হয়। বিদ্যালয়ৰ প্ৰাৰ্থনা বুলিলেই মনলৈ আহে গুড্ডী চিনেমাখনৰ ৱানী জয়ৰামে গোৱা সেই প্ৰাৰ্থনা গীতটি। 1971 চনৰ ঋষিকেশ মুখাৰ্জী পৰিচালিত গুড্ডী ছবিখনৰ নাম ভূমিকাত অভিনয় কৰিছিল জয়া ভাদুৰীয়ে। এজনী স্কুলীয়া ছোৱালীৰ চৰিত্ৰত সুন্দৰ অভিনয়েৰে বলিউডত নিজৰ কেৰিয়াৰ সবল কৰিবলৈ সক্ষম হৈছিল তেওঁ। ছবিখনৰ কাহিনী গুলজাৰৰ, সংগীত বসন্ত দেশাইৰ।

কেইবাখনো পুৰণি হিন্দী ছবিৰ কাহিনী সম্পূৰ্ণ ভক্তিমূলক। এই চিনেমাবোৰৰ বিষয় হৈছে অধৰ্মৰ বিৰুদ্ধে ধৰ্মৰ জয়। 1975 চনৰ তেনে এখন ছবি হ'ল জয় সন্তোষীমা। ছবিখনৰ কাহিনী আৰ প্ৰিয়দৰ্শীৰ, পৰিচালনা বিজয় শৰ্মাৰ আৰু সংগীত চি অৰ্জুনৰ। কম বাজেটত নিৰ্মাণ কৰা স্বত্বেও এই ছবিখনে অভূতপূৰ্ব সফলতা লাভ কৰিছিল। উষা মংগেশকৰৰ কণ্ঠৰ জয় সন্তোষীমা চিনেমাৰ এই গীতটিয়ে শ্ৰোতাৰ বিপুল সমাদৰ লাভ কৰে।

৭০-৮০ দশকৰ তুলনাত কম যদিও ৯০ দশকৰ পাছতো কেইবাখনো হিন্দী চিনেমাত ভক্তিমূলক গীতৰ সংযোজন কৰা হৈছিল। তাৰ ভিতৰত এখন হ'ল ২০০৩ চনৰ সতীশ কৌশিক পৰিচালিত তেৰে নাম। এই ছবিৰ সংগীত আছিল হিমেশ ৰেচমীয়া আৰু সাজিদ ৱাজিদৰ। নায়ক ছলমান খানৰ বিপৰীতে নায়িকা আছিল তেতিয়াৰ বলিউডৰ নৱাগত অভিনেত্ৰী ভূমিকা চাওলা। সংগীত সমৃদ্ধ এই ছবিখনত নায়িকাৰ ওঠত এটি প্ৰাৰ্থনা গীত আছিল য'ত কণ্ঠ নিগৰাইছিল অলকা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয়, জানি লওক, সতৰ্ক হওক।
5: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, সংঘর্ষোঁ কে কুছ কিসসে, কাহানি কুছ সফলতাওঁ কি, অনকহি বিরাসত কি, উম্মীদে নয় ভারত কি। মহিনে কে আখরি রবিবার কা রহতা হে ইন্তজার, মলয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঙ্গন তক, ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক, হোতি হে মন কি বাত প্রধানমন্ত্রী কে সাথ। तो सुनिए इस महीने 28 जून सुबह 11 बजे मन की बात आकाशवाणी, दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबद्ध प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 28 जून सुबह 11 बजे मन की बात।
3: आकाशवाणी विज्ञापन दियक अगणित श्रोतार काख सपक।
6: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ করিবলৈ আৰু

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ 11:00 হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীটো ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে ৰামেশ্বৰ তেলীয়ে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰে কাম কাজৰ পুংখানুপুংখ খতিয়ান লোৱাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সততা, নিষ্ঠা আৰু সতৰ্কতাৰে কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পৰ্যালোচনা বৈঠকত জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ লগতে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, তিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াইও অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী তেলীয়ে লগতে চাহবাগিচাৰ ভৱিষ্যনিধি আয়ুক্ত আৰু সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। চৰকাৰী কাৰ্যসূচী অন্ত পৰাৰ পাছত মন্ত্ৰী তেলীয়ে ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা কাৰ্যালয়ত দলটোৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতেই যোৰহাট জিলাৰ বিষয়ববীয়াসকলে জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সৌজন্যত কালি বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত কাৰ্যক্ষমতা বৃদ্ধি আৰু ক্ষীপ্ৰকৰণ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিহালী সমজিলাত থকা উদ্যোগীসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে এই ক্ষেত্ৰত থকা বিভিন্ন চৰকাৰী আঁচনি, বেংকৰ সুবিধা, উৎপাদিত সামগ্ৰীৰ বিপণন আদি বিভিন্ন দিশ সামৰি বিশদভাৱে আলোচনা কৰা হয়। কৰ্মশালাত প্ৰায় 100+ উদ্যোগীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে বিশ্বনাথৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সম্পাদক ঐশিক ডেকাই।
2: আমি বিহালী সমষ্টি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে আমি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহৰ দ্বাৰা যথেষ্টখিনি মানুহ উপকৃত হৈ আছে। কিন্তু এতিয়া দেখিছো যে চাহৰ উৎপাদনত কিছু মানে ব্যাঘাত আহিছে, যি প্ৰাকৃতিক আমাৰ গোলকীয় হয় গোলকীয় উষ্ণতাৰ বাবে। গতিকে কি কি অল্টাৰনেটিভ তেওঁলোকে যে অল্টাৰনেটিভ আছে ইয়াত যাৰ দ্বাৰা তেওঁলোক উপকৃত হব, যাৰ যিবিলাক ক্ষেত্ৰত মনোনিৱেশ কৰিলে তেওঁলোক মানে আগবাঢ়ি যাব পাৰিব। চাহক বাদ দি চাহটো আছে, থাকিব, সদায় থাকিব, কিন্তু তাৰ বাহিৰেও কোনসমূহ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰে, সম্ভাৱনীয়তা কি কি আছে এই পৰিৱৰ্তিত প্ৰেক্ষাপটত, গতিকে সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিলো। আমাৰ 100+ MSME ইউনিট উদ্যোগী তেওঁলোক আহিছে, উপস্থিত হৈছে, আমি তেওঁলোকৰ লগত কথা পাতিলো। বেংকিং এথিক্স যিটো ফলো কৰিব লাগে, বিজনেছ মেথড যিখিনি তেওঁলোকে ফলো কৰিব লাগে, আৰু চাহক বাদ দি চাহৰ অল্টাৰনেটিভ কি হব পাৰে, সেইখিনিতে আমাৰ ফোকাছ বেছি হৈছে। আমি তেওঁলোকক কিছু ক্ষেত্ৰৰ বিষয়ে কৈছো, তেওঁলোকক তেওঁলোকৰো কিবা কিবি আইডিয়া থাকিব পাৰে, সেইটোৰ বিষয়ে আমি তেওঁলোকৰ লগত ডেফিনেটলি কথা পাতিম।
1: কালি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। লখিমপুৰৰ চুকুলিভৰীয়াৰ ডঃ ভূপেন হাজৰিকা টাউন হলত কালি প্ৰাকৃতিক কৃষি বিষয়ক এখন জিলা পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা অসম কৃষি বিশ্ববিদ্যালয় লখিমপুৰ চৌহদৰ সহযোগত আয়োজিত এই আলোচনা চক্ৰত প্ৰায় 1000 কৃষক, কৃষি সখী, কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ বিষয়া উপস্থিত থাকে। আলোচনা চক্ৰত অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগৰ মুখ্য বিজ্ঞানী তথা সমল ব্যক্তিসকলে প্ৰাকৃতিক কৃষিৰ গুৰুত্ব আৰু সম্ভাৱনা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ৰাজ্য চৰকাৰে ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া শিৱানী জেৰেংগালক ডিব্ৰুগড় পৌৰ নিগমৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি দিছে। পূৰ্বৰ আয়ুক্তগৰাকী জিলা আয়ুক্ত হিচাপে বদলি হৈ যোৱাৰে পৰা নভাজ দাসে ডিব্ৰুগড় পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

অসম ফুটবল সন্থাৰ উদ্যোগত যোৱা 20 আৰু 21 জুনত অনুষ্ঠিত সকলো শ্ৰেণীৰ ফুটবল খেল পৰিচালকৰ চলিত বৰ্ষৰ শাৰীৰিক সক্ষমতা পৰীক্ষাত লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ 3গৰাকী মহিলা পৰিচালকসহ মুঠ 11গৰাকী খেল পৰিচালক উত্তীৰ্ণ হৈছে। মহিলা ৰেফাৰী ক্ৰমে তনয়া দলে চয়নিকা বৰগোহাঁই আৰু ৰিকুমণি সোণোৱালৰ লগতে দীপাংকৰ ঢেকিয়াল ফুকন, গুণীন গগৈ, হেমন্ত মিঞ্জ আদি কেইবাগৰাকীও ৰাষ্ট্ৰীয় খেল পৰিচালক এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমাৰ এতিয়া বাতৰি পানী পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। নিবেদন কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

729 কিলোহার্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহার্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। নিবেদন কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ মমতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা গণেশ গগৈৰ।

প্ৰফুল্ল পাঠকৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাণা প্ৰকাশ হাজৰিকা, গীতিৰ প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এইবাৰ শুনোৱা হওক বন্দনা ভাগৱতীৰ কণ্ঠৰ এটি গীত। গীত লিখিছে হেমন্ত দত্তয়।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো হেমন্ত গোস্বামীয়ে লিখা আৰু ৰাজেশ্বৰ বৰদলৈয়ে প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে ময়ূৰ বৰাই।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে

0: মোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: গীতিমালিকা অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক ডিজেন কোঁৱৰৰ কথা আৰু জ্যোতিপ্ৰকাশ দাসৰ প্ৰযোজনাৰে শান্তাউজিৰ কণ্ঠত এই গীতটি

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: এক জুলাইত প্ৰতিষ্ঠাৰ 79 প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
5: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
2: উপজা দিনৰ সুবাস।
4: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
5: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74সংখ্যক প্ৰতিষ্ঠা দিৱস পালন আৰু নৰৱে ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ ৰাউণ্ড অফ 32 পৰ্যায়ত প্ৰৱেশ 18টা গলেৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গলদাতা হিচাপে লিঅ'নেল মেছিৰ অভিলেখ অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীৰ এটা অনুষ্ঠানত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত প্ৰতিদিনে 4,80,00,000 চিপ্ছ উৎপাদন হ'ব এই চিপ্ছসমূহ ভিন্ন দেশলৈ ৰপ্তানি কৰা হ'ব একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিগত এটা দশকত ৰাজ্যখনত আমূল পৰিৱৰ্তন পৰিলক্ষিত হৈছে অসম এতিয়া দেশৰ অন্যতম দ্ৰুত উন্নয়নশীল ৰাজ্য হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ইয়াৰ ফলত ৰাজ্যখন গোলকীয় বিনিয়োগৰ অন্যতম লক্ষ্য হৈ পৰিছে দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদক লৈ ভাৰতৰ বিকাশৰ যাত্ৰাত অসমে মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে
1: By November, Tata Semiconductor will start exporting chips from Guwahati. That is the timeline. And we are going to export 48 million chips daily from Guwahati to world. I think I should not tell the buyers, but these are global buyers, global names, whom I think we hear those names day to day. But it will be for Tata to disclose the name of their customers. I'll not do that, but In ISM 2, already we are in a, I can tell you, two more at larger level. Semiconductor industry will come to Assam. We have already closed the deal with two bigger players. I think that is already in the pipeline.
0: ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়কসকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা অনুসৰি এ পি ডি চি এলক বিদ্যুৎ মাচুল পৰিষদত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে মুঠ অনুদানৰ 10% ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিকল্পনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে একেদৰে বিদ্যালয়সমূহক অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱা পানী হাত ধোৱাৰ সুবিধা পৰিৱেশ উন্নত কৰা আদি বিষয়ক লৈ স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে সপ্তাহৰ যিকোনো এটা দিন স্বচ্ছতাৰ দিন হিচাপে নিৰ্ধাৰণ কৰিবলৈও নিৰ্দেশনাটোত উল্লেখ আছে যোৱা নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয় আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস মহাৰাজত জয়ন্তীত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952 চনৰ 23 জুনত গঠন কৰা হৈছিল এই উপলক্ষে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য

0: ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য নিহিত হৈ আছে। 1995 চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাম্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ ৰংহাঙৰ নেতৃত্বত পৰিচালিত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম টেৰাংপি আৰু হেডসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰসিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে। উল্লেখযোগ্য যে কাদম টেৰাংপি আৰু হেডসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত কাৰ্যবাহী সদস্যৰ সংখ্যা 14ৰ পৰা 16লৈ বৃদ্ধি পালে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট সেৱা অনলাইন .org-ৰ ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সৌজন্যত কালি বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত কাৰ্যক্ষমতা বৃদ্ধি আৰু ক্ষীপ্ৰকৰণ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিহালী সমজিলাত থকা উদ্যোগীসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে এই ক্ষেত্ৰত থকা বিভিন্ন চৰকাৰী আঁচনি, বেংকৰ সুবিধা, উৎপাদিত সামগ্ৰীৰ বিপণন আদি বিভিন্ন দিশ সামৰি বিশদভাৱে আলোচনা কৰা হয়। কৰ্মশালাত প্ৰায় 100ৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে বিশ্বনাথ জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সঞ্চালক ঐশিক ডেকাই।
1: বিহালী সমষ্টি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে আমি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহৰ দ্বাৰা যথেষ্টখিনি মানুহ উপকৃত হৈ আছে। কিন্তু এতিয়া দেখিছো যে চাহৰ উৎপাদনত কিছু ব্যাঘাত আহিছে, যি প্ৰাকৃতিক আমাৰ গোলকীয় হয়, গোলকীয় উষ্ণতাৰ বাবে। গতিকে কি কি অল্টাৰনেটিভ আছে ইয়াত যাৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব, যাৰ যিবিলাক ক্ষেত্ৰত মনোনিৱেশ কৰিলে তেওঁলোক আগবাঢ়ি যাব পাৰিব। চাহক বাদ দি চাহটো আছে, থাকিব, তাৰ বাহিৰেও কোনসমূহ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰে, সম্ভাৱনীয়তা কি কি আছে এই পৰিৱৰ্তিত প্ৰেক্ষাপটত, গতিকে সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিলোঁ। আমাৰ 100+ MSME ইউনিট উদ্যোগী তেওঁলোক আহিছে, উপস্থিত হৈছে, আমি তেওঁলোকৰ লগত কথা পাতিলোঁ। বেংকিং এথিক্স যিটো ফ'ল' কৰিব লাগে, বিজনেছ মেথডছ যিখিনি তেওঁলোকে ফ'ল' কৰিব লাগে, আৰু চাহক বাদ দি চাহৰ অল্টাৰনেটিভ কি হ'ব পাৰে, সেইখিনিতে আমাৰ ফ'কাছ বেছি হৈছে। আমি তেওঁলোকক কিছু ক্ষেত্ৰৰ বিষয়ে কৈছো, তেওঁলোকৰো কিবা কিবি আইডিয়া থাকিব পাৰে, সেইটোৰ বিষয়ে আমি তেওঁলোকৰ লগত ডেফিনেটলি কথা পাতিম।
0: গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। বৰ্তমানলৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ মই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। আজি বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হৈছে। 1894 চনৰ 23 জুনত পেৰিছত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি গঠন কৰা হৈছিল। এই বিশেষ দিনটোকে স্মৰণ কৰি

0: 1948 চনৰ পৰা প্ৰতি বছৰে 23 জুন তাৰিখটো অলিম্পিক দিৱস হিচাপে পালন কৰি অহা হৈছে। অলিম্পিক দিৱসৰ সৈতে সংগতি ৰাখি অসম অলিম্পিক সন্থাই আজি পুৱাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা এটা চাইকেল ৰেলী উলিয়ায়। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ফ্লেগ অফ কৰা চাইকেল ৰেলীটো বেহাৰবাৰীৰে ঘূৰি লখৰা হৈ পুনৰ সৰুসজাৰলৈ ঘূৰি আহে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা 5:30 বজাত নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নৰৱে ছেনেগালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। এই গুৰুত্বপূৰ্ণ জয়েৰে নৰৱে বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ড অফ 32 বা নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। পুৱা 8:30 বজাৰ পৰা ছাণ্টা ক্লাৰাত অনুষ্ঠিত বিশ্বকাপৰ আন এখন খেলত জৰ্ডান আলজেৰিয়াৰ মুখামুখি হৈছে। ইপিনে যোৱা নিশা ফ্ৰান্সে ইৰাকক 3-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত তাৰকা খেলুৱৈ কিলিয়ান এমবাপ্পে 2টা গ'ল কৰি নিজৰ মুঠ গলৰ সংখ্যা 16লৈ বৃদ্ধি কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতাৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হয়। ইয়াৰ পূৰ্বে আমেৰিকাৰ আৰ্লিংটনত অনুষ্ঠিত গ্ৰুপ জেৰ আন এখন গুৰুত্বপূৰ্ণ খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াক 2-0 গলত পৰাস্ত কৰে। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্যায় অৰ্থাৎ ৰাউণ্ড অফ 32ত নিজৰ স্থান সুনিশ্চিত কৰিছে। খেলখনত অধিনায়ক লিঅ'নেল মেছিয়ে 38 মিনিটত প্ৰথমটো আৰু অতিৰিক্ত সময়ত দ্বিতীয়টো গ'ল কৰি দলৰ জয় সুনিশ্চিত কৰে। এই 2টা গ'লৰ জৰিয়তে বিশ্বকাপত মুঠ 18টা গ'লেৰে মেছিয়ে জাৰ্মানীৰ মিৰোশ্লাভ ক্লোজৰ 16টা গ'লৰ অভিলেখ ভংগ কৰি বিশ্বকাপৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: গুৱাহাটী শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত শুভাৰম্ভ হোৱা অম্বুবাচী মহাযোগ সম্পৰ্কে বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত বাতৰিটোৰ শীৰ্ষক বন্ধ হৈ গ'ল কামাখ্যাৰ দুৱাৰ, অম্বুবাচী আৰম্ভ। অসমে প্ৰতিদিন কাকতত একেটা বাতৰিৰ শিৰোনাম, দেশ বিদেশৰ ভক্ত সাধুসন্তৰ সমাগমেৰে উঠপথপ কামাখ্যাধাম। দি চেণ্টিনেল কাকতে বাতৰিটো অম্বুবাচী মেলা, আ চেলিব্ৰেচন অব স্পিৰিচুৱেলিটি, ফেমিনাইন পাৱাৰ এণ্ড ছচিয়েল কনচিয়াছনেছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ, ডুবাই আবুধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়াকৈ চলিব বিমান শিৰোনামেৰে এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম অৰ্থনৈতিক বিকাশৰ শক্তিশালী কেন্দ্ৰৰূপে আত্মপ্ৰকাশৰ পথত অগ্ৰসৰ হোৱা আৰু ৰাজ্যত 2টা নতুন ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনকে ধৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰা মন্তব্যক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাৰ বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত ব্ৰিটেইনত 1 দশকৰ ভিতৰত 5ম গৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰূপে কীৰ ষ্টাৰ্মাৰে পদত্যাগ কৰাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। অসমীয়া খবৰ কাকতে নতুন বিভাগৰ দায়িত্ব লাভ কৰা 2গৰাকী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰিকাৰ তৎপৰতাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লক্ষ্ণৌৰ এটা কোচিং চেণ্টাৰত কালি হোৱা অগ্নিকাণ্ডত 14গৰাকী শিক্ষাৰ্থীৰ কৰুণ মৃত্যুৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ নিৰূপমা গোস্বামী। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত আজিৰে পৰা 3দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে 1গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। পৰৱৰ্তী সময়ত এই 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ আগবঢ়াব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি। অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74সংখ্যক প্ৰতিষ্ঠা দিৱস পালন আৰু নৰৱে, ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ ৰাউণ্ড অফ 32 পৰ্যায়ত প্ৰৱেশ। 18টা গ'লেৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতা হিচাপে লিঅ'নেল মেছিৰ অভিলেখ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কাৰ শ্ৰোতা সকল, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আমি যাওঁ আহক মাজুলী জিলালৈ। আজি আমাক সংগ দিছে মাজুলী জিলাৰ সংবাদদাতা বিকাশ শইকীয়াই। সমগ্ৰ বিশ্বৰ লগতে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগতো দেওবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপন কৰা হয়। এই সন্দৰ্ভত অধিক শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: যোগ দিৱসৰ এই বৰ্ষৰ মূল বিষয়বস্তু সুস্থ বাৰ্ধক্যৰ বাবে যোগৰ আধাৰত জিলাখনত জনসাধাৰণৰ মাজত যোগৰ গুৰুত্ব তথা সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে জিলা আয়ুক্ত তথা উপস্থিত বিশিষ্ট অতিথিসকলে যুটীয়াভাৱে বন্তি প্ৰজ্বলন কৰি যোগ দিৱসৰ শুভাৰম্ভ কৰে। এই বিশেষ যোগ শিবিৰত জিলা আয়ুক্ত সৃষ্টি সিং, জিলা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়ববীয়া, কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ আৰু স্থানীয় ছাত্ৰ ছাত্ৰী তথা বিভিন্ন ব্যক্তি সমবেত হৈ নিৰ্ধাৰিত বিভিন্ন যোগাসন আৰু প্ৰণায়ামৰ যুটীয়া অভ্যাস কৰে। যোগ সন্মিলনৰ অন্তত মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মাজুলী তথা ৰাষ্ট্ৰীয় আয়ুষ অভিযান মাজুলীৰ সহযোগত অনুষ্ঠিত হোৱা জিলা ভিত্তিক যোগ প্ৰতিযোগিতাত স্থান প্ৰাপ্ত তথা সকলো অংশগ্ৰহণকাৰীকে জিলা প্ৰশাসনৰ তৰফৰ পৰা একোখনকৈ স্বীকৃতিমূলক মানপত্ৰ প্ৰদান কৰা হয়।
1: মাজুলী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত তথা অসম কৃষি বিশ্ববিদ্যালয় আৰু যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত যোৱা 12 জুনত কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত বনগাঁও গাঁও পঞ্চায়তত পাৰ্থেনিয়াম অপতৃণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়। এই সন্দৰ্ভত বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: স্থানীয় কৃষকসকল উপস্থিত থকা এই বিশেষ সজাগতা সভাখনিত অসম কৃষি বিশ্ববিদ্যালয় আৰু যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশিষ্ট কৃষি বিজ্ঞানী ক্ৰমে ডঃ অঞ্জন কৃষ্ণ শৰ্মা, ডঃ সমীৰণ ভট্টাচাৰ্য আৰু ডঃ মিলনজ্যোতি কোঁৱৰে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। বিজ্ঞানীসকলে এই মাৰাত্মক তথা বিষাক্ত উদ্ভিদবিধৰ পৰা কৃষি পথাৰৰ লগতে মানুহ আৰু জীৱ জন্তুৰ স্বাস্থ্যৰ হ'ব পৰা ভয়াৱহ ক্ষতিসমূহৰ সম্পৰ্কে কৃষকসকলক সবিস্তাৰে বুজাই কয়। ইয়াৰ লগতে এই অনিষ্টকাৰী বনবিধ কেনেকৈ কৃষি পথাৰত বৈজ্ঞানিক পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পৰা যাব তাৰ উপায়সমূহ আৰু ইয়াক উচ্ছেদ কৰাৰ সময়ত ল'বলগীয়া আৱশ্যকীয় সাৱধানতা সন্দৰ্ভতো বিশদভাৱে অৱগত কৰে। মাজুলীৰ কৃষি খণ্ডৰ সুৰক্ষা আৰু কৃষকসকলৰ সামগ্ৰিক মংগলৰ বাবে প্ৰশাসনে লোৱা এই সজাগতা অভিযানে জিলাখনত পাৰ্থেনিয়াম অপতৃণৰ প্ৰকোপ ৰোধ কৰাত বিশেষ সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
1: মাজুলী জিলাৰ দুয়োটা উন্নয়ন খণ্ডৰ অধীনত তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা 18 জুনৰ পৰা জনকল্যাণ শিবিৰ অনুষ্ঠিত হয়। এই সম্পৰ্কে বিতংভাৱে শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: ভাৰত চৰকাৰৰ 12 বছৰীয়া বিশ্বাস, উন্নয়ন আৰু জনকল্যাণমূলক যাত্ৰাৰ লগত সংগতি ৰাখি এই বিশেষ শিবিৰসমূহৰ আয়োজন কৰা হয়। মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত গড়মূৰ সত্ৰৰ বংশীগোপাল নাট্য মন্দিৰ আৰু উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফুলনি গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত আয়োজিত এই শিবিৰসমূহ স্থানীয় বিধায়ক ভুৱন গামে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই জনকল্যাণ শিবিৰৰ মূল লক্ষ্য আছিল বিভিন্ন চৰকাৰী বিভাগৰ সমন্বয়ৰে জনসাধাৰণক পোনপটীয়াকৈ চৰকাৰী সেৱা আৰু আঁচনিৰ লাভালাভ প্ৰদান কৰা। শিবিৰত হিতাধিকাৰীসকলক বাকী থকা EKYC আধাৰ সংযোগ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে PMJY, PM কিষাণ, অৰুণোদয় 3.0 আৰু নিযুত মইনা আদি বিভিন্ন আঁচনিৰ পঞ্জীয়ন আৰু সজাগতাৰ ব্যৱস্থা কৰাৰ লগতে ৰাইজৰ অভাৱ অভিযোগ সমূহ স্থিতাতে নিষ্পত্তি কৰাৰ বাবে বিশেষ অভিযোগ প্ৰশমন কাউণ্টাৰৰো ব্যৱস্থা কৰা হয়।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানে। আপোনালোকক কাইলৈ পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে পুৱা 9:15 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

জিলাৰ এৰূপ অনুষ্ঠানত আজি মাজুলী জিলাৰ এৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা বিকাশ শইকীয়াক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু। আপোনাৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰক এই দুটি নম্বৰত 03612662325 আৰু 943540523। ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছো 03612662325 আৰু 94354052233। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে।

0: আমি আমাৰ প্ৰথম শ্ৰোতাগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। হেল্ল' হেল্ল' হেল্ল'
1: হেল্ল' নমস্কাৰ, মই
0: হয় লহকৰ ডাঙৰীয়া, কেনে আছে?
1: কেনে আছে মানে ভাল বুলিয়ে ক'ব লাগিব, 72ৰ পৰা ৰেডিঅ' শুনলোঁ, ৰেডিঅ' শুনিয়ে আছোঁ আৰু।
0: হয়, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা, ৰেডিঅ' বুলি ক'লে আপোনাৰ নামটো আহি। হয়, আজি কি শুনিব বিচাৰিব?
1: মই খগেন মহন্তৰ বৰষুণৰ বতৰত মইনা নুঠে মটৰত, ইয়াত খুব বৰষুণ দি আছে সেইকাৰণে সেইটোৱে মনত পৰিল।
0: হয় হয়, বৰষুণৰ বতৰ আৰু বৰষুণৰ
1: গীত, তিনিদিনমান খুব বৰষুণ দি আছে ইয়াত।
0: হয় হয়, বৰষুণৰ বতৰ, তেতিয়াহ'লে বৰষুণৰ গীত এটাকে শুনাই দিছো। তেন্তে আপোনাৰ অনুৰোধত আমি এতিয়া গীতটি আগবঢ়াইছো।
1: মই কেইজনৰ বন্ধুৰ নাম ক'ম।
0: হয়, ক'ব।
1: আনন্দ গন্ধিয়া, বংকিম দাস, কল্পনা আমিম, চন্দ্ৰমা দেৱী, মইনা দাস, লক্ষ্য চহৰীয়া, হাজিৰা বেগম, ৰূপালী কলিতা আৰু মোৰ ভণ্টী মাধৱী নাথ।
0: হয়, তেওঁলোক সকলোৰে বাবে তেন্তে এয়া খগেন মহন্তৰ কণ্ঠত আপোনাৰ অনুৰোধৰ গীতটি।
1: ধন্যবাদ।

0: আমি আমাৰ পৰৱৰ্তী শ্ৰোতাজনৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। হেল্ল'
1: হয় হেল্ল'
0: হয়

0: কেনে আছে?
1: ভালে আছে হয়, আপোনালোক ভালে আছেনে?
0: ভাল, আমাৰ সকলোৰে ভাল।
1: সৰুতে আমি সেই কল্পতৰু, আইদেউ বুলনি, তেতিয়া আমি ট্ৰেঞ্জিষ্টৰ শুনি আছিলো। এতিয়া মাধ্যমটো বহুত সলনি হ'ল, এপটো আহে, এফএমটো শুনিব পাৰি,
0: আজিকালি হাততে শুনিব পৰা ব্যৱস্থা হ'ল, মোবাইলৰ যুগ হয়।
1: আৰু ৰেডিঅ'টো মানে আমাৰ লগৰী আৰু, গাড়ী চলাই গৈ থাকিলেও কেতিয়াবা এই ৰেডিঅ'টোকে বাজি থাকে, এফএমটোৱে বাজি থাকে।
0: হয়, আজি কি গান শুনিব বিচাৰিব?
1: আজি পুৰণি গোলমাল ছবিখনৰ, অমল পালেকাৰ অভিনীত সেই ছবিখনৰ পৰা এটি গীত শুনাই দিলে ভাল পাম।
0: ঠিক আছে, তেন্তে আপোনাৰ অনুৰোধত গোলমাল ছবিৰ এটি গীত আমি শুনাবলৈ লৈছো।
1: হয়,
0: ঠিক আছে, ধন্যবাদ।

0: কিশোর কুমাৰৰ কণ্ঠৰ গীতটি শুনিলে। আহকচোন এইবাৰ ফোনত আমাৰ লগত কোন যুক্ত হৈছে চাওঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই ছয়গাঁও আলেকজাৰীৰ পৰা গীতিকা চালুকে কৈছোঁ।
0: নমস্কাৰ বাইদেউ, কেনে আছে?
1: হয়, মই আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ। আপোনালোকৰ ভাল নহয়?
0: আমি ভালে আছোঁ।
1: হয়
0: হয় হয়, বৰ্তমান কি কৰি আছে বাইদেউ?
1: বৰ্তমান গৃহিণী হিচাপে ঘৰুৱা কাম বন শেষ কৰিলোঁ, এতিয়া ৰন্ধা বঢ়া চাহ বনোৱা চবখিনি শেষ কৰিলোঁ।
0: হয় হয় আজি কি গান শুনিব বিচাৰিব?
1: দুৰ্গাময়ী বৰাৰ কণ্ঠ, পুৱাৰ সোণালী পক্ষীয়ে ডেউকা দিলে মেলি, সেউজী বনত ঢৌ খেলি, নামিল চফল ৰদালি, এই গীতটো শুনিব বিচাৰিম।
0: বৰ সুন্দৰ গীত। আপোনাৰ অনুৰোধত তেতিয়াহ'লে দুৰ্গাময়ী বাইদেউৰ গীতটি শুনাইছো।
1: হয়, মই কেইজনমান শ্ৰোতাৰ নাম ল'ম।
0: হয়,
1: নিত্যানন্দ ডেকা ডাঙৰীয়া, মাধৱী সোণাজং, বনবাসী মণ্ডল, অনামিকা মণ্ডল, মইনা কলিতা, ৰূপালী কলিতা, ইমৰাণ হুছেইন, জাহ্নৱী বৰদলৈ বাইদেউ আৰু হাজিৰা বেগম, আৰু বহুতো শ্ৰোতাৰ লগতে আপোনালোক আকাশবাণীৰ সমূহ কৰ্মকৰ্তালৈ এই গীতটো শ্ৰদ্ধা কৰিলোঁ।
0: বহুত ধন্যবাদ সকলোলৈকে। তেতিয়াহ'লে আপোনাৰ অনুৰোধৰ গীতটি শুনাইছোঁ।
1: হয়, ঠিক আছে, ধন্যবাদ।

0: দুৰ্গাময়ী বৰাৰ কণ্ঠৰ গীতটি শুনাৰ পিছত এইবাৰ আমি যাব বিচাৰিছো আমাৰ পৰৱৰ্তী শ্ৰোতাজনৰ ওচৰলৈ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: মননশ্ৰী বনবাসী মণ্ডল, মই ছয়গাঁও পানীগুটিৰ পৰা
0: কৈছো। হয় মণ্ডল ডাঙৰীয়া, কেনে আছে?
1: ভালে আছো বাইদেউ, আপুনি কেনে আছে বাইদেউ?
0: মোৰো ভালেই। হয়, বৰ্তমান কিহত ব্যস্ত মণ্ডল ডাঙৰীয়া?
1: মই এখন মোৰ এখন সৰু সুৰা দোকান আছে, মই 2002 চনতে দোকান দিছিলো।
0: হয়,
1: তেনেকৈ দোকানৰ লগতে ব্যস্ত হৈ আছো বাইদেউ।
0: হয় হয় হয়, আপোনাৰ মাতটো শুনি ভাল লাগিছে। আমাৰ নিয়মীয়া শ্ৰোতা, আজি কি গান শুনিবলৈ বিচাৰিব?
1: বহুত পুৰণি নিয়মীয়া শ্ৰোতা আপোনালোকৰ।
0: হয় হয়, আজি
1: শুনিব বিচাৰিছো 1942 এ লাভ ষ্টৰি, গীতটো বজাই দিব বাইদেউ।
0: হয়, আপোনাৰ অনুৰোধত তেতিয়াহ'লে আমি গীতটি শুনো।
1: মই কেইজনমান দাদা বাইদেউৰ নাম ল'ব বিচাৰিছিলো।
0: হয়, ক'ব।
1: হয়, চানমাৰী ৰূপালী কলিতা, হাজৰা বেগম, মাইনা দাস, সুতিকা আহমেদ, মঞ্জু দাস, বিনী, গীতিকা চালয়, গৰিমা চালয়, সন্মানীয় ইমৰান হুছেইন মিণ্টু ডাৱৰীয়া, সন্মানীয় দক্ষ চহৰীয়া, সন্মানীয় হৰিকান্ত চহৰীয়া, দিলীপ ডেকা, অমল বসুমতাৰী আৰু মোৰ মৰমৰ শ্ৰদ্ধা হিতেশ চালয় অকৰ্দা আৰু বংকিম চন্দ্ৰ দাস।
0: হয় হয়, আপোনাৰ অনুৰোধত তেন্তে আটাইকেইগৰাকীকে এই গীতটি আগবঢ়াইছো।
1: হয়, ধন্যবাদ।
0: হয় মণ্ডল ডাঙৰীয়া।

0: সুপ্রভাত, কেনে আছে?
1: ভালে আছো। মই আজি প্ৰথম গুৱাহাটী চেণ্টাৰটোত পালো। মই এনে বিচাৰি শুনি থাকো, সন্ধ্যা অলপ পাৰিবোৰত শুনি, কিন্তু একো চেণ্টাৰতো শুনো, কাম কৰি থাকো, শুনি থাকো, কিন্তু ফোন কৰা নাই। আজি প্ৰথম কৰিলো, পাই গলো, খুব ভাল লাগিছে।
0: মোৰো ভাল লাগিছে। কিন্তু আপুনি আপোনাৰ নামটো জনোৱা নাই, প্ৰথমে নামটো জনাব।
1: মই নলবাৰী জিলাৰ চিটিকাটাৰ ডেকাউৰা বিশেষৰ পৰা মিছ হাজেৰা বেগমে কৈছো। আপোনাৰ ভালনে বাইদেউ?
0: হয় ভাল। আপুনি কেনে আছে?
1: মই ভালে আছো দিয়ক, আপোনালোকৰ আশীৰ্বাদ।
0: আজি প্ৰথম আপোনাৰ ফোনটো লাগিছে বুলি কৈছে, আমাৰো ভাল লাগিছে। মোৰো ভাল লাগিছে যে আজি মই আপোনাক পালো ফোনত। আজি কোনটো গান শুনিবলৈ বিচাৰিব?
1: মই ৰেডৰ চিটিৰ জুবিন দাৰ মানে প্ৰতিদিনে এই গানটো শুনিব বিচাৰিছো বাইদেউ।
0: ঠিক আছে, তেন্তে গানটো শুনি দিওঁ।
1: মই হিতেশ্বৰ লগান মামাদৰ নামত এই গানটো উচৰ্গা কৰিলো, আৰু ইমৰাণ, তাৰপিছত মানক দোলান আটাইবোৰলৈকে।
0: হিতেশ্বৰ লহকৰ দাদাই আজি ৰাতিপুৱাই প্ৰথম ফোনটো তেওঁৰেই লৈছো, ফোন কৰিছিলে আৰু। হয়,
1: ভাল, তেখেত মোৰ মামা বুলি কওঁ, আমাৰ ওচৰৰে।
0: হয় হয়, ঠিক আছে, তেওঁলোক আটাইকেইজনলৈ এই গানটো আগবঢ়াইছো। তেতিয়াহ'লে এতিয়া শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠত আপোনাৰ অনুৰোধৰ গীতটি।
1: হয়।

0: ৰদৰ চিঠি ছবিত সেয়া আছিল জুবিন গাৰ্গ আৰু মৃন্ময় মমতা। শিল্পীদৰ কণ্ঠৰ গীতটিৰেই আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি ইমানতে সামৰিছো।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো জীৱন সুৰভি।

নমস্কাৰ আদৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰ শ্ৰোতা, আজি আমি আপোনালোকক জনাবলৈ পাই ভাল পাম এগৰাকী বিশেষ অতিথি আমাৰ আজি ষ্টুডিঅ'ত এই জীৱন সুৰভিৰ আলহী হৈছে, আৰু তেখেতক হয়তো আপোনালোকে বহুতে চিনি পায়, তেখেতৰ নামটো ক'লেই চিনি পাব, ডক্টৰ অসমী গগৈ, অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক, মাধ্যমিক শিক্ষা বিভাগ অসম চৰকাৰ, লগতে তেখেত সচিব আছিলে প্ৰকাশন পৰিষদৰ, আৰু লিখা মেলাৰ জগতখনত তেখেত চিৰপৰিচিত, সাহিত্য সভাৰ

0: সৈতে জড়িত হৈ আছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে তেখেত জড়িত হৈছে। ইতিমধ্যে কেইবাটাও তেখেতে বঁটা বাহনো লাভ কৰিছে। আদৰ শ্ৰোতা, তেখেতক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই জীৱন সুৰভি অনুষ্ঠানলৈ।
1: নমস্কাৰ, মই সকলোকে নতুন বছৰ তথা ভোগালী বিহুৰ কাৰণে সকলো অসমবাসীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনলৈ ভালে কুশলে ভোগালী বিহুটো আহক।
0: আমি বাইদেউ যেতিয়া আপোনাৰ বিষয়ে চাইছিলোঁ বা অকণমান জোকেই চাব চেষ্টা কৰিছিলোঁ, এনেতো আমাৰ বিশাল আপোনাৰ এখন জগত আছে আৰু বহু বছৰৰ কৰ্ম অভিজ্ঞতা আছে বিভিন্ন ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰখনত আমাৰ বিশাল কৰ্ম অভিজ্ঞতা আছে, কেইবাখনো পুথি ইতিমধ্যে লিখি উলিয়াইছে। কিন্তু আটাইতকৈ আমোদজনক কথাটো আমি যিটো পাইছিলোঁ চাওঁতে, যে আপুনি প্ৰায়খিনি জীৱনৰ কাম মেট্ৰিক পাছকে ধৰি, যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি কয়, সেইটো আপুনি বিয়াৰ পাছৰহে আৰম্ভ কৰিছিলে। বিয়াৰ পাছত আপুনি মেট্ৰিক পাছ কৰি আপুনি ডক্টৰেট ডিগ্ৰীও লৈছে, এটা ধৰক আমোদজনক জাৰ্ণি এগৰাকী মহিলাৰ বাবে। কেনেদৰে আপোনাৰ
1: মেট্ৰিক, মানে আচলতে মোৰ বিয়াটো মানে মই বাল্যকাল বুলিয়ে ক'ব লাগিব। মই ক্লাছ ছিক্সত যেতিয়া আছিলোঁ তেতিয়াই মই বাগদত্তা শব্দটো আজিকালি অসমীয়াত বহুত প্ৰচলন নহয়, আগত কিন্তু উপন্যাসবিলাকতো আমি বাগদত্তা শব্দটো পাইছিলোঁ। সেই বাগদত্তাটো মোক, মই যেতিয়া ক্লাছ ছিক্সত আছিলোঁ তেতিয়াই মোৰ মিষ্টাৰ খগেন গগৈ, তেখেতে শিৱসাগৰৰ আছিলে জলসিঞ্চন বিভাগ, তেখেতৰ ওপৰৱালা কিছুমান সৈতে, ইঞ্জিনিয়াৰৰ সৈতে আমাৰ ঘৰলৈ, দেউতা অলপ মানে ৰাজনৈতিক ছাইডৰো মানুহ আছিল আৰু আমাৰ ঘৰতে জলসিঞ্চনৰ কামৰ কাৰণে বহুদিন আহি আছিল। আৰু তেতিয়া আমাৰ চাৰিজনী ছোৱালী আছিল, গতিকে বিয়াৰ বাইদেউ মোতকৈ 5 বছৰমান ডাঙৰ, তাইও সৰু তেতিয়া, মেট্ৰিক দিছে মাত্ৰ আৰু বিয়াৰ চলি আছে। আৰু এওঁলোকে মানে মোৰ মিষ্টাৰ অকলশৰীয়াৰ কাৰণে, তেতিয়াই শিৱসাগৰৰ ল'ৰা, মাক দেউতাকো নাই আমাৰ ঘৰত, মানে ছোৱালীকেইজনী দেখিছে, বিশেষকৈ চাগে বাইদেউ তেতিয়া যুৱতী আৰু, গতিকে বিয়াৰ প্ৰস্তাৱ খগেন গগৈলৈ বিয়া দিব লাগে ছোৱালী এজনী তেনেকৈ। তেতিয়া দেউতাই মোক, মানে মোক এদিন মই পঢ়ি আছোঁ ক'লে, সেইটো মোৰ বৰ এটা আমোদজনক, এতিয়াও ভালকৈ মনত আছে আৰু, মই ছিক্সত বছৰেকীয়া পৰীক্ষা আহিছে, মই দিম আৰু পৰীক্ষাৰ কাৰণে পঢ়ি আছোঁ, মোৰ দেউতাই মাতি আনিলে, কি কৰি আছ, মানুহকেইজন বহি আছে আৰু চাহ তাহ দিয়াত, আমি লাগি মেলি মই দি মায়ে বনাই দিয়ে, মই বাহিৰত উলিয়াই দিওঁ, বাইদেউ পটকৈ নোলায়, আমাৰ গাঁৱৰ তেতিয়া গাভৰু ছোৱালীবোৰ পটকৈ নোলায়, গতিকে মই আনি দিলোঁ, দিয়াৰ পিছত মই পঢ়িছোঁগৈ, দেউতাই মাতি আনিলে, আনি ক'লে কি তই কি কৰি আছ, মই বোলো পঢ়ি আছোঁ, তেওঁ মোক কৈছে এইজন খগেন, খগেন গগৈ, তোক এওঁলৈ বিয়া দিম, মই একো বুজি পোৱা নাই আৰু, তাৰপিছত মই থিয় হৈ আছোঁ, সৰু আৰু থিয় হৈ আছোঁ, তাৰপিছত মোক সুধিছে মই পঢ়ি কি কৰি আছো, মই পঢ়ি আছোঁ, অঁ হ'ব যা, সেই ক'লে আৰু। তাৰপিছত ছিক্স, তাৰপিছতে আমাৰ পিছতে পৰীক্ষা হ'ল, 7 পঢ়া নাই, ক্লাছ 8 পালোঁ, পঢ়া শুনাত অলপ ভালেই আছিলোঁ, দুয়োটা ছিক্সন 7 আৰু হেৰিটা মিলাই পেলাই মই বোধ কৰোঁ 2nd নে 3rd হ'লোঁ। তাৰপিছত ক্লাছ 9 পালোঁ, 8ত মোক আঙুঠি পিন্ধালে, কিন্তু মই একো বুজা নাই আৰু, এই যেতিয়া
0: অষ্টম শ্ৰেণীত আছে তেতিয়া
1: আঙুঠি পিন্ধাইছে। তাৰপিছত 9ম শ্ৰেণীত আৰু বিয়াৰ কুচকাজ চলিলে আৰু, খালি বছৰেকীয়া পৰীক্ষালৈ ৰৈ থাকিল আৰু, মাহঁতে বছৰেকীয়া পৰীক্ষাত, আৰু সেই বছৰ বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্টত মই গোটেই 600 ৰংমহল হাইস্কুলত পঢ়িছিলোঁ দেই, মই ৰংমহল হাইস্কুল উত্তৰ গুৱাহাটী, মোৰ উত্তৰ গুৱাহাটীত ঘৰ, মা দেউতাৰ তাত জন্ম। তাৰপিছত তাতে মই গোটেই 625 ল'ৰা ছোৱালী আছিলোঁ, মই সেই বছৰ প্ৰথম হৈ পাছ কৰিছোঁ গোটেই স্কুলখনৰ ভিতৰত। আৰু মোক মনত আছে জাহানাৰা বুলি এখন কিতাপ, তেতিয়া কিতাপহে দিয়ে, 1st, 2nd বা 3rd লৈ মই হেৰি ফাৰ্ষ্ট হোৱাৰ কাৰণে এখন কিতাপ পাইছোঁ, আৰু গোটেই স্কুলৰ ভিতৰত ফাৰ্ষ্ট হোৱাৰ কাৰণে মোক জাহানাৰা বুলি এখন কিতাপ দিছিল। সেই বিয়াৰ পিছতেই আৰু মোৰ কি পৰীক্ষাৰ পিছতেই বিয়া আৰু, বিয়া 3 মে' 1975 নপঢ়িলোঁ, বিয়াৰ পিছত মাৰ ঘৰত, বিয়াৰ পিছত পঢ়িছোঁ, মাৰ ঘৰত থাকি পেলাই বিয়াৰ পিছত পঢ়িছোঁ আৰু, এটা তেতিয়াই দেউতাহঁতে চাগে সেইটো বন্দোবস্ত কৰি লৈছিল, মাৰ ঘৰত 1 বছৰ আছোঁ। আৰু মই মেট্ৰিক যেতিয়া দিবলৈ আহোঁ, জীৱনৰ এইবোৰ বহু কথা, মই তেতিয়া 5 মাহ মোৰ প্ৰেগনেণ্ট হিচাপে মই অন্তঃসত্তা আছিলোঁ আৰু। উত্তৰ গুৱাহাটী মোৰ, মানে সেইকাৰণে মই গাঁৱৰ, যদিও মই বিয়াৰলৈকে 15 বছৰ থাকিলোঁ ট্ৰেইনৰ হেৰি পিছত, ট্ৰেইনৰ মেট্ৰিক দি পেলাই মই গুৱাহাটীলৈ আহিলোঁ, কিন্তু সেই 15 বছৰ গাঁৱলীয়া জীৱনটো মোৰ কাৰণে এতিয়াও অতিশয় মানে খুব আকৰ্ষণীয় আৰু খুব মানে গাঁও বুলি ক'লে, অসম বুলি ক'লে গাঁৱৰ যিটো সংস্কৃতি সেইটো মোৰ খুব ভাল লাগে। আৰু কাৰণ দেউতা ৰাজনৈতিকবিদ হ'লেও দেউতা খেতিয়কো আছিল, আৰু আমি মই সৰুতেও তেতিয়া আমি মই 10 বছৰ 11 বছৰ মানে পথাৰত আয়াৰ 8 বুলি এটা ধানৰ খেতি প্ৰথম দেউতাই আনিছিলে। সেই খেতিটো চিতানিজনী কৰিব লাগে, সেই খেতিটো মানে আমি ৰুইছিলোঁগৈ আৰু সেইবাৰ দেউতাই পুৰস্কাৰ পাইছিল দিল্লী চৰকাৰৰ।
0: কিমান চনৰ কথা হ'ব এইখিনি?
1: সেইটো বোধ কৰোঁ 70, মোৰতো 75।

0: বিয়াই হ'ল ষোল্ল ছয়সত্তৰত মেট্ৰিক দিলোঁ, বোধকৰো সত্তৰ এসত্তৰ মানে ফাইভ ছিক্স মানত পঢ়ি থাকোঁতে আমি লৈ যাওঁ আৰু ডাঙৰ ছোৱালীক আকৌ যাব নিদিয়ে, দেউতাই মানে এতিয়া বাইদেউ গাভৰু হ'ল, সেইটো মনত আছে। গতিকে সেই পথাৰখন কিন্তু এতিয়া নাইকিয়া হৈ আহিছে আৰু, কাৰণ এতিয়া নায়েই, খেতি নাই।
1: উত্তৰ গুৱাহাটী বহুত সলনি হৈ গ'ল,
0: এতিয়াতো আৰু উত্তৰ
1: গুৱাহাটী
0: লিখিব মন যায়, লিখিছোঁ কবিতা এটাও পথাৰ বুলি এটা কবিতা, মোৰ দুখ লাগে আৰু এতিয়া গ'লে আজি কেইবছৰমান আগত, চাৰিবছৰমান আগত গৈ গোটেইখন মানে হেৰি কৰি ৰাখিছে, কাৰণে তেনেকুৱা লিখিছোঁ আৰু। গছ গছনি সুন্দৰ, চৰাই চিৰিকটি কুলিৰ মাত, আৰু গাঁওখনৰ ঘৰত এটা মূৰত থিয় হ'লে চবৰ সকলোৰে পদূলিত নাৰিকল গছবোৰ, সেই সুন্দৰ নাৰিকল গছবিলাকৰ, আৰু তাত টুকুৰা চৰাই যিটো মাহ উল্টা কৰি কৰি যে থাকে, সেই এতিয়া সেইবোৰ নাইকিয়া হৈ গ'লে আৰু, এতিয়া নাইকিয়া হৈ গৈছে তেনেকুৱা। এতিয়া আৰু এওঁক লগ পোৱাৰ সেই প্ৰথম আপোনাৰ কি কয় দীপাৱলীত, এওঁ মানে মাক দেউতাক নাইতো গুৱাহাটীত চাকৰি, তেওঁ শনিবাৰে আহে আমাৰ ঘৰলৈ, বিয়া চাগে সেইকাৰণেও সোনকালে দিলে আৰু, কাৰণ প্ৰত্যেক শনিবাৰে তেওঁ আহে গধূলি পায়, দেওবাৰে থাকি সোমবাৰে আকৌ অফিচত তেনেকৈ কৰেহি আৰু। মাহঁতে খুব মৰম কৰিছিল তেনেকুৱা, আৰু জাহাজত জাহাজে আছিল তেতিয়া, তেতিয়া জাহাজেদি পাৰ হৈ যায়, তেতিয়া তেওঁক মানে চবেই জোঁৱাই জোঁৱাই বুলি মাতে, বিয়া দিয়াই নাই মোক তেনেকুৱা, মানি লৈছিলে। কিন্তু মোৰ হ'লে মই বুজা নাছিলোঁ, মই বুজা নাছিলোঁ কি, তেওঁ গৈ কয় অসমীয়া মোক নেমাতে, মালৈ চিঠি দিয়ে, মানে চিঠিখন মালৈ লিখে, মায়ে তেওঁ গুচি অহাৰ পিছত মোক চিঠিখন দিয়ে, মানে মাক মানে বহুত আপত্তি জনায় অসমীয়া মোক নেমাতে, অসমীয়া মোক ভাল নাপায় এনেকুৱা তেনেকুৱা, তাৰপিছত মাহঁতে মোক কয় তই ইমান কিয় ল'ৰাটো হেৰি কৰ, মোৰ আচলতে ভয় লাগে চাগে, মই তেনেকুৱা তেনেকুৱা নিচিনা আৰু। গতিকে সেই গাঁওখনৰ প্ৰতিচ্ছবি এতিয়াও মই গাঁওখনক লৈ মানে মা ঢুকালে, মা থকালৈকে গাঁৱৰ এটা হেৰি বেলেগ আৰু, দেউতাটো বহুত আগতেই ঢুকাল, 89তেই ঢুকালে, গতিকে মা ঢুকোৱাৰ পিছত এতিয়া কমকৈ যোৱা হয়।
1: এতিয়া পঢ়া শুনাৰ কথাখিনি কওকচোন, আপুনি ইতিমধ্যে ক'লেই যে পাছতহে আপুনি পঢ়িছে ভালকৈ, যিখিনি ধৰক
0: এতিয়া ক্লাছ টেনত যেতিয়া মই গোটেই স্কুলৰ ভিতৰত প্ৰথম, মোৰ এতিয়াও দুখ লাগে, সেই হিন্দী টিচাৰ ট্ৰেইনিং আহিছিলে, মই মাৰ ঘৰত থাকি পঢ়িছোঁতো, গতিকে হিন্দী টিচাৰৰ ট্ৰেইনিঙত শিক্ষকসকল আহিছে, মোক কুৱেশ্যনটো নুসুধে, মানে মই ফাৰ্ষ্ট বেঞ্চতে বহোঁ কিন্তু কুৱেশ্যনটো নুসুধে, কিয় নুসুধে, পিছত মই অনুভৱ কৰিলোঁ চাগে বিয়া হোৱা ছোৱালী পঢ়া শুনা নাজানিব বুলি এনেকুৱা বুলি ভাবিছিলে নেকি, কিন্তু মই যে খুব হেৰি পঢ়াত মানে আগ্ৰহ আছিল আৰু মই আগবাঢ়ি বাঢ়ি ক'ব খোজোঁ, কিন্তু মোক কুৱেশ্যনটো নুসুধে তেনেকুৱা কথাবোৰ আছিল। আৰু মেট্ৰিক দিবৰ সময়ত তেতিয়া উত্তৰ গুৱাহাটী কলেজত মেট্ৰিক হৈছিলে, আমাৰ গাঁৱৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ দুই কিলোমিটাৰ আহিব লাগে, ঘূৰি আহিলে বেছি দূৰ হ'ব, পথাৰেদি আহিছোঁ, মানে শিলৰ মানে শুকান এপ্ৰিল মাহৰ এপ্ৰিলৰ দুই তাৰিখৰ পৰা পৰীক্ষা হৈছিল, খোজকাঢ়ি দেউতাই থ'বলৈ আহিছে হেৰি পৰীক্ষা চেণ্টাৰত, মই এবাৰ পৰি গ'লোঁ, মোৰ ঠাণ্ডাটো মই যে প্ৰেগনেণ্ট বা অন্তঃসত্তা সেইটো মোৰ নাই, মোৰ মানে কেনেকৈ পঢ়ি পেলাই মই পৰীক্ষাটো ভাল কৰি দিব লাগে সেইটোহে, আৰু ইন দি মিন টাইম মোৰ বহুত ক্ষতিও হৈছে, এওঁ লৈ আহে গুৱাহাটীলৈ, তাৰপিছত দেউতাই যেনিবা মানে মোক একদম ধৰিছে তুলি পেলাই, মানে মানে খুব দেউতাই খুব হেৰি হৈ গৈছে আৰু, পিছত তোৰ কি তই ঠিকে আছনে ঠিকে আছনে এনেকৈ সুধিছে, তাৰপিছত তেনেকৈ পৰীক্ষা দিলোঁ মেট্ৰিক পৰীক্ষা, খুব ভাল নহ'ল ৰিজাল্ট, যিমান আশা কৰিছিলোঁ নহ'ল, তথাপি বহুততকৈ ভালেই হৈছে আৰু তেনেকুৱা, পাছ কৰি তাৰপিছত আৰ্য বিদ্যা তেতিয়া কটনত ছিট পায়, আমি যিখিনি মাৰ্ক লৈ পাছ কৰিছোঁ কটনত, মানে মই মায়ে মোক যদিও ছায়েন্স পঢ়িব মন আছিল, মা দেউতাই ক'লে তোৰ বিবাহ তেওঁ জীৱনত তই দিগদাৰ হ'ব, তই আৰ্টচ পঢ় আৰু কটনৰ পৰা ফৰ্ম আনিলে কটনত এডমিশ্যন পাওঁ সেইখিনি মাৰ্কত, কিন্তু মায়ে মানে এওঁ কোৱাৰ্টাৰত আছিলে উলুবাৰী, সেইখিনিতে জলসিঞ্চন বিভাগৰ কোৱাৰ্টাৰ আছে তাতে, এতিয়াও আছে, যিটো কোৱাৰ্টাৰ পৰা আমাৰ বিয়া হৈছিল সেইটো মই চাওঁ, এতিয়াও ভাঙি পেলোৱা নাই, এতিয়াও আছে জৰ্জৰিত অৱস্থাত আৰু। তাৰপিছত মায়ে ক'লে যে আৰ্য বিদ্যাপীঠ ওচৰ হ'ব, তই আৰ্য বিদ্যাপীঠত পঢ়ে, আৰ্য বিদ্যাপীঠত পঢ়িলোঁ, তাতে পঢ়ি 78ত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, তাৰপিছত বি এ পঢ়ি থাকোঁতে আৰম্ভ কৰোঁতে ছোৱালীজনী হ'ল আকৌ, তাৰপিছত মই আকৌ ছোৱালীজনী হওঁতে এবছৰ আকৌ মানে ৰৈ দিব লগা হ'ল, তাৰপিছত ছোৱালীজনী যেতিয়া আকৌ এবছৰ পিছত মই পেহী দেউ আহি থাকিলেহি, দেউতাই ঠিক কৰিলে যে আমি থাক তেনেকৈ বাইদেউতা হ'ল, তাৰপিছত মই পঢ়ি ডিগ্ৰী পাছ কৰিলোঁ, তাৰপিছত ডিগ্ৰী পাছ কৰাৰ পিছত ল'ৰাটো হ'ল আকৌ, ল'ৰাটো হোৱাৰ পিছতে ৰূপনগৰ বিদ্যাপীঠ হাইস্কুলখন পাতিছিলে, তাতে মোক তেওঁলোকে কমিটিৰ মানুহে আনি একদম তেওঁলোকে মোক হেৰি কৰি দিলে আৰু, তাৰ এছিষ্টেণ্ট টিচাৰ হিচাপে সোমাই দিলে, তাৰপিছত মোৰ আৰু ইমান পঢ়িব মন গ'ল, তাৰপৰা লাগি মেলি মই আকৌ বি এড পঢ়িলোঁ 89 90ত, মই
1: বি এড পঢ়াৰ নিচাটো পুৰা আছে
0: আছে আৰু, ল'ৰা ছোৱালীও পঢ়াওঁ দেই ইপিনে, আৰু তাৰপিছত 89 যেতিয়া মই বি এড পঢ়িলোঁ, বি এডতো মই অকণমানৰ কাৰণে ফাৰ্ষ্ট ক্লাছ মানে পোৱা নাই আৰু,

0: এনেনিয়া 5 নম্বৰ এনেকুৱা তাৰপিছত প্ৰেচিডেণ্ট মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট আহি পেলাই একদম আচৰিত হৈছে, মাৰ্কশ্বিট চাই লৈ পেলাই ইমান তুমি ব্ৰিলিয়েণ্ট এনেকুৱা বুলি কৈ লগে লগে মোক এডমিনিষ্ট্ৰেচন চাৰ্জটো দি দিলে। স্কুলখন নতুনকৈ পতা স্কুল আছিল, সেই স্কুলখনৰ লগত লাগি থাকোঁ মই, মানে কৈছো নহয় ৰাতিলৈকে লাগি থকা আৰু ডনেশ্যন আনি পেলাই স্কুলখন ৰূপনগৰ বিদ্যাপীঠ হাই স্কুল।
1: আৰু আপুনি সহ শিক্ষয়িত্ৰী হিচাপে সোমাইছিলে, তাৰপাছৰ তাত প্ৰধান
0: শিক্ষয়িত্ৰী দি পেলাই মানে ৰিজাল্ট ওলোৱাই নাই, মোক তেওঁলোকে মানে কমিটি নাই তুমি হেৰি কৰিব লাগিব এনেকে দেখিছে তেওঁলোকে। আৰু মোক তেতিয়াই মানে এওঁ আকৌ অলপ এওঁ মোক আগবাঢ়ি যোৱাটো বিচাৰে, স্কুটাৰ এখন কিনি দিলে, এওঁ মোক সেইবিলাকতো সহায় কৰিছে, স্কুটাৰ এখন কিনি দি মোক স্কুটাৰ এখনতে মই অহা যোৱা কৰোঁ স্কুললৈ দেখিছোঁ এতিয়া স্কুটাৰ। আৰু মোৰ বহুত স্কুটাৰ 89-90 মই দেখাত মই তেতিয়ালৈকে গুৱাহাটীত ময়ো স্কুটাৰ চলাইছোঁ মোৰ মতে, কাৰণ মই তেতিয়া এগৰাকী মপেড লোৱা দেখিছিলোঁ তেওঁলোকক, তাৰ বাহিৰে মই দেখা নাই আৰু। গতিকে মই গোটেইখিনি কাম আই এছ অফিচ যাব লাগে, দিছপুৰত যাব লাগে, ডিৰেক্টৰ অফিচ যাব লাগে, গোটেইবোৰ কাম সুন্দৰকৈ কৰোঁ, ল'ৰা ছোৱালীও চাওঁ, আকৌ সিহঁতকো মই মেট্ৰিকলৈকে মানে হেৰি কৰিছোঁ, পঢ়ুৱাইছোঁ, মানে টিউশ্যন চিউশ্যন কাকো দিয়া নাই, মই নিজেই পঢ়াওঁ। দুয়োটা ল'ৰা ছোৱালীও ভালেই, খালী ছোৱালীজনীৰ আপত্তি থাকে আৰু তাই ছোৱালীজনী ডাঙৰ দেই, তাইতো সোনকালেই হ'ল, মোৰ বি এ পঢ়ি থাকোঁতেই হ'লতো, তাই মানে মেট্ৰিক যেতিয়া দিয়ে মোৰ স্কুলৰ ল'ৰা ছোৱালীখিনি অলপ পিছপৰা, গতিকে মই ক্লাছ কৰি উঠি স্কুল ছুটিৰ পিছত আকৌ ঘৰত গৈ সিহঁতক খুৱাই বোৱাই আকৌ গোঁসাই চাকি তাকি দি আকৌ গধূলি ল'ৰা ছোৱালীখিনিক এটা স্কুলৰ ওচৰতে এটা ক্লাছৰুমত তেওঁলোকক বিনা পইচাই পঢ়ুৱাওঁ। তাৰপিছত মোৰ ছোৱালীজনী এদিন কৈছে, মা তুমি জানানে তোমাৰ ছোৱালীও এইবাৰ, সেইটো কথা ক'লে অলপ দুখ লাগে এতিয়া, হেৰি তোমাৰ ছোৱালীও মেট্ৰিক দিব এইবাৰ এনেকে। তেতিয়া মই কৈছোঁ তাইক, বোলো চোৱা মোৰ ছোৱালীজনী পঢ়াত খুব চোকা, কিন্তু মোৰ স্কুলৰ ল'ৰা ছোৱালীবোৰতো স্কুলখনতো হেৰি কৰিব লাগিব নহয়, সেইকাৰণে যাওঁ এনেকৈ বুলি বুজাই দিওঁ আৰু তেনেকৈ। তাই কিন্তু চব ফাৰ্ষ্ট ক্লাছ মেট্ৰিকৰ পৰা গোটেইখিনি এম এছ চি পদাৰ্থ বিজ্ঞানত, ফিজিক্সত, আৰু বি এডো ফাৰ্ষ্ট। ল'ৰাও তাতকৈ 4 বছৰ সৰু, তাই সি 84ত হ'ল তেতিয়া, মই স্কুলখনত সোমাবলৈ সেইবাৰ নোসোমালোঁ আৰু। তাৰপিছত সি জন্মৰ পিছত তাক 10 মাহ কেঁচুৱা এৰি থৈ মই মানে আগৰবাৰেই কমিটিয়ে বিচাৰিছিল, মই নাই নোৱাৰিলোঁ প্ৰেগনেণ্ট হেৰি কাৰণে। তাৰপিছৰ পৰা তাক জন্মৰ 10 মাহত তাক মাৰ ঘৰলৈ লৈ গ'ল, সিও এটা মোৰ হেৰি থাকে আৰু, মায়ে হেৰি কৰিছিলে, আৰু ভনীজনী মোৰ তলৰ ভনীজনী তেতিয়া বিয়া হোৱা নাছিল, সিহঁতে চলে। তাৰপিছত সেইবিলাক ক'লে বৰ দুখ লাগে,
1: আপুনি বহুত সংগ্ৰাম কৰি বা সংঘাতৰ মাজেৰে আগবাঢ়িছে আৰু সুবিধাখিনি পাইছে, বা আপোনাৰ স্বামীও আপোনাক সুবিধা দিছে, এতিয়া ধৰক আপুনি যেতিয়া প্ৰধান শিক্ষয়িত্ৰী হ'ল, তাৰপিছত আপোনাৰ এটা উত্তৰণ ঘটিছে, আপুনি আহি ধৰক মাধ্যমিক যি শিক্ষা বিভাগ
0: বিষয়া হিচাপে
1: আপুনি,
0: তাৰমানে মই যেতিয়া হেডমিষ্ট্ৰেছ, সেইটো মানে মই যেতিয়া হেডমিষ্ট্ৰেছ হ'লোঁ 90 পৰাই মোক দিলেই নহয় হেডমিষ্ট্ৰেছ, তাৰপিছত মই স্কুলখনৰ কাৰণে বহুখিনি আগবঢ়াই নিব লগা হ'ল, ৰিকগনিশ্যন কৰাকে আদি কৰি, সেইকাৰণে মই ডিৰেক্টৰ অফিচ, ছেক্ৰেটেৰী অফিচ গোটেইখিনি মই তেওঁ তলানলা গম পাই গ'লোঁ। আৰু অসম হাইস্কুল শিক্ষক সন্থাই মোৰ মানে এক্টিভটো দেখি পেলাই স্কুটাৰ চলাই অফিচবিলাকত দেখে নেকি তেওঁলোকে, তেওঁলোকে যিখন অলচামৰ এখন কমিটি থাকে তাত মোক মানে তেওঁলোকে সোমাই ল'লে, লৈ পেলাই গতিকে মই গোটেই শিক্ষা বিভাগৰ বিষয়ে ভালকৈ জানিলোঁ। আৰু জনাৰ পিছত মই ইণ্টাৰভিউ AES-ৰ ওলাল, ওলাওঁতে মোক তেনেকুৱা ৱেল উইচাৰ থাকে, আপুনি এপ্লাই কৰক এনেকৈ কোনোবাই ক'লে, তেওঁলোকে যোগাৰ যাতি কৰি এপ্লাই কৰাই মোক ফৰ্ম চৰ্ম দিয়াই দিছে আৰু, দিয়াই দি ইণ্টাৰভিউ বোৰ্ডত মানে মোৰ তেতিয়া আকৌ ৰিটিন টেষ্ট হোৱা নাই, যিটো কুৱেশ্যনে সোধে মইতো ইমান প্ৰম্পলি উত্তৰবোৰ দি আছোঁ। আৰু এইটোত মই পাই গ'লোঁ আপোনাৰ 1998-ত মই তেতিয়া শিক্ষা বিষয়া হিচাপে হেডমিষ্ট্ৰেছৰ চাৰ্জটো দি পেলাই অসম হেৰি শিক্ষা বিভাগত ডেপুটি ডিৰেক্টৰ, প্ৰথম উপসন চালক হিচাপে মাধ্যমিক শিক্ষা বিভাগতে জইন কৰিলোঁ। আৰু তাত 5 বছৰ থাকিলোঁ, তাৰপিছত আপোনাৰ দৰঙলৈ গ'লোঁ 2003 চনত,
1: কি হিচাপে গ'ল,
0: ইন্সপেক্টৰ অফ স্কুলছ, বিদ্যালয়সমূহৰ পৰিদৰ্শক, অসমীয়া হেৰিত কয় বিদ্যালয়সমূহৰ পৰিদৰ্শক, আৰু সেইখন তেতিয়া আনডিভাইডেড দৰং, সহজে যাব নিদিয়ে মহিলাক, বহুত ফাইট কৰিছোঁ, মানে মই যাব খুজিছোঁ, মই 5 বছৰ ইয়াত দিলোঁ, মই শিকি ল'লোঁ, মোৰ মানে হেড অফিচত শিকি কামখিনি মই শিকি ল'লোঁ, আৰু ইতিমধ্যে মোৰ ছোৱালীটো ভালকৈ হেৰি হ'লেই এম এছ চি পাছ কৰিলেগৈ, ময়ো PhD কৰিলোঁগৈ, মানে পঢ়ি থাকোঁতে মই PhD কৰোঁতে তাইও এম এছ চি পঢ়িলেগৈ, তো কয় ইউনিভাৰ্চিটি ছাৰজনে মাকে জীয়াকে এনেকৈ পঢ়ি আছে এনেকৈ, তাৰপিছত ল'ৰাও যেতিয়া হৈ
1: গ'ল
0: তাৰপিছত তাতো গৈ বহুখিনি কাম কৰিছোঁ দৰং জিলাতো। আৰু ল'ৰাও তেনেকৈ আসাম ইঞ্জিনিয়াৰিং কলেজত সি এম টেক, সিওতো অল ফাৰ্ষ্ট ক্লাছ, ইতিমধ্যে মই বিয়াও পাতি দিলোঁ,
1: নামটো জানিলে
0: ডক্টৰ ৰিপুঞ্জয় গগৈ,
1: শ্রোতাই জানি ভাল পাব। আপনি পিএইচডি কথাটো কলে আপনার বিষয় আছিল লোক সমাজ আর সংস্কৃতিত মাছৰ স্থান আর ভূমিকা।

0: এক সমীক্ষাত্মক
1: অধ্যয়ন
0: এই বিষয়টো কিয় বাছি ল'লে?
1: এইটো বিষয় তাৰমানে মই প্ৰথম মোৰ মানে কৈছোঁ ন, পঢ়াৰ ইচ্ছাটো মোৰ আছেই, কিয় বা আছিলে ইমান নাজানো আৰু। স্কুটাৰখন স্কুল কৰ স্কুলৰ কাম বন কৰি পেলাই মই প্ৰথম গৈছিলোঁ, তেতিয়া মোৰ প্ৰাইভেটকৈহে মোৰ পঢ়া, অসমীয়াটো মোৰ প্ৰাইভেটকৈ পঢ়া। ৰামচৰণ ঠাকুৰীয়া ছাৰ কটন কলেজৰ তেতিয়া ভাইচ প্ৰিন্সিপাল আছিলে, তেখেতৰ ছাৰৰ ওচৰলৈ গৈ তেনেকৈ মই অসমীয়াত হেৰি পঢ়িলোঁ। তাৰপিছত আৰু ক'বলৈ বহুত আছে, বি এড কেনেকৈ কৰিলোঁ, এজনীয়ে বি এড কৰি থাকোঁতে এজনীয়ে ক'লে কি, বাইদেউ আমি হেৰি কৰোঁ দিয়ক, এম এ কৰোঁ দিয়ক। বোলো ব'লা, পৰীক্ষা শেষ হৈছে বি এডৰ, মইতো স্কুটাৰ চলাওঁ। দুইজনী তাইকৈ স্কুটাৰ লৈ পেলাই গ'লোঁগৈ ইউনিভাৰ্চিটি, গৈ পেলাই তাতে সেই প্ৰস্পেক্ট আছে এইবোৰ লৈ ল'লোঁ। লৈ পেলাই মই আৰু আৰম্ভ কৰি দিলোঁ পঢ়া শুনা, পঢ়া শুনা কৰি তাৰপিছত পৰীক্ষা আহিলেই নহয়। তাই তেওঁ ক'লে কি, তৰালী নাম দেই, তেওঁ হাইস্কুলৰ হেডমিষ্ট্ৰেছ হৈ পেলাই পিছত ৰিটায়াৰ কৰিলেগৈ। তৰালী দাসে ক'লে কি, বাইদেউ আমি এম এ কৰোঁ দিয়ক। মই লৈ গ'লোঁ, গৈ পেলাই স্কুটাৰত মই আমি পঢ়া শুনা কৰি দিলোঁ আৰু। পিছত তাই মানে কৈছে যে, মোৰ এইটো বাইদেউ মোৰ পঢ়া হোৱা নাই, মই এইবাৰ নিদিওঁ, এইবাৰ মই পৰীক্ষাটো গেপ দিম। মই বোলো হেল্ল' মোৰ গেপ চেপ দিবলৈ নাই, কাৰণ মই ভাই ল'ৰা ছোৱালীক চাব লাগে, গতিকে সময় নাই। গতিকে কটনত পৰীক্ষাটো হৈছিলে, তেনেকৈ পৰীক্ষা দিলোঁ। তাৰপিছতে আকৌ সেইখিনি এম এ পাছ কৰাৰ পিছতে মোৰ আৰু মন গ'ল পঢ়িবলৈ, কি কৰোঁ এতিয়াতো আৰু নোৱাৰি আৰু, ঘৰত মানে ক্লাছ কৰি পঢ়িব নোৱাৰি, কাৰণ ঘৰত অতিষ্ঠ হৈ গৈছে। অঙহী বঙহী আহিলেও মানে মানুহবোৰ মই দেখোঁ, মই চাৰিটা বজাতে উঠোঁ, উঠি ল'ৰা ছোৱালী ছটালৈ উঠে, ছটা চাৰে ছটালৈ মোৰ তেহেঁতলৈ, তেতিয়ালৈ মোৰ পঢ়া শুনা শেষ। কিন্তু পৰীক্ষা আহিলেতো পঢ়িব লাগিব, গতিকে মানুহ থাকিলেও সিহঁতক চাহপাত দি পেলাই মই পঢ়ি থাকোঁ, কথা নাপাতোঁ মানে। সেইটো কাৰণে মানুহবিলাক আত্মীয় কুটুম্ব খুব আহে, তেতিয়া অলপ অতিষ্ঠ হৈ যায়। মই সেইকাৰণে চিন্তা কৰি নাই আৰু। মই এবাৰ মানে এল এল বি পঢ়িম বুলি ভাবিছিলোঁ, নাই এল এল বি পঢ়িলেতো ক্লাছ কৰিব লাগিব, নোৱাৰি, গতিকে মই পি এইচ ডি
0: ৰেগুলাৰ পঢ়াটো
1: নাই, গতিকে মই পি এইচ ডি কৰিম বুলি গ'লোঁ ইউনিভাৰ্চিটিত। এই এজন মোৰেই ছাৰ, আৰ্য কলেজৰ ছাৰ দুৰ্গেশ্বৰ শৰ্মা ছাৰ, তেখেত অসম সাহিত্য সভাৰো বহুত মানে আগুৱাণী ব্যক্তি আমাৰ উত্তৰ গুৱাহাটীৰে। ছাৰে এদিন লগ পাই কৈছে, তুমি ৰামচৰণ ঠাকুৰীয়া তাত কিয় আহি আছা? মোৰ ছাৰ, মই এনেকৈ পি এইচ ডি কৰিবলৈ খুজিছিলোঁ। এই নালাগে, তুমি নবীন শৰ্মা তাত যোৱা, নবীন শৰ্মা তাত যোৱা, এনেকৈ বুলি ক'লে। আৰু লগে লগে মই বোলো, নবীন শৰ্মা ছাৰকতো মই দেখা নাই কোনো দিন ইউনিভাৰ্চিটি, আৰু মোৰ এটা খুব আশা আছিল ইউনিভাৰ্চিটিত মই পঢ়িম, তেনেকুৱা গ'লোঁ আৰু। নবীন শৰ্মা ছাৰে আৰু, মই নাজানো যে সেইটো এটা টেষ্টহে কৰিছে মোক, কথা কিছুমান সুধিলে, সুধি মাছ খোৱা নে নোখোৱা এনেকৈ বুলি কৈ, তুমি মাছৰ বিষয়ে কি কি পোৱানো চাবাচোন অকণমান, শুকান মাছ যে থাকে এনেকুৱা, মাছৰ বিষয়ে মৎস্য পোৱা নে এনেকুৱা পোৱা নাই, এইবিলাক চালোঁ মই আৰু। আহি চাইছোঁ, চাই এদিন লৈ পেলাই গৈছোঁ আৰু, তুমি এতিয়া মানে এই মাছৰ বিষয়ত আমাৰ কোনো কৰা নাই, তুমি এইটো কৰা। প্ৰথমতে মই ভাবিছোঁ, মাছক নো খোৱা মাছটো কোনো কৰিমনে এনেকৈ। তাৰপিছত ছাৰে ক'লে, মই অলপ মুখখন দেখিলে চাগে নেকি, অলপ বুজি পাইছে চাগে, মৎস্য অৱতাৰ ভগৱানৰ প্ৰথম অৱতাৰ, গতিকে তুমি মৎস্য অৱতাৰৰ বিষয়ে গোটেই পাবা নহয়, তাৰ পৰা বিয়াত যে দিয়ে জোৰোণত দেখিছা নাই, মাছ নিদিলে নহয়েই, এনেকুৱা যেতিয়া কথাবোৰ ক'লে মোৰ মানে আকৰ্ষণ আহি গ'ল আৰু। বিহুত মাছ, সাধুত মাছ, চবতে মাছ দেখোন, অকল খোৱাতেই নহয় আৰু, গোটেই অসমীয়া। সেইকাৰণে ছাৰে যেতিয়া ক'লে, অসমীয়া সমাজ সংস্কৃতিত মাছৰ যিটো যিটো আছে, সাধুকে আদি কৰি আৰম্ভ কৰি দিলোঁ আৰু। ঠাই বুলি তেতিয়া
0: বিষয়ৰ বাবে ডক্টৰেট ডিগ্ৰী ল'লে, ভাল লাগিলে কথাবিলাক জানি আপোনাৰ পৰা। এতিয়া আপুনি লিখা মেলা কৰি, আপোনাৰ প্ৰথমখন কিতাপ নৱপ্ৰজন্ম গঢ়াৰ আশাৰে প্ৰকাশ হৈছিল 2005।
1: ৰূপনগৰ বিদ্যাপীঠ হাইস্কুলত থাকোঁতে এখন তেতিয়া আমাৰ মেগাজিন উলিয়াত সিদ্ধান্ত লোৱা হ'ল, নামটো আছিল, বহু বছৰ হৈ গ'ল, অন্তৰিক্ষ। সেই মেগাজিনখনৰ কাৰণে মই শিক্ষয়িত্ৰী, সহশিক্ষয়িত্ৰী হিচাপে আৰম্ভ কৰোঁতে আৰু এজন আছিলে দীপেন দাস বুলি, তেওঁ বিজ্ঞানৰ শিক্ষা, আমি দুজনে তেতিয়াই লাগিলোঁ। সেই তেতিয়াৰ পৰা পঢ়ি লিখা হেৰি কৰি, তাৰপিছত মই প্ৰথমতে বাতৰি কাকততে লিখিলোঁ আৰু, তেনেকৈ মই অসমবাণীত লিখিছোঁ। হোমেন বৰগোহাঁই ছাৰ যেতিয়া অসমবাণীত আছিল তেতিয়া তাত লিখিছিলোঁ। চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ নতুন দৈনিক নে কি এখন কাকত আছিল, তাতে লিখিছোঁ। ৰাধিকা মোহন ভাগৱতী ছাৰ থাকোঁতে আজি অসম, দৈনিক বাতৰি এনেকুৱা লিখিছোঁ, আৰু স্পন্দন কি এইটো অসমীয়া খবৰ এনেকুৱাবিলাকত, হাইদৰ হুছেইন ডাঙৰীয়া থাকোঁতে আপোনাৰ অসমীয়া প্ৰতিদিনত লিখিলোঁ। খুব বাতৰি কাকত আছে সেইবোৰ আৰু জমা হৈ এতিয়া সেই 2005 চনত। সেইকাৰণে কিছু গোটাই পেলাই সেইখন কিতাপ নৱপ্ৰজন্ম গঢ়াৰ আশাৰে, সেইখন প্ৰথম মোৰ কিতাপ আৰু।
0: শেহতীয়াভাৱে যিখন আপুনি কৰিলে
1: জুবিন
0: গাৰ্গৰ মহাপ্ৰয়াণ কৰিছে, তেতিয়া জুবিন গাৰ্গৰ প্ৰতি আপুনি আকৰ্ষিত, আমি সকলোৱে আকৰ্ষিত বাৰু, আপুনি তেখেতৰ বিষয়ে কবিতাও লিখিছে।
1: হয়, নিজেই নিজে কিবা আহি গৈছে, তাৰমানে কিয় জুবিন গাৰ্গক মই ব্যক্তিগতভাৱে লগ পোৱা নাই, কিন্তু জুবিন গাৰ্গৰ গানবোৰ শুনো। আৰু মই যেতিয়া ডেপুটি ডিৰেক্টৰ হৈ 2000 চনত প্ৰথম গাড়ীখন

0: লৈছোঁ গাড়ীখনত তেওঁৰ যিটো ৰোমান্টিক গানবোৰ থাকে, মোৰ তেতিয়া বয়স কিজানি কিমান, 35-36 মান হৈ গৈছে নেকি, যদিও সাংসাৰিক মানুহ কিবা এটা ভিতৰততো থাকেই মানুহৰ চাগে, সেই জুবিনৰ গানবোৰ মই খুব কেছেটবোৰ লগাই শুনি যাওঁ আৰু, মানে ঘৰৰ পৰা ওলাওঁ জুবিনৰ গান শুনি শুনি অফিচ পাওঁ এনেকুৱা নিচিনা আৰু, সেই তেনেকুৱা এটা থাকি গ'ল চাগে। আৰু তাৰপিছত অসম প্ৰকাশন পৰিষদৰ সচিব যেতিয়া আছিলোঁ, তেখেত আহিলে, আহি তেওঁ মানে যিটো সেই মেমৰিটো মোৰ জীৱচিৰ জীৱনৰ কাৰণে থাকি যাব, কাৰণ ইমান হাজাৰ হাজাৰ মানুহৰ মাজত তেওঁ যেনেকৈ মোক মানে অতি আগ্ৰহেৰে মোৰ হাত দুখনত ধৰি লৈ গৈ নিজে ফটোখন উঠিছে, মই এইটো কেতিয়াও পাহৰিব নোৱাৰিম। আৰু তাৰপিছত প্ৰায় আজি কিমান বছৰ হ'ল, মই সেইটো 2016 চনৰ কথা, তেওঁ ঢুকোৱাৰ আগে আগে মোৰ কিয় বা মনলৈ আহিছিলে যে মই ইমান দিন ছ'চিয়েল মিডিয়াত সেইখন ফটো দিয়া নাই, মই লুকাই থকা তাৰমানে, মানে খুব ফটোখন খুব ভাল লাগে মোৰ, মই মোবাইলত ৰাখোঁ আৰু এওঁলোকক দেখুৱাই পেলাই আলমিৰাৰ ভিতৰত থৈ দিলোঁ। এই আজি এক বছৰ মান আগতে মই ড্ৰয়িং ৰুমত থৈ, সেইদিনাখন মই কিতাপবোৰ চাফা কৰি থাকোঁতে ফটোখন বন্ধাই থোৱা আছে, ড্ৰয়িং ৰুমত চালোঁ, চাই পেলাই বোলো এইখনটো ইমান দিন থাকে, মোৰ মোবাইলত আছে কিন্তু মই চাওঁ মাজে মাজে আৰু, এইখন ছ'চিয়েল মিডিয়াত দিম এনেকৈ বুলি ভাবিলোঁ। তাৰপিছত বোলো কেতিয়া দিম, সেই দিনটোতে দিম বুলি ভাবিলোঁ যিদিনা তেওঁ ফটো উঠিছিল, 2016 চনৰ 10 জানুৱাৰী আছিল, গতিকে 2026 চনৰ 10 জানুৱাৰীত দিম বুলি ভাবিলোঁ। তাৰপৰা ভাবিলোঁ এতিয়াও দেখোন বহুত মাহ আছে, 3 মাহ 3.5 মাহ থাকিল, এনেকৈ ভাবি আছোঁ, ভাতো ৰান্ধি থাকোঁ দেই, মই গৃহিণীও, সম্পূৰ্ণৰূপে গৃহিণী এগৰাকী, মই ভাবিছোঁ ফটোখন বহুদিন আছে কি কৰা যায়, আগতেই দিওঁ নেকি, এনেকৈ ভাবি থাকোঁতেইটো নিউজটো যে পাই গ'লোঁ, পাই গৈ মানে মোৰ নিজৰে কি হৈছে মই নিজেই ক'ব নোৱাৰোঁ। তাৰপিছত মই মানে টিভিটো নচাকৈ থাকিব নোৱাৰোঁ, চাই চাই খুব দুখ পাইছোঁ আৰু, এইবিলাক আমাৰ লিখা মেলা অভ্যাস যে মই সব ৰেকৰ্ড কৰি কৰি গ'লোঁ, লিখি লিখি গ'লোঁ, কোনে কি ক'লে, ক'ত কি ভাবিছে এইবোৰ ক'লে, আৰু মই এইবিলাক চালোঁ, ৰীতা ডক্টৰ সীতা চৌধুৰী এইবিলাক দিয়া এইবোৰ চালোঁ, চাই মই তেতিয়াই ভাবিলোঁ, ইণ্ডিপেণ্ডেণ্ট মই এখন মানে কিতাপ কৰি আছিলোঁ, মই ভাবিছিলোঁ যে জুবিন গাৰ্গৰ বিষয়ে তাতে মই লিখিম, সেইখন কিতাপ এতিয়াও হৈ নুঠিলে মোৰ, মই এতিয়া আকৌ 2026তে কৰিব লাগিব আৰু, তেতিয়া ভাবিছিলোঁ যে আন কেইজনমান ব্যক্তিৰ বিষয়ে লিখিছোঁ, তাতে জুবিনৰ বিষয়েও লিখিম, কিন্তু তেতিয়া ভাবিলোঁ নাই, জুবিন সত্তা বেলেগ, জুবিনৰ কাৰণে মই বেলেগকৈ লিখিম, আৰু সেই তেতিয়া লিখিবলৈ লৈ মানে সেই লিখি গ'লোঁ আৰু, বিশেষকৈ তেওঁৰ পৰিয়ালৰ তেওঁ জীৱনী আহি গ'ল যে কিছুমান, আৰু বিশেষকৈ সেই কেইদিনত অসমৰ যিখিনি দুখ সকলো মানুহৰ, সেইখিনি মই ফটো আকাৰে প্ৰায় 30খনমান ফটো দি পেলাই মই সেইখিনি ৰাখি থৈছোঁ, যাতে 40-50 বছৰ পিছতো কিতাপখন 40-50 থাকি যাব, সেইকাৰণে ফটোবোৰ দি তেনেকৈ লিখি, আৰু সেইখন লিখাৰ পিছতে মই অকণমান দুখটো পাহৰিছোঁ।
1: হয়, আৰু আপোনাৰ প্ৰিয় তেখেতৰ গীতো আছে, সকলোৰে যেনে প্ৰিয় আপোনাৰো আছে, আপুনি দুগৰাকী অসমৰ স্বনামধন্য যি ব্যক্তি বা আমাৰ শিল্পী বুলি কৈছোঁ, সুধা কণ্ঠ, ডক্টৰ ভূপেন হাজৰিকা, জুবিন
0: গাৰ্গৰ বহুতেই গীত আছে, তথাপি মোৰ এটা গীত যে পাখি পাখি গানটো মোৰ খুব ভাল লাগে, কিয় সেই যে শিশুকালৰ পৰা গোটেইখিনি তেওঁৰ এজন মানুহৰ জীৱনৰ গোটেইখিনি কথা কি সুন্দৰকৈ তেওঁ কৈছে, পাখিটো মানুহৰ মনটোৱেইটো তেনেকুৱা পাখিৰ দৰে উৰি গৈছে, ইমান সুন্দৰ এটা তেওঁৰ মানে প্ৰকাশ।

0: কিন্তু আপনি ভূপেন হাজৰিকাৰ কথা এটা কৈছে আপোনাৰ প্ৰিয় গীত, আমি সেইটোৰে সামৰিব খুজিছো।
1: ভূপেন হাজৰিকা দেৱৰতো বহু সব গীতেইতো ভাল লাগে। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, এই গীতটো খুব প্ৰয়োজন বুলি ভাবোঁ। সকলোৰে হৃদয়ত অলপ জাগৰিত হ'ব লাগে, কথাবোৰ কৰ্ম সংস্কৃতিবোৰ জাগি উঠিব লাগে, এইটো
0: জানে ভাল পাইছে আপুনি। আৰু সুধা কণ্ঠতকৈ কি ভাল হ'ব পাৰে, আৰু গীততকৈ কি ভাল কথা হ'ব পাৰে এটা অনুষ্ঠানত সামৰাৰ?
1: আৰু গীতৰ মাজেৰে আমি সহজতে মানুহৰ মাজলৈ লৈ যাব পাৰোঁ, কাৰণ মানুহ পঢ়িবলৈ বা কথা শুনিবলৈ কথাবোৰ নিৰস হয়, পঢ়িবলৈ মানুহৰ সময় নাথাকে, কিন্তু গীতটোৰ এটা গীতৰ যিটো মূৰ্চনা সেইটো শুনি শুনি আমি হৃদয়ত অনুভৱ কৰিব পাৰোঁ। আৰু আমাৰ মই ভাবোঁ আৰু মোৰতো এতিয়া মিউজিক থেৰাপিয়ে হয় নেকি নাজানো, গানটো শুনি শুনি মই যেন একেবাৰে কিবা এটা শক্তি পাওঁ আৰু মই হাতেৰে কাম কৰি থাকোঁ।
0: আমি আজিৰ এই যি আমাৰ যি জীৱন সুৰভি সুধা কণ্ঠ ভূপেন হাজৰিকাৰ এই গীতটিৰে আপুনি কোৱা যিটো গীত, সেইটোৰে সামৰিব খুজিছো। আপোনাক অশেষ ধন্যবাদ জনাইছো আমাৰ ষ্টুডিঅলৈ আহিলে, ইমানখিনি সময় দিলে, শ্ৰোতাক নিজৰ লগতে সমাজৰ বিভিন্ন কথা বিভিন্ন দিশ আপুনি অনুগাই দিলে, গতিকে তাৰ বাবে অশেষ ধন্যবাদ।
1: মোৰ ফালৰ পৰাও ধন্যবাদ থাকিল।
2: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া, সঁচা পিছে

জীৱন সুৰভি অনুষ্ঠানটি শুনিলে অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ প্ৰযোজনা তথা পৰিৱেশন কৰিলে সীমান্ত বাৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত শৈক্ষিক অনুষ্ঠান উমাংগ।

सन 1980 अप्रैल का एक दिन।

0: शुरू में तो पुरुषों ने महिला मंडल का विरोध किया, लेकिन धीरे धीरे उन्हें भी बात समझ में आ गई और वे भी अपना जंगल बचाने के अभियान में लग गए। अगस्त 2003 से आज तक इन गांव के लोगों ने कच्ची लकड़ी और हरी पत्तियां नहीं काटी।
1: पर रास्ता इतना आसान भी नहीं था। कोसी की जीवन रेखा पिनाथ जंगल केवल बरारो घाटी में नहीं पड़ता था, उसका कुछ हिस्सा लोध घाटी और बागेश्वर में भी पड़ता था, और वहां के लोग अब भी जंगल काट रहे थे। तब बरारो घाटी के महिला मंडलों ने फैसला किया कि पूरे इलाके में कोसी बचाओ जुलूस निकाले जाएं, सभाएं की जाएं।
2: শ্রোতাসকলে ইমান পৰে প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা।
2: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত দুটা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্ম বিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। কাৰ্বি আংলং ছাত্ৰশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰাজত জয়ন্তীত বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952 চনৰ 23 জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কাৰ্বি আংলং ছাত্ৰশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক ছাত্ৰশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য নিহিত হৈ আছে। 1995 চনত কাৰ্বি আংলং ছাত্ৰশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাত্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ ৰংহাঙৰ নেতৃত্বত পৰিচালিত ত্ৰয়োদশ কাৰ্বি আংলং ছাত্ৰশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম তেৰাম্পি আৰু হেডচিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰসিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে। উল্লেখযোগ্য যে কাদম তেৰাম্পি আৰু হেডচিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত কাৰ্যবাহী সদস্যৰ সংখ্যা 14ৰ পৰা 16লৈ বৃদ্ধি পালে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট সেবা অনলাইন .org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। দক্ষিণ শালমাৰা মানকাছৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহান জনাইছে। বিগত কিছুদিন ধৰি নতুন ৰেচন কাৰ্ডৰ বাবে জনসাধাৰণে, বিশেষকৈ মহিলাসকলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা

0: শাখাত আবেদন কৰিবলৈ সমাগম হোৱা পৰিলক্ষিত হৈছে। নতুন ৰেচন কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক নিৰ্দেশনা বৰ্তমানলৈ জাৰি কৰা নাই বুলি বিভাগৰ তৰফৰ পৰা জনসাধাৰণক স্পষ্ট কৰি দিয়া হৈছে যদিও বহু লোকে কাৰ্যালয়ৰ সন্মুখত অযথা ভিৰ কৰি দৈনন্দিন বিভাগীয় কাম কাজ পৰিচালনাত বাধাৰ সৃষ্টি কৰি আহিছে। অৱশ্যে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে নিজৰ নাম স্থানান্তৰ বা সংশোধনৰ দৰে কামসমূহৰ বাবে আবেদন দাখিল কৰিব পাৰিব। হাত চিঙি মাৰি ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰিদৰ্শক বিনয়ন কৃষ্ণ শৰ্মাই এইদৰে কয়।
1: মানুহ কিছুমান আমি দেখা পাইছো আহি আছে, কিন্তু এটা উৰা বাতৰিৰ প্ৰভাৱ পৰিছে। উৰা বাতৰি কেনেকে আহিছে, কি আহিছে, গম নাপাব পৰা আহিলে। আৰু নতুন ৰেচন কাৰ্ডত কোনো দিয়া হোৱা নাই। অকল ৰেচন কাৰ্ডত আপুনি অকল দোকানৰ পৰা এখন দোকানৰ পৰা এখন দোকান এক্সিষ্টিং থকা যাৰ কাৰ্ড আছে তেওঁ ট্ৰেঞ্চফাৰ কৰিব পাৰিব আৰু মেম্বাৰ ট্ৰেঞ্চফাৰ হ'ব। নতুন কাৰ্ড বা নতুন মেম্বাৰ সংযোজন কেতিয়াও নাই। এইটো গভৰ্ণমেণ্টৰ পৰা ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন আহিব লাগিব। মানুহখিনি কিবা উৰা বাতৰি এটা শুনি আহিছে, আমি সজাগ কৰিছো জনাব যাবলৈ আৰু আপোনাৰ মাধ্যমেৰে আমি সজাগ কৰিছো যে এনেকুৱা কোনো কাম আমি আগত হোৱা নাই। অযথা ভিৰ কৰি আছে তেওঁলোকে, অযথা ভিৰ কৰি নিজৰ সময় অপব্যয় কৰি আছে।
0: মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনাৰ সহযোগত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা 2026 আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ডঃ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰ্চান ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ 16টা দলৰ মাজত হ'বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ উপভোগ কৰিবলৈ ভালেসংখ্যক দৰ্শকৰ আগমন পৰিলক্ষিত হৈছে। কাংকন চাপৰি খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা 12 জুলাইত অন্ত পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা, হৰমোহন বৰ্মন, এফ এম ট্ৰান্সমিটাৰত ধীৰাজ বৈশ্য, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, আছিফ আহমেদ আৰু ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া নিবেদন কৰা হৈছে পৰাগমেলা লাইভ অনুষ্ঠানটি আগবঢ়াইছে পুনম বৰুৱাই।

0: পৰাগমালালাইভ অনুষ্ঠানটি শুনিলে আগবঢ়ালে পুনম বৰুৱাই।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিহাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো যুৱ সাহিত্য অনুষ্ঠানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগে যুৱ প্ৰজন্মৰ মাজত থকা সাহিত্যৰ প্ৰতিভাসমূহক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত কথা পাতি গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰোঁ। আজিৰ অনুষ্ঠানত দুগৰাকী অতিথি আমাৰ ওচৰত উপস্থিত আছে। এগৰাকী হৈছে পপী ডেকা আৰু আনগৰাকী হৈছে প্ৰীতি মালী।
2: নমস্কাৰ,
1: দুয়োগৰাকীকে আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু প্ৰথমে মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। প্ৰথমে মই পপী ডেকাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ শৈশৱৰ পৰা এতিয়ালৈ জীৱনটো সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম পপী ডেকা। কামৰূপ জিলাৰ ৰঙিয়া মহানগৰৰ গড়পুত গাঁৱৰ পৰা মই আহিছোঁ। মোৰ মাৰ নাম অৰ্চনা ডেকা, দেউতাৰ নাম থানেশ্বৰ ডেকা। গড়পুত বাবুজা হাইস্কুলত প্ৰথম স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ। তাৰ পৰা মই মেট্ৰিক পাছ কৰি আমাৰ ওচৰৰ পৰা 3 কিলোমিটাৰ দূৰত্বত থকা পশ্চিম বড়ি কনিষ্ঠ মহাবিদ্যালয়ত মই নামভৰ্তি কৰিছিলোঁ। তাৰ পৰা মই এইচ এছ পাছ কৰিলোঁ। তাৰপিছত তাত একেলগে লাগি থকা পশ্চিম বড়ি আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত মই উত্তীৰ্ণ হওঁ। আৰু ৰিচেণ্টলি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা সামাজিক কামত মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ।
1: পপী ডেকাই এমুঠি কবিতাৰ সম্ভাৰ লৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। গতিকে আপোনাৰ কবিতাৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰত আপোনাৰ জীৱনটো শৈশৱৰ পৰা কেনেদৰে আগবাঢ়িলে অলপ জানিব বিচাৰিছোঁ।
2: কবিতাৰ ক্ষেত্ৰত বুলি ক'লে পোনপ্ৰথমে সৰুতে কিতাপ পঢ়া অভ্যাস এটা ঘৰলৈ উঠিছিল। আমাৰ ঘৰত যদিও বাহিৰা কিতাপৰ ইমান মজুত নাছিল, যদিও কাষৰ ঘৰৰ খুৰাহঁতৰ বা বৰদেউতাহঁতৰ তেখেতসকলৰ পৰাই মই কিতাপ পঢ়িছিলোঁ। তেখেতসকলৰ বাহঁতৰ তাত

0: এই মুহূর্তত, লগতে যেতিয়া মই ৰাজনীতি বিজ্ঞান বিভাগত এডমিশ্যন ললোঁ, তাত আমাৰ মুৰব্বী অধ্যাপক তপন কুমাৰ শৰ্মা ছাৰ, তেখেতে মোক বহুত বেছি সহায় কৰিছে। তেখেতে হোমেন্দ্ৰ গোৱাচাৰৰ কথা কৈছে, তাৰপিছত নিমল প্ৰভা বৰদলৈ বাইদেউৰ জীৱন জীৱন বৰ অনুপম কিতাপখন মোক তেখেতে প্ৰথম পঢ়িবলৈ দিছিল। সেই কিতাপখন পঢ়াৰ পিছত জীৱন সম্পৰ্কে বহুতখিনি কথা আয়ত্ব কৰিব পাৰিছিলোঁ। লগতে ছাৰে প্ৰতিটো ক্লাছত যিখিনি কথাই আমাক কয়, কিতাপৰ পাঠতকৈ তেখেতে জীৱনমুখী চিন্তাধাৰাৰ কথাখিনি আমাক বেছিকৈ শিকাইছিল। আৰু সেইখিনি হয়তো বৰ্তমান পপীৰাকাগৰাকী হৈ আজি আছো আৰু ছাৰে বহুতখিনি সহায় কৰিছে।
1: হয়, আচলতে আমাৰ যিকোনো ক্ষেত্ৰতে জীৱনৰ বিভিন্ন ক্ষেত্ৰত কিতাপে আমাৰ শিক্ষাগুৰুসকলে বিভিন্ন ধৰণে আমাক সমৃদ্ধ কৰাবলৈ চেষ্টা কৰে, নহয় জানো? আৰু বিশেষকৈ ক'ব গ'লে লিখাৰ ক্ষেত্ৰত, সাহিত্যৰ জগতখনত লিখাতকৈ পঢ়াৰ অভ্যাসটোৱে আমাক বেছিকৈ সমৃদ্ধ কৰে, নহয় জানো? আৰু যিয়ে বেছিকৈ পঢ়ে, যাৰ পঢ়াৰ অভ্যাস ভাল, তেখেতসকলে ভালকৈ লিখাৰ সমলো লাভ কৰে। মই প্ৰীতিমালীৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় তথা শৈশৱৰ পৰা জীৱনটো সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম প্ৰীতিমালী। মোৰ ঘৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটিত। মোৰ দেউতাৰ নাম নিপিন মালী, মোৰ মাৰ নাম মিনু দাস মালী। মই মিৰ্জাস্থিত অসম জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ ওচৰৰে ঐতিহ্যমণ্ডিত মহাবিদ্যালয় দক্ষিণ কামৰূপ মহাবিদ্যালয়ত কলাশাখাত নামভৰ্তি কৰোঁ। তাৰ পৰাই মই 2023 বৰ্ষত মহাবিদ্যালয়ৰ ভিতৰতে কলাশাখাত সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হওঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰোঁ আৰু বৰ্তমান মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰে ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী।
1: আৰু সাহিত্যৰ ক্ষেত্ৰত সৰুৰ পৰা কিদৰে আগবাঢ়িছিলে সেই সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
2: সাহিত্যৰ ক্ষেত্ৰত বুলিবলৈ গ'লে সৰুৰে পৰা আচলতে মই খুব কিতাপ পঢ়িছিলোঁ। সফুৰা মৌচাকৰ দৰে আলোচনীসমূহে মোৰ সাহিত্যৰ প্ৰতি মোৰ যি আগ্ৰহ তাক তীব্ৰভাৱে বাঢ়ি অহাত যি অৰিহণা যোগাইছিল তাৰ বাবে হয়তো আজি মই ইয়াত থাকিব পাৰিছোঁ। মোৰ যি সাহিত্যৰ দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মই কেইজনমান ব্যক্তিৰ নাম ল'বই লাগিব। আমাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰে মোক আগৰে পৰাই কৈছিল, কিতাপ পঢ়া, কিতাপ পঢ়িলেহে তুমি মানুহ হ'বা, কিতাপৰ পৰা আমি যি জ্ঞান পাওঁ সেয়া হয়তো আমি 1000 মানুহৰ লগত কথা পাতিলেও নাপাওঁ। তেওঁ তেনেকুৱা ধৰণে মোক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল। যেতিয়া মই দক্ষিণ কামৰূপ মহাবিদ্যালয়লৈ আহোঁ, সেই সময়ত আমাৰ মহাবিদ্যালয়ত সাহিত্যৰ যি পৰিৱেশ, সেই পৰিৱেশ খুব ভাল আছিলে। তাৰ পৰাই মই আচলতে অনুপ্ৰাণিত হৈছিলোঁ। আগতে মই বৰ বেছি লিখা মেলা কৰা নাছিলোঁ, কিন্তু যেতিয়া মই স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰোঁ তেতিয়া আমাৰ মহাবিদ্যালয় সপ্তাহত মই নিজেও কেতিয়াও ভবা নাছিলোঁ যে মই ইমান ভালকৈ লিখিব পাৰোঁ। যেতিয়া আমাৰ আকস্মিকভাৱে লিখাৰ যিবিলাক প্ৰতিযোগিতা হৈছিল মই তেতিয়াহে গম পাইছিলোঁ যে হয় দেখোন ময়ো লিখিব পাৰোঁ। তেতিয়াৰ পৰাই মই আচলতে নিজক শিকিলোঁ, নিজৰ বিষয়েও বহুত কথা জানিলোঁ, নিজকে আৱিষ্কাৰ কৰিলোঁ। গতিকে এই ক্ষেত্ৰত মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ নাম ল'বই লাগিব আৰু হয়তো তাৰ বাবে মই দুবাৰকৈ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মানো পাবলৈ সক্ষম হৈছোঁ, যাৰ বাবে মই সদায় আমাৰ মহাবিদ্যালয়ৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম।
1: হয়, নিশ্চয়কৈ মহাবিদ্যালয় সপ্তাহ, বিভিন্ন ধৰণৰ আলোচনী পঢ়াৰ অভ্যাস, এইসমূহে আমাক নিশ্চয়কৈ সমৃদ্ধ কৰে। প্ৰিয় শ্ৰোতা, প্ৰীতিমালীয়ে গল্প পাঠ কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। তেখেতৰ পৰা আমি প্ৰথমে গল্প শুনিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে জানিব বিচাৰিম কোনবিলাক বিষয়বস্তুক লৈ আপুনি গল্প লিখে।
2: আচলতে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী হিচাপে কলেজৰ ক্লাছসমূহত যেতিয়া আমি আমাক ছাৰহঁতে যেতিয়া পঢ়ায় তেতিয়া প্ৰায় ৰাজনীতিৰ কথা, সমাজৰ কথা আমাৰ চকুৰ আগত ভাহি ফুৰে। কিন্তু সেই সময়তো মই আচলতে সেইবোৰ মানুহকে বিচাৰি ফুৰোঁ যিবোৰ মানুহৰ কথা কোনো কিতাপত স্থান নাপায়, যিবোৰ মানুহ আমাৰ সমাজৰ একাষৰীয়াভাৱে ৰৈ যায়। মই আচলতে প্ৰান্তিকীয় মানুহখিনি, তেওঁলোকৰ জীৱনৰ যি সংগ্ৰাম, যি শোষণ, যি তেওঁলোকে ভোগ কৰি আহিছে, যি সহজে আমাৰ চকুত নপৰে, সেই ধৰণৰ কাহিনীবোৰহে আচলতে মই নিজৰ শব্দৰ মাজত ফুটাই তুলিবলৈ যত্ন কৰোঁ। আৰু আজিও মই আচলতে তেনেকুৱা ধৰণৰ কাহিনী এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ।
1: হয়, আপোনাৰ পৰা গল্পটি শুনিব বিচাৰিম।
2: আমি সকলোৱে সপোন দেখোঁ, নহয় জানো? কাৰোবাৰ বাবে সপোন মানে এখন আকাশ, আকৌ কাৰোবাৰ বাবে সপোন মানে কেৱল এসাঁজ শান্তিৰ ভাত। কিন্তু যেতিয়া সেই ভাতমুঠিৰ বাবে নিজৰ আটাইতকৈ আপোন সপোনটো বিক্ৰী কৰিবলগীয়া হয় তেতিয়া কেনে লাগে? আজি আকাশবাণী গুৱাহাটীৰ এই যুৱ সাহিত্যৰ মজিয়ালৈ মই তেনেকুৱা এটা কাহিনীয়ে লৈ আহিছোঁ, যাৰ নাম ৰ'দৰ তেজৰ জোনাক। আহকচোন তেন্তে একেলগে সোমাই পৰোঁ সেই উৰুষা প্ৰজাতোৰ সপোন আৰু সংগ্ৰামৰ মাজত। এয়া লওঁ 10 টকা, এতিয়া যায় ইয়াৰ পৰা। কিবা কাম থাকিলে মই নিজেই মাতিম, বাৰে বাৰে সুধিব আহি নাথাকিবি। গোটেই গাঁওখনতে চহকী বুলি সুনাম থকা হাইস্কুলৰ শিক্ষক ৰত্নেশ্বৰে অনন্তলৈ চাই কোৱা কথাকেইষাৰে তাৰ বুকুত হুলিয়ে বিন্ধা দি বিন্ধিলে। কিবা কম বুলি লৈছিল যদিও কথাকেইটা তাৰ ডিঙিৰ পৰা মুখলৈ ওলাই অহাৰ আগতে

তাৰ হাতখন টানি নি ৰত্নেশ্বৰে 10 টকাটো এক প্ৰকাৰ জোৰ কৰি দিয়াৰ দৰেই দিলে। অনন্তই হাঁহো একো কবলৈ সুযোগেই নাপালে। পানীত পৰা মানুহৰ বাবে কাগজৰ নাও এখনো সাৰথি হোৱাৰ দৰে 10 টকীয়া পইচাটো লৈ অনন্তই সুসজ্জিত আছাম টাইপৰ ঘৰটোৰ সোণালী ৰং বলোৱা লোহাৰ গেটটো পাওঁতেই কোৱা শুনিলে, হেৰি কিনো আপুনি এই পুৱাই পুৱাই ভিকহুৰ যাধপাক দান কৰা আৰম্ভ কৰিলেহে? এইসব এবাৰ খাব পাৰিলে সদায় দুৱাৰ মুখত আহি ৰৈ থাকিব, কিন্তু আপোনাক এইবোৰ বুজাই লাভ আছে জানো? সেই সময়ত অনন্তৰ এনে লাগিল যেন এই মানুহঘৰৰ ওচৰত কাম বিচাৰি আহি কিবা বহুত ডাঙৰ পাপহে কৰিলে। হাতৰ মুঠিত লৈ থকা 10 টকাটো তাৰ অনাকাংক্ষিত ভিক্ষা সদৃশ বোধ হল। দৰিদ্ৰ হলেও তেজক পানী কৰি পেটৰ ভাতমুঠি যোগাৰ কৰা মানুহীহঁত তেনেস্থলত আজি এনেকৈ কথা শুনিব লগা হোৱাত তাৰ মনটো তীব্ৰ জ্বালাত কঁপি উঠিল। এৰা, এইবোৰ সিহঁতৰ দৰে মানুহৰ বাবে নিত্য নৈমিত্তিক ঘটনা। হওঁতেহি আজিৰ পৰা এমাহ আগলৈ কাঠমিস্ত্ৰীৰ লগত যোগালী কৰি বিয়া সবাহত খোৱা পাত পেলাই, নহলে কাৰোবাৰ ঘৰৰ জেউৰাখন গৰু ছাগলী থবলৈ গোহালিটো সাজি, নহলে খেতিৰ সময়ত আধিয়াকৈ কাম কৰি হলেও পাঁচজনীয়া সংসাৰখন যোৰাটাপলি মাৰি চলাই আছিল। অন্ততঃ দুবেলা শাকেই পাতে পেটত ভৰাই থব পাৰিছিল। কিন্তু সেইদিনা সি গাঁৱৰে ধনেশ তাইটিৰ সৰু ছোৱালীজনীৰ বিয়াৰ পিছদিনা বাৰীৰ পিছফালে জমা কৰি থোৱা ৰাতি ভাত বনোৱা থালি, ডেক্সি, চৰিয়া আৰু আলহীয়ে ভাত খাই পাত পেলোৱা ঠাইডোখৰ চাফা কৰিবলৈ বুলি ঘৰৰ পৰা ওলাইছিলহে মাত্ৰ, দিলে নহয় পিছফালৰ পৰা বাইক এখনে খুন্দা মাৰি, কি হল তলকিবলৈ নাপাওঁতেই বাইকখন উঠাও, আইঐ মৰিলৈ বুলি চিৎকাৰ কৰা শুনি তৎক্ষণাৎ ঠাইখিনি এডাল মানুহেৰে ভৰি পৰিল। আহিয়েই কোনোবাই ফোনটো উলিয়াই ভিডিঅ' কৰাত লাগিলে, দুটামানে আকৌ জুম হৈ ঘটনাটোৰ বিষয়ে আলোচনা কৰাত ব্যস্ত। তেজেৰে লুতৰি পুতৰি হৈ কথা কোৱাৰ সামৰ্থকনো হেৰাই পেলোৱা মানুহজনক উঠাবলৈ কেৱল দুজনমানহে আগবাঢ়ি আহিল। সেই ঈশ্বৰ কোনে মাৰি থৈ গ'লো মোৰ মানুহজনক বুলি ইনাই বিনাই অনন্তৰ পত্নী শুৱলাই এক প্ৰকাৰ দৌৰি অহা সি আধাজপা চকুৰেই দেখা পালে। তাৰ পিছত যেতিয়া ওচৰৰ চিকিৎসা কেন্দ্ৰটোত নিজকে আৱিষ্কাৰ কৰিলে, তেতিয়াহে তাৰ সম্বিত ঘূৰি আহিল। তাক খুৱাই থকা বিছনাখনৰ কাষতে শুৱলাই মূৰেই কপালে হাত দি বহি আছে, লগত চতুৰ্থ শ্ৰেণীত পঢ়া ল'ৰাটো। হঠাতে মূৰত প্ৰচণ্ড বিষ এটা অনুভৱ কৰিলে সি। হাতেৰে মূৰটো চুই চাই দেখে মূৰটোৰ চাৰিওফালে বেণ্ডেজ মৰা। তেনেতে কম্পাউণ্ডৰজনে হাতত কাগজ এখন লৈ আহি শুৱলাৰ ফালে আগবঢ়াই দি ক'লে, এইখন লওক, কি কি দৰৱ খাব লাগে ইয়াত লিখি দিছো, কেইটামান আমাৰ ইয়াতেই আছে, বাকীকেইটা বাহিৰৰ পৰা ফাৰ্মাচীত গৈ লৈ ল'ব। পাঁচটা চিলাই পৰিছে মূৰত, সৌ ভৰিখনতো কিছু আঘাত পাইছে, অতি কমেও এমাহ বেড ৰেষ্টৰ প্ৰয়োজন, তেজৰ পৰিমাণো কম আছে, গতিকে অলপ ভালকৈ চাব। কথাখিনি কৈ কম্পাউণ্ডৰজন গুচি গ'ল। শুৱলাই মাত্ৰ হ'ব ছাৰ বুলি শলাগি থলে। চিকিৎসা কেন্দ্ৰৰ পৰাই যাৱতীয় দৰৱখিনি লৈ শুৱলাই তাক ধৰি ধৰিয়েই ঘৰলৈ আনিলে। ভালেখিনি কষ্ট হ'ল যদিও হাতত আন উপায়তো নাই। এনেকৈয়ে দুদিনমান গ'ল। শুৱলাই গাঁৱৰে দুঘৰমানত ঘৰুৱা কাম বন কৰি বাৰীৰ তামোল দুটামান শনিবৰীয়া হাতত বেচি, আগচোতালত হোৱা খুতুৰা মৰিচা মধুসলেং শাক দুমুঠিমান বেচি, নিশকতীয়া চেহেৰাৰ একমাত্ৰ গাইজনীৰ গাখীৰ অকণমান বেচি টুক টুক টাক টাককৈ নিমখ তেলকণ কোনোমতে যোগাৰ কৰিছিল। ইফালে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি ডাঙৰ ছোৱালী আইমানীয়েও দুমাহ আগৰ পৰা ঘৰখনক অলপ সকাহ দিবলৈ ওচৰৰে কমল কেৰাণীৰ সৰু ল'ৰা ছোৱালী দুটাক আবেলি পৰত পঢ়োৱা আৰম্ভ কৰিছিল। পিছে কেৰাণীৰ ঘৈণীয়েকে তাইৰ প্ৰাপ্য টকাকেইটা দিবলৈও হাত কোচাই খুজিলেও, কিনো অ শুৱলা, তোৰ জীয়েৰেহে অকণমানি ল'ৰা ছোৱালী দুটাক অ আ ক খ এ বি চি ডিখন পঢ়াই দিওঁতে পইচা দিব লাগে, মই আকৌ ভাবিলো ছোৱালীজনী এনেই থাকে, আবেলিৰ সময়খিনি ময়ো সময় নাপাওঁ, ইহঁত দুটাক পঢ়াই দিব, তাতেই তাইক পইচা লাগেনে? কেৰাণীৰ ঘৈণীয়েকে তাচিলৰ সুৰত কোৱা কথাকেইটাই শুৱলাৰ বুকুখন মোচৰা মাৰি পেলাই, তাই উত্তৰ নিদিয়ে, বহি থকা পীৰাখনত জোৰকৈ খামুচি মাৰি ধৰি বহি ৰয় বহুপৰ। পিছদিনাৰ পৰা আইমানো সিহঁতক পঢ়াবলৈ নাযায়। সুদা চাহ একাপ খাই ৰাতিপুৱাই চাইকেলখন লৈ 20 কিলোমিটাৰ দূৰত থকা কলেজখনলৈ গৈ ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 2টা বজালৈ ক্লাছ কৰি ঘৰ আহি পাওঁতে বেলি লহিয়াবৰ হয়ে। দৌৰা দৌৰিকৈ নাকে মুখে ভাত দুটামান গুজি টিউচন কৰিবলৈ গৈছিল তাই, কিবা এটা পোৱাৰ আশাত, অভাৱে জোৰিলা কৰা ঘৰখনক সহায় কৰাৰ আশাত, শয্যাগত দেউতাকক যাৱতীয় দৰৱখিনি দিয়াৰ আশাত, সৰু ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰাৰ বাবে প্ৰয়োজনীয় টকাকেইটাৰ আশাত, চতুৰ্থ শ্ৰেণীত পঢ়া ভায়েকটোক জন্মদিনত এযোৰ ভাল কাপোৰ উপহাৰ দিয়াৰ আশাত। কিন্তু এই আশাবোৰ আশা হৈয়ে ৰ'ল। মানুহে কয় উৰুখা পজাত দেখা সপোন দিঠক হয়, ভঙা চালৰ

বঙাৰে সৰকি অহা জোনাকৰ তাম্বলীয়া আভাই সেই আশাক জীৱন দিয়ে। গোটেই জীৱন দেহা মৰা মাক দেউতাকৰ শুকান নিস্তেজ মুখ দুখনলৈ চাই তাই হাজাৰ কষ্টকো আঁকোৱালি ল'ব পৰাৰ শক্তিকণ পায়। এনেকৈয়ে চলি থাকে অভাৱে কোৱা কৰা শৰীৰত আশাৰ উষ্ণ ৰক্ত প্ৰবাহ। অনন্তই চাই থাকিব নোৱাৰে, দুৰ্বল শৰীৰটোৰ সৈতে বাঁহৰ লাঠি এডাললৈ উঠি আহে বিচনাৰ পৰা। সৰু সুৰা কাম দুটামান পালেও ঘৰখন চলাত সুবিধা হ'ব বুলি পিছে আজি ওলাই আহি যি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল সেইটোৱে তাৰ মনত বৰ দুখ দিলে। হাতত লাঠিডাল লৈ ঠায়ে ঠায়ে কাপোৰেৰে চিলাই মৰা পুৰণি পাতল নীলা বৰণীয়া চোলাটো আৰু আঁঠুলৈকে পৰা গামোচা এখন পিন্ধি এখোজ দুখোজকৈ আগবাঢ়ি আহি থাকোঁতেই চকু দুটা আকাশলৈ নি দেখিলে মূৰৰ ওপৰত সূৰ্যদেৱতাৰ প্ৰচণ্ড তাণ্ডৱ। এনে লাগিল যেন সেই প্ৰখৰ ৰোদে তাৰ দেহৰ হাড়কেইডালৰ ৰসো চুপি চুপি খাব। চহৰ ওলাব পৰা গাঁৱৰ আলিবাটটোৰ কাষতে থকা কৃষ্ণ চূড়াজোপাৰ তলতে অলপ চাহ পাই বহি পৰিলহি। আজিকালি গাঁৱৰ গছবোৰো লাহে লাহে নোহোৱা হৈ আহিব ধৰিছে। ৰাস্তা ঘাট উন্নয়নৰ বাবদ অধিকাংশ ডাঙৰ গছ কাটি পেলোৱাৰ বাবে বৰষুণৰ পৰিমাণো কমি আহিছে। খেতিৰ মাটি অলপ আছে যদিও উৎপাদন বৰ এটা ভাল নহয়, লাভতকৈ লোকচানহে বেছি। নহ'লে খেতি কৰি দুটামান টকা আৰ্জিব পাৰিলেহেঁতেনহি, অন্ততঃ ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ খৰচখিনিহে ওলালহেঁতেন। কিছুপৰ ভাৱনাৰ সাগৰত ডুবকৈ থাকি ঘৰলৈ বুলি যাবলৈ ওলাওঁতে তাৰ মনলৈ কথা এটা আহিল। লগালগ হেতা পৰা মুখখনত এটি হাঁহি দুই উঠেৰে বিৰিঙি উঠিল। হাঁহিটো ঠিক আৰ্কিমিডিছৰ ইউৰেকা মুহূৰ্তৰ দৰেই কথাষাৰ শুৱলাৰ কাণ চোৱাবলৈ ঘৰলৈ বুলি দীঘল দীঘল খোজ দিলেহি। হেৰি, আপুনি কথাটো আৰু এবাৰ ভাবি চাওকচোন, কিবা বেলেগ উপায় ওলাবও পাৰে। আই মানুহে দিন ৰাতি একাকাৰ কৰি পোৱা কষ্টৰ ফলটো বিপদত পৰিলো বুলিয়েই এনেকৈ আন কাৰোবাৰ হাতত সপি দিয়াটো উচিত হ'ব জানো। শুৱলাই দুপৰীয়াৰ ভাত বনাবলৈ বুলি ভঙা চালিয়াখনৰ ঠিক সোঁফালে থকা চৌকাত জুই জ্বলাবলৈ চুঙা ফকাই থকাৰ মাজতে গিৰিয়েক অনন্তলৈ নোচোৱাকৈ কথাখিনি ক'লে। মই বেলেগ উপায় নিবিচাৰাকৈ এই সিদ্ধান্তটো লোৱা নাই শুৱলা। আই মানুহক দোষ দিয়াৰ অকণো হাবিয়াস নাই মোৰ, কিন্তু ইয়াৰ বাহিৰে মোৰ হাতত আন একো উপায় নাই। কথাখিনি কৈ উঠি অনন্তই দীঘল হুমুনিয়াহ কাঢ়িলে আৰু ভিতৰৰ পৰা ওলাই গ'ল। শুৱলাৰ তাক দ্বিতীয়বাৰ কিবা কোৱাৰ সমূলি ইচ্ছা নগ'ল। চোৰত চাউল নিসিজা ঘৰখনত এইবোৰ বস্তু এনেও সিহঁতৰ বাবে বিলাস। কথাখিনি ভাবি থাকোঁতে তাইৰ চকুৰ পৰা এটোপাল তপত লুটক আহি ভাতৰ চৰুটোতে পৰিল। ৰিজাল্ট দিয়াৰ দিনা আইমানুৰ সুখৰ কান্দোনত ভাঙি পৰা দৃশ্যটি শুৱলাৰ চকুৰ আগত স্পষ্টভাৱে ভাহি উঠিল। তেনেতে বাঁহৰ গেটখন কোনোবাই খোলাৰ শব্দ শুনি তাই পাকঘৰৰ পৰ্দাখন ঠেলি বাহিৰলৈ চালে। এজন ভাল কাপোৰ পিন্ধা ভদ্ৰ যেন লগা মানুহ অনন্তৰ সৈতে চোতালৰ ফালে আহি আছে। শুৱলাই উভলি যোৱা চাদৰখনৰ একাংশৰে ফটা ব্লাউজটো দেখা নোপোৱাকৈ কাপোৰযোৰ অলপ পৰিপাটি কৰি ল'লে। আহক দাদা, একেবাৰে নতুন, এদিনো উলিওৱাই নাই, ঘৰৰ ভিতৰতে আছে, আজিয়ে নিব পাৰিব। অনন্তই অচিনাকি মানুহজনক উদ্দেশ্যি ক'লে। সোনকালে নিব পাৰিলে ময়ো ভালেই পাওঁ, একে অহাতে কামটো হৈ যাব। মানুহজনৰ চকুৱে মুখে সন্তুষ্টিৰ হাঁহি জিলিকি উঠিল। শুৱলা, ঐ শুৱলা, বাহিৰলৈ ওলাই আছোন, মানুহ এজন লৈ আহিছোঁ। বাটলি ওলাই যাওঁতে ৰত্নেশ্বৰ দাইটিৰ ঘৰৰ সন্মুখতে লগ পালোঁ তেওঁক। চিত্ৰা যে ৰত্নেশ্বৰ দাইটিৰ সৰু ভনীয়েক, তাইৰ গিৰিয়েক, দামদৰো ঠিক কৰা হৈ গৈছে, আজি একেবাৰে লৈয়ে যাব হেনো। অনন্তই মতা শুনি শুৱলা লৰালৰিকৈ ওলাই আহিল। যেন তাই আগৰে পৰাই জানিছিল আজিয়েই হয়তো আইমানৰ হেঁপাহৰ উপাৰ্জন দিন এই ভঙা ঘৰটোত শেষৰটো দিন। তাই নথকাৰ সুযোগতে দেউতাকে ইয়াৰ পৰা আঁতৰাই পঠাব বিচাৰিছে। এৰা, আন কোনো উপায়তো নাই, এক বুজাব নোৱাৰা শোকে শুৱলাৰ বুকুখন গধুৰ কৰি তুলিলে। অভাৱী সংসাৰখনত তিনিটি ল'ৰা ছোৱালীৰ সৈতে জীৱন নিৰ্বাহ কৰাটো কি কম কথা। খাবলৈ পিন্ধিবলৈয়ে মাহৰ মূৰত টকাকেইটা নোজোৰে, তেনেস্থলত হেঁপাহৰ হল বুলিয়েই তেনে এটা বস্তু ঘৰত ৰাখি থোৱাটো সিহঁতৰ দৰে খাটি খোৱা মানুহৰ বাবে সপোনৰো অগোচৰ। স্কুটিখনৰ ঠাইত দুটামান টকা দিয়া হ'লেও তাতে অনন্তৰ লগত হোৱা নঘটিবলগীয়া ঘটনাটোৱেও ঘৰখনৰ আৰ্থিক পৰিস্থিতিৰ অৱনতিত সাৰ পানী যোগাইছে। নিজৰ মৌলিক প্ৰয়োজনখিনি পূৰাব নোৱাৰা ঘৰখনে আকৌ পেট্ৰল ক'ৰ পৰা কিনিব। বিনামূলীয়া চাউল, আয়ুষ্মান কাৰ্ড, অৰুণোদয় আঁচনিৰ এটাও ঢুকি নোপোৱা মানুহঘৰে এইখন বেছি দুই এটকা পালেও অলপ সকাহ পাব। এইবুলি ভাবিয়েই তাই অনন্তক বাধানি দিলে। আইনগতভাৱে বিক্ৰী কৰাটো উচিত নহয় বুলি জানিও পেটৰ ভোকত মানুহৰ জানো আইন কানুন আখৰে আখৰে মানি চলাৰ সামৰ্থ্যকণ থাকে। আই মানুহে তিনিটা বিষয়ত লেটাৰ লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ বাবে চৰকাৰৰ পৰা পোৱা ৰঙা স্কুটিখন দেউতাক অনন্তই বিক্ৰী কৰিবলৈ ওলোৱাৰ সময়তে আই মানুহে কলেজৰ পৰা আহি পালে। দেউতা, এই মানুহজনেই নেকি যাৰ কথা তুমি কৈছিলা?

0: মোক যে স্কুটিখন চলাবলৈ শিকাব। আহি পায়ে আইমানুৱে দেউতাকৰ ওচৰলৈ দৌৰি যোৱাৰ নিচিনা গৈ সুধিলে। আচলতে স্কুটিখন ঘৰলৈ অনাৰ দিনাই দেউতাকে তাইক কৈছিল এইখন চলাব শিকাবৰ বাবে বন্ধু এজন লৈ আহিব বুলি। পিছে দুখীয়াৰ জানো বন্ধু থাকে, আনিবৰ দিন ধৰি ঘৰৰ ভিতৰতে সোমাই আছে। তাইক কি উত্তৰ দিব অনন্তই সেই কথা ভাবি থাকোঁতে অচিনাকি মানুহজনে আইমানৰ ফালে চাই ক'লে, ভণ্টি, মই তোমাক স্কুটিখন চলাবলৈ শিকাব অহা নাই, টকাৰ বিনিময়ত তোমাৰ পৰা এইখন কিনি ল'বলৈহে আহিছোঁ। মানুহজনৰ কথা শুনি আইমানৰ মুখৰ মাত হেৰাই গ'ল। এজনী শিল পৰা কপৌৰ দৰে কিছু সময় তাই থিয় হৈ ৰ'ল। পায়ো হেৰুৱাৰ বেদনাই তাইৰ বুকুত চুৰিৰ দৰে আঘাত কৰি গ'ল। যিখন স্কুটি আইমানক সপোন দেখুৱাইছিল আজি সেইখনেই পৰিয়ালটোৰ ভোক নিবাৰণৰ আহিলা হ'ব। লাহে লাহে তাইৰ দুচকুৰে দুধাৰী অশ্ৰু নিগৰি আহি মাটিত পৰিল। শুৱলাই জীয়েকৰ আকাংক্ষিত মনৰ অৱস্থাৰ উমান পাই তাইক বুকুৰ মাজত সুমুৱাই ল'লে। আইমানৰ চকুৰ সন্মুখেৰে স্কুটিখন অহাৰ দিনাৰ পৰিৱেশটো তীব্ৰ গতিৰে অহা যোৱা কৰিবলৈ ধৰিলে। এসোপামান বিষাদৰ তেজৰ সূতাই ক্ৰমান্বয়ে তাইক জঠৰ কৰি পেলালে। বেদনাক্লিষ্ট হৃদয়ত গুঞ্জৰিত হৈ ৰ'ল মাথো সপোন হেৰুওৱাৰ তাৰণাত চটফটাই থকা দুটামান স্পষ্ট শব্দ। ভঙা চালেৰে জোনাক নামি নাহে, কেতিয়াও নাহে। সেই সময়তে মেঘৰ কান্তাল মৰা গাজনিৰ শব্দত অনন্তই মূৰ তুলি ওপৰলৈ চালে। আকাশখন ক্ৰমান্বয়ে কলা হৈ আহিব ধৰিছে। ৰাতিলৈ চাগে এজাক বৰষুণ আহিব।
1: খুব সুন্দৰ, আমাৰ শ্ৰোতাসকলে নিশ্চয়কৈ গল্পৰ ৰসস্বাদন কৰিলে। আৰু এইবাৰ মই পপী ডেকাৰ ওচৰলৈ আহিছোঁ। পপী ডেকাই এমুঠি কবিতাৰ সম্ভাৰ লৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। আৰু আপুনি যেতিয়া কবিতা লিখে কোনবিলাক বিষয়বস্তু আপুনি বাছি লয়?
2: মোৰ কবিতাত বিশেষকৈ জীৱন আৰু প্ৰেম বিষয়ক হয়। জীৱনৰ বিষয়ে কথাখিনি মই অনুভৱ কৰি কিনে লিখা হয়, লগতে প্ৰেমৰ, প্ৰেম বুলি কওঁতে প্ৰকৃতিৰ প্ৰেম গোটেইখিনি আহিব, এনেকে লিখা হয় কবিতাখিনি।
1: ঠিক আছে, আপোনাৰ কবিতাৰ মাজলৈ গৈছোঁ তেতিয়াহ'লে।
2: 2022 বৰ্ষত মোৰ কিতাপ এখন উন্মোচন কৰা হৈছিল। উন্মোচন কৰিছিল কবি পৰম্পৰ বৰ্মনদাই। কবিতা পুথিখনৰ নাম হৈছে ক'ব নোৱাৰা কথাবোৰ শেষ হৈ নাযায়। সেই কবিতা পুথিখনৰে কবিতা এটি মই পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম জীৱনে জানে জীৱনৰ ঠিকনা। শুনি থাকিলে কথাৰ বাট দীঘলীয়া হয়, অথচ শুনাজনৰ অভাৱত কথাবোৰ বুকুত ৰয়। কাৰোবাৰ ওচৰত মানুহ থাকে, শুনিব নিবিচাৰে, কোনোবাই শুনিব বিচাৰে, কোৱাজনৰ অভাৱ থাকে। কাৰোবাৰ হাঁহিয়ে কাৰোবাক জীয়াই ৰাখে, অথচ বহুজনে হাঁহিৰে বুকুৰ আঘাত থাকে অথবা ভিতৰি মৰি থাকে। কাৰোবাক জীৱনত বিচাৰিলেও ৰাখিব পৰা নাযায়, কোনোবাজনক আঁতৰাই পঠালেও দূৰ হৈ নাযায়। জীৱনেহে জানে জীৱনৰ ঠিকনা।
1: খুব সুন্দৰ।
2: এই কবিতাটি প্ৰথম হৈ বুলি ক'লে মই অনুভৱ কৰোঁ যে আমি বন্ধুৰ মাজত থাকোঁ, প্ৰত্যেক সময়তে মানুহৰ মাজত থাকোঁ, কিন্তু ভিতৰৰ পৰা কোনোবাখিনিত আমি অকলশৰীয়া হৈ থাকোঁ। আৰু এনেকুৱা হয় যে মানে ক'ব বহুত কথাই থাকি যায়, কিন্তু শুনাজনৰ হয়তো অভাৱ থাকে। কোনোবা এজন মানুহ ৰিটায়াৰ্ড কোনোবা এজন মানুহক দেখিছোঁ, তেখেতে কি কৰে, বহি থাকে, তেখেতৰ ল'ৰা ছোৱালীৰো তেওঁৰ বাবে সময় নহয়। মানে এনেকুৱা হয় দেউতা পইচাটো দিয়া, মা পইচাটো দিয়া, মোৰ স্কুল আছে, মোৰ কলেজ আছে, সেইখিনিত অতিবাহিত হয়, সেইখিনি কৰি থাকে নিজৰ কাম, কিন্তু মা বা দেউতাৰ মুখলৈ চাই এষাৰ কথা নাপাতো। টিভিটো লগাই দিছোঁ আহোঁ দেউতাক, দেউতাই টিভিটো চাই, কিন্তু তেওঁৰ মনৰ কথাখিনি কাক ক'ব? টিভিটো চাই যে টিভিটোৰ পৰা যিখিনি কথা গম পালে সেইখিনি ক'বলৈও হয়তো মানুহৰ মন যায়। প্ৰত্যেক মুহূৰ্ততে আমি কঢ়িয়াই থাকোঁ কথাৰ কিছুমান পাহাৰ, আৰু সেই কথাখিনি ক'বলৈ মানুহ নোপোৱা যিটো আমাৰ পৰিস্থিতি হয় মনত, সেই বিষয়ক লৈ এই কবিতাটো মোৰ লিখা হৈছিল।
1: হয়, নিশ্চয়কৈ এই কবিতাটো বৰ্তমানৰ বাস্তৱ পৃথিৱীখনৰ এখন ছবি নহয় জানো? আপোনাৰ পৰৱৰ্তী কবিতালৈ আগবাঢ়িব বিচাৰিছোঁ।
2: কবিতাৰ শিৰোনাম তেন্তে ভালে নাই আমি। উশাহত যদি যাতনা কঢ়িয়াবলগীয়া নাই, বিষাদত যদি আশাৰ শিখা নুমুৱাই দিবলৈ মন কৰা নাই, নিসংগতাত যদি চিঞৰি উঠা নাই, এন্ধাৰৰ গভীৰতাত যদি নিজক দেখা পোৱা নাই, ৰুগ্ন হৃদয়েৰে যদি উশাহত সাউৰি লোৱা নাই ভালপোৱা, তেন্তে ভালে নাই আমি। যদি বুকুত ভালপোৱাই নাই, সমস্ত পৃথিৱী কঢ়িয়াই কৰিম কি? কবিতাৰ শিৰোনাম জীয়াই থকাৰ অনুশীলন। বিষাদে কৰকা শৰীৰত উবৰি খাই পৰে সপোনৰ চৰাই,

0: মুখত বিঘ্নতাৰ চিন সস্পষ্ট হৈ উঠে, চকুত তথাপি আশা জিলিকি থাকে, মূৰত পাক ঘূৰণি খাই কিছুমান অযথা প্ৰশ্ন, নিজক সুধো জীৱনটোৰ ইমান দাবী কিহৰ, চুচৰি বাকলি যোৱা আঙুলিকেইটাক সুধো তোৰ ইমান বেগ থমকি যে নৰ, বুকুখনক সুধো বিচনাত চুচৰি থাকি আকাশক চোৱা হেঁপাহ কেনেকৈ জীয়াই ৰাখ, উশাহক সুধো থমকি ৰ'ব খুজিও উখুৰা বাটত উজুতি খায়ো মোক কেনেকৈ জীয়াই ৰাখ, হতাশাই ৰেপি ধৰা মনটো সুধো ভাগৰি যে নপৰ, ইমান শক্তি ক'ত পাৱ, সকলোৰে এটাই উত্তৰ এইবোৰে যে জীয়াই থকাৰ অনুশীলন। কবিতাৰ শিৰোনাম আন সকলোখিনি একেই থাকিব। আপোনাৰ লগত ভগাই লোৱা সময় ৰুটিনখন তেওঁৰ সলনি হ'ব, সময় তেওঁকো সলনি কৰিব, সময়ত নিজক বুজাব পৰা হ'ব, আপোনাৰ বাবে কুশল প্ৰাৰ্থনাত লোৱা তেওঁৰ উশাহটি সলনি হ'ব, হয়তো নিজলৈ প্ৰাৰ্থনা কৰিবলৈ এৰিব, বুকুত আনলৈ হেঁপাহ থাকিলেহে জীয়াই থাকি ভাল লাগে। আন সকলোখিনি একেই থাকিব, আপোনাৰ নামত হোৱা তেওঁৰ বুকুৰ কঁপনি একেই থাকিব, সেইখিনি তেওঁৰ চকুত আপুনি নেদেখিব, সেয়া অধিকাৰ হেৰুৱাব, আন সকলোখিনি একেই থাকিব, ইমানৰ পিছতো আপুনি তেওঁক সুধিব নোৱাৰিব তেওঁৰ ঠিকনা, মাথো ভাগৰত লোৱা হুমুনিয়াহে আপোনাক সোঁৱৰাই দিব তেওঁৰ কথা।
1: প্ৰিয় শ্ৰোতা, ইমান পৰে আমি পপী ডেকাৰ কবিতাৰ মাজত নিমজ্জিত হলো। আপুনি কোনসকল কবিৰ দ্বাৰা অনুপ্ৰাণিত হয় কবিতা লিখাৰ ক্ষেত্ৰত?
0: কবিতাৰ ক্ষেত্ৰত নীলমণি ফুকন ছাৰৰ কথা পোনপ্ৰথমে ল'ব বিচাৰিম মই। তেখেতৰ কবিতাখিনি মোৰ বহুত বেছি ভাল লাগে। তাৰপিছত মই ক'ব বিচাৰিম বৰ্তমান কবিৰ ভিতৰত মই প্ৰণৱদাৰ পৰা বহুতখিনি সহায়ো পাইছোঁ, লগতে তেখেতৰ কবিতাও মই ভাল পাইছোঁ আৰু তেখেতে বহুত কিতাপো মোক উপহাৰ দিছিল, যে পঢ়া তুমি কবিতা লিখা, মানে লিখাৰ আগতো পঢ়িবৰ কাৰণে বেছি অনুপ্ৰেৰণা কৰিছিল।
1: আৰু আপোনাৰ ভৱিষ্যতে এই কবিতাৰ ক্ষেত্ৰখনত কেনেকৈ আগবাঢ়িছো, পৰিকল্পনা আছে?
0: হয়, এতিয়ালৈ মই যিখিনি কবিতা আমাৰ কবিতা পুথিখনত সন্নিৱিষ্ট কৰা হৈছে সেইখিনি হয়তো একদম চালুকীয়া অৱস্থাতে আছে, আগলৈ মই সেইখিনি যিখিনি লিখা হৈছে তাতকৈ ভাল কৰিব হয়তো মই চেষ্টা কৰিম, লগতে ভাল কবিতা পঢ়িবলৈ চেষ্টা সদায় কৰোঁ, অব্যাহত থাকিব সেইখিনি। কবিতাৰ ক্ষেত্ৰত মই মোৰ কিতাপখন উন্মোচন কৰাৰ ক্ষেত্ৰত মোৰ গাঁওবাসীয়ে যিমানখিনি সহায় কৰিছে, লগতে এতিয়ালৈ মোৰ যিমানখিনি বন্ধুৱে মোক সৰু কবিতা এটাও পঢ়িছে, দুটা লাইনো পঢ়িছে, সকলোকে মই এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই অনুষ্ঠানত উপস্থিত হ'বৰ বাবে মই যিজন বন্ধুৰ দ্বাৰা ইয়ালৈ আহিলোঁ, জিতুমণি ভূঞা, তেখেতকো মই এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: আৰু শেষত প্ৰীতিমালীৰ পৰা জানিব বিচাৰিম ভৱিষ্যত পৰিকল্পনা কেনেকুৱা?
2: ভৱিষ্যত পৰিকল্পনা বুলিবলৈ হ'লে আচলতে সাহিত্যৰ ক্ষেত্ৰখনত মই একেবাৰেই নতুন, গতিকে মোৰ ভৱিষ্যতে পেচা যিয়েই নহওক সাহিত্য সদায়ে মোৰ চিৰদিন মোৰ লগৰী হৈ থাকিব আৰু মই সাহিত্যক নিজৰ মাজতেই জীয়াই ৰাখিম। মই সেইবোৰ মানুহকো নিজৰ শব্দৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম যিবোৰ মানুহক মই চিৰদিন হৃদয়ত কঢ়িয়াই লৈ ফুৰোঁ।
1: দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে আমাৰ যুৱ সাহিত্য অনুষ্ঠানত উপস্থিত থকা দুগৰাকী অতিথিৰ পৰা গল্প কবিতা শুনিবলৈ পাবলে, লগতে তেখেতসকলৰ মনৰ কিছু বতৰাও আপোনালোকক দিয়াৰ প্ৰয়াস কৰিলোঁ। আৰু যুৱ সাহিত্য অনুষ্ঠানটিৰ সময় শেষ হৈ অহাৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাই যুৱ সাহিত্য অনুষ্ঠানৰ খণ্ডটি শুনিলে। অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত আছিল প্ৰীতিমালী আৰু পপী ডেকা। অনুষ্ঠানটি আগ ধৰিলে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। চিৰিখাবৰৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া হিন্দী বাতৰি আৰু আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74সংখ্যক প্ৰতিষ্ঠা দিৱস পালন, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেনেগালক পৰাস্ত কৰি নৰৱেৰ ৰাউণ্ড 32ত প্ৰৱেশ। ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়কসকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি এ পি ডি চি এলক বিদ্যুৎ মাচুল পৰিশোধত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনুদানৰ 10% ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিচালনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে বিদ্যালয়সমূহক উচিত অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱাপানী, হাত ধোৱাৰ সুবিধা, পৰিৱেশ উন্নত কৰা আদি বিষয়ক লৈ স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সপ্তাহৰ যিকোনো এটা দিন স্বচ্ছতাৰ দিন হিচাপে নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰাজা জয়ন্তীৰ বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952চনৰ 23 জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য নিহিত হৈ আছে। 1995চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাত্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ ৰংহাঙৰ নেতৃত্বত পৰিচালিত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম তেৰাংপি আৰু হেডসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰসিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে। কাদম তেৰাংপি আৰু হেডসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত কাৰ্যবাহী সদস্যৰ সংখ্যা 14ৰ পৰা 16লৈ বৃদ্ধি হ'ল। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ

0: সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অভিযুক্ত সন্দীপন গাৰ্গৰ হৈ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰিছে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ শুনানীত উপস্থিত আছে। আনহাতে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখনৰো আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি হ'ব। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি কোনো শুনানি অনুষ্ঠিত নহয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট সেবা অনলাইন .org-ত ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত দুটা পদ্ম বিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্ম বিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতি বছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। দক্ষিণ শালমৰা মানগাছৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহান জনাইছে। বিগত কিছুদিন ধৰি নতুন ৰেচন কাৰ্ডৰ বাবে জনসাধাৰণে, বিশেষকৈ মহিলাসকলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাত আবেদন কৰিবলৈ সমাগম হোৱা পৰিলক্ষিত হৈছে। নতুন ৰেচন কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক নিৰ্দেশনা বৰ্তমানলৈকে জাৰি কৰা নাই বুলি বিভাগৰ তৰফৰ পৰা জনসাধাৰণক স্পষ্ট কৰি দিয়া হৈছে যদিও বহু লোকে কাৰ্যালয়ৰ সন্মুখত অযথা ভিৰ কৰি দৈনন্দিন বিভাগীয় কাম কাজ পৰিচালনাত বাধাৰ সৃষ্টি কৰিছে। অৱশ্যে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে নিজৰ নাম স্থানান্তৰ বা সংশোধনৰ দৰে কামসমূহৰ বাবে আবেদন দাখিল কৰিব পাৰিব। হাত শিঙি মাৰি ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰিদৰ্শক বিনয়ন কৃষ্ণ শৰ্মাই এইদৰে কয়।
1: মানুহ কিছুমান আমি দেখা পাইছো আহি আছে, কিন্তু এটা উৰা বাতৰি প্ৰভাৱ পৰিছে। উৰা বাতৰি কেনেকে আহিছে, কি আহিছে, গম নাপাব ক'ৰ পৰা আহিলে। আৰু নতুন ৰেচন কাৰ্ডত কোনো দিয়া হোৱা নাই। অকল ৰেচন কাৰ্ডত আপুনি অকল দোকানৰ পৰা এখন দোকানৰ পৰা এখন দোকান এক্সিষ্টিং থকা যাৰ কাৰ্ড আছে তেওঁ ট্ৰেঞ্চফাৰ কৰিব পাৰিব আৰু মেম্বাৰ ট্ৰেঞ্চফাৰ হ'ব। নতুন কাৰ্ড বা নতুন মেম্বাৰ সংযোজন কেতিয়াও নাই। এইটো গভৰ্ণমেণ্টৰ পৰা ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন আহিব লাগিব। মানুহখিনি কিবা উৰা বাতৰি এটা শুনি আহিছে, আমি সজাগ কৰিছো তেওঁলোকে যাবলৈ আৰু আপোনাৰ মাধ্যমেৰে আমি সজাগ কৰিছো যে এনেকুৱা কোনো কাম আমি আগত হোৱা নাই।
0: ডিব্ৰুগড় জিলাৰ দুলিয়াজানত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। দুলিয়াজান আৰক্ষীয়ে চলোৱা এই অভিযানত ৰেলগেটৰ সমীপৰ ইন্দ্ৰপুৰী গাঁৱৰ জান বৰুৱা নামৰ এজন লোকক আটক কৰাৰ লগতে লোকজনৰ পৰা প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে। অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড় পৌৰ নিগমে সৃষ্টি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আৱৰ্জনা ব্যৱস্থা সন্দৰ্ভত ডিব্ৰুগড় নগৰত এখন বিশেষ সজাগতামূলক প্ৰদৰ্শনীৰ আয়োজন কৰে। এই প্ৰদৰ্শনীত বৈজ্ঞানিক পদ্ধতিৰে 4টা ভাগত

0: আৱৰ্জনাৰ পৃথকীকৰণ যেনে তিতা আৱৰ্জনা শুকান আৱৰ্জনা আৰু বিশেষ যত্ন ল'বলগীয়া আৱৰ্জনা প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন পচন সাৰ প্ৰস্তুত প্ৰক্ৰিয়াৰ পোষ্টাৰ আৰু চহৰখনত চলোৱা সজাগতামূলক কাৰ্যসূচীৰ এখন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা 2026 আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ডঃ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰচাং ফুটবল একাদশ আৰু ডিজে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ 16টা দলৰ মাজত হ'বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ উপভোগ কৰিবলৈ ভালেসংখ্যক দৰ্শকৰ আগমন হৈছে। কাংকান চাপৰি খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা 12 জুলাইত অন্ত পৰিব। এই সন্দৰ্ভত কাংকান ক্লাবৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
1: কাংকান চাপৰি এই খেলপথাৰত কাংকান ক্লাবৰ উদ্যোগত আমি এইবাৰ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। মুঠ 16টা মাজুলীৰ আগশাৰী ফুটবল দলে অংশগ্ৰহণ কৰিছে আজি আৰম্ভণি খেল। আমি আশা ৰাখিছোঁ যে মাজুলীৰ ক্ৰীড়া ক্ষেত্ৰত এই খেলুৱৈসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায় তাৰ কাৰণে এনেধৰণৰ আমি খেল খেলিছোঁ আৰু সম্পূৰ্ণ মাজুলী জীয়া ক্ৰীড়া সন্থাৰ যিবোৰ নীতি নিয়মৰ আধাৰত আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। এতিয়া আমি আশা ৰাখিছোঁ যে ক্ৰীড়াৰ জৰিয়তে আমাৰ মাজত থকা যিটো সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্য, এই ঐক্য সম্প্ৰীতিয়ে আমাৰ ভাতৃত্ববোধৰ যিডাল এনাজৰি এনাজৰিডাল শক্তিশালী কৰিব আৰু আশা ৰাখিছোঁ আমি যি উদ্দেশ্য এই নৱপ্ৰজন্ম বা এই গ্ৰাম্যাঞ্চলত থকা এই খেলুৱৈসকলক যাতে এখন প্লেটফৰ্ম দিব পাৰোঁ তাৰ কাৰণে পৰিৱেশ কৰিছোঁ। প্ৰায় 12 দিন আমাৰ এই খেলখন হ'ব।
0: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান্তা ক্লাৰাত অনুষ্ঠিত গ্ৰুপ জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত পৰাভূত কৰে। নিউয়ৰ্ক ষ্টেডিয়ামত আজি হোৱা গ্ৰুপ আইৰ এখন খেলত নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্লিংটনত যোৱা নিশা হোৱা গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অষ্ট্ৰিয়া 2-0 গ'লত পৰাস্ত হয়। এই জয়ৰ জৰিয়তে আৰ্জেণ্টিনা ৰাউণ্ড 32ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেনেগালক পৰাস্ত কৰি নৰৱেৰ ৰাউণ্ড 32ত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
2: অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয় সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ 4ৰ্থ খণ্ড।
3: ওজা ডাঙৰীয়া নমস্কাৰ।
4: নমস্কাৰ।
3: আপোনাৰ সংগীত যাত্ৰাৰ আজি এয়া 4ৰ্থ খণ্ড। আপুনি সন্মুখত থাকিলে গীত শুনাৰ প্ৰৱণতাই বেছি হয়। অকণমান বৰগীত এটাৰে আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আপুনি যদি অকণমান ধৰি দিয়ে তেতিয়াহ'লে আমাৰ শ্ৰোতায়ো নিশ্চয় ভাল পাব।
4: মহাপুৰুষ শংকৰদেৱৰ এটি সুন্দৰ গীত পায় পৰিহৰি কেদাৰ ৰাগৰ, মই সেইটো অকণমান গাই দিছোঁ।
3: হয়।

0: আপোনাৰ কণ্ঠৰ ইমান সুন্দৰ গীতটি শুনিলোঁ, বৰগীতটি। আকাশবাণীত আপুনি নামৰ শিল্পী হিচাপে আৰম্ভণি কৰিছিল, তাৰপিছত বৰগীতৰ শিল্পী হ'ল। আপোনাৰ কণ্ঠত আমি আৰু বহুত ভিন্ন সুৰীয়া গীত শুনিছোঁ, সেইবিলাক গীতৰ কথালৈ এতিয়া আহিছোঁ। আপুনি অন্যান্য দিশলৈ কেনেকৈ আগবাঢ়ি গ'ল? এই ধৰকচোন, আপুনি হোলীৰ গীতত সোমালে, তাৰপিছত আপুনি নাও খেলৰ গীতত সোমালে, তেনেকৈ বৰপেটাৰ আঞ্চলিক যিখিনি কৃষ্টি সংস্কৃতি আছে তাৰ লগত আপুনি সেই সংগীতৰ ধাৰাবিলাকৰ লগতো আপুনি নিজকে জড়িত কৰি ল'লে, সেইখিনি কথা কওকচোন, কেনেকৈ আহিল সেইবিলাক গীত?
1: আমাৰ, মই কৈছোঁ আগৰ এপিচডত যে মোৰ এটা অনুষ্ঠান আছে শংকৰদেৱ কলাক্ষেত্ৰ, সেইটো আগৰ নাম আছিল ভাৰত শংকৰদেৱ কলা প্ৰচাৰ সমিতি। সেই অনুষ্ঠানৰ দ্বাৰাই মই বহু বিভিন্ন ঠাইলৈ গৈছিলোঁ, যোৱাৰ লগতে এইবিলাক কলা সংস্কৃতিখিনি শিকি বুজি লৈ তাত উপস্থাপন কৰিছিলোঁ, গাই বাই বা নাচি বাগি। ভোটালো নাচিছোঁ, তাৰ লগত সত্ৰীয়া নৃত্য কৰিছোঁ, আমাৰ গুৰু বন্দনা আছে, বৰগীত আছে, দশাৱতাৰ আছে, এনেকৈ বিভিন্ন অনুষ্ঠানবিলাক আমি সজাই লোৱা হয়, তেনেকুৱা ধৰণে তাতে প্ৰগ্ৰেম কৰিছিলোঁ এইবিলাক। তাৰ লগত হোলীটো আমাৰ এটা আমাৰ বৰপেটাৰ এটা
0: ডাঙৰ উৎসৱ,
1: ডাঙৰ উৎসৱ একেবাৰে। আগতে ধৰক ইমান বিশাল নাছিল, সত্ৰকেন্দ্ৰিক আছিল, যে এতিয়া লাহে লাহে এইবিলাকৰ প্ৰচাৰ প্ৰসাৰ, ধৰক আপোনালোকৰ ৰেডিঅ'ৰ ফালৰ পৰা হওক বা ইলেক্ট্ৰনিক মাধ্যম হওক, এইবিলাকত বিভিন্ন ধৰণৰ প্ৰচাৰ প্ৰসাৰ বাঢ়ি যোৱাৰ ফলত আগত আমাৰ ধৰক তেনেকুৱা ধৰণে মহিলাসকলে নাগাইছিল। এতিয়াতো সাংঘাতিক ঘটনা, মানে চাৰিওফালে মহিলাবিলাকো গাইছে। কৃষ্টি সংস্কৃতি সদায় পৰিৱৰ্তন হ'লে আগবাঢ়ি গৈ আছে, গতিকে আমি সত্ৰত আমি যিবিলাক গোৱা বা কৰি আছোঁ নৃত্য নৈমিত্তিক প্ৰসংগবিলাক আমাৰ চলি আছে। যেনে আমাৰ সত্ৰত যিবিলাক বৰগীত হয় বা আমাৰ ওজাপালি হয়, গায়ন বায়ন হয়, বা হোলীৰ যিবিলাক গীত পদ আমাৰ গুৰুজনে লিখিছিল, ফগু খেলে কৰোণা মই আনন্দ কুমাৰ, এইবিলাক আমি গাইছোঁ। গতিকে এতিয়া মই এটা অকণমান এনে গাইছোঁ, সেইবিলাক আমাৰ ফাগু খেলে কৰোণাময় আনন্দ কুমাৰ, অতি সুন্দৰ মহাপুৰুষ মাধৱদেৱ।

0: মানে কৃষ্ণ বন্দনা হিচাপে আপোনালোকে কৰিছিল নহয় জানো?
1: পাইছিল, কিন্তু তাৰপিছত পৰৱৰ্তী কালত এই হোলীৰ মানে সকলোৱে লিখিব ওলালে যে ইমান প্ৰসাৰ হ'ল, কিন্তু হোলী গীত ইমান নাছিল। অম্বিকাগিৰিহঁতে তেওঁৰ লগে লাগে তেওঁলোকে হোলী ৰচনা কৰিলে বিভিন্ন, তাৰপিছত আৰু বেলেগ বেলেগ আজিকালি সৰু সৰু ডেকাচামবিলাকে এইবিলাক তাৰমানে
0: হোলী উৎসৱত যোগদান
1: কৰি সেই গীতবিলাক ৰচনা কৰিলে। অম্বিকাগিৰি আছিল, গোকুল পাঠক, আমাৰ ভূদেৱ দাস, এনেকৈ আমাৰ পুৰুষোত্তম দাস, আপোনালোকৰ ৰেডিঅ'ৰে তেওঁ আছিল, তেওঁ সুন্দৰ হোলী ৰচনা কৰিছে এনেকুৱা ধৰণে। গতিকে এইবিলাক এনেকৈ গোৱা বোৱা তেনেকৈ আমি কৰি আছোঁ।
0: হয়, তাৰমানে এই যে সত্ৰৰ ভিতৰত যিটো হোলীৰ যিটো আনন্দ উৎসৱ পালন কৰা হৈছিল তাৰ লগততো গীতখিনি আছেই, এতিয়াও সেইখিনি চলি আছে। তাৰ বাহিৰে যিটো গণকেন্দ্ৰিক হৈ গ'ল, অৰ্থাৎ জনতাৰ মাজলৈ গৈ জনতাৰ উৎসৱ হৈ গ'ল, আৰু সেই হোলীৰ সেইখিনি সময়ত আপোনালোকে সেই ফাকুগুৰি ছটিয়াই ধেমালি কৰাটোতো আছেই, তাৰ লগতে গীত মাতখিনি জনতাই অংশগ্ৰহণ কৰে। আপোনালোকে চাগে গাড়ী তাড়ীত উঠি পেলাই গায় আৰু জানো, হয় নাই?
1: আমি হোলী বুলি কয় আমাৰ মানে বৰপেটা ৰাইজে পাগল হৈ যায় আৰু, ল'ৰা বুঢ়া আবাৰ বৃদ্ধ বনিত সকলোৱে একেলগে আৰু।
0: এতিয়া হোলীৰ গীতৰ আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিছিল তেতিয়া ধৰকচোন হোলী গীতৰ দুটা সুৰ আমি দেখিবলৈ পাওঁ, এটা হৈছে অকণমান আধুনিকতাৰ পৰশ পোৱা যিখিনি ধৰকচোন এতিয়া আপোনালোকৰ দৰে বৰগীত চৰ্চা সকলোৱে কৰা নাই, ৰাগৰ চৰ্চা কৰা নাই, গতিকে হোলীত আমি দুইটা ধাৰা দেখিবলৈ পাওঁ। আপুনি দুইটা ধাৰালৈ আহিছেনে, মানে অকণমান আধুনিকতাৰ পৰশো আহিছেনে আপোনাৰ গীতত?
1: আহিছে, ভাল লাগে, কিন্তু আধুনিক বুলি কওঁতে আৰু এনেকুৱা নহয় যে এই দেশ ৰাগত বেছিকৈ মানে হোলীবিলাক গোৱা হয়, অতি সুন্দৰ আৰু ভাল লাগে। প্ৰকৃতি পুৰুষ গুঞ্জৰে মধুকৰে সুমংগল সুমধুৰ গুঞ্জৰে মধুকৰে, অতি সুন্দৰ এইবিলাক, ভাল লাগে এইবিলাক। গতিকে সেইবিলাক তেওঁলোকে এইবিলাক ইমান সুন্দৰকৈ ৰচনা কৰিছিল, গতিকে তাক আপুনি আধুনিক গীত বুলিও ক'ব নোৱাৰে ধৰক, প্ৰকৃতিৰ লগতে বা কৃষ্ণকান্তিকে যদিও প্ৰকৃতিৰ লগতে কৃষ্ণকান্তিক এনেকুৱা ধৰণে গীতবিলাক ৰচনা হৈছিল। এনেই আমাৰতো আজিকালি আজিকালি সকলো ফালে হোলী গীত ক'ৰবাত প্ৰগ্ৰেমত হোলী লাগে, আগতে এটা মানে নিৰ্দিষ্ট সময়ত গাইছিল, ধৰক ফাগুন উৎসৱত হোলী হ'লে গ'লে ফাগুন বা হোলী উৎসৱতে গাইছিল, কিন্তু আজিকালি ফাংচনবিলাকত এই এটা হোলী লাগে, বৰপেটাৰ হোলী আনিব লাগে, তেনেকৈ প্ৰেক্টিছ হৈ যায়। আৰু এনেই আমাৰ মাগৰ দমহীৰ পৰাই ধৰক আমাৰ এটা নিয়ম আছে যে মাগৰ দমহীত আমাৰ ভেলাঘৰ সাজে, সেই ভেলাঘৰত ঢোল তুলি আহে, তেতিয়াৰ পৰা আমাৰ তাত ৰিহাৰ্চেল হয়, তাত তাৰ পৰা গাঁৱত ধৰে আৰু বৰ সুন্দৰকৈ গায়, সেই তেতিয়াৰ পৰা আৰম্ভ হয় আমাৰ হোলীৰ আৰম্ভ হয় আমাৰ হোলীৰ। তেতিয়া আমাৰ মাঘ বিহু অহাৰ লগে লগে হোলী উৎসৱৰ ৰিহাৰ্চেল বা এটা
0: অনুশীলন
1: আৰম্ভ হয়।
0: হয় হয়, এতিয়া আপোনাৰ দলত এতিয়া কিমানজন আছে সেই হোলী গীতৰ দলটোত বৰ্তমান?
1: আমাৰ ল'ৰা আমাৰ অনুষ্ঠানত আছে বহুত, এশজন শিল্পী আছে, তাৰে কিছুমানে সদায় যাব নোৱাৰে, আৰু ক'ৰবাত প্ৰগ্ৰেম হ'লেতো আমাৰ 10-12 জন 15 জন তেনেকুৱা ধৰণে গায়, গতিকে সেই অনুপাতে তেওঁলোকে যায়। আৰু মোৰ লগত বোলো কথা নাই, বেলেগ বেলেগ পাৰ্টি বহুত আছে, ল'ৰা নিজে নিজে আজিকালি গাব পৰা হৈছে, আগতে ধৰক আমিয়ে গাইছিলোঁ বিশেষকৈ বেছিকৈ, কিন্তু কিছুমান নিৰ্দিষ্ট আগতে ল'ৰা আছিল ধৰক আৰ্টিষ্ট আছিল, আজিকালি বহুতে গায়, বহুত সৰু সৰু ল'ৰা নিজে নিজে সুৰ কৰিছে, অতি সুন্দৰ কিছুমান সুৰ কৰিছে, তাৰ দুই এটা কেতিয়াবা অলপ ব্যতিক্ৰম হ'ব পাৰে ভাল নালাগে, কিন্তু প্ৰায় ভাল সুমধুৰ।
0: আৰু এই হোলী গীতবিলাকৰ অনুশীলন কৰোঁতে কোনে প্ৰশিক্ষণ দিয়ে, আপোনালোকে দিয়ে নিশ্চয় প্ৰশিক্ষণ?
1: আমিও দিওঁ, আৰু যেনেকৈ কৰ্মশালা হয়, কৰ্মশালাতে যেনেকৈ মাতে আমিও কেতিয়াবা ক'ৰবাত যাওঁ, এনেকৈ বিভিন্ন বৰপেটাৰ আছে জানা।
0: এই কৰ্মশালাবিলাকত আপুনি হোলী গীতৰ যেতিয়া প্ৰশিক্ষণ দিয়ে প্ৰথমতে কোনটো গীত আপুনি শিকায় তেওঁলোকক?
1: এইটো আমাৰ ধৰক এনেই গুৰুজনে দিয়া ৰচনা কৰা ধৰ ফাগু খেলে কৰো নাম নন্দ কুমাৰ, এনেকুৱা পদ্ধতিটো গায়, আৰু গুৰুজনাই দিয়া এইটো অলপ অলপ মডাৰ্ণ টাইপৰ কৰে, আৰু গুৰুজনাই দিয়াটো ভাগ

0: হয় বিহুৰ উৎসৱ ভাল লাগে আৰু এটা কাৰণ হোলী উৎসৱটো হোলী আৰু আপোনাৰ প্ৰাণৰ উৎসৱ আৰু যেনেকৈ গালে ভাল লাগে এনেকুৱা ধৰণৰ
1: এটা উখ উলহ মালহ উলহ মাখল পৰিৱেশ এটা সৃষ্টি হয় তাৰ মাজত গীত গায়। এতিয়া আপুনি ধৰকচোন মঞ্চত গাইছে, ষ্টুডিঅ'ত গাইছে, আকাশবাণীৰ ষ্টুডিঅ'ত গাইছে আৰু তাৰোপৰি জনতাৰ মাজত থাকিও গাইছে, কোনটো পৰিৱেশ আপোনাৰ বেছি ভাল লাগে?
0: জনতাৰ মাজত গাই বেছি ভাল লাগে, ভাল হ'লে মানে ধুনীয়াকৈ মানে চাপৰ্ট কৰে, বেয়া হ'লেতো চাপৰ্ট নকৰে। জনতাৰ মাজত গাটো যিমান যি হ'লে ভাল, সেইটো মানে বৰ আকৰ্ষণ কৰে। মই গাওঁতে মানুহে বেয়া নাপায়, মই বহুত বাহিৰতো গৈছো গাইছো। কেইদিনমান আগতে মই
1: আপোনাৰ বাহিৰৰ যিখিনি আপোনাৰ পৰিৱেশন কৰিছে বাহিৰত, অসমৰ বাহিৰত, সেইবিলাক কথালৈ আমি আহিম, আমাৰ আৰু দুটা খণ্ড বাকী আছে। কিন্তু আজি আপোনাৰ সেই হোলী গীতৰ কথাত বিশেষকৈ আমি এই কথা চৰ্চা কৰিছিলোঁ। এতিয়া হোলী গীতৰ ভিতৰত আপোনাৰ যিখিনিতো আমাক গাই শুনালেই আমি শেষত হোলী গীত এটি শুনি যামো, আপোনাৰ নৃত্য তাৰ লগে লগে হোলী গীতৰ লগত যিখিনি নৃত্য জড়িত, সেইখিনি নৃত্যত কিবা বিশেষ ছন্দ বা কিবা বিশেষ ব্যাকৰণ থাকে নেকি? নাই নহয়, সেইখিনি
0: ফাগু খেলতো যিটো, সেইটো আৰু আমাৰ ৰসায়ক তাল পদপৰি তাল বজায়, সেইমতে গায় নাচে, এইবিলাক কোনো তাতে নাথাকে।
1: নাচে নাচত কিবা মানে সত্ৰীয়া পৰম্পৰা বা নীতি নিয়ম কিবা থাকে নেকি, যে মুদ্ৰাবিলাক এনেকুৱা হ'ব বা এই
0: ধৰণৰ অৰ্থটো বুজাই দিয়ে, কথাখিনি অৰ্থটোৱে বুজাই দিয়ে, সেই অৰ্থটোৰ মতে মুদ্ৰাখিনি দিয়ে। এনে মুদ্ৰাখিনি নাচো, এনে নাচ নানাচে, অৰ্থমতে সেই মুদ্ৰাবিলাক দিয়ে, অংগী ভংগীবিলাক দিয়ে, এইটো হৈ যায়।
1: অৰ্থাৎ গানৰ যিখিনি কথা, সেই কথাখিনিৰ লগত মিলাই সেইধৰণে আপোনালোকে
0: আমাৰ সত্ৰত এনে সত্ৰবিলাক নাম বাৰু বৰপেটাত এনেকুৱা যে থিয় নাম গালে বা ওজাপালি গালে, ওজনতে কিবা কিনি আছে, ওজনত থিয় নাম আছেনে নাজানো, কিন্তু আমাৰ থিয় নাম গালে আমাৰ সেই মুদ্ৰাটো দিব লাগিব। কৃষ্ণ কৃষ্ণ বুলি ক'লে কৃষ্ণ মুদ্ৰাত দিব লাগিব, যদি নিদিয়ে এনে গাই থাকে ভাল নালাগে। ৰেডিঅ'ৰ কথাটো বেলেগ, আপোনাৰ সন্মুখত গাই আছে, একো মুদ্ৰা দিব নালাগে, মানে গাই থাকিব লাগে, মানুহৰ সন্মুখত অডিয়েঞ্চৰ সন্মুখত যদি গাব লাগে তেতিয়া আপুনি অংগী ভংগী দিব লাগিব, তেতিয়া ভাল লাগিব।
1: আজি আমি চতুৰ্থ খণ্ডৰ এই সামৰণি পিনে আহিব খুজিছো আৰু সেই সামৰণিত আপোনাৰ হোলী গীত আপোনালোকে পৰিৱেশন কৰা, যিহেতু আপুনি সেইটো দলৰ লগতে গায়, তেনে এটি হোলী গীত আমি শুনি যাম। আপুনি হোলী গীত অকণমান আৰম্ভণি মোক শুনাই দিয়কচোন।
0: ৰংগে ফাগু খেলে চৈতন্য বনমালি, হে ৰংগে ফাগু খেলে।
1: ঠিক আছে ওজা ডাঙৰীয়া, আমি চতুৰ্থ খণ্ডৰ পৰা বিদায় লৈছোঁ। আজি হোলী গীত সম্পৰ্কে কিছু কথা পাতিছিলোঁ, আপুনি গোৱা গীত সম্পৰ্কে পাতিছিলোঁ আৰু ইয়াৰ পিছত আপোনাক লগ পাম পঞ্চম খণ্ডত। আজিলৈ নমস্কাৰ।
2: ইমানপুৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনিৰ।

শ্ৰোতাসকল, আজিৰ বলনিত আপোনালোকৰ বাবে লৈ আহিছো এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে গুৱাহাটীৰ নুনমাটিৰ সৃজন সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক এখনি আলেখ্য, ভাষাৰ কথা, আশাৰ বতৰা।

0: চৰ্যাপদেৰে আৰম্ভ হোৱা সুপ্ৰাচীন অসমীয়া ভাষাৰ গৌৰৱ গাথাৰ কথা মনলৈ আহিলেই আমি নাম ল'ব লাগিব অপ্ৰমাদী কবি মাধৱ কণ্ডলী, মহাপুৰুষ দুজনা শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, সাহিত্যৰ উঠি লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নৱকান্ত বৰুৱা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আদি মনীষীসকলৰ কথা। হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনন্য সৃষ্টিক শ্ৰদ্ধাৰে সুঁৱৰিও এই কবিতা লেখখনি সজাই তোলাৰ প্ৰয়াস কৰা হৈছে। কবিতা লেখখনিৰ শিৰোনাম ভাষাৰ কথা আশাৰ বতৰা।
1: ভাষাৰ কথা আশাৰ বতৰা।
2: লুই পৰিয়া লুই পাদে চৰ্যাপদত কৈছে, কা আ তৰু বৰ পঞ্চ বিদাল চঞ্চলচিয়ে বৈঠহি কাল।
3: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল,
1: কৰতল কমল কমল দল নয়ন হবদব দহন গহন বন শয়ন নপৰ নপৰ পৰ সতৰত গময় হভয় মভয় ভয় মমহৰ সততয়।
3: হেমৰ কোষেৰে ঔষধল বান্ধি ভাষা খাৰুঠি কৰি নুমাব খোজা অসমীয়াৰ নাম ৰাখিলে জিলিকা কৰি।
2: নৱকান্ত বৰুৱাদেৱৰ ভাষাৰে হয়তো নহ'ব পাৰে মোৰ ভাষা, হবাতো সুৰীয়া তথাপি আপোন এই ভাষা, তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কোমলীয়া, সুখ দুখ স্নেহ শান্তি আশা।
3: সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ ভাষাৰে বজ্ৰৰি গৰিজনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতিৰিয়া।
2: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল, স্বদেশ আৰু স্বজাতিৰ মংগল মন্দিৰৰ সিংহদ্বাৰ হ'ল মাতৃভাষা। কামৰূপা মোৰ সুদিহুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা হ'ব।
0: মই লালুং চুটিয়ালু চাই মিকিৰ গাৰু মিচিমি খামতি নগা অংগামী বীৰ, পৰ্বতে পাহাৰে জ্বলিছে উচ্চ শিৰ।
2: সাম্য মৈত্ৰীৰ ময়েই ৰণুৱা, চাহ বাগিচাৰ ময়েই বনোৱা, ন অসমীয়া মইমন চিঙীয়া, থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই।
4: ৰূপকোঁৱৰৰ ভাষাৰে
1: শত্ৰু দেহত শত্ৰু, কলা সাহিত্যত সংগীত শিল্পত সোমাল শত্ৰু তোৰ ভিতৰত, শত্ৰু আহিছে বেয়া বতৰত, মণিকুট গৈ পোৱাৰ আগত সমূলি নিপাত কৰ, আপোনাৰ ঘৰ ৰাখিবলে তই কালৰ মূৰ্তি ধৰ,
0: কঠোৰ প্ৰতিজ্ঞা কৰ, অস্ত্ৰ শস্ত্ৰ ধৰ, খেত

0: সাজ পিন্ধি নিজৰ কৰ্তব্য কৰ।
1: ৰাখিব লাগিব অসমীয়া ভাষা, কৰিব লাগিব আশা, জি দিব লাগিব বিদ্ৰোহ পাৰি শত্ৰুৰ ব্যংগসাহী, অসমৰ যত পণ্ডিত তই কৰিব লাগিব খণ্ডিত, জি দিব লাগিব তৰ্ক যুদ্ধ কৰিব লাগিব জগৎ মুগ্ধ।
2: হিয়াৰ ৰামথো জুবিন গাৰ্গৰ ভাষাৰে,
1: শব্দ যদি প্ৰেৰণা হয়, শব্দ যদি শকতি হয়, শব্দ আজি কিয় সংকীত, শব্দ যদি ব্ৰহ্ম বৃক্ষ, শব্দ যদি চিৰশুদ্ধ, শব্দ আজি কিয় সংকুচিত, শব্দ আজি বাকৰুদ্ধ, শব্দ আজি কাৰাৰুদ্ধ, শব্দ আজি নিজেই নিজত আবদ্ধ।
3: ও মোৰ সুৰীয়া মাত।

0: মুখত ফুৰিয়া জাগ্ৰত হওক অসমীয়া ভাষাৰ বিশ্বাভিমুখী জয়যাত্ৰা।
1: ভাষাৰ কথা আশাৰ বতৰা আলেখ্যখনেই শুনিলে। এইবাৰ শুনাবলৈ লৈছো এটি সমবেত কণ্ঠৰ গীত।

0: বিয়া নামটি শুনিলে। এইবাৰ শুনাবলৈ লৈছো ৰশ্মি দেৱ চৌধুৰীৰ এটি স্বৰচিত কবিতা পাঠ।
1: কবিতাৰ শিৰোনাম জাকৈয়া ছোৱালীজাক। জাকৈয়া ছোৱালীজাক মোৰ বুকুলৈকে পোনা বিবাদ। জাকৈয়া ছোৱালীজাক মোৰ বুকুলৈকে পোনা বিবাদ। মেথনিৰ খোচনিত পান্ধি লৈ আহিবি তামোলৰ ৰাগী লগা হাঁহি। তহঁতৰ হেলিঙি লগা ওঠৰ হাঁহিত থৰ লাগিও বগা ফুট দিয়া বগলী যাক। জাকৈয়া ছোৱালী যাক চলপ চলপকৈ জাকৈ মাৰি ভাঙি দে মোৰ বুকুৰ মৌনতা। খালৈ ভৰাই ল পুঠি খলিহনা। খৰমোৱা তহঁতৰ গছকত বাণী ধুই নিয়া উদং পথাৰখন আকৌ জীপাল হৈ পৰক। কলীয়া ডাৱৰৰ মাজেৰে এচিৰেঙা ৰদে মাৰক হাঁহি। মোৰ বুকুত থাকক নাচি সুখৰ দৰিকণা যাক, সুখৰ দৰিকণা যাক।
0: সেয়া আছিল ৰশ্মি দেৱ চৌধুৰী। পুনৰ শুনো আহক আন এটি কবিতা পাঠ কৰিছে বিভা দেৱ চৌধুৰীয়ে।
2: কবিতাৰ শিৰোনাম একবিংশ শতিকাৰ সাহসী নাৰীময়। একবিংশ শতিকাৰ আধুনিক নাৰীময়। নহৈ মই অবলা, নহৈ মই নিচলা, নহৈ মই পাতৰ তলৰ লাও। একবিংশ শতিকাৰ সাহসী নাৰীময়। হৃদয়ত মোৰ মমতাৰ সাগৰ, সহনশীলতা মোৰ পৰিচয়। পাহৰা নাই মোৰ কৰ্তব্য, পাহৰা নাই মোৰ দায়িত্ব, সকলোতে পাকৈত মই। একবিংশ শতিকাৰ সাহসী নাৰীময়। জীৱন মৰুৰ কঠিন বাটত ভাগৰি নপৰো মই। খোজত খোজ মিলাই যাওঁ আগুৱাই অপ্ৰতিৰোধ মই। এমুঠি এমুঠিকৈ সিঁচি যাওঁ জোনাক, এন্ধাৰক নকৰো ভয়। একবিংশ শতিকাৰ সাহসী নাৰীময়। দমন শোষণ নিৰ্যাতনে মোৰ সপোন নোৱাৰে কৰিব বহ। সপোন মোৰ আকাশ যোৱাৰ চাৰিবেৰৰ বাহিৰত, বুকুত মোৰ অদম্য সাহস। কৰ্তব্য নকৰো হেলা, নিজৰ পৰিচয়েৰে জগত জিনিম, উজ্বলাই তুলিম ধৰা। একবিংশ শতিকাৰ সাহসী নাৰীময়। কনকলতা হতি জয়মতী হতি সাধনীৰ উত্তৰ খুৰী মই। দায়িত্ববোধৰ চানেকি মই, মৰণকো নকৰো ভয়। একবিংশ শতিকাৰ সাহসী নাৰীময়। মই এই শক্তি ভক্তিৰ অঞ্জনা বসুন্ধৰা মই। মই এই বিশ্বৰূপা, মই এই শতৰূপা, মমতাময় মই, সমগ্ৰ জগতৰ জননী মই।

0: Pura jagatar janani moi ekobing hohotikar hahuhinari moi ekobing hohotikar hahuhinari moi
1: he asil Bibha Deep Chaudhury ebar hunu ho Meera Dattoi poribeshan koribole lua eti honglap
2: hihote mok pagoli boli koy moi pagoli nohoy মই পাগলি নহয় সিহঁতে এনে মোক পাগলি বুলি কয় ডাক্তৰ বাবু মই পাগলি নহয় অভিনয় কৰিছিলোঁ খুব ধুনীয়া অভিনয় কৰিছিলোঁ কাৰ অভিনয় সেই যে গছত মেৰিয়াই যে বান্ধিছিল চাও ডাঙিজী তাত গৰম পানী ঢালিছিল কি আছিল নামটো তুমিও নাজানা কি আছিল জয়মতী চাও ডেঙে যেতিয়া জয়মতীক সুধিলে হেই ৰতিৰতা তই তোৰ স্বামীৰ কথা কবিনে নোকোৱা তেতিয়া জয়মতীয়ে চিঞৰি চিঞৰি কৈছিল মই মৰি গ'লে মই মোৰ স্বামীৰ কথা নকওঁ নকওঁ নকওঁ

0: মীৰা দত্তৰ সংলাপটি শুনিলে। পুনৰ শুনো আহক তুলতুল বৰদলৈৰ আন এটি সংলাপ।
1: ভাগ্য ভাগ্য নহয় খুৰা, দুৰ্ভাগ্যৰ কথা। অকালতে শিৰৰ সেন্দুৰ হেৰুৱাই বিধৱাৰ সাজ পিন্ধিলো, ল'ৰাৰ চকু অন্ধ হ'ল। এইজনী অবৈধ সন্তানৰ মাক হ'ল। ইমানৰ পাছতো মই কেনেকৈ জীয়াই থাকিম খুৰা, মই কেনেকৈ জীয়াই থাকিম।

0: ইমান পৰে শ্ৰোতাসকলে, গুৱাহাটীৰ নুনমাটিৰ সৃজন সাংস্কৃতিক গোষ্ঠীৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। সদস্যাসকল আছিল বিভা দেৱ চৌধুৰী, মীৰা দত্ত, ইৰাৰাণী গোস্বামী, হিৰুমণি দেৱী, তুলতুল বৰদলৈ, ৰশ্মি দেৱ চৌধুৰী, কল্পনা দেৱী, কল্পনা দত্ত আৰু গীতাৰাণী পাঠক। এইবাৰ শুনিছোন আহক কল্পনা চৌধুৰীৰ স্বৰচিত কবিতা, পাঠ কৰিছে জোনালী বৰুৱাই।
1: ও নৈ, তই হলি সোণোৱালী ৰ'দৰ কিৰণত, ও নৈ, তই হলি সোণোৱালী, সোণোৱালী পানী বৈ যায় হেজাৰ ঢৌ তুলি, কোনেনো ৰাখিব ধৰি তই যে যাবই লাগিব সাগৰলৈ বুলি, সাগৰত মিলিব নোৱাৰিলে তোৰ যে চিনাকিয়েই নহব নৈ বুলি, তোৰে বুকু ফালি নাৱৰীয়াই দিলে হাউদৰ ডিঙামেলি, ভাটিয়লি সুৰ শুনাই পালতৰা ডিঙৰাই ভটিয়াই যায় দূৰ দূৰণিলৈ বুলি, দুবাৰো বেলিয়ে ও নৈ খন্তেকতে নিব তোৰ ৰূপ কাঢ়ি, নিশাৰ এন্ধাৰত হেৰাব তোৰ ৰূপ, কিহে উজ্বলাব তোৰ বুৱতী পানী, কাকুতি কৰি মিনতি কৰি জোনকেই চাবি মাতি, নিশাটোৰ বাবে ৰাখিবি জোনক তোৰেই লগৰী কৰি, ও নৈ বৈ যাব দে লহৰত লহৰ তুলি তোৰ ৰূপোৱালী পানী, সৌ দূৰত ৰৈ আছে বিশাল বক্ষৰ নীল জলধি, কেতিয়াবা মসৃণ কেতিয়াবা মন্থৰ, কেতিয়াবা হয় আকৌ দ্ৰুতগামী, বতৰৰ বৰষাই নিজ গতিৰে ধৰালৈ আহে নামি, বতাহ বৰষুণৰ মিলনে গছ বিৰিখক ধোৱালে নোৱালে উজ্জ্বলিত হ'ল সেউজীয়া ধৰা, বোকাময় হৈ পৰিল বাট পদূলি বতৰৰ বৰষুণৰ পৰা, কেতিয়াবা আকৌ মিলন হয় অতি মধুৰ, সেয়ে মেঘকণা আৰু সূৰ্যালোকৰ মিলনে জনম দিলে নীলাকাশত সাতৰঙী বিশাল ৰামধেনুৰ।

0: The Enforcement Directorate ED is conducting searches at 18 premises in Chennai, Tiruchirappalli, Coimbatore and Madurai in connection with the alleged teacher recruitment exam manipulation case. The ED said the action is based on an FIR registered by the Central Crime Branch in the year 2017. It added that the police had filed a charge sheet in the case in 2021. Benchmark domestic equity indices were trading around 0.7% lower in afternoon trade today. The Sensex lost 525 points to 76,570, while the Nifty shed 172 points to 23,931 when reports last came in. Sectorally, metal, IT and banking stocks led the declines, while pharma and healthcare stocks witnessed buying interest. In football, FIFA World Cup, Algeria thrashed debutants Jordan 2-1 in a Group J encounter in Santa Clara, USA today. In another match, Norway defeated Senegal 3-2 in their Group I clash today at the New York Stadium and sealed their progress into the round of 32. And with that, we end this news bulletin.
1: Medium Weaver Sarikoi Kado Homik Passmeter, Hat Huntress Kilohorch Aru. FM Bender Echo Ecto Homic Sormega Hartet, Sutta Hakuli, Unistan Huniase, Akahmani Guahatir, Mohabahurpora. Amanistan, Newton Ayar, Mobile Potu, Hunibare.
2: বেমার ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
3: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত কি হয়
3: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়াহ'লে
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
1: আধুনিকীতৰ অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে অজয় পৰমনৰ কণ্ঠৰ দুটি গীত প্ৰথম গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ

0: শ্ৰোতাসকলে অজয় বৰ্মনৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্য আৰু গীতা হাতীকাকতি ৰচিত আধুনিক গীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: প্রাসঙ্গিক।

দেশসমূহক দ্রুত পৰিৱৰ্তনশীল বিশ্বত বিশেষ ভূমিকা লবলৈ আহ্বান জনায়। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যুতিথিত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ডঃ মুখাৰ্জী এগৰাকী দূৰদৃষ্টিসম্পন্ন নেতা, বিশিষ্ট শিক্ষাবিদ আৰু দেশপ্ৰেমিক আছিল। তেওঁ কয় যে ডঃ মুখাৰ্জীয়ে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিৰ্ভীকভাৱে মাত মাতি গৈছিল। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এখন শক্তিশালী, এক আৰু উন্নয়নশীল ভাৰত গঢ়াৰ নিমিত্তে ডঃ মুখাৰ্জীৰ ত্যাগ ভৱিষ্যৎ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাদায়ক হৈ ৰব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট শিক্ষাবিদ দেশপ্ৰেমিক ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ডঃ মুখাৰ্জীয়ে দেশৰ উন্নয়নৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। তেওঁ লগতে কয় যে ডঃ মুখাৰ্জীৰ সাহস আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত প্ৰতিশ্ৰুতিবদ্ধতাই প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ডঃ মুখাৰ্জীৰ সামগ্ৰিক ত্যাগক দেশবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে। তেওঁ লগতে কয় যে এখন শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে ডঃ মুখাৰ্জীয়ে তেওঁৰ জীৱনৰ শেষ মুহূৰ্তলৈ অৱদান আগবঢ়াইছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী তথা মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মন্ত্ৰী কুৰিয়ানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। কংগো গণতান্ত্ৰিক গণৰাজ্যত ইবোলা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই 1000 অতিক্ৰম কৰিছে। দেশখনৰ স্বাস্থ্য কৰ্তৃপক্ষই ইবোলা ভাইৰাছত আক্ৰান্ত হৈ 267গৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। দেশখনত মুঠ 371গৰাকী ৰোগীক আছুতীয়াকৈ অথবা চিকিৎসালয়ত ৰখা হৈছে। আনহাতে 112গৰাকী লোক সুস্থ হৈ উঠিছে। পৰহিৰ দিনটোত দেশখনত ইবোলাত আক্ৰান্ত 202গৰাকীক চিনাক্ত কৰা হয় আৰু একেদিনাই এই ভাইৰাছজনিত ৰোগত 60গৰাকী লোকৰ মৃত্যু হয়। দেশখনত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ থকাৰ কথাই এই ভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈ থকাৰ ইংগিত দিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত বতৰ আৰু কৃষি ক্ষেত্ৰত এলনিনোৰ প্ৰভাৱ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত কেইবাখনো ৰাজ্যৰ কৃষিমন্ত্ৰী, সচিব, জিলা আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এই বৈঠকতে কম বৃষ্টিপাত, বিকল্প কৃষি আৰু কৃষকৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ অৰ্থে গ্ৰহণ কৰা প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত আলোকপাত কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰী শ্ৰীচৌহানে কয় যে এলনিনোৰ প্ৰভাৱত হ'ব পৰা ক্ষতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে খেতিয়কসকলক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে চৰকাৰে কৃষকৰ যিকোনো বিপদৰ সময়ত সহযোগিতা আগবঢ়াবলৈ বদ্ধপৰিকৰ। বিধি বলবৎকাৰী সঞ্চালকালয়ে শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই, তিৰুচিৰাপল্লী, কয়ম্বটৰ আৰু মাডুৰাইত অভিযান চলায়। এই সংক্ৰান্তত 2017 চনত ৰাষ্ট্ৰীয় অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিতে বিধি বলবৎকাৰী সঞ্চালকালয়ে এই অভিযান চলায়। এই গোচৰ সংক্ৰান্তত আৰক্ষীয়ে 2021 চনত চাৰ্জশ্বীট দাখিল কৰিছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাণ্টা ক্লৰাত অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত পৰাভূত কৰে। নিউয়ৰ্ক ষ্টেডিয়ামত আজি হোৱা গ্ৰুপ আইৰ এখন খেলত নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্লিংটনত যোৱা নিশা হোৱা গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অষ্ট্ৰিয়া 2-0 গ'লত পৰাস্ত হয়। এই জয়ৰ জৰিয়তে আৰ্জেণ্টিনা ৰাউণ্ড 32ত প্ৰৱেশ কৰে। আৰ্জেণ্টিনাৰ কেপ্টেইন লিঅ'নেল মেছিয়ে 2টা গ'ল দিয়াৰ দায়িত্ব পালন কৰে। ইয়াৰ জৰিয়তে তেওঁ ফিফা বিশ্বকাপত এই পৰ্যন্ত মুঠ 18টা গ'ল দি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'ল দিয়াৰ গৌৰৱ অৰ্জন কৰে। ইয়াৰ পূৰ্বে জাৰ্মানীৰ মিৰোস্লাভ ক্লছেই 16টা গ'ল দি এই গৌৰৱৰ অধিকাৰী আছিল। ইপিনে আজি নিচেই পুৱা ফিলাডেলফিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ আইৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গ'লত পৰাস্ত কৰে। ফ্ৰান্সৰ হৈ কিলিয়ান এমবেপে 2টা গ'ল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডে দেশৰ প্ৰায় 70 লাখ কৃষকক সহায় কৰি আহিছে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যুতিথিত শ্ৰদ্ধা নিবেদন কৰিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী তথা মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ

0: কৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান্তা ক্লৰাত অনুষ্ঠিত গ্ৰুপ জেৰ এখন খেলত আজি আলজেৰিয়া জৰ্ডানে 2-1 পৰাভূত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু,
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: নিবেদন কৰা হৈছে চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠৰ লোকগীত।

শ্রোতাসকলে চন্দ্রশ্রী চক্রবর্তী কণ্ঠৰ লোকগীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 বজাত দুপৰীয়াৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠান নিউজন AIRৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়োৱা হৈছে পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

0: বড়ো অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বেলেগ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই তন্নিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম, গুৱাহাটীৰ পি আই বিৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ বিষয়ক কৰ্মশালা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তাৰালাংছত 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। গুৱাহাটীৰ কৰ ভৱনত আজি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত 12 বছৰৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, আই আই বি এমৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা, এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত আৰ বি আইৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকনে এইদৰে কয়।
2: ফাইনেন্সিয়েল ইনক্লুজনটো বহুতে দৰকাৰ ফৰ ডেভেলপমেণ্ট অফ ছচাইটি, আৰু তাৰ এটা ইম্পৰ্টেণ্ট এছপেক্ট আছে ফাইনেন্সিয়েল লিটাৰেচি, যোনটো কয় বিত্তীয় সাক্ষৰতা। সেইটো আমি ভাবোঁ যে এইটো বহুত এটা ইম্পৰ্টেণ্ট দৰকাৰী তথ্য, যোন চবে জনাটো দৰকাৰ। আৰু মোৰ এটা মেছেজ আছে যে ভাৰত চৰকাৰ বা আৰ বি আই বা কোনো বেংকে কেতিয়াও কাকো ফোনত বা ভিডিঅ' কলৰ থ্ৰুৱেদি বেংকিং ডিটেইলছ, পাৰ্চনেল ডিটেইলছ কেতিয়াও

0: খুঁজে। তো এইকাৰণে কেতিয়াবা যদি আপোনালোকে কোনোবাই এনেকুৱা ফোন কল পায় বা ভিডিঅ' কল পায়, সেইটোত ৰেছপণ্ড নকৰিব, সেইবোৰ ফ্ৰড হ'ব পাৰে।
1: অনুষ্ঠানটিৰ সঞ্চালনা কৰে পি টি আই গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰো মুকলি কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত খন্তেক আগতে চলিত বৰ্ষৰ পদ্ম বঁটা প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, গৃহমন্ত্ৰীকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই অনুষ্ঠানত দুটা পদ্ম বিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্ম বিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য, উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি ডিফুৰ সমীপৰ তাৰালাংছত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। 1952 চনৰ 23 জুনত গঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হীৰক জয়ন্তী উপলক্ষে কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং উপস্থিত থাকে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীৰংহাঙে পৰিষদ গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰা তথা প্ৰতিষ্ঠাপক ছেমছং সিং ইংটি, খৰসিং টেৰং, ছাৰসিং টেৰন, লাংকুং হাবে আৰু অন্যান্য সদস্যসকলক সোঁৱৰণ কৰে। তেওঁ পৰিষদে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে। এই অনুষ্ঠানতে সাহিত্য, কলা, সংস্কৃতি, ৰাজনীতি, কৃষি আৰু ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান জনোৱা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ লগতে 198 গৰাকী শিক্ষকক নিযুক্তি পত্ৰও প্ৰদান কৰা হয়। কাছাৰ আৰক্ষী অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা 29,200টা টেবলেটৰ বজাৰ মূল্য আনুমানিক 2,90,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। ভৰলুমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 জন লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে 4খন বাহনো জব্দ কৰে। উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলোমাই ৰেড কাৰ্পেট পাৰি পন্নীৰ জন্মদিন পালন কৰিছিল। নীতি বৰ্হিভূতভাৱে পালন কৰা জন্মদিনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আজি ভৰলুমুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আজি পন্নীসহ ব্যৱসায়ীজনক আৰু জন্মদিনত উপস্থিত থকা 14 জন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এইদৰে কয়।
2: 21 তাৰিখে মাজনিশা, তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30 বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱা এটা বাৰ্থডে চেলিব্ৰেট কৰিলে, 42nd বাৰ্থডে। তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা, যিখন আমাৰ সেতু আছে তাৰ ওপৰত। সেই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে। এখন আছিল ডিফেণ্ডাৰ ভেহিকেল, এখন আছে মাৰ্চিডিজ ভেন, এখন আছে স্কৰপিঅ' আৰু এখন আছে হোণ্ডা চিভিক। আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14 জন মানুহ, 4খন গাড়ীয়ে আমি ধৰি ৰাখিছো, চিজ কৰিছো। এতিয়া এই সংক্ৰান্তে এটা অলৰেডি কেছ এটা ৰেজিষ্টাৰ হৈছে। কেচ নম্বৰ হৈছে 79/2026 ভৰলুমুখ পি এছৰ। আণ্ডাৰ ছেকশ্যন হৈছে আপোনাৰ 285, সেইটো হৈছে ডেঞ্জাৰ অৰ অবষ্ট্ৰাকশ্যন ইন পাব্লিক ৱে অৰ লাইন অফ নেভিগেশ্যন। ছেকেণ্ডটো হৈছে 270 পাব্লিক নিউচেঞ্চ, আৰু এটা হৈছে 125 এণ্ডাৰিং লাইফ অৰ পাৰ্চনেল চেফটি অফ আদাৰ্ছ আণ্ডাৰ BNA। সেইখিনিত আমি এটা কেচ ৰেজিষ্টাৰ কৰিছোঁ আৰু বৰ্তমান এই কেচটো তদন্তত আছে।
1: ডিব্ৰুগড়ত আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ তিথিৰ লগত সংগতি ৰাখি বলিদান দিৱস পালন কৰা হয়। ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় জিলা সমিতিৰ মাণ্ডলিক কাৰ্যালয়ত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডঃ মুখাৰ্জীক বলিদান দিৱসত স্মৰণ কৰা হয়। বিজেপিৰ নেতৃবৰ্গৰ লগতে RSSৰ কৰ্মী, নিগম নিকায়ৰ অধ্যক্ষসকল এই দিৱসত উপস্থিত থাকি নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। ফলাফল অনুসৰি এই পৰীক্ষাত 52.63% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ 65,051 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 32,931 গৰাকী উত্তীৰ্ণ হৈছে। 876 গৰাকীয়ে প্ৰথম বিভাগ, 17,997 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 14,258 গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে। উত্তীৰ্ণসকলৰ নামভৰ্তিৰ বাবে পুনৰ দৰ্পণ পৰ্টেল মুকলি কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sewaonline.org.in ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট

0: ডাউনলোড কৰিব পাৰিব। ধুবুৰী জিলাৰ কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত আজি কৃষকৰ মাজত অধিক উৎপাদনক্ষম চি আৰ ধান 310 নামৰ ধানৰ বীজ বিতৰণ কৰা হয়। ধুবুৰীৰ বিধায়ক দেৱী বেগমে 50গৰাকী কৃষকক এই জাতৰ ধানৰ বীজ বিতৰণ কৰে। বিধায়িকাগৰাকীয়ে কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সা সুবিধা গ্ৰহণ কৰিবলৈ আহান জনায়। ইয়াৰ বাবে তেওঁ কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ কৃষকসকলক আহান জনায়। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ 64.11 মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰ 72.37 মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ 68.30 মিটাৰলৈ বৃদ্ধি হৈছে। একেদৰে বেলশিৰি, ডিপোটা, পাঁচনৈ আৰু জৰাখৰ নদীৰ জলস্তৰো বৃদ্ধি হৈ আছে। আনহাতে ঘিলাধাৰী নদীৰ জলস্তৰ কিছু হ্ৰাস হৈছে। তেজপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অঞ্চলটোত দৈনিক 1.70 মিলিমিটাৰ বৰষুণ হৈছে। জলসম্পদ বিভাগে পৰিস্থিতিত নজৰ ৰখাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক কৰি দিছে। পৰিৱৰ্তিত সামাজিক পটভূমিৰ পৰিপ্ৰেক্ষিতত আৰু একক পৰিয়ালৰ ব্যস্ত জীৱনশৈলীৰ ফলত বহু সময়ত ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ আজি পাঠশালাত শ্মশান বন্ধু নামৰ এটা সমাজসেৱা সংগঠন গঠন কৰা হয়। বিপদৰ সময়ত শোকসন্তপ্ত পৰিয়াললৈ প্ৰয়োজনীয় মানৱ সম্পদ আৰু ব্যৱস্থাপনাত সহায় আগবঢ়োৱাই এই সংগঠনৰ মূল উদ্দেশ্য। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্তুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্তুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰু ইংলেণ্ড ঘানাৰ খেলখন নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত আৰু নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম। গুৱাহাটী PIBৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ বিষয়ক কৰ্মশালা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তাৰালাংছত 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্তুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন ইয়াৰ মোবাইল এপযোগে। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়া অনুষ্ঠানসমূহৰ সৈতে বিভিন্ন দায়িত্বত আছে দ্বিতীয়নত শিখামণি দত্ত, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত কৌস্তুভ দাস, দ্বিতীয় ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত আছো মই পুলকিতা বৰুৱা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মহাবাহু শাখাৰ পৰা। আৰম্ভ কৰিবলৈ লৈছো চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানৰ প্ৰথমে শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো ৰূপজ্যোতি দাসৰ চুটি গল্প প্ৰমীলা। আহকচোন শুনো।
1: অসমৰ চাহ বাগানবোৰ প্ৰকৃতিৰ এক অনন্য সৌন্দৰ্যৰে ভৰা। চাহ বাগানৰ মাজে মাজে ওখ চাহ দিয়া গছ, সৰু সৰু পথ আৰু কৰ্মৰত শ্ৰমিকসকলৰ গীতিময় মাত প্ৰকৃতিক অধিক জীৱন্ত কৰি তোলে। তাৰে এখন বাগানৰ নাম লাহৰিজান। তাতে বাস কৰিছিল এজনী ছোৱালী, নাম তাইৰ প্ৰমীলা। প্ৰমীলাৰ মাক দেউতাক দুয়ো চাহ বাগানত কাম কৰিছিল। দিনটো কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো পৰিয়ালটো বৰ কষ্টৰে চলিছিল। তাতে আকৌ প্ৰমীলাৰ ডাঙৰ সপোন এটা আছিল। তাই পঢ়ি শুনি ডাক্তৰ হোৱাৰ মন আছিল। টকা পইচাৰ বহুত অসুবিধা, ঘৰখন যেনে তেনে চলে। প্ৰমীলা

0: পঢ়াৰ প্ৰতি বৰ আগ্ৰহ, কিন্তু দেউতাকে তাইক পঢ়াটো ভাল নাপায়। দেউতাকে কয়, ছোৱালী মানুহ পঢ়ি শুনি কিনো কৰিব, বিয়া হৈ আনৰ ঘৰত যাব লাগিব। মাকে আকৌ প্ৰমীলাক পঢ়াব বিচাৰিছিল। তাই পঢ়াৰ প্ৰতি ধাউতি দেখি মাকে তাইক আলপৈচান ধৰিছিল। প্ৰমীলা সৰুৰে পৰা পঢ়া শুনাত ভাল আছিল। স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰমীলাৰ পঢ়াৰ প্ৰতি ধাউতি দেখি পঢ়াৰ ক্ষেত্ৰত স্কুলৰ মাচুল, কিতাপ পত্ৰ আদি দি সহায় কৰিছিল। সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰমীলাক যথেষ্ট মৰম কৰিছিল আৰু পঢ়াৰ ক্ষেত্ৰতো যথেষ্টখিনি সহায় কৰিছিল। সৰুৰে পৰা প্ৰমীলাই ওচৰে পাজৰে থকা লোকসকলৰ বেমাৰ আজাৰ আৰু টকা পইচাৰ অভাৱ দেখি আহিছে। টকা পইচাৰ অভাৱৰ কাৰণে বহুতো লোকে ভালদৰে বেমাৰৰ চিকিৎসা কৰিব পৰা নাছিল, যাৰ ফলত সাধাৰণ বেমাৰ এটাও গম্ভীৰ ৰূপ লৈছিল। এইবোৰ দেখি দেখি প্ৰমীলাৰ মনটো সেমেকি উঠিছিল। তাই মনতে প্ৰতিজ্ঞা কৰিছিল যে তাই এদিন ডাক্তৰ হ'ব আৰু গাঁৱৰ লোকসকলৰ চিকিৎসা সেৱা আগবঢ়াব। প্ৰমীলাৰ মনত ইমানবোৰ সপোন, কিন্তু তাই এই সপোনবোৰ পূৰণ কৰিবলৈ বহু বাধা বিঘিনিৰ সন্মুখীন হ'ব লগা হৈছিল। প্ৰমীলাৰ স্কুলখন তাই ঘৰৰ পৰা বহু দূৰত আছিল। তাই খোজকাঢ়ি অহা যোৱা কৰিব লাগিছিল। টকা পইচাৰ অসুবিধাৰ ফলত তাই লাগতিয়াল কিতাপ পত্ৰ কিনিব পৰা নাছিল। তাই লগৰবোৰৰ পুৰণা কিতাপ, নোটবুক আদি আনি পঢ়িছিল। জীৱনত ইমানবোৰ অসুবিধা, তথাপি তাই হাৰ মনা নাছিল। তাই পঢ়া শুনাত ভাল আছিল, সেইবাবে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৱে মৰম কৰিছিল আৰু সহায়ো কৰিছিল। সকলোৱে তাইক যথেষ্ট উৎসাহ দিছিল। সময় বাগৰি গ'ল। এদিন তাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ফল দেখুৱালে। ইয়াৰ পাছত প্ৰমীলাৰ প্ৰধান লক্ষ্য আছিল মেডিকেল পৰীক্ষাত উত্তীৰ্ণ হোৱা। মেডিকেল পঢ়িবলৈ তাই বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। কোচিং ক্লাছ কৰিবলৈ তাই বহু টকাৰ অভাৱ হৈছিল। এই টকাৰ অভাৱ পূৰাবলৈ তাই কণ কণ ল'ৰা ছোৱালীক টিউচন কৰিছিল। আনহাতে তাই স্বেচ্ছাসেৱী সংগঠন এটাত জড়িত হৈছিল। সেই সংগঠনটোৱেও তাইৰ পঢ়া শুনাৰ প্ৰতি ধাউতি দেখি আৰু মানৱ সেৱাৰ প্ৰতি থকা একাগ্ৰতা দেখি তাই সপোন পূৰাবলৈ তেওঁলোকো আগবাঢ়ি আহিছিল। বহু কষ্ট আৰু সাধনাৰ অন্তত এদিন তাইৰ সপোন দিঠকত পৰিণত হ'ল। তাই ডাক্তৰ হ'ল আৰু নিজৰ বাগানখনলৈ আহি ডাক্তৰী সেৱাত নিজকে সমৰ্পণ কৰিলে। তাই নিজৰ সংঘৰ্ষৰ কথা কেতিয়াও পাহৰা নাছিল। প্ৰমীলাৰ যিজন দেউতাকে তাইক পঢ়া শুনাত বাধা দিছিল, এতিয়া সেই দেউতাকেই তাইক লৈ গৌৰৱ কৰে। আনহাতে তাইক লৈ গোটেই বাগানখনেও গৌৰৱ কৰে। প্ৰমীলাই বাগানৰ ল'ৰা ছোৱালীবোৰক উৎসাহ দি কয় যে ভালদৰে পঢ়া শুনা কৰিলে যিকোনো পৰিস্থিতিত সফলতা লাভ কৰিব পাৰি। প্ৰমীলাই বাগানতে এখন সৰু চিকিৎসালয় খুলিলে, যাতে দুখীয়া মানুহে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব পাৰে। যিসকল মানুহে এসময়ত কৈছিল ছোৱালী মানুহে ইমান পঢ়ি কি লাভ, সেইসকলে আজি নিজৰ ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ আৰম্ভ কৰিলে। প্ৰমীলাই বুজি পাইছিল জীৱনত অভাৱ থাকিব পাৰে, বাধা বিঘিনিও থাকিব পাৰে, কিন্তু সাহস আৰু শিক্ষাৰ শক্তিৰ আগত কোনো অন্ধকাৰে বেছিদিন টিকি নাথাকে।
1: ইমান পৰে শ্ৰোতাসকলে ৰূপজ্যোতি দাসৰ চুটি গল্প প্ৰমীলা শুনিলে। অনুষ্ঠানত শ্ৰোতাসকলৰ বাবে এইবাৰ আগবঢ়াইছো শিৱচৰণ দাস আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা এটি ঝুমৰ।

0: মনেৰে তারা। ইমান পৰে শ্ৰোতাসকলে শিৱচৰণ দাস আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কেইজনমান কবিৰ কবিতা পাঠ। কবিতা কেইটি পাঠ কৰিছে ক্ৰমে ৰেণু গোৱালা, পল্লৱ ৰাজবংশী আৰু পাৰ্বতী কৰ্মীয়ে। আধুনিকতাৰ গতিপথৰ আমিবোৰ পথিক, সোঁৱৰণীৰ বৰ্ণিল পৃষ্ঠাবোৰে প্ৰতিটো খোজতেই আজিও সোঁৱৰাই। আমি কোন?
1: মোৰ কবিতাৰ শিৰোনাম লুনিয়া গোন্ধ। মাৰ চুলিৰ ভাজত সিজি থাকে লুনিয়া ঘামত তিতি থকা দুখবোৰ, দেউতাৰ কামিজত ওলমি থাকে লুনিয়া ঘামৰ কলেচিয়া ফুলবোৰ। এখন দেশৰ পৰা আনখন দেশলৈ, এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ কঢ়িয়াই ফুৰে শ্ৰমিক ট্ৰেইনৰ ডবাবোৰে লুনিয়া ঘামৰ ভেকেটা গোন্ধ। ঘোলাপানীত উপঙি থাকে সিহঁতৰ বাতৰিবোৰ, পুনৰ এটা কাৰখানাৰ পৰা আন এটা কাৰখানালৈ, এটা মেচিনৰ পৰা আন এটা মেচিনত সিহঁতৰ সাৰবোৰ গুৰি হয় আৰু তেজবোৰ পানী। মোৰ কবিতাৰ শিৰোনাম চকৰি। দিনে নিশাই মানুহবোৰ

0: পৰিটোত ঘূৰি আছে। জমদূতে এটি এটিকৈ কাটি গৈছে চকৰিটোৰ বেহুবোৰ। তলমুৱাকৈ সৰি পৰিছে মানুহবোৰ। কোনোদিনে গভীৰতাৰ জোখ নোলোৱা ডুবিটোত মানুহবোৰ লানি নিচিগাকৈ ডুবিছে। লাহে লাহে ডুবিটোত মৰাশবোৰ উপঙিছে। তথাপিও চকৰিত উঠা মানুহৰ ভিৰ বাঢ়িছে।
1: মৰম চেনেহ আৰু দায়িত্বশীলতাৰ বটবৃক্ষ তুমি দেউতা, কাইটীয়া পথেৰে বাট বুলিও ভাগৰি নোযোৱা তুমি, লক্ষ্য তোমাৰ স্থিৰ, ফুল ফুলাই সুগন্ধি বিয়পোৱাৰ।
2: দেউতা, তই আজিকালি বৰ মৌন হৈ থাকো, পৰিয়ালৰ চিন্তাত।

0: চিনাকি বাটটোৰে অতীতৰ পৰা প্ৰীতিৰ বান্ধোনেৰে বান্ধ খোৱা মানুহৰ আহ যাহ ৰওঁ বুলিলে ৰব নোৱাৰে, বাট সলাওঁ বুলিলেও সলাব নোৱাৰে। বাটে যে চিনি পায় হৃদয়, কত জাহাক ধুমুহা মূৰৰ ওপৰেদি পাৰ হৈ যায়, কোনে ৰাখে তাৰ হিচাপ? সময় অতীত হয়, বেদনাবোৰ বিলীন হয় সময়ৰ বুকুত, দুখবোৰ ফুল হৈ ফুলে, স্মৃতিবোৰে হহুৱাই কন্দুৱাই ৰাগিনী হৈ ফুৰতুলি নিৰক্ষণত, কথাই পোৱালি মেলে, কথাবোৰ কৈ কৈ শেষ হয়, তাৰপিছতো শেষ নহয় দুখ আৰু সুখৰ পাৰাপাৰহীন অনুভৱৰ। সময়বোৰ দুসময় হ'লে বান্ধোন ছিঙি পলাব খোজে অশান্ত মন, চাকনয়াই বুঢ়াই উঠাই ভাবুক মনবোৰ, মনে বাধা নেমানি গৈ থাকে চৰৈ গতি চৰৈ গতি।
1: ইমান পৰে শ্ৰোতাসকলে কেইজনমান কবিৰ কবিতা পাঠ শুনিলে। কবিতা কেইটি পাঠ কৰি শুনালে ক্ৰমে ৰেণু গোৱালা, পল্লৱ ৰাজবংশী আৰু পাৰ্বতী কৰ্মীয়ে। অনুষ্ঠানত এইবাৰ আপোনালোকলৈ আগবঢ়াইছো যোগ প্ৰশিক্ষক নীলাক্ষী বৰুৱাই যোগাসনৰ সচেতনতাৰ সন্দৰ্ভত আগবঢ়োৱা কিছু বাৰ্তা। আহকচোন শুনো।
2: বৰ্তমান সময়ত যোগৰ প্ৰচাৰ আৰু প্ৰসাৰতা ইমানেই বৃদ্ধি পাইছে যে মানুহে ইয়াৰ মূল্য বুজি পাইছে আৰু দৈনন্দিন জীৱনৰ এটা অবিচ্ছেদ্য অংগ হিচাপে যোগক বাছি লৈছে। বৰ্তমান সময়ত এনেকুৱা এটা বৈজ্ঞানিকৰ যুগত, মানে যান্ত্ৰিকতাৰ যুগত, ভেজাল খাদ্য ভাষাৰ কাৰণেই মানুহৰ বেমাৰ আজাৰ বা অসুখ বিসুখ ইমানেই বৃদ্ধি পাইছে যে সেইটোক লৈ মানুহে বহুত ৰোগীয়া হ'বলৈ ধৰিছে, শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক। গতিকে সেয়ে মানুহে নিজকে শৰীৰ মন সুস্থ সবল কৰি ৰাখিবৰ কাৰণে সকলোৱে ধাউতি মেলিছে যোগক নিজৰ অবিচ্ছেদ্য অংগ হিচাপে। তাৰমানে এতিয়া জানো আহক যোগৰ বিষয়ে। যোগ শব্দটো আচলতে সংস্কৃত শব্দ যুজ শব্দটোৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থই হৈছে সংযোগ কৰা, একত্ৰিত কৰা, অৰ্থাৎ শৰীৰ মন আৰু আধ্যাত্মিক বিকাশত যোগৰ প্ৰাধান্যতা আছে। প্ৰাচীন কালৰে পৰাই ঋষিমুনিসকলে যি যোগৰ ব্যাখ্যা দাঙি ধৰিছিলে, সেই সুষম আহাৰ, শৰীৰ মন আৰু সুস্বাস্থ্য, সু মানসিক শান্তি, আধ্যাত্মিক উন্নতি সাধন কৰিবৰ কাৰণে যি মন্ত্ৰ হিচাপে লৈছিলে, সেই মন্ত্ৰকে আমি আগুৱাই নিব লাগিব। আৰু ই কেৱল এক ব্যায়ামেই নহয়, বৰং এক সম্পূৰ্ণ জীৱন পদ্ধতি। এতিয়া আমি জানো আহক সূৰ্য নমস্কাৰৰ বিষয়ে। সূৰ্য নমস্কাৰ হৈছে যোগৰ এক জনপ্ৰিয় আৰু সম্পূৰ্ণ ব্যায়াম পদ্ধতি। সূৰ্য মানে হৈছে সূৰ্যদেৱ আৰু নমস্কাৰ মানে হৈছে প্ৰণাম বা সন্মান জনোৱা। এই যোগাভ্যাসত 12টা ভংগী মানে আসন একেৰাহে কৰা হয়, যাৰ জৰিয়তে সমগ্ৰ শৰীৰৰ ব্যায়াম হয়। সূৰ্য নমস্কাৰৰ উপকাৰিতা, শাৰীৰিক উপকাৰ হৈছে সমগ্ৰ শৰীৰৰ ব্যায়াম হয়, পেশী আৰু গাঁঠি শক্তিশালী হয়, শৰীৰ নমনীয় হয়, ওজন নিয়ন্ত্ৰণত সহায় কৰে, পাচন শক্তি উন্নত কৰে। মানসিক উপকাৰ, মানসিক চাপ কমায়, মনোযোগ আৰু স্মৃতিশক্তি বৃদ্ধি কৰে, মন শান্ত আৰু সতেজ ৰাখে। এইখিনি হৈছে শাৰীৰিক আৰু মানসিক উপকাৰ। সূৰ্য নমস্কাৰ কৰাৰ সময় হৈছে ৰাতিপুৱাৰ ভাগত কৰিলে খুবেই ভাল হয়, আৰু যদিও নিজৰ সময় সুবিধা মতে কৰিম বুলি ভাবে তেতিয়াহ'লে আহাৰ গ্ৰহণৰ 4-5 ঘণ্টাৰ পিছতহে কৰিব লাগে আৰু লাহে ধীৰে আৰম্ভ কৰিব লাগে। শুদ্ধ শ্বাস প্ৰশ্বাসৰ সৈতে আসনসমূহ কৰিব লাগে। সূৰ্য নমস্কাৰ কৰাৰ সময়ত সাৱধানতাখিনি হৈছে, যদি কোনো গুৰুতৰ হৃদৰোগ, উচ্চ ৰক্তচাপ বা আঘাত থাকে তেন্তে চিকিৎসক বা যোগ প্ৰশিক্ষকৰ পৰামৰ্শ ল'ব লাগে। এতিয়া জানো আহক উষ্ট্ৰাসনৰ বিষয়ে। উষ্ট্ৰাসন হৈছে উত্তৰ দৰে দৃঢ়তা, নমনীয়তা আৰু আত্মবিশ্বাসৰ প্ৰতীক। উষ্ট্ৰাসন শব্দটো সংস্কৃতৰ উষ্ট্ৰ আৰু আসন ভংগী শব্দৰ পৰা উদ্ভৱ হৈছে। এই আসনত শৰীৰৰ আকৃতি উত্তৰ দৰে দেখা যায়, সেয়েহে ইয়াক উষ্ট্ৰাসন বা কেমেল পজ বুলিও কোৱা হয়। সৰু ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশত, স্মৃতিশক্তি বৃদ্ধিত সহায়ক হয় আৰু মানসিক চাপ কমোৱাত সহায় কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে, ইতিবাচক মনোভাৱ গঢ়ি তোলে,

0: মনৰ ক্লান্তি দূৰ কৰে, একাগ্ৰতা বৃদ্ধি কৰে আৰু লগতে শক্তি আৰু উদ্যম বৃদ্ধি কৰে, ৰক্ত সঞ্চালন উন্নত কৰে। এইখিনি হৈছে উষ্ট্ৰাসনৰ উপকাৰিতা। উষ্ট্ৰাসন সাধাৰণতে সকলোৱে কৰিব পাৰে, বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে বহুতেই উপকাৰী, যিহেতু উষ্ট্ৰাসনৰ জৰিয়তে শিশুসকলৰ বা শিক্ষাৰ্থীসকলৰ বৌদ্ধিক বিকাশ আৰু শাৰীৰিক বিকাশ লগতে স্মৃতিশক্তি বৰ্ধনত সহায়ক হয়। এতিয়া জানো আহক বৃক্ষাসনৰ বিষয়ে। বৃক্ষাসন হৈছে ভাৰসাম্য, একাগ্ৰতা আৰু আত্মবিশ্বাসৰ আসন। বৃক্ষাসন শব্দটো সংস্কৃতৰ বৃক্ষ, বৃক্ষ মানে হৈছে গছ আৰু আসন মানে হৈছে ভংগী শব্দৰ পৰা আহিছে। এই আসনত শৰীৰৰ আকৃতি এজোপা গছৰ দৰে দেখা যায়। এটা ভৰিৰ ওপৰত দৃঢ়ভাৱে থিয় হৈ দুয়োখন হাত ওপৰলৈ তুলি ডালৰ দৰে বিস্তৃত কৰা হয়, সেয়েহে ইয়াক বৃক্ষাসন বা ট্ৰি পোজ বুলিও কোৱা হয়। বৃক্ষাসনৰ উপকাৰিতাসমূহ হৈছে মানসিক চাপ কমোৱাত সহায় কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে, ইতিবাচক মনোভাৱ গঢ়ি তোলে, মনৰ ক্লান্তি দূৰ কৰে, একাগ্ৰতা বৃদ্ধি কৰে। গতিকে আহ্বান জনাইছো যে সকলোৱে আহক, সকলোৱে যোগক আৰু প্ৰাধান্য দিয়ক আৰু এখন সবল সমাজ আমি গঢ়ি তুলিবৰ কাৰণে যোগক আগবঢ়াই নিব লাগিব আৰু সকলোৱে একত্ৰিত হলেহে এয়া সম্ভৱ হ'ব আৰু এখন নিৰোগী ৰাষ্ট্ৰ গঠন কৰাত সহায়ক হ'ব।
1: ইমান পৰে শ্ৰোতাসকলে যোগ প্ৰশিক্ষক নীলাক্ষী বৰুৱাই যোগাসনৰ সচেতনতাৰ সন্দৰ্ভত আগবঢ়োৱা বাৰ্তা শুনিলে। শ্ৰোতাসকল, আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময়ো হৈহিল। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে বিদায় লৈছো। নমস্কাৰ।

শ্রোতাসকলক পুনতে জানাবলৈ লৈছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠান সূচীৰ বিষয়ে। আজি নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী সোৱাগমণি মহন্ত, সংগীত সংৰচনা দীপক কুমাৰ শৰ্মাৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026 আলোচনাৰ দ্বিতীয় খণ্ড। আলোচনাত ভাগ ল'ব বিধান দাস, গণেশ ৰয় আৰু সুখীম ঘোষে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত শালি ধানৰ খেতি, এই বিষয়ত ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীৰ সৈতে কথা পাতিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। ৫:55 আৰু 7:05 বৃন্দগান, 6:40 নিৰোধ চৰকাৰৰ কণ্ঠৰ ভজন, 7:20 আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত শ্যামচৰণ ৰাভাৰ কণ্ঠৰ ৰাভা গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, নিশা 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, নিশা 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। এয়া আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। এইখিনিতে শ্ৰোতাসকলক জনাইছো আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। কাইলৈ নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত উৎপল গগৈৰ গল্প আৰু বাণী ফুকনৰ কবিতা শুনিবলৈ পাব, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত

নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিত দাসৰ। দিনৰ 12:30 বজাত আইদৰ বুলনি অনুষ্ঠানত স্বাস্থ্য শিতানত কৰ্কট ৰোগ আৰু চিকিৎসা, এই বিষয়ে ডাঃ ৰাণীমা ডেকাৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ পৰিণীতা শইকীয়াৰ। বিয়লি 5:25 বজাত গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ বৰদলগুৰি অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত খেতি বচাও অভিযান, এই বিষয়ে আলোচনাত ভাগ ল'ব ৰিজৱানুল হেলিম আৰু ডঃ গৌতমী কটকীয়ে। আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:30 বজাত ফিফা ৱৰ্ল্ড কাপ 2026 এই অনুষ্ঠানটি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 বজাত এখনে নাটক উদয় ভানুৰ চৰিত্ৰ, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ, অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 5:55 বজাত জ্ঞান বিজ্ঞান, 7:00 বজাত আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। 7:30 বজাত স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মৃণাল কুমাৰ চৌধুৰী ৰচিত এটি বৃন্দগান।

0: মৃণাল কুমাৰ চৌধুৰীৰ ৰচিত বিন্ধ্যকান্তি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষতেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই তন্নিতা ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম, ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী সন্মান, জনগণনা 2027ৰ বাবে বিভিন্ন জিলাত ক্ষেত্ৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্তুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড খানৰ বিৰুদ্ধে অৱতীৰ্ণ। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। বিশিষ্ট শিল্পীগৰাকীয়ে ভাস্কৰ্য আৰু মঞ্চ সজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশলৰ একত্ৰে প্ৰদৰ্শনৰ বাবে বিশেষভাৱে সমাদৃত। 5,600খনৰো অধিক নাট্যমঞ্চ আৰু 75খন চলচ্চিত্ৰত বিশিষ্ট ভাস্কৰজনে কলা নিৰ্দেশনা কৰিছিল। আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰে। পদ্ম সন্মানৰ বাবে বাছনি কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত নুৰুদ্দিন আহমেদৰ উপৰি অসমৰ সংগীত শিল্পী পখিলা লেখথেপি, মোহিনী আটম শিল্পী বিমলা মেনন, টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026ৰ বাবে 5টা পদ্মবিভূষণকে ধৰি মুঠ 131টা পদ্ম সন্মানৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান, অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতি বছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম সন্মানসমূহ প্ৰদান কৰা হয়। জনগণনা 2027ৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে নিযুক্তি দিয়া ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ আজিৰে পৰা 3দিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে। এই প্ৰশিক্ষণ গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। যোৰহাটতো জিলা আয়ুক্তৰ কাৰ্যালয়ত আজিৰে পৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰশিক্ষণত লোকপিয়লৰ প্ৰাথমিক ধাৰণাৰ লগতে তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি, গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। শোণিতপুৰতো গৃহ তালিকাভুক্তি আৰু গৃহগণনা পৰ্যায়ৰ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হয়। 2টা পৰ্যায়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ 2য় পৰ্যায় অহা 29 জুনৰ পৰা আৰম্ভ হ'ব।

0: এই প্ৰশিক্ষণত গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বিভিন্ন দিশ আৰু চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা ডিজিটেল লোকপিয়লৰ পদক্ষেপসমূহ সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে 2027 চনৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। গৃহ তালিকাভুক্তি আৰু গৃহ গণনা চলিত বৰ্ষৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ কৰা হ'ব। ইয়াৰ পূৰ্বে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনা ব্যৱস্থা লোকপিয়লৰ নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ কৰা হ'ব। ইয়াৰ পাছত দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা অহা বছৰ ফেব্ৰুৱাৰী মাহত কৰা হ'ব। ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। আজি ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডাঃ পেগুৱে প্ৰকাশ কৰে।
1: সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যি 4 বছৰীয়া স্নাতক ডিগ্ৰী পাঠ্যক্ৰম, ইয়াৰে চতুৰ্থ বছৰৰ নামভৰ্তিৰ প্ৰক্ৰিয়া লগত জড়িত কিছু সমস্যাক লৈ মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু সেই স্মাৰক পত্ৰখনৰ ভিত্তিতে আজি সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ লগত মই এক আলোচনাত মিলিত হওঁ। আলোচনাত উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলো উপস্থিত থাকে আৰু আপোনালোক সকলোৱে জানে যে ইতিমধ্যে আমাৰ 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ চতুৰ্থটো বছৰ, তাৰ কাৰণে তাৰ ৰূপৰেখা কেনেকুৱা হ'ব তাক লৈ মই গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ, কলেজ প্ৰিন্সিপালছ ফৰাম তেওঁলোকৰ লগত বিষয়খিনি আলোচনা কৰিছিলো।
0: বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীৰ নেতৃত্বত অহা এটা দলৰ সৈতেও মত বিনিময় কৰে। ডঃ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতেও জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা হেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষামন্ত্ৰীক অৱগত কৰে। ডিব্ৰুগড়ত আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ তিথিৰ লগত সংগতি ৰাখি বলিদান দিৱস পালন কৰা হয়। ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় জিলা সমিতিৰ মাণ্ডলিক কাৰ্যালয়ত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডঃ মুখাৰ্জীক বলিদান দিৱসত স্মৰণ কৰা হয়। বিজেপিৰ নেতৃবৰ্গৰ লগতে RSSৰ কৰ্মী নিগম নিকায়ৰ অধ্যক্ষসকল এই দিৱসত উপস্থিত থাকি নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। ফলাফল অনুসৰি এই পৰীক্ষাত 52.63% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ 65,051 পৰীক্ষাৰ্থীৰ ভিতৰত 32,931 উত্তীৰ্ণ হৈছে। 876 প্ৰথম বিভাগ, 17,797 দ্বিতীয় বিভাগ আৰু 14,258 তৃতীয় বিভাগ লাভ কৰিছে। উত্তীৰ্ণসকলৰ নামভৰ্তিৰ বাবে পুনৰ দৰ্পণ পৰ্টেল মুকলি কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sewaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা 7 বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ 64.11 মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলী জলস্তৰত 72.37 মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ 68.30 মিটাৰলৈ বৃদ্ধি হৈছে। একেদৰে বেলথিৰি, ডিপুটা, পাচনু আৰু জৰাখৰ নদীৰ জলস্তৰো বৃদ্ধি হৈ আছে। আনহাতে ঘিলাধাৰী নদীৰ জলস্তৰ কিছু হৈছে। তেজপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অঞ্চলটোত দৈনিক 1.70 মিলিমিটাৰ বৰষুণ হৈছে। জলসম্পদ বিভাগে পৰিস্থিতিত নজৰ ৰখাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক কৰি দিছে। ভৰলুমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে 4খন বাহনো জব্দ কৰে। উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলমাই ৰেড কাৰ্পেট পাৰি পত্নীৰ জন্মদিন পালন কৰিছিল। নীতি বৰ্হিভূতভাৱে পালন কৰা জন্মদিনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আজি ভৰলুমুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। এই গোচৰ ভিত্তিতে আৰক্ষীয়ে আজি পন্নীসহ ব্যৱসায়ীজনক আৰু জন্মদিনত উপস্থিত থকা 14 লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এইদৰে কয়।
2: 21 তাৰিখে মাজনিশা, তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30 বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱা এটা বাৰ্থডে চেলিব্ৰেট কৰিলে, 42nd বাৰ্থডে। তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে

0: আমাৰ ভাস্কৰ বৰমা যিখন আমাৰ সেতু আছে তাৰ ওপৰত গোটেই প্ৰগ্ৰেমটোত টোটেল চাৰিখন গাড়ী আছিলে। এখন আছিল ডিফেণ্ডাৰ ভেহিকেল, এখন আছে মাৰ্চিডিজ ভেন, এখন আছে স্কৰপিঅ' আৰু এখন আছে হোণ্ডা চিভিক। আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14 মানুহ চাৰিখন গাড়ীয়ে আমি ধৰি ৰাখিছোঁ, চিজ কৰিছোঁ। এতিয়া এই সংক্ৰান্তে এটা অলৰেডি কেছ এটা ৰেজিষ্টাৰ হৈছে, কেছ নম্বৰ হৈছে 79/2026 ভৰলুমুখ পি এছৰ।
1: কাছাৰ আৰক্ষী অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা 29,200 টেবলেটৰ বজাৰ মূল্য আনুমানিক 2,90,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 আৰু ইংলেণ্ড খানৰ খেলখন নিশা 1:30 অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়া জৰ্ডানক 2-1 আৰু নৰৱে ছেনেগালক 3-2 পৰাস্ত কৰি ৰাউণ্ড 32 প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছো। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম, ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী সন্মান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
3: নমস্কাৰ, আজিৰ অনুষ্ঠানত আমি কথা পাতিবলৈ লৈছোঁ শালি ধানৰ খেতিৰ বিষয়ে। এই বিষয়ে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় খানাপাৰা গুৱাহাটীৰ বিজ্ঞানী ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু অসম কৃষি বিভাগৰ খাদ্য সংসাধন বিভাগৰ উপসঞ্চালক মধুমিতা দেৱীক আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ বাইদেউ।
4: নমস্কাৰ।
3: শালি ধানটো অসমৰ এক গুৰুত্বপূৰ্ণ ধানৰ খেতি হয়। এইখিনি সময়তে মানে বৰষুণৰ বতৰতে শালি ধানৰ খেতি কৰা হয় আৰু যিকোনো এটা খেতিৰ বাবে প্ৰথমেই আমাৰ প্ৰয়োজন হয় বীজ। মই বেজবৰুৱা বাইদেউ সুধিব বিচাৰিছো যে শালি ধানৰ বীজৰ পৰিষ্কাৰকৰণ আৰু বীজ শোধন কেনেধৰণে কৰা হয়?
4: ঠিক আছে, ধন্যবাদ। আমি যিহেতু এতিয়া আমাৰ একদম শালি ধানৰ সময় আৰু শালি ধানৰ জুন জুলাই মাহতে শালি ধানৰ বীজ সিঁচাৰ মূল সময় হয়। গতিকে এই ধানৰ বীজ আমাৰ পৰিষ্কাৰকৰণ আৰু বীজ শোধন কৰাটো বিশেষভাৱে
3: প্ৰয়োজন।
4: এই ধানৰ বীজ আমি পৰিষ্কাৰকৰণৰ কাৰণে বীজবোৰ নিমখৰ দ্ৰব্যত 200 গ্ৰাম প্ৰতি লিটাৰ পানীত দি পেলাই পৰিষ্কাৰ কৰা হয়। পাত্ৰ এটাত পানী আৰু নিমখৰ দ্ৰৱৰ সঠিক ঘনত্ব তৈয়াৰ কৰিবলৈ দ্ৰৱণটোত আলু বা কণী এটা ডুবাই দিব লাগে। আলু বা কণীটো উপঙি থাকিলে নিমখ দি থাকিব লাগে আৰু তেতিয়া আমি কি গম পাম, বীজবোৰ দ্ৰৱ বা মিশ্ৰণটোত ঢালি দিব লাগে। তাৰপিছতে
3: মানে উপঙি
4: থাকিব, আমি তাতে বীজবোৰ সেই মিশ্ৰণটোত আমি দি দিলো। দি দিলে কি হ'ব, পাত্ৰটোত উপঙি থকা যিবিলাক পটল আছে বেয়া বীজবোৰ লগে লগে উপঙি আহিব আৰু এইবিলাক আমি আঁতৰাই দিব লাগে। ভালবিলাক কি হয়, সি তলত পৰি যাব। গতিকে সেইখিনি আমি সেনেকে বীজটো আমি সংশোধন কৰি ল'ব লাগে। তাৰপিছত আকৌ ধানৰ বীজ শোধনো কৰিব লাগে কাৰণ বিভিন্ন পোক পৰুৱা থাকিব পাৰে চিটত। গতিকে সেই বীজবিলাক শোধন কৰিবলৈ আমি ভেঁকুৰ নাশকীয় দ্ৰৱৰে বীজ শোধনৰ বাবে 12 বা 24 ঘণ্টা পানীত তিয়াই থ'ব লাগে। আৰু ভেঁকুৰ নাশক দ্ৰৱবিলাক বহুত কিটা আছে, যেনে কাৰ্বেণ্ডাজিম, আমি বিশেষকে কাৰ্বেণ্ডাজিম ইউজ কৰা হয়। এইটো আমি প্ৰতি কিলোগ্ৰাম বীজৰ বাবে 2.5 গ্ৰাম ব্যৱহাৰ কৰিলে হ'ব। আৰু শোধন কৰা বীজবোৰ 42 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ বাবে গাপ দি ৰাখিব লাগে। প্ৰতি কিলোগ্ৰাম বীজত 10 গ্ৰাম জৈৱ নিয়ন্ত্ৰক ট্ৰাইকোডাৰ্মা দিও আমি শোধন কৰিব পাৰোঁ। যদি আমি কাৰ্বেণ্ডাজিন নিদিওঁ, ট্ৰাইকোডাৰ্মা দিও কৰিব পাৰোঁ, তেতিয়া আমি বীজবোৰ 12 ঘণ্টাৰ বাবে পানীত তিয়াই ৰাখিব লাগে আৰু পানীখিনি আঁতৰি দিয়াৰ পিছত ট্ৰাইকোডাৰ্মাৰ সৈতে মিহলি কৰিব লাগে আৰু ৰোপণ কৰাৰ আগতে 6-12 ঘণ্টাৰ বাবে তিতি থকা মৰাপাটৰ বস্তাৰে ঢাকি ৰাখিব লাগে। তেতিয়া আমি দেখা পাম যে তাৰ লাহে লাহে বীজবিলাকৰ মানে গজালি ওলাব আৰম্ভ কৰিছে। গতিকে এনেকেই বীজখিনি শোধন কৰি ল'ব পৰা যায়।
3: এতিয়া মই মধুমিতা দেৱী বাইদেউক সুধিছো যে সুবীজ ব্যৱহাৰৰ সজাগতা আপোনাক কেনেধৰণে কৰাবা?
5: আচলতে বীজখিনিৰ ওপৰতে আমাৰ উৎপাদনটো ডিপেণ্ড কৰে। যদি আপুনি আগৰ কৈয়ে গৈছে তেখেতে বীজখিনি যেনেকৈ শোধন কৰি লোৱা হয় সেইখিনি এটা সজাগত অভিযান লাগে। কাৰণ বীজখিনি ক'ৰ পৰা আহিছে কি কথা ভালকৈ জনাৰ আগতে সেই বীজখিনি কিছুমান গুণগত বৈশিষ্ট্য থাকে। সুবীজে জাতটোৰ বৈশিষ্ট্য

0: এটা বহন করে। ধরক আপনি স্বর্ণ চাবোৱানৰ কথা কলো, ধানখিনি একটা বৈশিষ্ট্য আছে, গতি সেইখিনি সজাগতা আনিব লাগিব আৰু বীজবোৰৰ মাজত অন্য জাতৰ বীজ বা অবাঞ্ছিত সামগ্ৰী থকা নথকাটো সেইখিনিৰ কাৰণেও সজাগতা আনিব লাগিব আৰু এইখিনি সজাগতা থাকিলে তেওঁলোকে যদি ভাল বীজ ব্যৱহাৰ কৰে তেতিয়া বীজৰ অংকুৰণটো ভাল
1: হ'ব, খেতিডৰাও ভাল
0: হ'ব, খেতিডৰাও ভাল হয়। তাৰ ওপৰত আপোনাৰ আৰু এই সু বীজ ব্যৱহাৰ কৰিলে অৰ্থনৈতিকভাৱে লাভজনক হয়, অংকুৰণ ক্ষমতাটো বেছি হয় আৰু অংকুৰণৰ পিছত আপোনাৰ যেতিয়া আমি ধান গুচা ৰুওঁ তাৰ পিছত কিছুমান মৰি যায়, কিন্তু এই যদি আপোনাৰ গুণগত বীজ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ তাৰ সেই মৰা ধানৰ পৰিমাণটো কমি যায়, গতিকে আমাৰ আকৌ পথাৰত গৈ পেলাই নতুনকৈ আকৌ গুজ খুচিব নালাগে, তাৰমানে দিব নালাগে, অৰ্থাৎ পুনৰ ৰোপণৰ প্ৰয়োজন কম হয়, সমানকৈ শস্যৰ বিকাশ হয়। বীজটো যিহেতু আমি কৈছো গুণগত বৈশিষ্ট্য থকা গুণগত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰিলে আপোনাৰ শস্যৰ দ্বাৰা বিকাশটো সমান হয়, বৃদ্ধি ভাল হয় আৰু তাৰোপৰি অনিষ্টকাৰী কীট পতংগ ৰোগ আৰু অন্যান্য ব্যাধিৰ দ্বাৰা কম পৰিমাণে আক্ৰান্ত হয় আৰু তাৰোপৰি পথাৰত শস্য একে সময়তে পকে, পথাৰৰ শস্যখিনি একে সময়তে পকিলে আপোনাৰ
1: চপাওঁতে
0: সুবিধা হয়। সেইকাৰণে সকলোখিনি চালি জাৰি চাই আপোনাৰ সজাগতা আনিব লাগিব তেওঁলোকে যাতে সু বীজ ব্যৱহাৰ কৰে।
1: হয়, এতিয়া আহিছো ধানৰ কঠীয়াতলী প্ৰস্তুতকৰণৰ কথালৈ, নিশ্চয় সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা, লগতে শস্য ৰক্ষা আৰু মূল পথাৰৰ প্ৰস্তুতি কেনেধৰণে কৰা হয় মই ডক্টৰ বেজবৰুৱা বাইদেউক সুধিছো।
2: ধন্যবাদ। আমি যিহেতু জুন জুলাই মাহত শালি ধানৰ খেতি বীজ সিঁচাৰ সময়, গতিকে মই তাৰ আগতে এটা কথা ক'ব খুজিছোঁ যে আমি ধৰক দহ চানেকীয়া অঞ্চলত যিবিলাক শালি ধানৰ খেতি কৰোঁ তাৰ কাৰণে আমি জেনেৰেলি ৰঞ্জিত, বাহাদুৰ, পিয়লি, মণিৰাম, পংকজ, কুশল আদি অধিক উৎপাদনক্ষম জাত কিছুমান আছে, সেই জাতবিলাক আমি নিৰ্বাচন কৰিব লাগে আৰু তাৰ বাবে আকৌ এইবিলাক আমাৰ হ'ল দীৰ্ঘদিনীয়া জাত। আকৌ মধ্যমীয়া ওখ মাটিৰ ক্ষেত্ৰত য'ত মানে শালি ধান খেতিৰ পিছত সৰিয়হ খেতি কৰিব পৰা যায় তেনে মাটিৰ বাবে সত্য, বসুন্ধৰা, মছৰি আদি মধ্যমীয়া কৃষি কালৰ জাত আছে, সেই জাতবিলাক আমি জেনেৰেলি ল'ব লাগে। এতিয়া ইয়াত আহিলে আমাৰ কঠীয়াতলি প্ৰস্তুতকৰণ আমি কেনেকৈ কৰিব লাগে, গতিকে একোখন কঠীয়াতলি আমাৰ জেনেৰেলি দহ মিটাৰ দীঘল আৰু 1.25 মিটাৰ বহল কৰি ল'ব লাগে আৰু দুখন যদি আমি তলি প্ৰস্তুত কৰোঁ এনেকৈ 10 মিটাৰ আৰু 1.25 মিটাৰ তেতিয়া দুখনৰ মাজত আমাৰ ব্যৱধান 30 চেণ্টিমিটাৰ ল'ব লাগে আৰু প্ৰতিখন তলিত 20-30 কিলোগ্ৰাম গোবৰো দিব পাৰে বা পচন সাৰো দিব পাৰে আৰু 80 গ্ৰাম ইউৰিয়া, 80 গ্ৰাম একক ছুপাৰ ফচফেট আৰু 40 গ্ৰাম মিউৰেট অফ পটাছ প্ৰয়োগ কৰি মাটিত ভালদৰে মিহলাই ল'ব লাগে কঠীয়াতলি। এই কঠীয়াতলি দুখনৰ মাজত নলাত কি কৰিব লাগে, আমি যিখিনি আমি গেপ ৰাখিলোঁ গেপত পানী ভৰাই থব ল'ব লাগে আৰু অংকুৰিত বীজ 650 গ্ৰামৰ পৰা আমি 1000 গ্ৰাম বা 1 কিলোগ্ৰাম পৰিমাণ একোখন তলিৰে আমি সিঁচিব পাৰোঁ আৰু এবিঘা আমি যদি মাটিত ৰুব লাগে তেতিয়াহ'লে এনেদৰে আমি 7-8খন আমি বীজতলি প্ৰস্তুত কৰি ল'ব লাগে আৰু এই কঠীয়াতলিত আমি কিছুমান আমাৰ মানে বেমাৰ হ'ব পাৰে দেই, যেনে মানে ধৰক আপোনাৰ কঠীয়াৰ পাতত ব্লাষ্ট লাগিব পাৰে বা তেতিয়াহ'লে আমি বেভিষ্টিন 1 গ্ৰাম বা হিনোচন 1 মিলিলিটাৰ নিৰিখত প্ৰতি লিটাৰ পানীত মিহলাই পাতত তিতি যোৱাকে স্প্ৰে কৰিব লাগিব, নহ'লে এই বেমাৰটোৱে পিছত গৈ আমাৰ মেইন পথাৰত আমাৰ
1: অসুবিধাৰ
2: সৃষ্টি কৰিব।
1: কঠীয়াতলিত কিমান দিনলৈকে থোৱা হয়
2: কঠীয়াতলিত? এইটো আমাৰ যেতিয়া দীৰ্ঘম্যাদী যিবিলাক জাত আছে সেইবিলাক জাত আমাৰ 25-30 দিনলৈকে
3: থ'ব পাৰে
2: আৰু যিবিলাক মধ্যমীয়া আছে এইবিলাক আমাৰ ধৰক 20 দিনীয়া বা 21 দিনীয়া হ'ব লাগে আৰু আৰু কিছুমান আমাৰ একদম হস্ৰম্যাদী কিছুমান আমাৰ জাত আছে সেইবিলাকৰ কাৰণে আমাৰ ধৰক 19 দিনীয়া জাত আমাৰ মানে কঠীয়াতলিত ৰাখিলে হৈ যায়। ইয়াত আৰু এটা কথা মই ক'বলৈ থাকিলে, যেনেকৈ আমি জলক ব্লাষ্টৰ কথা ক'লো তেনেকৈ আমাৰ মজা খোৱা পোক বা থ্ৰিপছটো খুব হয় দেই, সেইকাৰণে এইবিলাক হ'লে আমাৰ কঠীয়াটো ৰক্ষা কৰিবলৈ ডাইমেক্ৰন নামৰ দৰৱ এটা 1 মিলিলিটাৰ প্ৰতি 1 লিটাৰ পানীত মিহলাই মিশ্ৰণটো তৈয়াৰ কৰি স্প্ৰে কৰি দিব লাগে। মেইন পথাৰত আমি যিখিনি কঠীয়া ৰুম সেই কঠীয়াখিনি আমি উঠাওঁতে কঠীয়াবিলাকৰ আগটো কাটি দিব লাগে যাতে এই থ্ৰিপছ বা যদি বেমাৰ পোক পৰুৱাবিলাক থাকে বা কিবা বেমাৰ থাকে তেতিয়াহ'লে সেইখিনি আগটোতে
1: গুচি যায়,
2: নহ'লে মূল পথাৰত সি আমাৰ প্ৰব্লেম কৰিব পাৰে। তাৰোপৰি আৰু মূল পথাৰত আমাৰ নিলোঁ তেতিয়াহ'লে নিয়াৰ পিছত আমি সেই যেতিয়া মাটিডৰা আমি প্ৰস্তুত কৰিম তাত আমাৰ প্ৰতি বিঘা শালি খেতিৰ বাবে 1.3 টন পচন সাৰ বা গোবন সাৰৰ লগতে মধ্যমীয়া চাপৰ জাতৰ ক্ষেত্ৰত 18 কিলোগ্ৰাম ইউৰিয়া, 17 কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু 9 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰৰ প্ৰয়োজন হয়। তেনেদৰে ওখ জাতৰ ক্ষেত্ৰত 6 কিলোগ্ৰাম ইউৰিয়া, 8 কিলোগ্ৰাম ইউৰিয়া একক ছুপাৰ ফচফেট আৰু 2

0: উৎপাদন দিয়ে, এইটো আমি নিজেই পথাৰত কৰি চাইছো, কৰি আমি প্ৰমাণিত হৈছে। গতিকে এইকেইটা আমাৰ বানপানীত আমাৰ যিটো চাবমাৰ্জেন্স টলাৰেণ্ট ভেৰাইটি বুলি কওঁ সেইকেইটা হয়। তাৰ পিছত আৰু এটা আছে আপোনাৰ ধৰক চি আৰ ধান 501, চি আৰ ধান 505, চি আৰ ধান 506, চি আৰ ধান 508। তাৰপিছত আৰু কেইটামান আছে যে মানে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ দ্বাৰা প্ৰমাণিত জলবায়ু সহনশীল জাত, আমি যিটো আমি কওঁ ক্লাইমেট ৰেজিলিয়েণ্ট ভেৰাইটি বুলি কওঁ, সেই জাতকেইটা হৈছে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰই উলিয়াইছিলে। সেইকেইটা বিনা ধান ইলে 11, ডি আৰ 42। তাৰপিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত জাত আছে অভিষেক, তাৰপিছত নবীন আছে। এই জাতকেইটা আমাৰ সহনশীল জাত হিচাপে আমি অসমৰ মানে কৃষকে ল'ব পাৰে বিভিন্ন আমাৰ ধৰক খৰাং পৰিস্থিতি বা বেছি বানপানী হোৱা অঞ্চলত, মানে হঠাতে বানপানী
1: দুই ধৰণৰ বতৰতে
0: এই জাতকেইটা ল'ব পাৰে।
1: হয়, আৰু এটা ধানৰ কথা শুনা যায় যে বৰ্ণশংকৰ ধান অধিক উৎপাদন ক্ষমতা আছে নেকি বৰ্ণশংকৰ ধানৰ?
2: হয় হয়, বৰ্ণশংকৰ ধান আচলতে দুবিধ চৰিত্ৰগতভাৱে পৃথক ধান গছৰ মাজত সংকৰণ ঘটাই বৰ্ণশংকৰ ধানৰ সৃষ্টি কৰা হয়। এনেদৰে সংকৰণ প্ৰক্ৰিয়াৰে মাজেৰে সৃষ্টি কৰা প্ৰথম পুৰুষৰ ধান গছজোপা ইয়াৰ পিতৃ বা মাতৃৰ গছৰ তুলনাত যথেষ্ট উন্নত অধিকাৰী হয়, যিহেতু তাৰমানে ক্ৰছ বুলি কোৱা হয় আৰু সেইবোৰ, আৰু সাধাৰণ বা
1: মানে দুইটা জাতৰে
2: ভাল গুণখিনি থাকে, সেইকাৰণে উৎপাদনটো বেছিকৈ হয়। সাধাৰণ বা অধিক উৎপাদনক্ষম জাতৰ তুলনাত বৰ্ণশংকৰ ধানৰ বেছি উৎপাদন দিয়াৰ লগতে ইহঁতৰ বেমাৰ আজাৰ প্ৰতিৰোধী শক্তি অধিক হয়, তাৰমানে ভাল গুণবোৰ অনা হয়, ৰেজিষ্টেণ্ট ভেৰাইটিবোৰ ওলোৱা হয়, মাটিত থকা পুষ্টি সহজতে আহৰণ কৰিব পাৰে আৰু নিজস্ব অপতৃণ নিয়ন্ত্ৰণ কৰিব পৰাও ক্ষমতা থাকে। তেওঁলোকে তাৰমানে বনপাতৰ লগত এটা মানে যুদ্ধ কৰি হ'লেও তেওঁলোকৰ মানে নিউট্ৰিয়েণ্টখিনি মানে মৌলখিনি তেওঁলোকে সংগ্ৰহ কৰিব পাৰে। বতৰ অনুসৰি বৰ্ণশংকৰ ধানৰ নিৰ্বাচন কৰিব লাগে। খালি
1: এতিয়া বৰ্ণশংকৰ ধানৰো নিশ্চয় বেলেগ ধৰণে সাৱধানতা ল'ব লাগে, যত্ন ল'ব লাগে, সেইটো কেনেকে লোৱা হয়?
2: সেইটো আচলতে ইয়াৰ ভালকে সাৱধানতা ল'ব লাগিব, কাৰণ বৰ্ণশংকৰ ধানটো গতিকে খালি খেতিৰ বতৰত খুব দ মাটি নিৰ্বাচন কৰিব নালাগে। খেতি চপোৱা ধান বছৰৰ পিছৰ বছৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব, কিন্তু বৰ্ণশংকৰ ধানখিনি আপোনাৰ পিছৰ বছৰত আকৌ মই এইখিনি গুটিকে লগাম, মই আকৌ থৈ দিওঁ বীজ হিচাপে, সেইটো কিন্তু ব্যৱহাৰ কৰিব নোৱাৰে।
0: বৰ্ণশংকৰ জাতটো কৰো আৰু আমাৰ যিটো উচ্চ উৎপাদনক্ষম জাত, যিটো আমি হাই ইল্ডিং ভেৰাইটি কওঁ, উচ্চ উৎপাদনক্ষম জাত বৰ্ণশংকৰটো হাইব্ৰিড বুলি জানে চবেই, গতিকে এই হাইব্ৰিড জাতটো আমি এবাৰ ইউজ কৰিব পাৰিম। সেইটো এবাৰ ইউজ কৰাৰ পিছত আমি যেনেকে আমি উচ্চ উৎপাদনক্ষম জাতটো আমি 3 বছৰ মেক্সিমাম 4 বছৰ ব্যৱহাৰ কৰিব পাৰো, কিন্তু এই বৰ্ণশংকৰ জাতটো প্ৰত্যেক বছৰ
2: কিনিব লাগিব। আৰু বীজ ক্ৰয় কৰোঁতে মন কৰিব লাগে যাতে পেকেটটো ম্যাদটো উকলি যোৱা নহয়, অনুমোদিত সময়তকৈ বেছি আগতে বা বেছি পিছত সিঁচিব, এটা সময় মতে সিঁচিব লাগিব। কঠীয়াৰ বয়সো বেছি হ'ব নালাগিব, যিটো অনুমোদিত দিনত কঠীয়াটো ৰুব লাগে সেইখিনি সময়তে ৰুব লাগিব। খেতিত প্ৰয়োগ কৰা সাৰৰ পৰিমাণ অনুমোদিত জোখতে হোৱা উচিত। অতিৰিক্ত নাইট্ৰজেন সাৰ কোনোবাই যদি ভাবে হাইব্ৰিড লগাইছো অতিৰিক্তভাৱে দিওঁ, সেইটো দিব নালাগে। বিশেষকৈ ধানৰ থোক ওলোৱাৰ পিছত সাৰ প্ৰয়োগ কৰিব নালাগে আৰু মণি ধৰাৰ পৰা গাখীৰতি অৱস্থা পাৰ হোৱালৈকে কোনো কাৰণতে মাটিত পানীৰ অভাৱ হ'ব দিব নালাগে। পুৰা বৰষুণৰ পানীৰ ওপৰত তেওঁলোকে জলসিঞ্চন থকা মাটি বা পানী থকা মাটিতহে আচলতে বৰ্ণশংকৰ ধানৰ খেতি কৰা হয়। খেতি ধৰা সঘনাই পৰ্যবেক্ষণ কৰিব লাগে যাতে পোক পৰুৱা বেমাৰ আজাৰ আদি আৰম্ভণিতেই নিয়ন্ত্ৰণ কৰিব পাৰি। কঠীয়া বেছি ঘনকৈ ৰুলে পোখাৰ সংখ্যা কমি যায় আৰু গছ সহজতে বাগৰি পৰে। আমাৰ মানুহৰ এটা মানে নিয়ম আছে বেছিকৈ কঠীয়াটো লগাই দিবলৈ, যেনেকে সাধাৰণ আমাৰ নৰ্মেল যিবোৰ আমাৰ লোকেল ভেৰাইটি তাত অলপ বেছিকৈ লগালেও একো অসুবিধা নহয়, কিন্তু হাইব্ৰিডত যিটো আমাৰ অনুমোদিত আছে দুটা বা
0: দুটা, আজিকালি মানে এনেকুৱাই হৈছে ধৰক আগতে বহুত 4-5ডাললৈকে লগাই, আজিকালি এডাল লগালেও আপোনাৰ এডাল বা দুডাল তাতকে বেছি লগাব
2: নালাগে, সেইকাৰণে
0: মানে বীজৰ পৰিমাণটো কমেই লাগে আজিকালি, আগৰ নিচিনা আপোনাৰ ধৰক বহুত বেছি নালাগে।
2: আৰু বড়ো ধানৰ যদি হাইব্ৰিড কৰা হয় বৰ্ণশংকৰ কৰা হয়, খেতিত একেখিনি পানী বহুদিন ধৰি জমা কৰি ৰাখিলে ঠাণ্ডাৰ প্ৰভাৱ বেছিকৈ পৰে, সেয়ে মাজে মাজে পানীখিনি ওলাই দি আকৌ যোগান ধৰিব লাগে। আৰু খেতিৰ কাষত ডাঙৰ গছ থাকিলে ছাঁ পৰা অঞ্চলত বা ফুল ফুলাৰ অগাপিচা হয়।

0: যদি মানে ডাঙৰ গছ থাকে মানে বৰ্ণসংকৰ খেতিডৰাৰ তলতে ছাঁ পৰে
1: মানে তাপটো সমানে নাপায়
0: সমানে যেতিয়া নপৰিলো তেতিয়াও সেই পোকাৰ সময়ত আগে পিছে পকে সেইকাৰণে এই বৰ্ণসংকৰ জাত এটা লগোৱাৰ আগতে আমাৰ কৃষকসকলে এই গোটেইখিনি কথা সাৱধানতা অৱলম্বন কৰিলে ভাল উৎপাদন পায়
1: হয় আপুনি পোক পৰুৱাৰ কথা কলে এতিয়া ধাননি পথাৰত পোক পৰুৱা আৰু ইয়াৰ নিয়ন্ত্ৰণ এই বিষয়ে ৰঞ্জিতা বাইদেউ অলপমান কওকচোন
2: আমি জানোৱে আৰু আমি যি পথাৰত কিবা লগালে আমাৰ পোক পৰুৱা আহে
1: আহে
2: নিয়ন্ত্ৰণ সত্য এটা গতিকে ইয়াতো আমাৰ ধানৰ ক্ষেত্ৰত আমাৰ যেতিয়া আমি বীজ সংশোধন কৰোঁ সংশোধন কৰিলেও মানে আকৌ মানে পিছৰ পৰ্যায়ত আমাৰ বেমাৰ আজাৰ আহিব পাৰে এইটো আমাৰ বতৰৰ ওপৰতো ডিপেণ্ড কৰে গতিকে আমাৰ পোক বুলিলে আমাৰ ধৰক থ্ৰিপছ আহে সৰু সৰু কলাকে থ্ৰিপছটো আহে গতিকে থ্ৰিপছটো আহিলে আমি ক্লৰোপাইৰিফছ 20 EC 20 EC বুলি লিখা থাকে ক্লৰোপাইৰিফছ 20 EC 1 চাহ চামুচ 3-4 লিটাৰ পানীত মিহলাই প্ৰতি বিঘাত 60-70 লিটাৰ স্প্ৰে কৰিব লাগে নহলে মনক্ৰটোফছ কিন্তু মই এটা কৈছো এই দৰৱবিলাক আমাৰ আজিকালি কিন্তু আমাৰ বেন কৰিছে যদিও এইটো বৰ্তমান চলি আছে কিন্তু তাৰ সলনি আমি যিটো ব্যৱহাৰ কৰিব সেইখিনি আমাৰ ইমানকে উপলব্ধ হোৱা নাই এতিয়াকে প্ৰয়োগ কৰি আছে তেনেকে মনক্ৰটোফছ দিব পাৰি 36 EC
1: প্ৰয়োগ কৰি আছে যদিও যিহেতু বেন কৰিছে নিশ্চয় কিবা এটা কাৰণত কৰিছে আপুনি খেতিয়কক কি কব যে সেইটো দিয়াটো উচিত নে অনুচিত
2: হয় মই এইটোৱে কম যে খেতিয়কে যদি দিয়ে যিটো আমাৰ অনুমোদিত পৰিমাণ আছে সেই পৰিমাণটোৱে দিব লাগে তাতকে যাতে একদম বেছি নিদিয়ে আৰু তেওঁলোকে চাব লাগে যে বেমাৰটো কোনখিনি জেগাত হৈছে যদি গোটেইখিনি খেতি পথাৰত হোৱা নাই তেওঁলোকে প্ৰথম পৰ্যায়ত যেতিয়া সদায় সেইকাৰণে পথাৰখন তেওঁলোকে সদায় নিৰীক্ষণ কৰিব লাগে ক'ৰবাত অলপমান দেখিছে লগে লগে সেই জেগাটোতহে স্পট এপ্লাই কৰক তেওঁলোকে গোটেইখিনি কৰিবলৈ মই নকওঁ যদি গোটেই পথাৰখন হৈছে তেতিয়া কৰিব লাগিব গতিকে যিমান পাৰে কমকে মানে ব্যৱহাৰ কৰিব লাগে সেইকাৰণে সেইবিলাকৰ কাৰণে প্ৰথম পৰ্যায়ত সেই বীজ সংশোধন সেইটো খুব জৰুৰী মানে এই প্ৰয়োজনটো হ'লে পিছৰ পৰ্যায়ত আমাৰ জেনেৰেলি এই মানে মেডিচিন নোহোৱাকৈ হৈ যায় আৰু কেতিয়াবা আমাৰ দেখা যায় ধৰক পাতবিলাক বগা পৰি গৈছে বগা পৰাটো আমাৰ তেতিয়া যদি বৰষুণ এজাক আহি যায় তেতিয়াহ'লে সেই বগা পৰাটো অট'মেটিকেলি আকৌ নোহোৱা হৈ যাব
1: এইখিনি আপোনাৰ ধৰি লওক যিকোনো ধানতে হয় খালি
0: ধানৰ
2: চবতে হয় আমাৰ গতিকে আৰু ইয়াত ধৰক আৰু মজা খোৱা পোকো থাকে তাতো আমি ক্লৰোপাইৰিফছে আমি 20 EC 1 চাহ চামুচ 3-4 লিটাৰ পানী মিহলাই দিব লাগে তাৰ ওপৰত আমি আকৌ কাৰ্বফুৰাণ যিটো আছে আমি কাৰ্বফুৰাণ 3G তানো আমি দানাটোক আমি প্ৰতি বিঘাত 4 কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব পাৰোঁ গতিকে ইয়াৰ উপৰিও আৰু আছে ধৰক আমাৰ ফুটি পোক বুলি কওঁ সেই পোকটি হয় টোপলি কটা পোক হয় এইবিলাক আমি ক্লৰোপাইৰিফছ দিয়ে আমি তাৰ
1: প্ৰতিকাৰ
2: প্ৰতিকাৰ কৰিব পাৰোঁ পাতমেৰুৱা পোক হয় পিঁয়াজী পোক হয় তাৰপিছত বাদামী শোহনী পোক বা সেউজীয়া শোহন পোক সুৰ পোকটো আমাৰ আহিছে যে যোৱা 7-8 বছৰৰ পৰা সুৰ পোকটো আমাৰ যিটো আমি আৰ্মি ৱৰ্ম বুলি কওঁ সুৰ পোকবিলাক জাকৰুৱা পোক বুলি কোৱা হয় মাইকী সুৰ পোকবিলাক পাতৰ তলৰ পিঠিত মানে কণী পাৰে সেইকাৰণে আমি যেতিয়া তাৰ কাৰণে স্প্ৰে কৰা হয় পাতৰ তলৰ ফালৰ পৰা স্প্ৰে কৰিব লাগিব এনেই ওপৰত কৰি গ'লে কিন্তু নহ'ব কণ্ট্ৰল নহ'ব সেইকাৰণে পাতৰ
1: কামত
2: কণী নিদিয়ে মানে কামত নিদিব আৰু এটা আছে এই সুৰ পোকটো মানে বেলি মাৰ্জৰ পাছত সিহঁতে মানে ঘাঁহ বন আদিত আক্ৰমণটো চলায় মানে গধূলি সময়ত আৰু মানে পুৱালৈকে সিহঁতে গোটেই ৰাতিটো তাৰমানে সক্ৰিয় হৈ থাকে সেইকাৰণে আমি কি কৰা হয় এইবিলাকৰ কাৰণে ধাননি পথাৰৰ আগতীয়াকৈ আমি তাৰ আমি
1: ব্যৱস্থা
2: ল'ব লাগিব আৰু ধান গুটিখিনিও আমি ভালকে তাৰ আগতে সংশোধন কৰিব লাগিব গতিকে ইয়াৰ কাৰণে এতিয়া মাকুৰ পোকৰ কাৰণে বহুত আমাৰ মানে ব্যৱস্থাপনা ওলাই আছে কাৰণ এইটো প্ৰত্যেক বছৰে আমাৰ এটা ডাঙৰ সমস্যা হৈ আহিছে আৰু তাৰোপৰি আমি বেমাৰ বুলি যদি কওঁ বেমাৰ আমাৰ বহুতখিনি আছে ভেঁকুৰ জাতীয় আমাৰ বেমাৰ কিছুমান আছে এইখিনি আমাৰ মধুমিতা বাইদেউ ক'ব পাৰিব
0: হয় আচলতে ধানত আপোনাৰ যেনেকে বাইদেউয়ে ক'লে ৰঞ্জিতা বাইদেউয়ে পোক পৰুৱা বেমাৰো অজস্ৰ বেমাৰ ধৰে কিন্তু এতিয়া অলপ কমিছে যিহেতু আমি বহুত বেমাৰ সহনশীল জাত বুলি কৈ আছে নহয় বহুতখিনি সহনশীল জাত
1: ব্যৱহাৰ
0: কৰাৰ কাৰণে বহুতখিনি কমি গৈছে এতিয়া ইয়াৰ ভিতৰত আপোনাৰ বেক্টেৰিয়েল লিফ ফ্লাইট এইবিধটো বেক্টেৰিয়াই সৃষ্টি কৰে তো বেক্টেৰিয়া সৃষ্টি কৰাৰ কাৰণে ইয়াতে আপোনাৰ পোখা মেলাৰ সময়ত বা প্ৰথম অৱস্থাত পাতবোৰ গছজোপা লেৰেলি পৰে আৰু নাইট্ৰজেন সাৰ বেছি মাত্ৰাত ব্যৱহাৰ কৰা অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয় গতিকে আমি আগতেই কৈছো মানে সুষম মাত্ৰাত সাৰটো ব্যৱহাৰ কৰিব লাগিব যে ধানজোপা বেছি ভাল হ'ব বুলি আমি যদি নাইট্ৰজেনটো বেছিকৈ মাৰি দিওঁ বাৰু এতিয়া বাৰু বহুতখিনি সাৰ কিনাত বহু প্ৰতিবন্ধকতা আহিছে গতিকে যিমানখিনি লাগে সেইখিনিয়ে মাৰিব এই বেমাৰ মই কৈছো নহয় বেমাৰ সহ্য কৰিব পৰা জাত যেনে গোবিন্দ IR-36 আদি খেতি কৰিব লাগিব এই বেমাৰটো যদি যিটো অঞ্চলত হয় বেক্টেৰিয়েল লিপ ব্লাইট সেই অঞ্চলত আপোনাৰ

0: সহ্য কৰিব পৰা জাত
1: লগাব
0: লাগিব আৰু তাৰপিছত আপোনাৰ নাইট্ৰজেন সাৰ টপ ড্ৰেছিঙৰ পৰা বিৰত থাকিব লাগিব পৰিৱৰ্তে পটাচ সাৰ প্ৰতি হেক্টৰত টপ ড্ৰেছিং কৰিব লাগিব 3% শক্তিযুক্ত মিশ্ৰণ কৰি আপোনাৰ গছত লগাব লাগিব নাইট্ৰজেনটো কমপ্লিট বন্ধ কৰি দিব লাগিব এই যদি বেক্টেৰিয়েল ব্লাইটটো হয় তেনেকৈ আপোনাৰ গুৰি পচা বেমাৰ এই ৰোগৰো প্ৰাথমিক লক্ষণটো হ'ল হালধীয়া পৰা পোখা পচি গাহ মুগা বৰণ হোৱা বেমাৰৰ ফলত ক্ষতবোৰ দ্ৰুতগতিত গাঁঠি পাপ আৰু গছৰ ওপৰ অংশলৈ বিয়পি পৰে আৰু গছৰ ঠাৰিবোৰ কোমল হৈ পচিবলৈ ধৰে আৰু ইয়াতে দুৰ্গন্ধ ওলায় ষ্টেম ৰোগ গুৰি পচাটো গতিকে এটা মানে বেয়া গোন্ধ ওলায় সেইকাৰণে কৈছো সদায় কৃষকসকলে ধাননি পথাৰখন পৰ্যবেক্ষণ কৰিব লাগে মানে সাৱধানতা আগৰ পৰা অৱলম্বন কৰিব লাগে আৰু ইয়াতো আপোনাক ৰাসায়নিক সাৰৰ ঔষধৰ পৰিৱৰ্তে পথাৰৰ সুব্যৱস্থাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি পথাৰৰ পৰা পানীবোৰ উলিয়াই দি এই ৰোগৰ প্ৰকোপটো কমাব পাৰি বেলেগ একো ইয়াতে নাই মানে আচলতে গেলি যায় পানীৰ হেৰিতে আচলতে সাৰ পানী চব মিলি গেলি গৈ আচলতে পচা বেমাৰটো হয়
1: এতিয়া আমাৰ যিবোৰ আপোনালোকে কলে যে পোক পৰুৱা লাগে বা বেমাৰ আজাৰ লাগে তাৰ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ থলুৱা কিবা প্ৰযুক্তি আছে নেকি
2: হয় থলুৱা প্ৰযুক্তি আছে আমাৰ বিভিন্ন থলুৱা মানে কি আমি যিবিলাক ধৰক আইটিকে বুলি কওঁ ন কৃষকে আগৰ পৰাই ধৰক যেতিয়া নিজেই নিজে কিছুমান উলিয়াই পেলাই
1: প্ৰাচীন
2: কালত যেনেকে টায়াৰ জ্বলাই দিয়ে টায়াৰ জ্বলাই টায়াৰ ধোৱাটো আমাক বহুতখিনি ধৰক পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰে তেনেকে ভেকুলি পচা ভেকুলি হেৰিত লগাই থয় বাহনীত লগাই থয় বাঁহত লগাই থৈ দিয়ে গেলি যোৱা মাছ আমাৰ কিছুমান মানে বেয়া গোন্ধাই ন পচা মাছবিলাক সেইবিলাকো আমাৰ ধৰক দিলে তেতিয়া সেই যিটো আমাৰ গোন্ধ ওলায় ন তাৰ পৰা বহুতখিনি আমাৰ পোক পৰুৱা মানে আঁতৰি যাব পাৰে ইয়াৰ পিছত আমাৰ কিছুমান মহানিমৰ পাত আছে কেঁচা জলকীয়া ধৰক আদা নহৰু থেতেলি এইবিলাক একদম পানীত মিহলাই পেলাই তেওঁলোকে কি কৰিছিল আগতে যে 1 কিলোগ্ৰাম মহানিমৰ পাত 1 কিলোগ্ৰাম কেঁচা জলকীয়া বা ভূত জলকীয়া হ'লেতো আৰু ভাল বহুত জ্বলা হয় তাৰপিছত 1/2 কিলো আদা 1/2 কিলো নহৰু একদম থেতেলি পেলাই 10 লিটাৰ পানীত মিহলাই উতলাই ল'ব লাগে এই পৰিমাণৰ মিশ্ৰণটো উতলাই থাকিলে 5 লিটাৰকৈ কমি যাব 5-10 লিটাৰ বা 5 লিটাৰ যেতিয়া হ'ব
1: আধা কৰি ল'ব লাগিব
2: আৰু ঠাণ্ডা হোৱাৰ পাছত এই মিশ্ৰণৰ সৈতে 15 লিটাৰ গোমূত্ৰ আমাৰ গোমূত্ৰটো এটা খুব আমাৰ ভাল পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰোঁ আমি মিশ্ৰণটো মিহলাই দিব লাগে আৰু 1/2 ঘণ্টা সময় ধৰি মানে লৰাই চৰাই তাক তাৰপিছত চেকি ল'ব লাগে এনেদৰে প্ৰস্তুত কৰা এই জৈৱিক কীটনাশক দ্ৰব্যবিধৰ 1 লিটাৰ দ্ৰব্য 20 লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্ৰণটো ধান খেতিত স্প্ৰে কৰি সুৰপোক মই যিটো অলপ আগতে কৈছো সুৰপোকক সুৰপোক নিয়ন্ত্ৰণ কৰিব পাৰি গোমূত্ৰটো কথা কওঁ গোমূত্ৰটো আমাৰ খুব আমি সুন্দৰকে কীট পতংগ আমি মানে কিন্তু সেইটো খুব ষ্ট্ৰং ডাইৰেক্টলি যদি স্প্ৰে কৰা হয় তেতিয়াহ'লে জ্বলি যাব গছজোপা সেইকাৰণে 1 ml 1 লিটাৰ পানীত মিহলাই ল'ব লাগে
1: নামমাত্ৰ পৰিমাণ
2: তাক তাৰমানে পানীত মিহলাই তাৰ মানে যিটো ষ্ট্ৰংনেছ থাকে ন কমাই ল'ব লাগে তাৰপিছত আপোনাৰ মাটিত মানে হেৰিত স্প্ৰে কৰিলে কীট পতংগ আপোনাৰ বহুত পৰিমাণে কমি যায়
1: এইবোৰ কাৰণতে চাগে প্ৰাচীন কালত আমাৰ এতিয়াও কিছুমানে গোমূত্ৰ ব্যৱহাৰ কৰা
2: শুদ্ধিকৰণৰ কাৰণে ভাৰ্মি ৱাছটো কীট পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু এটা আছে মই যিটো কলো গান্ধী পোক আক্ৰমণ যেতিয়া হয় ন তেতিয়া ধানৰ গেৰ ধৰা সময়ত কি হয় ৰবাব টেঙাৰ বাকলি সমভাৱে পথাৰখনৰ বিভিন্ন অংশত পেলাই থলেও তেতিয়া গান্ধী পোকৰ উপদ্ৰৱটো কম হয় আৰু পথাৰত মানে ফুল পোক নাহিবলৈ আগতীয়াকৈ ধান গছৰ গুৰি ৰবাব টেঙাৰ বাকলি গুৰি আৰু কেঁচা গোবৰ মিশ্ৰণ ছটিয়ালে সুফল পোৱা যায় গতিকে এনেকে বিভিন্ন ধৰণৰ আপোনাৰ আইটিকে আছে ধৰক মানে যিবিলাক আমাৰ আগৰ পৰাই মানে চলি আহিছে
0: আৰু সৰু পোকৰ কাৰণে বিশেষকৈ আপোনাৰ এডাল ডাঙৰ ৰছীত কেৰাচিন তেল লগাই লৈ আৰু দুফালে দুজন মানুহে ধৰি পেলাই ধাননি পথাৰখনত টানি লৈ গুচি যাব লাগে
2: আলিবিলাক সদায় আমি চাফা কৰি ৰাখিব লাগে তাতে কি হয় পোক কণী পৰা মানে ইহঁতৰ স্থানবিলাক সেই মাজৰ আলিবিলাকত গতিকে আলিবিলাকত আমাৰ বহুতে জাবৰ জোথৰ বিলাকত তাতে থৈ দিয়ে ন গতিকে আলিটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে তাত মানে বহি পেলাই সিহঁতে কণীবিলাক পাৰিব নোৱাৰে
0: জেং দি থয় পথাৰত জেং দি থোৱা তাৰপিছত চৰাইখিনি পৰিব চৰাইখিনি পৰিলে চৰাই পোক পতংগখিনি খাব কিন্তু পকাৰ আগে আগে আকৌ জেংখিনি উঠাই দিব লাগিব
1: আজি আপোনালোক দুয়োগৰাকীৰ পৰা আমি শালি ধানৰ খেতিৰ বিষয়ে ভালেখিনি কথা জানিলো লগতে ধানৰ যিবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হয় লগতে তাৰ নিয়ন্ত্ৰণৰ বিষয়ে ভালেখিনি কথা গম পালো আমি আমাৰ খেতিয়ক বন্ধুসকল নিশ্চয় আপোনালোকৰ এইখিনি কথাৰ পৰা উপকৃত হ'ব আমাৰ সময়ো হৈ আহিল আজি

আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছো। আপোনালোক দুয়োকে ধন্যবাদ জনালো। শালি ধানৰ খেতিৰ বিষয়ে আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীয়ে, আধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল।

0: কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
1: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
0: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
1: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
0: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
1: আৰু কণ্ঠশিল্পী মঞ্জুস্থা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনাওঁ
4: যিটো পাৰ্টি লাগিব প্ৰথমে চেম্পিয়নৰ লগত চেলফি লওঁ আইডিয়া ইয়াতেই পাৰ্টি কৰিম পিজ্জা পাৰ্টি ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া মোৰ কাৰ্ডৰ ডিটেইলছ মই মোক নিজেই দি দিম আৰ বি আয়ে কয় আপোনাৰ পিন অ'টিপি চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব
5: বাই গাৰ্লছ সোনকালে গৈছা
4: শুনা নাই
5: ন' শ্বেয়াৰিং
4: আৰ বি আয়ে কয় জানি লওক সতৰ্ক হওক
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক নিৰোধ চৰকাৰ কণ্ঠৰেটি ভজন

0: নিৰজ চৰকাৰ কণ্ঠৰ ভজন শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম চাহ নিগমৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ 9,75,00,000 টকাৰ অনুমোদন। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকে ধৰি 65গৰাকীলৈ পদ্ম সন্মান। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ সন্দৰ্ভত আছু নেতৃবৰ্গৰ সৈতে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্তুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে তন্মিতা ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদমেলত আজি তেওঁ এই কথা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা স্পষ্ট কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ নতুন দিল্লীতে সীমাবদ্ধ হ'ব। মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। এই অনুসৰি হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নবীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6ৰ পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হৈছে। এটা পৰ্টেলত এই পঞ্জীকৰণ নবীকৰণ কৰিব লাগিব। তদুপৰি ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। অসম চাহ নিগমৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে 9,75,00,000 টকা ব্যয়ত মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছে। বিশিষ্ট শিল্পীগৰাকীয়ে ভাস্কৰ্য আৰু মঞ্চসজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশলৰ একত্ৰে প্ৰদৰ্শনৰ বাবে বিশেষভাৱে সমাদৃত। 5,600খনৰো অধিক নাট্যমঞ্চ আৰু 75খন চলচ্চিত্ৰত বিশিষ্ট ভাস্কৰজনে কলা নিৰ্দেশনা কৰিছে। আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বছৰৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী সন্মানকে ধৰি মুঠ 65টা পদ্ম সন্মান প্ৰদান কৰে। পদ্ম সন্মানৰ বাবে বাছনি কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত নুৰুদ্দিন আহমেদৰ উপৰি অসমৰ সংগীত শিল্পী পখিলা লেকথেপি, মোহিনীয়াট্টম শিল্পী বিমলা মেনন, টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকাই য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণকে ধৰি মুঠ 131টা পদ্ম সন্মানৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম সন্মানসমূহ প্ৰদান কৰা হয়। ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয়। আজি গুৱাহাটীত বিভাগীয় আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৰূপায়িত বিভিন্ন আঁচনি আৰু 100দিনীয়া কাৰ্যপন্থাৰ অগ্ৰগতিৰ বুজ লয়। ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী চিনাক্তকৰণ, চাহ বাগিচাৰ পথ, মহিলাৰ নেতৃত্বত পৰিচালিত গ্ৰামীণ হাট আৰু প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰ দৈৰ্ঘৰ পেভাৰ ব্লক পথ নিৰ্মাণ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে শেহতীয়াকৈ 22 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাটো গৌৰৱৰ বিষয়। এই আঁচনিখনৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰো মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱিত আবণ্টন, খালী পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাকে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: আজি ইয়াত এডিশ্যনেল চি এছ কল্যাণ চক্ৰৱৰ্তী আৰু আমাৰ কমিশনাৰ পি এন আৰ জলি আৰু এ

0: এছ আৰ এল এমৰ দায়িত্বত থকা মণিকুম বৰদলৈ আৰু কেইবাগৰাকীও সচিব আছে, শৰ্মা আছে, শৰ্মা দাস ডাঙৰীয়া আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এটা বিশাল ডিপাৰ্টমেণ্ট আৰু বহুত আঁচনি ইয়াত আছে যিবিলাক ৰাজ্যখনত আজি কিছুদিন ধৰি সঠিকভাৱে ৰূপায়িত হৈ আছে। আমি বিশেষকৈ আপোনালোকে জানে যে আমাৰ বাজেট ছেচন অহা 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমি পূৰ্বৰ বাজেটৰ ধন সঠিকভাৱে খৰচ হ'ল নে নাই বা ভৱিষ্যত আমি এইবাৰ আমি বাজেটত আমি কি কি কাম কৰিম সেইখিনি কথাই আমি বিস্তৃতভাৱে আলোচনা কৰিম।
1: গুৱাহাটীৰ কৰ ভৱনত আজি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। বিগত 12 বছৰৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, আই আই বি এমৰ অধ্যাপক ড০ অভিজিৎ শৰ্মা আৰু এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশ লয়। এই সন্দৰ্ভত আৰ বি আইৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকনে এইদৰে কয়।
2: ফাইনেন্সিয়েল ইনক্লুজনটো বহুতে দৰকাৰ ফৰ ডেভেলপমেণ্ট অফ ছচাইটি আৰু তাৰ এটা ইম্পৰ্টেণ্ট এছপেক্ট আছে ফাইনেন্সিয়েল লিটাৰেচি, যোনটো কয় বিত্তীয় সাক্ষৰতা। সেইটো আমি ভাবোঁ যে এইটো বহুত এটা ইম্পৰ্টেণ্ট দৰকাৰী তথ্য যোন চবেই জনাটো দৰকাৰ। আৰু মোৰ এটা মেছেজ আছে যে ভাৰত চৰকাৰ বা আৰ বি আই বা কোনো বেংকে কেতিয়াও কাকো ফোনত বা ভিডিঅ' কলৰ থ্ৰুৱেদি বেংকিং ডিটেইলছ, পাৰ্চনেল ডিটেইলছ কেতিয়াও নোখোজে। সেইকাৰণে কেতিয়াবা যদি আপোনালোকে কোনোবাই এনেকুৱা ফোন কল পায় বা ভিডিঅ' কল পায় সেইটোত ৰেছপণ্ড নকৰিব, সেইবোৰ ফ্ৰড হ'ব পাৰে।
1: এই অনুষ্ঠানটোৰ সঞ্চালনা কৰে পি টি আই গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰো মুকলি কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক তনিতা ভৰদ্বাজৰ পৰা।
3: ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। আজি ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ড০ পেগুৱে প্ৰকাশ কৰে।
4: সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যি 4 বছৰীয়া স্নাতক ডিগ্ৰী পাঠ্যক্ৰম, ইয়াৰে চতুৰ্থ বছৰৰ নামভৰ্তিৰ প্ৰক্ৰিয়া লগত জড়িত কিছু সমস্যাক লৈ মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু সেই স্মাৰক পত্ৰখনৰ ভিত্তিতে আজি সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ লগত মই এক আলোচনাত মিলিত হওঁ। আলোচনাত উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলো উপস্থিত থাকে আৰু আপোনালোক সকলোৱে জানে যে ইতিমধ্যে আমাৰ 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ চতুৰ্থটো বছৰ, তাৰ কাৰণে তাৰ ৰূপৰেখা কেনেকুৱা হ'ব তাক লৈ মই গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ, কলেজ প্ৰিন্সিপালছ ফৰাম তেওঁলোকৰ লগত বিষয়খিনি আলোচনা কৰিছিলো।
3: বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীৰ নেতৃত্বত অহা এটা দলৰ সৈতেও মত বিনিময় কৰে। ড০ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতেও জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা সেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষামন্ত্ৰীক অৱগত কৰে। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে

0: ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভৰলুমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে 4খন বাহনো জব্দ কৰে। উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলমাই ৰেড কাৰ্পেট পাৰি পন্নীৰ জন্মদিন পালন কৰিছিল। নীতি বৰ্হিভূতভাৱে পালন কৰা জন্মদিনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আজি ভৰলুমুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আজি পন্নীসহ ব্যৱসায়ীজনক আৰু জন্মদিনত উপস্থিত থকা 14 লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এইদৰে কয়।
1: 21 তাৰিখে মাজনিশা, তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30 বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱা এটা বাৰ্থডে চেলিব্ৰেট কৰিলে, 42nd বাৰ্থডে। তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা যিখন আমাৰ সেতু আছে তাৰ ওপৰত। এই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে। এখন আছিল ডিফেণ্ডাৰ ভেহিকেল, এখন আছে মাৰ্চিডিজ ভেন, এখন আছে স্কৰপিঅ' আৰু এখন আছে হুণ্ডা চিভিক। আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14 মানুহ, 4খন গাড়ীয়ে আমি ধৰি ৰাখিছো, চিজ কৰিছো। এতিয়া এই সংক্ৰান্তে এটা
0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। ফলাফল অনুসৰি এই পৰীক্ষাত 52.63% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ 65,051 পৰীক্ষাৰ্থীৰ ভিতৰত 32,931 উত্তীৰ্ণ হৈছে। 876 প্ৰথম বিভাগ, 17,797 দ্বিতীয় বিভাগ আৰু 14,258 তৃতীয় বিভাগ লাভ কৰিছে। উত্তীৰ্ণসকলৰ নামভৰ্তিৰ বাবে পুনৰ দৰ্পণ পৰ্টেল মুকলি কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা 29,200 টেবলেটৰ বজাৰ মূল্য আনুমানিক 2,90,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: লোকপিয়ল 2027ৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে নিযুক্তি দিয়া ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ আজিৰে পৰা 3-দিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে। এই প্ৰশিক্ষণ গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। যোৰহাটতো জিলা আয়ুক্তৰ কাৰ্যালয়ত আজিৰে পৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰশিক্ষণত লোকপিয়লৰ প্ৰাথমিক ধাৰণাৰ লগতে তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি, গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। শোণিতপুৰতো গৃহ তালিকাভুক্তি আৰু গৃহ গণনা পৰ্যায়ৰ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈছে। দুটা পৰ্যায়ত অনুষ্ঠিত এই কাৰ্যসূচী দ্বিতীয় পৰ্যায় অহা 29 জুনৰ পৰা আৰম্ভ হ'ব। উল্লেখযোগ্য যে 2027ৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। গৃহ তালিকাভুক্তি আৰু গৃহ গণনা চলিত বছৰৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ কৰা হ'ব। ইয়াৰ পূৰ্বে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনা ব্যৱস্থা লোকপিয়লৰ নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ হ'ব। ইয়াৰ পাছত দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা অহা বছৰ ফেব্ৰুৱাৰীত কৰা হ'ব। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ 64.11 মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰ 72.37 মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ 68.30 মিটাৰলৈ বৃদ্ধি হৈছে। পৰিৱৰ্তিত সামাজিক পটভূমিৰ পৰিপ্ৰেক্ষিতত আৰু একক পৰিয়ালৰ ব্যস্ত জীৱনশৈলীৰ ফলত বহু সময়ত ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ আজি পাঠশালাত শ্মশান বন্ধু নামৰ এটা সমাজসেৱা সংগঠন গঠন কৰা হৈছে। বিপদৰ সময়ত শোকসন্তপ্ত পৰিয়াললৈ প্ৰয়োজনীয় মানৱ সম্পদ আৰু ব্যৱস্থাপনাগত সহায় আগবঢ়োৱাই এই সংগঠনৰ মূল উদ্দেশ্য। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰু ইংলেণ্ড খানাৰ খেলখন নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত আৰু নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম চাহ নিগমৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ 9,75,00,000 টকাৰ অনুমোদন। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকে ধৰি 65গৰাকীলৈ পদ্ম সন্মান। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ সন্দৰ্ভত

আছু নেতৃবৰ্গৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
0: মন কি বাত হে জন জন কি, সভী কি কুছ অপনি সি, সংঘর্ষো কে কুছ কিসসে, কাহানি কুছ সফলতাও কি, অনকহি বিরাসত কি, উম্মীদে নয়ে ভারত কি। মহিনে কে আখরি রবিবার কা রহতা হে ইন্তজার, মলয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঙ্গন তক, ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক, হোতি হে মন কি বাত প্রধানমন্ত্রী কে সাথ। তো সুনিয়ে ইস মহিনে 28 জুন সুবহ 11 বজে মন কি বাত আকাশবাণী, দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম।

0: অমিত সরকার রচিত বৃন্দগান্তি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধ্বজা বহনকাৰী 10খন জাহাজ এতিয়াও পাৰস্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে। এল নিনোৰ বাবে পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণোদেৱীৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ 22 জুন পৰ্যন্ত 50 লাখ অতিক্ৰম কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। অনুষ্ঠানত সাংবাদিক পি নাৰায়ণক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মবিভূষণ আৰু প্ৰাক্তন ন্যায়াধীশ কে টি থমাছক সমাজ সেৱাৰ বাবে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। প্ৰাক্তন টেনিছ খেলুৱৈ বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি আৰু নেপথ্য গায়িকা অলকা য়াগনিকলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হয়। চৰকাৰে চলিত বৰ্ষত 131টা পদ্ম সন্মান আগবঢ়াইছে। ইয়াৰে ভিতৰত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী সন্মান আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী 10খন জাহাজ এতিয়াও পাৰস্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে যোৱা 17 জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছৰে পৰা ভাৰত অভিমুখী 11খন জাহাজে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে। মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ সৈতে জড়িত ঘটনাক্ৰম সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি তেওঁ মন্তব্য কৰে। কাটাৰৰ বিস্ফোৰণ সন্দৰ্ভত শ্ৰীজয়ছোৱালে কয় যে এই ঘটনাত 12গৰাকী ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে এই ঘটনাত মুঠ 56জন লোক আহত হৈছে আৰু তেওঁলোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে। শ্ৰীজয়ছোৱালে কয় যে নতুন দিল্লী মহলে বিস্ফোৰণত নিহত ভাৰতীয়সকলৰ মৃতদেহ স্বদেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে কাটাৰ চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত কৰা মন্তব্য সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনে নিজৰ ব্যৰ্থতা গাপ দিয়াৰ মানৱ অধিকাৰ হননৰ ঘটনাৰ পৰা মনোযোগ অন্যফালে ঢাল খুওৱাৰ বাবে এনেধৰণৰ মন্তব্য কৰি আহিছে। পাকিস্তানৰ অৰ্থনৈতিক শোষণ, মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু প্ৰশাসনিক দমন নীতিৰ বাবে পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰতিবাদ চলি আছে বুলি তেওঁ স্পষ্ট কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সুৰক্ষা উপদেষ্টাসকলৰ বৈঠক সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীজয়ছোৱালে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে বৈঠকত ইৰাণ, ইথিঅপিয়া, চীন, ব্ৰাজিল আৰু দক্ষিণ কোৰিয়াৰ সুৰক্ষা উপদেষ্টাসকলৰ সৈতে ইতিমধ্যে বিভিন্ন বিষয় লৈ আলোচনা কৰিছে। তেওঁ কয় যে এই বৈঠকত অপৰম্পৰাগত সুৰক্ষা প্ৰত্যাহ্বান দূৰ কৰা আৰু নতুন গোলকীয় ভাবুকিৰ প্ৰতি সমূহীয়া সঁহাৰি ব্যৱস্থা সুদৃঢ়কৰণৰ বিষয়কেইটাই আগস্থান লাভ কৰে। ভাৰত আৰু সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰ UAEৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কে মুখপাত্ৰগৰাকীয়ে কয় যে দেশখনৰ সৈতে বিগত কেইটামান বছৰত ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ সুদৃঢ় হৈছে আৰু এই ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বাংলাদেশত ভগৱানৰ মূৰ্তি আৰু ছবি লণ্ডভণ্ড কৰা বুলি ওলোৱা বাতৰি সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছোৱালে কয় যে বাংলাদেশ চৰকাৰে এই ঘটনাৰ সৈতে জড়িত উগ্ৰবাদীসকলক নিয়ন্ত্ৰণ কৰিব আৰু দেশখনত বাস কৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব বুলি নতুন দিল্লী মহলে আশা কৰে। এল নিনোৰ বাবে মৌচুমী বতাহৰ ফলত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে দেশত বৰ্তমানলৈকে স্বাভাৱিকতকৈ প্ৰায় 43% ঘাটি বৰষুণ হৈছে আৰু এইবেলি

জুলাইতো মৌচুমী বতাহৰ প্ৰভাৱ কম হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এইবেলি স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ ফলত দেশৰ প্ৰায় 315খন জিলা প্ৰভাৱিত হোৱাৰ আশংকা আছে। ইয়াৰ ভিতৰত সীমিত জলসিঞ্চন ব্যৱস্থা থকা 111খন উচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলা আছে। শ্ৰীচৌহানে কয় যে ৰাজ্যসমূহক কম পানীৰ প্ৰয়োজন হোৱা দাইল, গোটা দানাযুক্ত আৰু তৈলবীজৰ দৰে শস্য প্ৰসাৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। খেতিয়কসকলক সময়মতে পথ প্ৰদৰ্শন কৰাৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বতৰ বিজ্ঞান গোট আৰু এছ এম এছ, হোৱাটছএপ, কল চেণ্টাৰ, ৰেডিঅ', টেলিভিছন আৰু সামাজিক মাধ্যমৰ দৰে অন্য পৰামৰ্শ মাধ্যমসমূহ ব্যৱহাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে বাস্তৱিক সময়ভিত্তিক তথ্য আৰু দিহা পৰামৰ্শৰ পৰ্যালোচনা কৰাৰ বাবে দিল্লীত নিৰীক্ষণ কোষ আৰু বতৰ পৰ্যবেক্ষণ গোট স্থাপন কৰা হৈছে। শ্ৰীচৌহানে কয় যে পশুধনৰ বাবে খাদ্যৰ উপলভ্যতা, ফচল বীমাৰ ব্যাপক সম্প্ৰসাৰণ আৰু খেতিয়কৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ দ্ৰুত বিতৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে এই পদক্ষেপসমূহে পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত শস্যৰ ক্ষতি হলে লোকচান হ্ৰাস কৰাত সহায় কৰিব। গুৱাহাটীৰ কৰ ভৱনত আজি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত 12 বছৰৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, আই আই বি এমৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা আৰু এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ সঞ্চালনা কৰে পি টি আই গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদ কৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰো মুকলি কৰা হয়। জম্মু কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণোদেৱীৰ পবিত্ৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ 22 জুন পৰ্যন্ত 50 লাখ অতিক্ৰম কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে 50,70,000 ভক্তই এতিয়ালৈ মাতাৰাণীৰ আশীৰ্বাদ বিচাৰি তীৰ্থযাত্ৰা কৰিছে। যোৱা বছৰৰ এই একে সময়তে 39,84,000 ভক্তৰ মাতা বৈষ্ণোদেৱী দৰ্শন কৰাৰ তুলনাত এইবাৰ তীৰ্থযাত্ৰীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। চলিত বছৰত 10,86,000 দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধিয়ে সামগ্ৰিকভাৱে তীৰ্থযাত্ৰীৰ সংখ্যা চকুত লগাকৈ বৃদ্ধি পোৱাৰ কথাকে বিশেষভাৱে প্ৰতিফলিত কৰিছে। তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে সমগ্ৰ দেশৰ লগতে বিদেশৰ তীৰ্থযাত্ৰীসকলৰ এই পবিত্ৰ ধৰ্মস্থানৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু আস্থাকে সূচাইছে। দেশৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ এই আধ্যাত্মিক তীৰ্থস্থানৰ জনপ্ৰিয়তাৰ বাবে মাতা বৈষ্ণোদেৱী যাত্ৰা কৰা ভক্তৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি হৈছে। ইপিনে সমাগত অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে জম্মু কাশ্মীৰত নিৰাপত্তা বাহিনীসমূহে অমৰনাথ মূল শিবিৰত ব্যাপক আখৰা সম্পন্ন কৰে। এই আখৰাৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী, জম্মু কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে মূল শিবিৰৰ চৌহদত নিষিদ্ধ অভিযান চলায়। এই আখৰাত বিভিন্ন সংস্থাৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ বাবে আৰু সম্ভাৱ্য যিকোনো নিৰাপত্তামূলক ভাবুকিৰ সময়ত খৰতকীয়া সঁহাৰি নিশ্চিত কৰাৰ অনুশীলন কৰা হয়। দিল্লী উচ্চ ন্যায়ালয়ে 1993 চনৰ কলকাতা বৌবাজাৰ এলেকাত সংঘটিত বিস্ফোৰণৰ ঘটনাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এগৰাকী অপৰাধীক সময়ৰ পূৰ্বে মুকলি কৰি দিবলৈ দিয়া ৰায়ত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ দিছে। ন্যায়াধীশ পি কে মিশ্ৰা আৰু ন্যায়াধীশ সঞ্জীৱ সচদেৱাক লৈ গঠিত এখন বিচাৰপীঠে আজি পশ্চিমবংগ চৰকাৰে দাখিল কৰা আবেদনৰ ভিত্তিত এই ৰায় প্ৰদান কৰে। আবেদনখনত উচ্চ ন্যায়ালয়ে যোৱা 5 জুনত 77 বছৰীয়া অপৰাধী মহম্মদ ৰাছিদ খানক ততালিকে মুকলি কৰি দিবলৈ দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা হৈছিল। ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আবেদন মৰ্মে সন্ত্ৰাসবাদী আৰু কুটাঘাতমূলক কাৰ্য প্ৰতিৰোধী আইন তাদাৰ কঠোৰ ব্যৱস্থাৰ অধীনত দোষী সাব্যস্ত হোৱা খানলৈ জাননীও জাৰি কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হিউষ্টেনত হ'বলগীয়া গ্ৰুপ কেৰ এখন খেলত পৰ্টুগাল উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। ইপিনে বষ্টনত নিশা 1:30 বজাত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ড ঘানাৰ সন্মুখীন হ'ব। একেটা গ্ৰুপৰ পুৱতি নিশা 4:30 বজাত কানাডাত হ'বলগীয়া আন এখন খেলত ক্ৰোৱেছিয়া পানামাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 7:30 বজাত হ'বলগীয়া গ্ৰুপ কেৰ এখন খেলত কলম্বিয়া কংগোৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী 10খন

0: জাহাজ এতিয়াও পাৰস্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে। এলনিনৰ বাবে পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ মাতা বৈষ্ণোদেৱীৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ 22 জুন পৰ্যন্ত 50 লাখ অতিক্ৰম কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্তুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ
2: এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। আৰম্ভ কৰিছো, আকৌ শুনা আহক। আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে শ্ৰোতাসকলক শুনাবলৈ লৈছো ৰুমি গোস্বামীৰ কণ্ঠৰ গীত। গীতৰ কথা সূৰ্য কুমাৰ ৰাজাৰ।

শ্রোতাসকলে আকর্ষণীয় অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। অনুষ্ঠানত এইবাৰ দীপ শিখা দত্তৰ কণ্ঠৰ গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ, প্ৰযোজনা সাগৰ লহকৰৰ।

আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে ৰুমী গোস্বামী, দেৱশিখা দত্তৰ লগতে দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল ক্ৰমে সূৰ্য কুমাৰ ৰাজা, অপূৰ্ব বেজবৰুৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহ পূবালীৰ সুৰ এই অনুষ্ঠানটি তেতিয়া শুনক শ্যামচৰণ ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ৰাভা গীত।

0: ইমান পৰে পূবালীৰ সুৰ অনুষ্ঠানত ৰাভা গীত শুনিলে শ্যাম চৰণ ৰাভা আৰু সংগীসকলৰ কণ্ঠত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত এতিয়া।

শ্রোতাসকলে আধুনিক গীত শুনি আছে অজয় বর্মনের কণ্ঠ আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। শিল্পীয়ে গাবলৈ লোৱা এইবাৰৰ গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল অজয় বৰ্মন, গীতৰ কথা আছিল ক্ৰমে ডিম্বেশ্বৰ দাস, পাৰ্বতী প্ৰসাদ বৰুৱা আৰু অপূৰ্ব বেজবৰুৱাৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মঞ্চসজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশল একত্ৰিত প্ৰদৰ্শনৰ বাবে নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। অসম চাহ নিগমৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ বাবে আজি ৰাজ্যিক মন্ত্ৰীসভাই 9,75,00,000 টকাত অনুমোদন জনাইছে। জনগণনা 2027ৰ বাবে বিভিন্ন জিলাত ক্ষেত্ৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020

তেইছ রাজ্যখনত সফলভাবে রূপায়ণ করাটো নিশ্চিত করার বাবে মহাবিদ্যালয়সমূহ প্রয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গড়ি তুলিবলৈ নিরন্তরভাবে কাম করে আছে। রাজ্যত বিকশিত ভারত গ্রামীণ নিয়োগ নিশ্চিতকরণ অভিযানের অধীনত রূপান্তরমূলক আর সজাগতা কার্যসূচী গ্রহণ সন্দর্ভত পঞ্চায়েত ও গ্রামোন্নয়ন মন্ত্রী অতুল বরায় আজি বিভাগীয় বিষয়াসকলের বুঝ লয়। কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰত আনুমানিক 2,90,00,000 টকা মূল্যৰ ওজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি ডিফুৰ সমীপৰ তাৰালাংছত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ফৰলমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বাৰ্মা উৰণ হেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 জন লোকক আটক কৰিছে। গুৱাহাটীৰ কৰ ভৱনত আজি PIB গুৱাহাটী আৰু SBI উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয় আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাওক।

0: আকাশবাণী গুৱাহাটী খেল আৰু খেলুৱৈ সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আগবঢ়াইছো বিশ্বকাপ ফুটবল 2026 বিষয়ক এটি পৰ্যালোচনাৰ দ্বিতীয় খণ্ড। আলোচনাটিত অংশগ্ৰহণ কৰিছে অসমৰ খ্যাতনামা প্ৰাক্তন ফুটবলাৰ গণেশ ৰয় আৰু প্ৰাক্তন ফুটবলাৰ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন প্ৰশিক্ষক বিধান দাসে। অনুষ্ঠানটিৰ আগ ধৰিছে বিশিষ্ট ক্ৰীড়া সাংবাদিক সুসীম ঘোষে।
1: আকাশবাণীৰ সমুখ শ্ৰোতাক পুনৰ আমাৰ ক্ৰীড়াংগনৰ দ্বিতীয় খণ্ডলৈ আদৰণি জনাইছোঁ। আমাৰ সৈতে আজিও অতিথি হিচাপে আছে বিধান দাস ডাঙৰীয়া আৰু গণেশ ৰায় ডাঙৰীয়া। আমি আগৰ খণ্ডত পাতি আছিলোঁ যে কোন সম্ভাৱ্য চেম্পিয়ন হ'ব পাৰে, গণেশ ৰায় ডাঙৰীয়াই সেইটোত খুব সুন্দৰভাৱে আমাক বিশ্লেষণ কৰি দিছিলে। মই বিধান দাস ডাঙৰীয়া সুধিব খুজিছোঁ, মানে আপোনাৰ দৃষ্টিত কোন, তেখেতে স্পেইন পৰ্তুগাল এনেধৰণে কিছু দলৰ কথা ক'লে, আপোনাৰ দৃষ্টিত কোন হ'ব পাৰে?
2: মোৰ দৃষ্টিত ফাৰ্ষ্ট পজিশ্যন মই স্পেইনক ৰাখোঁ,
1: হয়
2: ছেকেণ্ডত পৰ্তুগাল আছে, তাৰপিছত আৰ্জেণ্টিনা, ফ্ৰান্স, ইংলেণ্ডকো মই অলপ
1: মানে ফেভাৰিট হিচাপে
2: মানে এইকেইটাৰ ভিতৰত ইংলেণ্ড আৰু স্পেইনক মই এইটো মানে সদায় আগত কিয় ৰাখোঁ, একটো একেলগে খেলাত প্লেয়াৰ বহুতখিনি আছে, আঠটা নটা প্লেয়াৰ একে টিমত খেলাৰ প্লেয়াৰ আছে, প্লাছ সিহঁতৰ যিটো ফুটবল খেলে সেই ফুটবলটো মানে কি ইনভলভমেণ্ট অফ দ্য প্লেয়াৰ টু ৱাৰ্ডছ দ্য বল,
1: মানে
2: বলৰ ওচৰত শ্ৰী সিহঁতৰ ইনভলভমেণ্ট মেক্সিমাম প্লেয়াৰত থাকে, যিটো কম্পেয়াৰ কৰিলে ৱৰ্ল্ডৰ কোনো প্লেয়াৰ ইমান প্লেয়াৰ ইনভলভমেণ্ট নাথাকে,
1: মাৰাডোনা হওক বা ব্ৰাজিলৰ খেল, তেওঁলোকে ওৱান টাচ নহয়, মানে অলপ স্কিল দেখুৱাই তেওঁলোক যিটো মানে পদশিল্পৰ যাদু বুলি আমি যিটো কওঁ, তাৰ বিপৰীতে কিন্তু স্পেইন হল এটা দলগতভাৱে খেলিব, পাঁচ হয়তো পঞ্চাছটা পাছ খেলি পেলাই গ'লৰ মুখ পাইছে, যদি নাই শ্বট ল'ব পৰা নাই আকৌ উভতি আহিব নিজৰ ডিফেন্সত,
2: আকৌ
1: একেলগে গোটেইখিনি পাছ খেলি খেলি আকৌ নামিব, আকৌ তেনেকৈ যাব, যেনেকৈ জাৰ্মানীয়ে শক্তি নিৰ্ভৰ খেল খেলে যে অলপ দীঘলীয়া শ্বট খেলিব, লং শ্বটত খেলে, সেই ধৰণৰ কথা প্ৰতিটো বিশ্বকাপতে দেখা যায়, অঘটন হয়, যদিও মানে আমি দেখি আছোঁ যে চেম্পিয়নবিলাক হয় লেটিন আমেৰিকাৰ নহয় ইউৰোপৰ হৈ আছে, তেওঁলোকে শক্তিশালী এতিয়ালৈকে যিখিনি দেখা গৈছে। যোৱাবাৰ কিন্তু মৰক্কোৱে অঘটন ঘটাই মানে যোৱাটো বিশ্বকাপত কাটাৰ বিশ্বকাপত ছেমিফাইনেল খেলিছিল, তাৰ আগতে আমি 2002 চনত দেখিছিলোঁ দক্ষিণ কোৰিয়া আৰু জাপান এছিয়াৰ পৰা চমকপ্ৰদ ফুটবল খেলিছিল, এইবাৰ তেনেকুৱা ধৰণৰ কিবা ধৰণৰ অঘটন বা ঘটোৱা বা নতুন দল কোনোবা ছেমিফাইনেল ধৰণৰ বা কোৱাৰ্টাৰ ফাইনেল আহি যাব পাৰে নেকি, কি কয় গণেশ ৰায়?
3: মই ভাবোঁ যে মৰক্কো, আপুনি যিটো ক'লে মৰক্কো টীমটোক মই হট ফেভাৰিট ধৰিছোঁ, আৰু আছে নতুন টীম এটা আহিছে নৰৱে, আপুনি নৰৱে টীমটোক পজিশ্যন ফুটবল খেলে, পজিশ্যন ফুটবল খেলে মে বি তেওঁলোকৰ অকণমান ফিজিকেল এডভান্টেজটো
1: কম,
3: কিন্তু বল
1: গতিকে দেখা যায় যে এইবাৰো আপুনি অঘটন ঘটিব পাৰে বুলি ভাবিছে, এই ক্ষেত্ৰত বিধান দাস জানে কি কয়?
2: নাই এইটোতো

0: কি যিকোনো ৱৰ্ল্ডত থাকিব কাৰণে এইবছৰ নতুন কিবা সোমাই আহিছে কিছুমান
1: তেওঁলোকৰ বিষয়ে কোনো
0: নাজানো আমি সেইটো নাজানো আৰু সিহঁতে যেতিয়া নতুন টীম এটা আহে না সিহঁতৰ চান্সেছ বহুত থাকে কাৰণ সিহঁতৰ সময়ত বাকী টীমবোৰ কাৰো ইমান ষ্টাডি নাই কিন্তু সিহঁতৰ চবৰ ইংলিছৰ ষ্টাডি আছে সেই এডভান্টেজ লৈ আহে সেই তেনেকুৱা চান্সেছ আছে নাথাকা নহয় এইবাৰ কিন্তু এতিয়ালৈ ইমান এটা প্ৰেডিক্ট কৰিব
1: নকআউট পৰ্যায়ৰ পৰা আমি হয়তো কিছু কথা আগজনী নি দিব পাৰিব পাৰি তাৰ কাৰণে মাহৰ শেষলৈকে আমি ৰব লাগিব
0: এটা ফুকত কোৱাৰ নিচিনা হ'ব
2: এতিয়া যিবিলাক টীমক এনে ক'ব পাৰি যে যিকেইটা প্লেয়াৰ আছে সেইটো টীমত ক্লাব লেভেলত সেইটো কোন ক্লাবত খেলে আৰু কেনেকুৱা খেলি আছে সেইটো গম পোৱা যায় অকণমান সেইকাৰণে সেই হিচাপেহে কোৱা হৈছে যে নৰৱে কলম্বিয়া মৰক্কো জাপান এইবিলাক
1: জাপানৰ অৱশ্যে ফুটবলৰ উন্নতি হ'ল জে লীগৰ পৰাই তাহাঁতি যেতিয়া
2: জে লীগ যেতিয়া
1: খেলিছে তেওঁলোকে বিদেশী খেলুৱৈ আহিলে সেইটোৰ পৰা তেওঁলোকে উন্নতি মই কথাটো সেই কথাটোলৈকে আহিব গৈছে ক্লাব ফুটবলত দেখা গৈছে এইবাৰ চেম্পিয়নছ লীগত পি এইচ জি পেৰিছ ছেইণ্ট জাৰ্মেইন আৰু আৰ্চেনেলে ফাইনেল খেলিলে তাৰে ইংলেণ্ডৰ ফুটবলৰ আৰ্চেনেলে এবাৰ ইংলিছ প্ৰিমিয়াৰ লীগৰো চেম্পিয়ন সুদীৰ্ঘ বছৰৰ মূৰত চেম্পিয়ন হৈছে কিন্তু কথা হ'ল কি যে এই দুটা দল দেশৰ পৰা যেতিয়া দুটা দলে ফাইনেল খেলিছে তাৰমানে তেওঁলোকে ক্লাব ফুটবলটো শক্তিশালী আৰু ক্লাব ফুটবল যেতিয়া শক্তিশালী হয় সেই দেশখনৰ ফুটবলখনৰ উত্থান ঘটে সেইটো আজি চাওক আমি মই এইখিনিতে প্ৰসংগক্ৰমে একে কৈছোঁ ইটালী চাৰিবাৰৰ চেম্পিয়ন কিন্তু ৱৰ্ল্ড কাপলৈ একাধিক ক্ৰমে তিনিবাৰ কৈ তেওঁলোকে মূল পৰ্বলৈ যোগ্যতা অৰ্জন কৰিব পৰা নাই তাতে মানে প্ৰতীয়মান হৈছে যে ফুটবলটো কিমান আগবাঢ়ি গৈছে ইটালীৰ দৰে দেশ চাৰিবাৰৰ চেম্পিয়ন তেওঁলোকৰ যোগ্যতা অৰ্জন কৰিব পৰা নাই গতিকে আৰু সেইখিনিতে প্ৰমাণিত হৈছে যে ফুটবলৰ ক্লাব ফুটবলৰ উন্নতি হ'বই লাগিব ক্লাব ফুটবলত যদি দেখা যায় যে ইটালীৰ ক্লাবসমূহৰ এই মুহূৰ্তত কিন্তু বিশ্ব ফুটবলত তেনেকুৱা ধৰণৰ কোনো আধিপত্য নাই যিটো স্পেইনে দেখুৱাই আছে বা ইংলেণ্ডৰ ক্লাবসমূহে দেখুৱাই আছে বিশেষকৈ মই চেম্পিয়নছ লীগৰ কথাটোকে পুনৰ ক'ব খুজিছোঁ যে সেই চেম্পিয়নছ লীগৰ সময়ত আৰ্চেনেল আৰু পি এইচ জিয়ে সেই দুয়োটা দলতে ইংলেণ্ড দলৰ আৰ্চেনেলত ইংলেণ্ড দলৰ খেলুৱৈ আছিল পি এইচ জিত ফ্ৰান্স দলৰ ফৰাচী দলৰ খেলুৱৈ আছিল গতিকে তেওঁলোকৰ শক্তিটো তাতে ওলাই পৰিছে আৰু এটা কথা এইখিনিতে মই কৈছোঁ ইংলেণ্ডৰ বিভিন্ন ক্লাবত খেলা দুশজন খেলুৱৈয়ে মোৰ 200 খেলুৱৈয়ে এইবাৰ বিশ্বকাপৰ বিভিন্ন দলত খেলি আছে ইয়াৰ আকৌ মেনচেষ্টাৰ চিটিৰ 19 খেলুৱৈ আছে বিভিন্ন দলত গতিকে ক্লাব ফুটবলেই যে মেইন প্ৰধান মানে এখন দেশৰ ফুটবলৰ শক্তি উন্নয়ন পাব পৰাকৈ সেইকাৰণে ইংলেণ্ডক এইবাৰ বহুতে সেই ধৰণে ফেভাৰিট
2: হয় ইংলেণ্ডত এতিয়া ক্লাব ফুটবল যিটো খেলা হয় যিমান কাণ্ট্ৰিত যিমান ক্লাব ফুটবল খেলা হয় সবচে বেষ্ট মানে লীগ বুলি ক'লে ইপিএল ইংলিছ প্ৰিমিয়াৰ আৰু গোটেইকেইটা টকা পইচাও বহুত দিয়ে ন তাত গতিকে অট'মেটিক তালৈ বেছি যিমান গ্ৰেট প্লেয়াৰ তাত খেলিছে গতিকে
0: আৰু এইবাৰ ইংলেণ্ডৰ লোকেল প্লেয়াৰৰ বহুত ভাল
1: পাৰফৰ্মেঞ্চ যদি ইংলিছ লীগত খেলা নাই বায়াৰ্ন মিউনিখৰ হৈ তেওঁ যিখিনি গ'ল যিমান গ'ল দিছে মানে হেৰি কেনৰ ওপৰতো এইবাৰ সুকীয়া দৃষ্টি থাকিব তাৰমানে বেলিংহাম আছে জুড বেলিংহাম
2: লিংগাম আছে কেন আছে
1: মানে ইংলেণ্ডৰ কথা প্ৰসংগ কৰিছে যে গেৰি লিনেকাৰে যেতিয়া খেলি আছিল 1986 তেওঁ দলটো চেমিফাইনেল খেলিছিল টাই ব্ৰেকাৰত হাৰিছিল দলটো কিন্তু প্ৰতিবাৰে সম্ভাৱনা দেখুৱায় ক'ৰবাত নক আউট ষ্টেজত ক'ৰবাত তেওঁলোক ৰৈ যায় মানে সেই কথাটো এটা তেওঁলোকৰ কাৰণে সমস্যা ইংলেণ্ড অৱশ্যে চেম্পিয়ন হৈছে 1964 চেম্পিয়ন হৈছে যদিও বিতৰ্কিত গ'ল এটা লৈ পেলাই তেতিয়া ইমান প্ৰযুক্তিৰ ইমান উন্নতি হোৱা নাছিল
2: ইংলেণ্ডক ফেভাৰিট ৰাখে
1: চবেই প্ৰতিবাৰে থাকে সেইখিনিতে ক'ব তেওঁলোকৰ ৰৈ গৈছে মানে সেইটো এটা
2: কথা ক্লাব লীগটো হ'ল চবচে ভাল ক্লাব লীগ মানে ডাঙৰ ক্লাব লীগ ৱৰ্ল্ডৰ বেষ্ট লীগ
1: হয় ইংলিছ প্ৰিমিয়াৰ লীগে তাৰপিছত এইখিনিতে গল্ডেন বুট ধৰক এতিয়াই কোৱাটো কিছু আগতীয়া হ'ব মানে জাষ্ট আমি প্ৰতিযোগিতাৰ দ্বিতীয় সপ্তাহটোত আমি আৰম্ভ হৈছে কিন্তু ইয়াৰ ভিতৰতে মানে পথত আছে মানে এমবাপ্পে আৰু মেছি অৱশ্যে দুজনৰ ৰোলটো বেলেগ বেলেগ মেছি হ'ল গেম মেকাৰ মিডফিল্ডৰ পৰা খেলটো হেৰি কৰে আৰু ই আৰু এমবাপ্পে হ'ল একদম প্ৰকৃতাৰ্থৰ যিজন ষ্ট্ৰাইকাৰ বুলি কোৱা হয় সেই ষ্ট্ৰাইকাৰ গতিকে তেওঁ স্বাভাৱিকতে তেওঁ গ'ল বেছি দিব তেওঁৰ কামেই হ'ল গ'ল দিয়াটো প্ৰধান কাম কিন্তু মেছিৰ কথা হ'ল কি তেওঁ গ'লটো বনাই দিব লাগে গতিকে এইবাৰ এই দুজনৰ খেলৰ প্ৰতিও সকলোৰে দৃষ্টি থাকিব এমবাপ্পে যদি সৰ্বাধিক হ'ব পাৰে বুলি কি কয়
2: মই ভাবোঁ যে ফুটবলটো ইমান আধুনিক হৈছে ন এতিয়া টেকটিকেল গেম
1: হৈছে
2: বহুত ভাল হৈছে ভাল প্লেয়াৰক আপুনি টেকটিক্সৰ দ্বাৰা ৰাখি দিব পাৰে ইমান সহজ নহ'ব এমবাপ্পে গতিকে মই ক'লোৱে আগত যে ইমান আধুনিক হৈছে ইমান টেকটিকেল গেম আজিকালি হৈছে যে কোন টীম কাৰ লগত কেনেকৈ খেলিব কোন প্লেয়াৰ কেনেকৈ টেকটিক ফিজিক্যালি তেওঁলোকে ৰাখি দিব।

0: ও পাৰে।
1: অ সেইটো অৱশ্যে
0: একচুৱেলি আম্বাম্পায়াৰ এনেকে স্কিল নাই, কিন্তু খালি স্পীডটো আছে,
1: স্পীড আছে, গাৰ জোৰ, মানে সেইটো মানে
0: গাৰ জোৰ স্পীডটো আছে, তাক অকণমান জাগা যদি পাই যায় সি ওলাই যাব,
1: ওলাই যাব পাৰে,
0: এইখিনি ব্লক কৰি দিলে হৈ গ'ল। কিন্তু মেছিক নোৱাৰে,
1: মেছি মানে
0: যিমান হওক দুজন আহিলৈ
1: কাটি মানে ড্ৰিবলিং কৰি পেলাই তেওঁ ওলাই ওলাই যাব পাৰে, সেইটো
0: এটা যদি সি নিজে নোৱাৰে তেতিয়াহ'লে সতীৰ্থক বল দি দিব পাৰে, ইমান তাৰ
1: নাই, এইটো দেখাই আহিছে মেছিৰ খেলৰ যেতিয়া যি কথা মানে এই ক্ষেত্ৰত
2: সেইকাৰণে ই যিটো ৱৰ্ল্ড কাপৰ লাষ্ট ফাইনেল মেচত খেলিছে তাৰ সমকক্ষ গেম আৰু এটা খেলা নাই,
1: তাৰপিছৰ পৰা কিন্তু কিন্তু এটা কথা দেখাইছে যে বিশ্বকাপ ফুটবল বুলি ক'লে কথাটো অলপ সুকীয়া হয়,
2: সুকীয়া
1: দেশৰ হৈ খেলা বিশ্বকাপ ফুটবল মানে আল্টিমেট মানে
2: তেওঁ
1: বহুতখিনি মানে তেনেকুৱা ধৰণৰ থাকে, গতিকে তেওঁ তেতিয়া হয়তো যিহেতু তেওঁ দুটা বিশ্বকাপত খেলিছে এতিয়ালৈকে এমবাপ্পে, তাৰে এটা ফাইনেলিষ্ট আৰু এটাৰ চেম্পিয়ন, গতিকে প্ৰথম দুটা বিশ্বকাপত সেইটো মুঠতে পেলেৰ সমপৰ্যায় প্ৰদৰ্শন বুলিয়ে ক'ব লাগিব, পেলে যেনেধৰণে আৰম্ভণি কৰিছিল ঠিক সেইটো পৰ্যায়, গতিকে এমবাপ্পেৰ প্ৰতি মানে সকলোৰে সেই কাৰা নজৰটো ৰাখিব, যিটো গণেশ ৰায় ডাঙৰীয়াই ক'লে যে টেকটিকেল বহুত হ'ব,
0: তাক প্লেচ স্পেচ নিদিব, স্পেচ দিলে ওলাই যাব, ষ্ট্ৰেট যদি গেটটো পাই যায় স্পেচটো পাই
2: যায়
1: বুজিছো, সেই পৰ্যায়ৰ মেছি বা ৰোনাল্ডোহঁতৰ যিটো ৰোনাল্ডোৰ দৰে খেলুৱৈ যিটো আছে মানে সেই বস্তুটো তেওঁলোকৰ যায়। তথাপিতো দেখা গৈছে যে কেতিয়াবা এনেকুৱা ধৰণৰ কথা হয় যে ফ্ৰান্স এইবিলাক দল এটা এজন প্লেয়াৰৰ ওপৰতে নিৰ্ভৰ নহয়, কিন্তু আৰ্জেণ্টিনাৰ দৰে দল আকৌ কিন্তু মেছি নিৰ্ভৰ হৈ পেলাই চেম্পিয়ন হৈছে বা সদায় সেই হৈছে, যে কিন্তু এমবাপ্পেৰ ওপৰত নিৰ্ভৰ নহয়, তেওঁলোকৰ গোটেই টীম হিচাপেই খেলে, যিটো আমি স্পেইনৰ ক্ষেত্ৰত ক'ব পাৰোঁ, স্পেইনৰ বয়সে এটা নতুন প্ৰতিভা তেওঁলোকৰ আমি সকলোৱে দেখিছোঁ, গতিকে তেনেকুৱা ধৰণৰ কিছু খেলুৱৈৰ ওপৰত সদায় আচলতে আমি আচলতে আমাৰ ইণ্ডিয়ান ফুটবলত আমি ভাৰতীয় ফুটবলত যিটো মানে আমাৰ যিটো পৰ্যবেক্ষণ আমি ড্ৰিবলিং কৰা খেলুৱৈক বেছি ভাল পাওঁ, গতিকে সেই স্বাভাৱিকতে আমাৰ সেই ড্ৰিবলিং কৰিব পৰা যাৰ দক্ষতা আছে তেওঁলোকৰ প্ৰতি আমাৰ মানে
2: ইয়ামালৰ কথা বিশেষকৈ ক'ব খোজোঁ, ইয়াক মানে কিন্তু এই ৱৰ্ল্ড কাপত কিন্তু ষ্টাৰ বনি যাব পাৰে,
1: সম্ভাৱনা আছে, ইতিমধ্যে ইউৰো কাপতো মানে তেওঁ মানে
2: নিজৰ ষ্টেণ্ডাৰ্ডটো মানে মেইনটেইন কৰি আহিব পাৰে ৱৰ্ল্ড কাপত, তেনেহ'লে তাক কিন্তু আমি
1: মানে তেওঁ যথেষ্ট আগবাঢ়িব বুলি চবেই ইতিমধ্যে মেছিৰ লগত তেওঁ প্ৰথম স্পেইন ইউৰোৰ পিছতে তেওঁৰ লগত তুলনা কৰা হৈছিল, গতিকে কিন্তু কথা হ'ল কি এই দুবছৰত ফুটবল ইমান আগবাঢ়িল আৰু ইমানখিনি ধৰণে আগবাঢ়িছে যে তাৰ পাছত আৰু তেওঁৰ খেলৰ ধৰণ সকলো প্ৰশিক্ষকে সন্মুখত লৈ পেলাই বহি আছে, লেপটপত লৈ কেনেকে খেলে, কেনেকে ক'ত ব্লক কৰিব লাগিব, কেনেকে ধৰণৰ যিটো আমি দেখিছিলোঁ যে মেছিৰ ক্ষেত্ৰত প্ৰায় এটেক কৰি পেলাই তেওঁক ফাউল কৰি পেলাই তেওঁৰ খেলৰ ছন্দটো নষ্ট কৰি পেলোৱা হৈছিল, বা মাৰাডোনাৰ ক্ষেত্ৰতো 90ৰ বিশ্বকাপত সেইটো কৰা হৈছিল, গেম মেকাৰ বা প্লে মেকাৰ যিবিলাক থাকে তেওঁলোকৰ ক্ষেত্ৰত সেইটো কৰা হয়,
0: সহজে তাক যাব নিদিব, এইটো ৱৰ্ল্ড কাপ হয়তো
2: ইমান
0: সহজে নেক্সট ৱৰ্ল্ড কাপত দিগদাৰ, যেনেকুৱা আপোনাৰ এই 86ত 86 নহয় তাৰ আগত 82 ৱৰ্ল্ড কাপত
1: তেওঁ আৰু অধিক পৰিপক্ক হৈ আহিব, মেচিয়ৰ হৈ আহিব, গতিকে
2: ক'ব নোৱাৰি, ই সেই আগৰ ৰেকৰ্ডবিলাক ইয়াৰো নলেজত আছে, ই এতিয়া এইটো কেনেকে টেকেল কৰে
0: সেইটো টিমেতো যেতিয়া গ্ৰুপৰ যিবিলাক আছে যিটো টিমে তাহাঁতক পাব ইহঁতেতো ষ্ট্ৰেটেজি বঢ়াব ন, ৰাইট চাইডত যায় ইনচাইড কাট কৰি ভিতৰত মাৰে, সেইবিলাকতো চাবই
1: নহয়, সেইটোৱে কৈছে লেপটপ লৈ পেলাই সকলো বহি আছে,
0: আজি মই ক'লো তো টেকটিকেল গেম,
1: সেইটো হয় এছিয়া দেশ কেইখনৰ ভিতৰত আমি সকলোৱে কৈছো জাপানক আমি সকলোৱে অকণমান আগে স্থান দিছো, অথচ আমি ভাৰতে পৰা নাই, কুৰাচৰ নিচিনা 1.5 লাখৰ জনসাধাৰণৰ নিশনে তাত বিদেশৰ খেলুৱৈ আহিছে সেইকাৰণে তেওঁলোকে পাৰিছে, এইটো বেলেগ কথা, কিন্তু ফুটবলৰ যে এটা আন্তঃগাঁথনি আছে যে 1.5 লাখ মানুহক লৈও বিশ্বকাপ ফুটবলৰ দৰে যোগ্যতা অৰ্জন কৰিব পাৰে সেয়া কুৰাচৰ দিছে, কেপ বাৰ্ডৰ তেনেকে প্ৰায় 1.5 কোটি, অথচ আমি ভাৰতে কিয় নোৱাৰোঁ, ভাৰতীয় ফুটবলটোৰ কেৰণটো গ'ল, আমি অত বছৰ ফুটবল খেলি আছো, 1950 চনত ভাৰতবৰ্ষক মতা হৈছিল বুলি কোৱা হয়, বিভিন্ন কাৰণ অজুহাতত ভাগ ল'ব নোৱাৰিলে, কিবা বুট পিন্ধাৰ কাৰণত খেলে বুলি কোৱা হয় যদিও আচলতে সেইটো কথা প্ৰযোজ্য নহয়, যিহেতু বুট পিন্ধাটো একদম বাধ্যতামূলক হৈছিল 1953 চনত, গতিকে সেইটো কথাটো তেনেকে ধৰণৰ নহয়, ভাৰতীয় ফুটবলৰ উন্নতিৰ ক্ষেত্ৰত কি প্ৰয়োজন বুলি ভাবে, মই বিধান দাস ডাঙৰীয়া যিহেতু

0: ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষকৰ দায়িত্বটো আছিল, কি কৰিব লাগিব মানে ভাৰতীয় ফুটবল মন্ত্ৰী ক্ষেত্ৰত?
1: একচুৱেলি বহুত দুখৰে ক'ব লগা হয় যে আমাৰ যিটো পেৰেণ্টছ বডি
0: হয়
1: অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন, তাতে চাব কি অৱস্থা, কোৰ্টৰ পৰা ইনজেকশ্যন জাৰি কৰে, ইয়াৰ কৰে, সিহঁতে নিজেই ঠিক নহয় তো কৰিব কি অৰ্গেনাইজেশ্যনটো? অৱস্থাটো মেইন জেগাতে আমি একদম
0: মূল জেগাত আমাৰ মূল স্থানতে আমাৰ কেৰুণ হৈ
1: আছে। সেই কেৰুণটোৰ একদম এফেক্ট একদম গ্ৰাছৰুটলৈ আছে। আমাৰ ইয়াত ছিনিয়ৰ এক্সপিৰিয়েঞ্চ মানুহ কোনো গুৰুত্ব নিদিয়া হৈছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ পৰা আৰম্ভ কৰি চবতে তাৰমানে কি, এতিয়া ৱৰ্ল্ড ফুটবলত চাওক যিমান টীমৰ কোচ আছে এইজবিলাক চাবচোন, কিমান এইজেড মানুহবিলাক চাওক, তাৰমানে কি সিহঁতৰ বেকগ্ৰাউণ্ডটো আছিল কিবা এটা, কিন্তু এক্সপিৰিয়েঞ্চটো কো গুৰুত্ব দিয়া হৈছে? আমাৰ ইণ্ডিয়াত সেইটো একদম জিৰ'। আমি ভাস্কৰ গাংগুলী, তাৰপিছত সিহঁতক কোৰ্টৰ পৰা দায়িত্ব দিয়া হ'ল অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন চাবলৈ, ভাস্কৰ পৰা কোচ আইডলাইন কৰি দিলে লাষ্টত গৈ, বস্তুবিলাক সেইটো হৈ যায়।
2: তেওঁলোকে এটাই খেলাৰ ওপৰত গুৰুত্ব দি আছে বেছিকে, সেইটো হল ফুটবল, চবেই ফুটবলেই খেলে, গতিকে তাৰ পৰা ফুটবল টীমটো ওলাব, ভাল হবই। বেলেগ খেলটো নাই, কিন্তু আমাৰ ইয়াত কিমান কিমান কোটি মানুহ ইণ্ডিয়াত, ডেৰশ কোটি, কিন্তু তাৰ পৰা প্লেয়াৰ নহয়, ওলাই আছে কিন্তু প্ৰপাৰ ছিলেকশ্যনটো নহয় যেন লাগে।
1: সেইটোৱে
2: আৰু কোচ যিজন আছে না, কোচ ঘনাই চেঞ্জ কৰি থাকিলেও নহ'ব, আৰু যাকে তাকে কোচ দি দিলেও নহ'ব,
0: চাওক
2: এজন ভাল কোচ এজন আহিছিলে যিটো স্পেইনৰ ৱৰ্ল্ড কাপ চেম্পিয়ন টীমৰ এজন জাবি হাৰ্নাণ্ডেজ, কিন্তু তাক নললে, মিডফিল্ডাৰ আছিলে, এই ইনিয়েষ্টাৰ লগত আছিলে,
0: গম পাইছো তেওঁৰ নামটো জনাজাত নাম আৰু, ঠিক আছে না, হয় আমি এইখিনিতে সামৰিব লাগিব। কিন্তু তাৰ আগতে কয় যে আমাৰ যে ফুটবলৰ উন্নতি নোহোৱাৰ কাৰণে যে আমাৰ ক্লাব ফুটবলটো ডেভেলপ হোৱা নাই এতিয়ালৈকে, চাওক যাওক ISL এতিয়া আমাৰ টপ ISL আয়োজন কৰিবলৈকে আমি স্পনচৰ অভাৱত ভুগিবলৈ হৈছে, যে সেইটো হ'ব নহ'ব তেনেকুৱা ধৰণৰ শুনি আছে। তেনেকুৱা ক্ষেত্ৰত ফুটবলাৰ খেলিব কেনেকে, য'ত টকা পইচাৰ কথাটো আছে, কেৰিয়াৰ হিচাপে যদি বনাব নোৱাৰে তেতিয়া তেনেকুৱা নহয়। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে আমি হয়তো বিদেশত যিসকল ভাৰতীয় মূলৰ খেলুৱৈ খেলি আছে তেওঁলোক লাগিলে অকণমান মানে তেওঁলোককো নাগৰিকত্ব দি অনাৰ ব্যৱস্থা কৰিব পাৰিলে ভাৰতীয় ফুটবলটো হয়তো ঠন ধৰি উঠিব। আৰু যদি ভাৰতীয় ফুটবলত যদি আমাৰ যদি বিশ্বকাপত আমি দেখিব চাব বিচাৰোঁ, তেতিয়াহ'লে আমি এই মুহূৰ্তত অন্তত 20 বছৰৰ ভিতৰত আমি নিজাকৈ বিশ্বকাপ ফুটবল আয়োজন কৰাৰ বাদে উপায় নাই, তেতিয়া হয়তো আয়োজক দেশ হিচাপে আমি হয়তো সুযোগ পাব পাৰোঁ। গতিকে আমি সেই ধৰণে এটা আশা কৰি যে আগন্তুক 20 বছৰত ভাৰতে বিশ্বকাপ আয়োজন কৰক, আমাৰ ভাৰতে বিশ্বকাপ তেনেদৰে প্ৰথমতে অন্তত এটা পদক্ষেপ দিয়ক। 2007 চনত ছেপ ব্লেটাৰ যেতিয়া ভাৰত ভ্ৰমণলৈ আহিছিল, তেতিয়া তেওঁ তেতিয়াৰ ফিফাৰ প্ৰশিক্ষক, তেওঁ কৈছিল ইণ্ডিয়াই যে শ্লিপিং জায়েণ্ট ইন ঘুমন্ত দেশ, মানে গতিকে সেই ঘুমন্ত দেশখনক জগাবৰ কাৰণে এটা মানে টুকুৰৰ প্ৰয়োজন, এতিয়া মানে কোনোবা কোনোবা এটা হাতুৰিয়ে হয়তো মাৰিব লাগিব। এতিয়া চোৱা যাওক এই হাতুৰিটো কোনে মাৰিব পাৰে, হয়তো বিশ্বকাপ ফুটবল যদি আমি আয়োজন কৰিব পাৰোঁ তেতিয়া হয়তো সেই হাতুৰি কূপটো পৰিব, আমাৰ ফুটবলো হয়তো ঠন ধৰিব। যি নহওক, আজি আমাৰ এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে মই বিধান দাস ডাঙৰীয়া, গণেশ ৰায় ডাঙৰীয়া দুয়োজনকে ধন্যবাদ জনাই আজি অসমত শ্ৰোতাৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে বিশ্বকাপ ফুটবল 2026 বিষয়ক এটি পৰ্যালোচনাৰ দ্বিতীয় খণ্ডটি শুনিলে। ইয়াত অংশগ্ৰহণ কৰিলে অসমৰ খ্যাতনামা প্ৰাক্তন ফুটবলাৰ গণেশ ৰয় আৰু প্ৰাক্তন ফুটবলাৰ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন প্ৰশিক্ষক বিধান দাসে। অনুষ্ঠানটোৰ আগ ধৰিলে বিশিষ্ট ক্ৰীড়া সাংবাদিক সুসীম ঘোষে। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰিছো সুৰৰ শৰাই। আজিৰ শিল্পী সুৱাগমণি মহন্ত, সুৰ সংৰচনা দীপক কুমাৰ শৰ্মাৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ। শিল্পীৰ সৈতে বাদ্য সংগত কৰিছে অভিষেক ধৰ, দীপ ৰাজবংশী, তৰংগ কাশ্যপ, দিলীপ মজুমদাৰ, যোগেন বসুমতাৰী আৰু তপন চন্দ্ৰ ডেকাই। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা তফজুল আলীৰ।

সুৰৰ শৰাই অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে সোৱাগমণি মহন্তৰ কণ্ঠৰ গীত। শিল্পীকণ্ঠত এইবাৰ শুনো আহক মলিন চন্দ্ৰ বৰা ৰচিত এটি গীত।

0: সুৰৰ শৰাই অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল সুৱাগমণি মহন্ত, সুৰ সংৰচনা দীপক কুমাৰ শৰ্মাৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ, গীতৰ কথা আছিল ক্ৰমে তফজুল আলী আৰু মলিন চন্দ্ৰ বৰাৰ। শিল্পীৰ সৈতে বাদ্য সংগত কৰিলে ক্ৰমে অভিষেক ধৰ, দীপ ৰাজবংশী, তৰংগ কাশ্যপ, দিলীপ মজুমদাৰ, যোগেন বসুমতাৰী আৰু তপন চন্দ্ৰ ডেকাই।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটামান আধুনিক গীত।

0: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে এয়া কানিন বোলছবিৰ এটি গীত, গাইছে তৰালি শৰ্মাই, পৰিচালনা মঞ্জুল বৰুৱাৰ, গীতৰ কথা আৰু সংগীত পৰিচালনা তৰালি শৰ্মাৰ।

শ্রোতাসকলে চিত্রকীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। এইবাৰ শুনাবলৈ লৈছো অন্য এক যাত্ৰাবোলছবিৰ পৰা এটিকিট জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠত।

শ্রোতাসকলে চিত্ৰকীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাভাৱযোগে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অন্য এক যাত্ৰা ছবিৰ পৰা এটিকেই তৰালি শৰ্মাৰ কণ্ঠত।

0: চিত্ৰগীত অসমীয়া বোলছবি গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষণেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা।

ৰাজ্যিক মন্ত্ৰীসভাই ভূমিৰ ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱিচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে। এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলত 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। তেওঁ কয় যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষাৰ মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় খণ্ডৰ প্ৰস্তাৱৰ অধীনত চহৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰয়োজনীয় ন্যূনতম বিল্ডআপ এলেকা 1 বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে 3 বিঘা কৰা হৈছে। এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱাপানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্ৰশমন তথা দিব্যাংগসকলৰ বাবে অনুকূল ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6ৰ পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা পৰ্টেলত এই পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মা কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা ইতিমধ্যে স্পষ্ট কৰিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্যশিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেকথেপী আৰু যোগেশ দেউৰীক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। গোবিন্দ পুৰকাষ্টক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ ৰোগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ পৰা আজি বুজ লয়। গুৱাহাটীত বিভাগীয় আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৰূপায়িত বিভিন্ন আঁচনি আৰু 100 দিনীয়া কাৰ্যপন্থাৰ অগ্ৰগতিৰ বুজ লয়। ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী চিনাক্তকৰণ, চাবাগিচাৰ পথ, মহিলা নেতৃত্বত পৰিচালিত গ্ৰামীণ হাট আৰু প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পেভাৰ ব্লক পথ নিৰ্মাণ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে শেহতীয়াকৈ 22 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাটো গৌৰৱৰ বিষয়। এই আঁচনিখনৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰো মন্ত্ৰীগৰাকীয়ে খতিয়ান লয়। 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱিত আবণ্টন, খালীপদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাকে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰু ইংলেণ্ড ঘানাৰ খেলখন নিশা 1:30 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়াই জৰ্দানক 2-1 গ'লত আৰু নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।

0: সাধক সুন্দৰৰ
1: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আমি কথা পাতি আছো বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে। তেখেতৰ অভিনয় জীৱনৰ বহুখিনি কথা আপোনালোকে গম পালে আৰু বহুতো শ্ৰোতাই খুব ভাল পাইছে, আপ্লুত হৈছে, আমাক জনাইছে, তেখেতকো জনাইছে। আজি আমি তৃতীয়টো খণ্ডত তেখেতৰ অভিনয় জীৱনৰ আৰু কিছু কথা আমি জানিবলৈ প্ৰয়াস কৰিম। বিশেষকৈ অনাতাঁৰ নাট, চিনেমা, ধাৰাবাহিক, সেই সম্পৰ্কে আমি কথা পাতিম। বাইদেউ আমাৰ সৈতে আমাৰ নাট বিভাগৰ ষ্টুডিঅ'ত আকৌ এবাৰ একেলগে বহিছে। বাইদেউ আদৰণি জনাইছো।
0: ধন্যবাদ,
1: খুব ভাল লাগিছে দুটি খণ্ডত। মই আপোনাৰ সৈতে কথা পাতি মোৰো ভাল লাগিছে। ইমান ধুনীয়াকৈ আপুনি কথাখিনি কৈ আছে, শ্ৰোতাসকলেও ভাল পাইছে আৰু অনুষ্ঠানটি শুনি থাকি সকলোৱে ভাল পোৱা বুলি ক'লে আমাৰো ভাল লাগে।
0: ভাল লাগে, হয়,
1: পুনৰ নিশ্চয় ভাল লাগিব যে আপোনাৰ কথাখিনি শুনি।

0: শ্রোতাসকলে ভাল পাইছে।
1: বাইদেউ, আপোনাৰ আৰু কিছু কথা আমি পাতিম এই খণ্ডটোত, কিন্তু আমি আৰম্ভণিতে বহুতো শ্রোতার পৰা অনুরোধ আহিছে যে আপোনাৰ কণ্ঠত তেওঁলোকে সংলাপ শুনিব বিচাৰে। যদি ভ্ৰাম্যমানৰ আৰু এখন নাটকৰ সংলাপ আপুনি কৈ শুনাই তেতিয়াহলে ভাল লাগিব।
2: মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ গধূলি নাটকখনৰ এটা সংলাপ কওঁ। সেই নাটকখন মোৰ জীৱনৰ মানে কয় যে টাৰ্ণিং পইণ্ট, আৰু ইমান সুন্দৰ আছিল, আৰু যিসকলে শইকীয়া ছাৰৰ সান্নিধ্য পাইছিল তেওঁলোকে হয়তো কোনেও অস্বীকাৰ কৰিব নোৱাৰিব যে তেওঁ যি ব্যক্তিত্ব, গতিকে মইতো মোৰ কাৰণে তেওঁ মোৰ আদৰ্শ পুৰুষ। শইকীয়া ছাৰৰ পৰিচালনা, কথা কোৱা বা সকলোবোৰ কামেই, কাম কথা ইমান মানে ভাবিব লগা বা তুমি অনুকৰণ কৰিবলগীয়া বা মানিবলগীয়া, বিশেষকৈ মানিবলগীয়া। গতিকে ছাৰৰ এখন নাটক আছিল গধূলি, আৰু তেতিয়া মোৰ মানে তাৰ আগত মই ছাৰৰ আৰু এখন নাটক কৰিছিলোঁ আবাহনতে, তাৰ পিছৰ বছৰ ছাৰে গধূলি নাটকখন লিখিছিল অসম আন্দোলনৰ ওপৰত। আৰু যেতিয়া আমি মাটিত আখৰা গৃহত যেতিয়া আমি আখৰা কৰি থাকোঁ, প্ৰথম যিদিনা ছাৰ যায়, ছাৰে গোটেই নাটকখন লিখি নিনিয়ে দেই, দুটা বা তিনিটা চিন লিখি লৈ যায়। তেতিয়া ছাৰে মানে এজন এজনকৈ শিল্পী মাতি আছে, জীৱেশ্বৰ ডেকা আছিল, সেইবাৰ ৰাজীৱ গোস্বামী প্ৰথম আহিছিল ভ্ৰাম্যমানলৈ, মিনু কলিতা আছিলে, উৎসৱ কলিতা আছিলে, তাৰপিছত তেতিয়া ছাৰে এজন এজনকৈ মাতিছে যে তুমি এনেকুৱা, তোমাৰ এইটো। শেষত মোক ক'লে, জুৰি আহাচোন, তুমি তুমি মানে অলপ ছাত্ৰসন্তা, মানে ডাইৰেকশ্যন বুলি ছাৰে মোক সেই ৱৰ্ডটো কৈছে, মাত্ৰ সেই শব্দটোৱেই কৈছে। মই কৈছোঁ হ'ব ছাৰ। সেই গধূলি যিসকলে চাইছে, মই এনেকুৱা মানুহো লগ পাইছোঁ যিয়ে দহ বাৰবাৰ চাইছে গধূলি নাটকখন, তাৰ এটা সংলাপ, মই গোটেই কাহিনীটো নকওঁ, সময় কম, তাৰ এটা সংলাপ কৈছোঁ। এতিয়া কিয় আহিছা? মোৰ একো হোৱা নাছিল বুলি জানিলা কাৰণে যোৱা, গুৱাহাটীত থকা ঘৰটোৰ ওপৰ মহলাটো সাজু কৰি লোৱাগৈ, তাৰ পাছত ওপৰ মহলাত থাকিব পৰা উপযুক্ত মানুহ যোগাৰ কৰি লোৱাগৈ, যোৱা, মই এই মাটিতে লেটি লৈ থাকিম। কিন্তু উয়ে যেনেকৈ ভেটিৰ তলে তলে ডাঙৰ ডাঙৰ ঘৰো খান্দে, ময়ো তেনেকৈ তোমাৰ গোটেই জীৱনটো খান্দি পেলাম, চাবা মই কেঁচু নিচিনাকে জীয়াই নাথাকো। এই চোতালত দিয়া তোমাৰ সব লেকচাৰ মই তোমাকেই উভতাই দিম, যোৱা যোৱা মোৰ চকুৰ আগৰ পৰা, যোৱা।
0: খুব ভাল লাগিল বাইদেউ, আমি আপোনাৰ ভ্ৰাম্যমানৰ অভিনয় জীৱনৰ কথা পাতিলো, শৈশৱৰ কথা পাতিলো, পৰিয়ালটোৰ কথা পাতিলো, কিন্তু বৰ্তমানৰ পৰিয়ালটোৰ কথা আমি পতা নাই। আপোনাৰ বিবাহৰ পাছৰ পৰিয়ালটো, সেই বিষয়ে কওকচোন। আপোনাৰ বিবাহ কাৰ সৈতে সম্পন্ন হল, কেনেকৈ তেখেতক লগ পালে, সেই বিষয়ে অকণমান কওক।
2: মোৰ বিয়াটো মানে সেইটো এটা মানে আমোদজনক ঘটনা, যে তেওঁৰ মামাকৰ ঘৰ ৰঙিয়াতে, কিন্তু মই নাজানো, কিন্তু তেওঁৰ ভণ্টি আৰু তেওঁৰ বাইদেউ মোৰ বাইদেউৰ লগত পঢ়িছিল, আৰু তেওঁৰ ভণ্টি মোৰ লগত পঢ়া, তেওঁলোকক জানো, তেওঁলোক নলবাৰীত থাকে, কিন্তু মই যাৰ লগত বিয়া হ'লোঁ, তেওঁ জন্ম নগাঁও, পঢ়া শুনা বাহিৰত, তাৰপিছত যাদৱপুৰ ইউনিভাৰ্চিটিত পঢ়িছিল, গতিকে তেওঁৰ ঘৰৰ লগত অলপ সম্পৰ্কটো কম কাৰণে তেওঁক আমি চিনি নাপাইছিলোঁ। এবাৰ তেনেকেই আমাৰ ইয়াত মামনি মৈদামত থিয়েটাৰ মাতিছিল তেওঁলোক, তেওঁৰ নাম জয়ন্ত চৌধুৰী, আৰু এগৰাকী আছিল পাঠশালাৰ হেমন্ত চৌধুৰী, তেওঁলোক দুয়ো একেলগে মানে এটা ৰুমত থকা, তেওঁলোকে থিয়েটাৰ মাতিছিল। মই ক'বই লাগিব ভ্ৰাম্যমানত, তাৰপিছত লাহে লাহে মই বেলেগকৈ মানে ৰুম ল'লোঁ, বেলেগ ৰুমত থকা হ'লোঁ। তেতিয়া আমি তিনিজনী, মই, বিনু কলিতা, অঞ্জলি ছেত্ৰী, তিনিগৰাকী অভিনেত্ৰী একেলগে থাকোঁ, আৰু আমাৰ লগত আছিল এগৰাকী নৃত্যশিল্পী অকণি বুলি, ৰুম নাই মানে, এনেওতো গুৱাহাটীত অকণমান অসুবিধা হয় ৰুম পাবলৈ, তেওঁলোকে থাকে তেতিয়া ৰেলৱে কলনীত মানে কোৱাৰ্টাৰত, তাত ক'লে যে, আৰু সৰু সৰু ৰুমবিলাক, তেওঁলোকে ক'লে যে আমাৰ এটা ৰুম দিব পাৰোঁ। আমি চাৰিজনী ছোৱালী, মানে দুজনীয়ে থাকিব নোৱাৰি, আমি চাৰিজনী ছোৱালী, গতিকে চাৰিজনী ছোৱালী যেতিয়া সোমালো, দেখিলোঁ কাষত আৰু এটা ৰুম আছে, তাৰমানে তেওঁলোক দুজনৰ দুটা ৰুম, গতিকে দুজনৰ দুটা ৰুম, আমি ক'লোঁ বাদ দে, ইহঁতে য'তে তাকে থাকিব, আমাৰ অকুপাই কৰি ল, আমাৰ সেই ৰুমটোতো বিচনা কৰি ল, তেওঁলোকতো ব্যস্ত হৈ আছে থিয়েটাৰৰ লগত, দুপৰীয়া আহিতো এতিয়া সোমোৱা নাই।

0: ঘৰৰ ভিতৰত সোমোৱা নাই। মোক মাতে তাৰপিছত মোক মানে চবেই খুচিছে, ও বাইদেউ এই ঘৰৰ মালিকজন আহিছে মাতক, বোলো মাত তহঁতে, ই আমাৰ লাজ লাগে, আপুনি মাতক। মই ক'লো আপোনালোক আহিব পাৰে ভিতৰলৈ। তাত আহিল, মই ক'লো কিন্তু এটা কথা, আমি দুয়োটা ৰুম লৈ ল'লোঁ, কাৰণ আমাৰ নহয়গৈ এটা ৰুমেৰে। তাত থাকিলে তেওঁ, মই ক'লো আপোনালোকে যদি মুখ হাত ধুব খোজে, গা পা ধুব কৰিব পাৰে, আমাৰ দিগদাৰ নাই, কাৰণ আমি চাৰিজনী ছোৱালী আছোৱে। তাত তেওঁ মানে চকী এখনত বহি আছে, তেতিয়া বহুত দাড়ি আছিলে মানুহজনৰ। এবাৰ সুধিলে, এই আপুনি অঞ্জলি চৌধুৰীক চিনি পায়? মোৰ অঞ্জলি চৌধুৰী, কৈছেগে অঁ, এনেকে ৰঙিয়া কলেজত যে পঢ়ে অঞ্জলি চৌধুৰী নাই, কাৰণ বাইদেউক মই জলি বাইদেউ বুলি মাতো, মোৰ বাইদেউৰ লগত পঢ়ে আৰু মোৰ বাইদেউ একেবাৰে মানে খুব ভাল বান্ধৱী আৰু। মই ক'লো জলি বাইদেউ, কৈছে অঁ, কৈছে মই তেওঁৰ ভায়েক। বোলে তেওঁলোকৰ ভায়েকো আছে নেকি? আগতে মই নাজানিছিলোঁ, তেওঁলোকৰ এজন ল'ৰা বুলি জানো, দুজন যে আছে। কৈছে কি অঁ, মই বেছি নলবাৰীত থকা নহয়তো ৰঙিয়াত, সেই তেনেকেই চিনাকি সূত্ৰপাত হ'ল। আৰু তেওঁ কিন্তু মোৰ নাটক মানে ভ্ৰাম্যমানত বহুত আগৰ পৰা চাইছে। আমি আবাহনত এখন নাটক কৰিছিলোঁ, অমিনুত ভাগৱতী নামটো মই ক'বলৈ পাহৰিছিলোঁ, লাষ্ট ডেইজ অফ পম্পেইখন, মানে পম্পেই প্ৰলয় বুলি তেওঁ অনুবাদ কৰি পেলাই সেই নাটকখন কৰিছিলোঁ। তাত আছিল হেৰি তোমাৰ প্ৰাঞ্জল শইকীয়া, প্ৰাণজিৎ দাস, মুনীন দাস দুয়োগৰাকীয়ে ঢুকাল, তাৰপিছত পুলিন নাথ, আৰু আছিলে ৰেবা ফুকন, তেনেকেই মানে সেই শিল্পীসকল আছিলে। তাত মই এটা চৰিত্ৰ কৰিছিলোঁ, নিদিয়া চৰিত্ৰটো কৰিছিলোঁ, অন্ধ ছোৱালীজনী, আৰু সেই চৰিত্ৰটো চাই তেওঁৰ মানে খুব ভাল লাগিছিল আৰু, যে মোৰ লগত যদিও চিনাকি নাছিল, হয়তো সেই তেনেকে মানে ভাল লাগিল, মোৰো কথা পাতি ভাল লাগিল। তাৰপিছত সেই চাৰিদিন মানে আমাৰ ৰুমতে তেওঁলোকে খোৱা বোৱা কৰিলে, আমি ৰান্ধো খাই ঠিকে আছে তেনেকে। তাৰপিছত দেখিলোঁ লাহে লাহে মানে প্ৰতিখন পেণ্ডেললৈ তেওঁলোক আহে, মানে অলপ দূৰত্বৰ পেণ্ডেলবিলাকত গুচি আহে। আৰু হেমন্ত দাটো পাছলাৰে, হেমন্ত চৌধুৰী, গতিকে কৃষ্ণদাৰ লগত যথেষ্ট ভাল, লাহে লাহে এওঁ অহা হ'ল। আমাৰ মানে এনেকুৱা হ'ল, মঞ্চত উঠিলে আমি দেখোঁ আৰু যে এই একদম ছাইডত থিয় হৈ আছে আৰু, সেই তেনেকে চাগে মানে আকৰ্ষণটো হ'ল, হয়তো তেওঁৰ ফালৰ পৰাও হ'ল, মোৰ ফালৰ পৰাও হ'ল, সেইটোৱেই প্ৰেম। আৰু মই ভাবোঁ মানুহৰ জীৱনত প্ৰেম কিন্তু সঁচা প্ৰেমটো এবাৰেই হয়, এনে ভাল লাগে মানুহক, তুমি কোনেও অস্বীকাৰ কৰি ক'ব নোৱাৰে যে কাৰোবাক মই বিয়া কৰালোঁ বুলি, বিয়া হ'লোঁ বুলি কাৰোবাক তোমাৰ ভাল নালাগিব, সেইটো কিন্তু নহয়, মই সেইটো নামানো। ভাল লাগিব পাৰে, কাৰোবাৰ তোমাৰ ব্যক্তিত্ব আকৰ্ষণ কৰে, কাৰোবাৰ কথাই আকৰ্ষণ কৰে, কিন্তু যিটো প্ৰকৃত প্ৰেম যাৰ কাৰণে তুমি অনবৰতে চিন্তান্বিত হৈ থাকে, সেই প্ৰেমটো কিন্তু এবাৰে হয়। আৰু সেই প্ৰেমটোৱে চাগে মোৰ জয়ন্ত চৌধুৰীৰ লগত হ'ল। তাৰপিছত 93 চনত আমাৰ বিয়া হ'ল, তাৰপিছত কিন্তু মই আছোঁ 3 বছৰ থিয়েটাৰত, তাৰপিছত আমাৰ ল'ৰা হ'ল, মানে আমাৰ এতিয়াই পুত্ৰ সন্তান, গতিকে সিও ডাঙৰ হ'ল এতিয়া, তেনেকে এতিয়া আৰু সংসাৰখন চলি আছে আৰু।
1: বিয়াৰ পাছতো যেতিয়া আপুনি থিয়েটাৰলৈ গৈছে, তেতিয়া তেওঁ আপোনাক সহযোগ কৰিছে?
0: যথেষ্ট সহযোগ কৰিছে, আৰু মোৰ ভাল লাগে তেওঁৰ খুবেই ৰাপ এইবিলাকত। আৰু মানে কি, আৰু এটা ভাল লগা কথা, তেওঁৰ কাম যিবিলাক কাম মানে খুব, আমি যে কওঁ খুব চিনচিয়াৰ, খুব সুন্দৰ তেওঁৰ কামবিলাক, যি কামেই কৰে খুব সুন্দৰকে কৰে। আৰু তেওঁ জানু বৰুৱাৰ লগত তেওঁ মানে এছিষ্ট কৰিছিল তৰা ছবিখনত, তেতিয়া জানুদাই কৈছিলোঁ যে তুমি গুচি আহা মোবাইলে, মোক কৈছিলে, মই বোলো একদম নালাগে দেই, এতিয়া কাম পাইছে, কাম থাকিব, যেতিয়া কাম নাথাকিব, গতিকে চাকৰিটোতো এটা মানে আমাৰ কাৰণে এটা সুৰক্ষা, চাকৰি এটা আছে। মই বোলো তুমি এনেকে কৰি থাকা, তাৰপিছতো তেওঁ কৰিছে শুভেশ্বৰ দাসৰ লগত কিবা কিবি কাম, ভাস্কৰ জ্যোতি মহন্তৰ লগত কৰিছে, ৰাপটো আছে কাৰণে আচলতে মোক একো নকয় বা মোক বাধা নিদিয়ে, কোনোদিন মই তেওঁৰ পৰা এই ক্ষেত্ৰত বাধা পোৱা নাই। হয়তো মোক এনেকুৱাও নহয়, তেওঁ খুব মানে ইণ্ট্ৰোভাৰ্ট, তেওঁ কথা চথা কমকে কয়, মোক টানি নি কাৰো লগত চিনাকি কৰি বা মোৰ কথা কাৰো আগত নকয় তেওঁ নিজে, কিন্তু কোনোদিন বাধা নিদিয়ে কাম কৰিবলে।
1: গতিকে আপোনাৰ সেইখিনি বিয়াৰ আগতে পৰিয়ালৰ পৰা যিদৰে পাইছিলে, বিয়াৰ পাছতো আপুনি অন্তত স্বামীৰ পৰা সেইখিনি
0: যথেষ্ট পাইছো, যথেষ্ট পাইছো।
1: আপোনাৰ ভ্ৰাম্যমানৰ কথা আমি পাতিলো, আপোনাৰ এতিয়া পৰিয়ালটোৰ কথা আমি পাতিলো, আপোনাৰ আন এটা দিশ, আপুনি অনাতাঁৰৰ সৈতে বহু বছৰ ধৰি জড়িত, আপুনি অনাতাঁৰৰ নাট বিভাগৰ শিল্পী, লগতে আপুনি বিভিন্ন শ্ৰোতা ইতিমধ্যে আমালৈ বাৰ্তা প্ৰেৰণ
0: কৰিছে,
1: আইদেউৰ বুলনিৰ ঘোষিকা হিচাপে আছিল, আপুনি অকণিৰ মেল পৰিচালনা কৰিছিল, আকাশবাণীৰ সৈতে যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ আৰম্ভণি কেতিয়া হ'ল, কেনেকৈ হ'ল, সেই সময়ৰ কথা কওকচোন।
0: আকাশবাণীৰ লগত

সম্পৰ্ক আচলতে মই তেতিয়া যেতিয়া আমি গুৱাহাটীত থাকিবলৈ ল'লোঁ আৰু মই ভ্ৰাম্যমান বাদ দিলোঁ ল'ৰা মানে যেতিয়া বাবা হ'ল, আৰু তাৰপিছতো অৱশ্যে মই এবাৰ গৈছিলোঁ দেখি দুবছৰ থকাত ভাগ্যদেৱীলৈ। খুব মানে তেওঁলোকে জোৰ কৰিলে, মই তলা মাৰি থৈ গ'লোঁ মানে হেৰি তলেৰে চিঠি এখন ভৰাই থৈ যায় 2002 চনত। সেই মানে মই চুটিকে কৈ থওঁ সেইটো, সেইবাৰ তেওঁলোকৰ হেঁচাত মই গ'লোঁ আৰু মোৰ ল'ৰাই ভাবিলে যে, তেতিয়া একেবাৰে সৰু, সি ভাবিলে যে মা শ্বুটিঙলৈ গৈছে আহিব আৰু অলপ পিছত। যেতিয়া দেখিলে 9 মাহ একেৰাহে মানে মই যদিও আহিছোঁ থাকিব পৰা নাই, তাৰ পিছৰ বছৰ মানে আমাৰ ঘৰলৈ কোনোবা আলহী আহিলে ড্ৰয়িং ৰুমলৈ সি দৌৰি আহে, মা থিয়েটাৰলৈ নাদাই। সেই বস্তুটো মানে মোৰ খুব বুকুত লাগিল, তাৰমানে সি অনুভৱ কৰিছে যে মাকজনী যে নাথাকে, গতিকে মা থিয়েটাৰলৈ নাযায়, অস্পষ্ট মাতেৰে সি চবকে কয় মা থিয়েটাৰলৈ নাদাই। মই তেতিয়া ভাবিলোঁ যে নাই থিয়েটাৰলৈ আৰু নাযাওঁ। তাৰপিছত মই ঘৰত থাকিলোঁ।

0: বুকুত লাগিল, তাৰমানে সি অনুভৱ কৰিছে যে মাকজনী যে নাথাকে, গতিকে মা থিয়েটাৰলৈ নাযায়, অস্পষ্ট মাতেৰে সি চবকে কয় মা থিয়েটাৰলৈ নাযায়। মই তেতিয়া ভাবিলোঁ যে নাই থিয়েটাৰলৈ আৰু নাযাওঁ। তাৰপিছত মই ঘৰত থাকিলোঁ, সেইখিনি সময়ত মোক চেতনা দাস, চেতনা বাইদেউৰ নাম মই ল'বই লাগিব, চেতনা বাইদেউ মানে মোক খুব গালি দিয়ে। এম এছৰ গ্ৰুপত আমি কিবা নাটক কৰিলোঁ, চিৰাজ কৰিলোঁ, গিয়াছুদ্দিন আহমেদৰ ফণী শৰ্মাৰ মানে হেৰিৰ লগত জড়িত হৈ পৰিলোঁ, নটসূৰ্যৰ সৈতে। প্ৰথম নটসূৰ্য কিন্তু আৰম্ভ কৰা মানুহ বুলি ক'লে মানে গিয়াছুদ্দিন আহমেদৰ লগত মই আৰু মোৰ স্বামী, এওঁকে সম্পাদক পাতিছিল তেতিয়া গিয়াছুদ্দিন আহমেদ, যিহেতু চাকৰি কৰে। তাৰপিছত মঞ্চ নাটক কেইবাখনো কৰিলোঁ, তেতিয়াই চেতনা বাইদেউক মানে লগ পাওঁতে মোক খুব গালি দিলে, তই কিয় ৰেডিঅ'ৰ অডিশ্যনটো নিদিয়তে পাবি নহয়। মই বুলি দিম ৰ'ব বাইদেউ, ভয় লাগে নহয়। কৈছে এই তই পাবি, দিবি দিবি। সি ক'লে ৰ মইয়ে তোক ফৰ্ম আনি দিম নহ'লে। মই বোলো হ'ব বাইদেউ, দিম দিয়ক মই। ঠিক তেনেতে এদিন ৰেডিঅ'তে শুনো, আমি সৰুৰ পৰা অভ্যাস ৰেডিঅ' শুনা, ৰেডিঅ' শুনি শুনিয়ে ডাঙৰ হ'লোঁ, মানে অৱনী বৰা, বন্তি বৰপূজাৰী, অৱন বৰপূজাৰী, তেনেকুৱা মাতবোৰ শুনি শুনিয়ে ডাঙৰ হোৱা। তেতিয়া মানে এটা হেৰি দিলে যে ৰেডিঅ'ত ঘোষিকা ল'ব, তেতিয়া কিন্তু আইদেউ বোলনী বা আমাৰ যিটো জেনেৰেল বুলি কয় সেই বুলি দিয়া নাছিলে, ঘোষক ঘোষিকা লাগে মানে আবেদন কৰিব পাৰে। মই দিলোঁ, দিয়াৰ দিনা তাৰপিছত যিদিনা ইণ্টাৰভিউ হ'ল, ইণ্টাৰভিউলৈ আহিলোঁ, তেতিয়া মানে মোৰ ল'ৰা সৰু একদম কিছুৱা আৰু, ইণ্টাৰভিউলৈ আহিছোঁ, আহি মই সোমাইছোঁ আৰু তুমিতো জানাই আৰু বগা কাগজখন ঢাকি দিয়ে, তাত কোন আছে গম নাপাওঁ,
1: মাত্ৰ কণ্ঠস্বৰটো আপুনি শুনি থাকে,
0: কণ্ঠস্বৰ শুনো, তাহত মোক কৈ আছে, একে বুকু ঠক ঠক মাৰিছে আৰু। তেতিয়ালৈ মই নাটকৰ শিল্পী হোৱাই নাই দেই, মই নাটকৰ অডিশ্যন দিয়াই নাই। তাৰপিছত মোক ক'লে এইটো না, এই ইমান নাম্বাৰ পেজটো এইখিনি পঢ়ক, সেইটো পঢ়ক, এনেকে কৈ আছে আৰু। তাৰপিছত ক'লে যে মানে সৰু ল'ৰা ছোৱালী এটা সাধু ক'ব লাগে, সাধু এটা, তাত মানে মেকুৰীৰ মাত আছে, কুকুৰৰ মাত আছে। মই বোলো এইবিলাকতো মেকুৰীৰ মাত, কুকুৰৰ মাত উলিয়াই দিলে বেছি ভাল লাগিব সাধুটোত, মই তেনেকে মাতবোৰ দি দিলোঁ। তাৰপিছত ক'লে আপুনি যাব পাৰে, মই ওলাই গৈছোঁ, ওলাই ঠিক এইখন দৰ্জা খুলিছোঁ, মই তেতিয়া মানে গম পাইছোঁ সেইফালৰ য'ত পৰা মানে ইণ্টাৰভিউ লৈ আছে দৰ্জাখন বহুত জোৰে খুলি দিছে, খুলি দি মানে মোক চাইছে। মই তেতিয়া কিন্তু কাকো চিনি নাপাওঁ, মানে আকাশ মানে বন্তি বাইদেউকো চিনি নাপাওঁ, আনকি নীলুদাৰ মাতটোহে শুনি থাকোঁ, নীলুদাকো চিনি নাপাওঁ। তেতিয়া নীলুদা আছিল, আৰু কোনোবা আছিল ৰুমটোত, মই গুচি গ'লোঁ, ঘৰলৈ গৈ কৈছোঁ আৰু যে হয় মোৰ খুব ভাল হৈছে, নহ'লে অতি বেয়া হৈছে। কৈছে কিয়, মই বোলো নহয়, মই ওলোৱাৰ লগে লগে দৰ্জাখন খুলি মোক চাইছে, হয়তো ভালো হ'ব পাৰে নাইবা বেয়াও হ'ব পাৰে। তেনেকে তেনেকে তাৰপিছত মোলৈ গ'ল, পিছত গম পাইছোঁ মানে মই এবাৰ ফাৰ্ষ্ট হৈছোঁ আৰু, মোলৈ চিঠি গ'ল, মই ভবা নাই আৰু। তাৰ মাজতে ক'ব লাগিব মই ভ্ৰাম্যমান বাদ দিয়াৰ পিছত মই কলাক্ষেত্ৰ সমাজৰ লগত জড়িত হৈ পৰিলোঁ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বাবে যিবিলাক তাত মিটিং হৈছিল, মানে গাম্ভীৰ্যপূৰ্ণ সভা হয় য'ত মুখ্যমন্ত্ৰী থাকে, ছাৰে মানে আৰু সচিব আছিল তেতিয়া গৌতম শৰ্মা, দুয়োগৰাকী আমাৰ মাজত নাই, ছাৰে তেতিয়া কৈছিল যে আমি এইবোৰ অনুষ্ঠানৰ কাৰণে জুৰীক মাতিব লাগে, ছাৰৰ লগত দুদিন বহিব লাগিব, কাৰণ তেওঁ সেই লিখে কথা এইবিলাক, গতিকে গোটেই বহি মেলি তেনেকে মানে মই জড়িত হৈ পৰিছিলোঁ। মই ভাবিছোঁ তাত ঘোষণা কৰিবলৈ যেনেকে মাতে, ইয়াতো মোক মাতিব, মাতিব আৰু মই যাম, মাইক্ৰফোনটো আগত লৈ ঘোষণাটো দিম, মইতো নাজানো। বহুত দিন মতা নাই, মনা 20 দিনমান পিছত এদিন মই আহিলোঁ, আহি মহিলা বিভাগলৈ গ'লোঁ, বন্তি বাইদেউ বহি আছে, আৰু বন্তি বাইদেউকটো চবেই জানে, মানে মই সদায় ক'ব লাগিব এজ এ মানে এজন অফিচাৰ হিচাপে খুব সুদক্ষ, কিন্তু কথাবিলাক মানে যেনেকে কয়, তো মই কোনো বাইদেউ এনেকে মই পাইছা তুমি ঘৰত বহি থাকিলে নহ'ব নহয়, তুমি ইয়ালে আহিব লাগিব, কামবোৰ শিকিব লাগিব। বোলে কি কাম শিকিব লাগিব আৰু, মোৰটো গৰম উঠি গ'লেই নহয়। কৈছে মেচিনাৰী কামবোৰ শিকিব লাগিব, তোমাৰ লগত পোৱাবিলাকে কাম ডিউটিয়ে কৰিলে। তেতিয়া মণিয়ে পাইছিল দেই, মণি বৰদলৈ, আকৌ মণিক মই পালো, মানে আমাৰ দুয়োগৰাকীৰ খুব কথাবিলাকো মিলে, ভাল লাগে,
1: মণিকে
0: পাইছোঁ, আকৌ ৰেডিঅ'ত পালো, মই বোলো ঠিক আছে। তাৰপিছত আহিলোঁ, আহি কামবিলাক শিকিলোঁ, তেতিয়াতো চিডিৰ যুগ নাছিল, এই স্পুলটোহে ঘূৰাই ঘূৰাই কৰিব লাগে, সেই তেনেকে তেনেকে তেনেকে কামবিলাক কৰি মানে আকাশবাণীৰ লগত জড়িত হ'লোঁ। তাৰপিছত মই নাটকৰ অডিশ্যন দিছোঁ, তাৰপিছত নাটকৰ অডিশ্যন দিলোঁ, পাছ কৰিলোঁ, আৰু প্ৰতিটো মানে বি হাই এ গ্ৰেডলে মানে ৰ'ব লগা হোৱা নাই আৰু, এবাৰ এবাৰতে পাছ কৰি গৈছোঁ, মোৰ সেইটোৱে মানে ভাল লাগে আৰু, ভাগ্য বুলি কওঁ।

0: আৰু নিজৰ
1: ৰেডিঅ'ত আপুনি বহুকেইখন নাটকত অভিনয় কৰিছে, আজি যদি শ্ৰোতাসকলক কৈ শুনাব বিচাৰে কোনখন নাটকৰ সংলাপ আপুনি কৈ শুনাব বিচাৰে?
0: নাটকটো বহুত কৰিছো, মানে খুব ভাল লগা নাটক বা উপন্যাস দতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ, সেই চৰিত্ৰত কৰিও মোৰ ভাল লাগিছিলে, বা নাটক ধৰা মানে এতিয়া মোৰ নামবোৰ মনলৈ নাহে, অনিতা হয়তো তুমি গম পাবা,
1: অনিতা আছে,
0: আৰু নয়নদা ঠাকুৰেও তেওঁৰ লগত বহুত নাটক কৰিছো, সপোন জ্যোতি ঠাকুৰ তেওঁৰ নাটক কৰিছো, গতিকে সেই তেনেকে তেনেকে আৰু এখন নাটক কৰিছিলো মই মানিক ৰাইটং, মানিক ৰাইটঙৰ মোৰ কিন্তু সংলাপ মনত নাই, আৰু এখন নাটক কৰিছিলো অচিন মুখ বুলি, যে সেই ব্ৰিটিছৰ আন্দোলনৰ সময়ত যে এই যে সৰু সৰু ঠাইৰ চাহ বাগিচাৰ যে একো একোগৰাকী নাৰী আহি যে যুদ্ধ কৰি মানে জীৱন দিছিল অত্যাচাৰ সহ্য কৰি, সেই মানুহবিলাকৰ নাম কিন্তু আমি বহুতেই নাজানো, দাৰকী দাসী, দাৰকী দাসীৰ নাম বুৰঞ্জীটো নাই হয়তো, মুঙুৰী মেম, মালতী মেম, যিয়ে মানে চাহাববিলাকে যেনেকে মানে নাৰী শোষণ কৰিছিলে তেওঁলোকৰতো সেইটোৱে আছিলে, গতিকে তেওঁ বাগিচাৰ এগৰাকী ছোৱালী, তেওঁক মানে ৰাখিছিল, ৰাখি মদত খুৱাই দিয়ে, মদত খুৱাই দি তেওঁক তাৰমানে তেওঁলোকে শোষণটোতো কৰে লগতে তেওঁলোকৰ তলতীয়া কৰি ৰাখে যাতে প্ৰতিবাদ কৰিব নোৱাৰে। সেই মুঙুৰী মেমে যেতিয়া মানে ব্ৰিটিছৰ আন্দোলন হ'ল তেওঁতো মদ খায়েই টুম হৈ থাকে, তেতিয়া মুঙুৰী মেমে মানে এদিন ওলাই যাওঁতে লগৰ এজনীৰ লগত দেখিলে মানে চবেই মহাত্মা গান্ধীজী কি জয়, মহাত্মা গান্ধীজী কি জয় খুব কৈ আছে, সেই তেতিয়া মদ খায়েই আছে তাই, তেতিয়া মানে এটা সংলাপ কৈছিল, লক্ষ্মী এই মানুহগিলাই কি কৰিছে ৰে, হে পিকেটিং, কি পিকেটিং ৰে, টিপুষ্ট হে না পারবি, থাম মই পুষিম র, হই তোমরা এখানে কি করছিস রে, হে মদ আর কানির বিরুদ্ধে পিকেটিং, কি কথা কইছে, মুই তো সকাল বিকাল সব তুতে মদ খাই গুলোই থাকু, মুই তো ঠিকই আছো, কি কইস আন্দোলন বাপুজি, এ তো কোন বাপুজি রে, এটা কি সাপ খেদা আন্দোলন, হে তোমরা আগতে কথাটো কইব লাগে, মুই তো সাপর মদ না খাং, কসম খালু সাপ তো বহুত হারামি, হই লক্ষ্মী গান্ধী মহারাজ তো বহুত আচ্ছা ইনসান আছে রে, এ ঠান্ডাটো মোক দে, মুই বাগানতে নিয়ে যাব, চাল রে রশ্মি চাল, গান্ধী মহারাজ কি জয়।
1: খুব ভাল লাগিল বাইদেউ, আপুনি ধাৰাবাহিকতো অভিনয় কৰিছে, আপুনি চিনেমাতো অভিনয় কৰিছে, এই অভিজ্ঞতাৰ কথা কওকচোন, আৰু যদি সম্ভৱ হয় আৱৰ্তনত আপুনি কৰা চৰিত্ৰটোৰ যি সংলাপ সেয়া শুনিবলৈ পালে আমাৰ আৰু খুব ভাল লাগিব, আৰু সেই মুহূৰ্তৰ কথা আপুনি সংলাপ কওঁতে এটা বিশেষ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যিটো কথা আমি জানো, সেই কথাটো শ্ৰোতাসকলে শুনি খুব ভাল পাব, আপুনি ক'লে ভাল লাগিব।
0: আৱৰ্তন, আচলতে আৱৰ্তনখন যেতিয়া আৰম্ভ হয় আমি তেতিয়া আমাৰ কিন্তু থিয়েটাৰ চলি আছে দেই, কাৰণ আৱৰ্তনৰ বিষয়বস্তুটোৱে আছিল থিয়েটাৰ, আৰু অকল আৱৰ্তনৰ কাৰণে 15 দিন আমাৰ মানে প্ৰযোজকে, আবাহন থিয়েটাৰ প্ৰযোজক কৃষ্ণ ৰয়ে পেণ্ডেল ৰখা নাছিলে, সন্ধিয়া শইকীয়া ছাৰ গুৱাহাটীৰ পৰা গোটেই ইউনিটটো গৈ পাঠশালাত উপস্থিত হ'ল, তাৰপিছত আমাক সকলোকে মাতিলে, তেতিয়া ছাৰে ক'লে যে তোমালোক কাইলৈ ৰাতিপুৱা মানে আহিবা আমাৰ যাত্ৰা আৰম্ভ কৰিম, 8 বজাত সকলোৱে মিলি আমি যেনেকে থিয়েটাৰৰ মানে আৰম্ভণি কৰোঁ ঠিক তেনেকে আৰম্ভণি কৰিম, আহিবা, আৰু আবাহনৰ যিটো কেম্পাছ বৃহৎ ফিল্ডখন, তাৰে এটা কাষত মানে প্ৰযোজক নিজেই থাকে, তেওঁৰ ঘৰ তাতে এটা ৰুম, আকৌ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ, আৰু এইফালে গোটেই আমাৰ শিল্পীসকলৰ থকা ৰুম, মই আছিলোঁ যিহেতু বাহিৰত, মোক বেলেগ এটা ঘৰত ব্যৱস্থা কৰি দিছিল, ৰাতিপুৱা ঠিক মই ডাঙৰ গেটখন খুলি সোমাইছোঁ আৰু এখন ডাঙৰ ফিল্ড, সেউজীয়া ঘাঁহনি, বৰ সুন্দৰ আবাহনৰ ফিল্ডখন, সিটো মূৰত মই দেখিছোঁ ছাৰ থিয় হৈ আছে, আৰু ছাৰৰ থিয় হোৱাৰ এটা ভংগী আছে, বিশেষ ভংগী, হাত দুখন পিছফাললৈ দি চশমাযোৰ অলপ তললৈ নমাই ছাৰে মানে গেটলৈকে চাই আছে, তো ছাৰে মোক দেখি পেলাই ক'লে আহাচোন

0: মোক মাতিলে, মই ছাৰৰ ওচৰলৈ গ'লোঁ। তেতিয়া ছাৰে মোক একো কোৱা নাই। তেতিয়ালে ছাৰে তেতিয়া মোক ক'লে, হেৰি অৰুণ গুহ ঠাকুৰ তাক মাতিলে। তাৰপিছত ছাৰে মোক ক'লে যে মোৰ ছবিখনত এটা চৰিত্ৰ আছে, চৰিত্ৰটো কিন্তু তোমাৰ বয়সৰ নহয়, আমাৰ আৰু এগৰাকী মানে সহশিল্পী আছিল, সেই শিল্পীগৰাকীৰ বয়সৰ, ক'লে তেওঁৰ বয়সৰ, কিন্তু মোক অভিনয়টো লাগিব নহয়, গতিকে তুমি পাৰিবানে, তুমি কৰা। মোক ক'লো, ছাৰ মই পাৰিম জানো, কৈছে পাৰিবা। তাৰপিছত ছাৰে মোক ক'লে তুমি সংলাপখিনি লিখি ল'বা। মই যিটো চৰিত্ৰ কৰিছোঁ, যে প্ৰাণমানৰ বহুত বছৰ থকা এগৰাকী বয়সীয়া অভিনেত্ৰী, যিয়ে নেকি এতিয়া ভাল চৰিত্ৰ এটাও নাপায়, আৰু ভ্ৰাম্যমান থিয়েটাৰবিলাকেও নিবিচাৰে, কিন্তু মানুহগৰাকী নাথাকিলেও নহয়, মানে বিচনাত মই বহি থাকোঁ। মোৰ লগত আছিল মৃদুলা বাইদেউ, আছিল নায়িকা মৃদুলা বাইদেউ, ভ্ৰাম্যমানৰ শিল্পী আৰু, আৰু এটা ছাইডত আছিলে মিতালী বৈশ্য। ছাৰে ক'লে যে কিন্তু চিনটো মানে অকণমান মানে খাই থকা, মানে মদিৰা পান কৰে আৰু অভিনেত্ৰীগৰাকী, তেওঁৰ জীৱনৰ মানে বহুত ফ্ৰাষ্ট্ৰেশ্যন যে অভিনয়, ভাল অভিনয় নাপায়, ভাল চৰিত্ৰ নাপায়, কিন্তু তেওঁ আকৌ এই নায়িকাগৰাকীক যে বাহিৰৰ মানুহ এজনৰ লগত অকণমান এটা সম্পৰ্ক হৈছে সেই কথাটো গম পায়। গম পায় কাৰণেই তেওঁ তেতিয়া নায়িকাগৰাকীক কয় যে তুমি ইয়াৰ পৰা গুচি যোৱা। সেই তেতিয়া এটা মানে আছিল, মই বিচনাত বহি থাকোঁ, মই গিলাচৰ পৰা অলপ অলপ লৈ খাই থাকোঁ, মৃদুলা বাইদেউ আহে, মৃদুলা বাইদেউ আহোঁতে তেতিয়া মই মানে মোৰ সংলাপ আৰম্ভ কৰোঁ আৰু, আহা বহা, ভাত খালা, মই তোমালৈকে ৰৈ আছোঁ, বুজিছা, এতিয়া ভাল চৰিত্ৰও নাপাওঁ, ভাল চৰিত্ৰত অভিনয় কৰিবলৈও নাপাওঁ, প্ৰযোজকবিলাকেও নিবিচাৰে।
1: এইবাৰ কিন্তু এটা ডাঙৰ ৰোল পাইছো, একেবাৰে হিয়া উবুৰিয়াই কৰিব পৰা ৰোল, পিছে ষ্টেজত নহয়, অভিনয়ো নহয়। তোমাক বাদ দেখুৱাবলৈ এজনী বুঢ়ী বাইদেউৰা ৰোল, মেইন ডাইলগটো হ'ল পলোৱা পলাই যোৱা। এই যে ইঞ্জিনিয়াৰ চাহাবে বাট এটা উলিয়াই দিছে, সেইফালেদি পলাই যোৱা, নহ'লে মৰিবা, মই যেনেকৈ মৰিলোঁ তেনেকৈ মৰিবা, তোমাৰ এতিয়াও বাচিবৰ সময় আছে। ইহঁত চবেই সোণেৰে বাট বান্ধি দেখুৱায়, যেনেকৈ সেই আঠে বেঠে লৈ যায়, কিন্তু সেই বাট বৰ চুটি, অকণমান আগবাঢ়ি গ'লে খাল, গেলা খাল, খালত পৰোঁতে পৰোঁতে হাত ভৰি ভাগিল, অকালতে বুঢ়ী হ'লো। শুনা, ওচৰলৈ আহা, বহা, এবাৰতো এটাই হীৰা মুকুতা খটোৱা বাট দেখুৱালে, গলো, বহুদূৰ গলো, ভাবিলো এই বাট জৰুৰ দীঘলীয়া, পেটত কেঁচুৱা পইচা চাৰিমাহ, তাৰ পাছত সি বোলে মোৰ আঙুলি এটাকেই চুই পোৱা নাই, থিয়েটাৰৰ মালিকটোৱে বোলে সেইবোৰ নচলিব, গা চাফা কৰ, থিয়েটাৰ কৰ, যি হুকুম সেইমতেই কাম, চাফা, একদম চাফা।

মোকে নিজেই ডাক্তৰনী এজনী আনি দিছিল। সেইজনেই মোক একেবাৰে চাফা কৰি পেলালে। সেইটো ল'ৰা আছিল

সাদক সুন্দৰৰ অনুষ্ঠানটি শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজতে আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

কিছু অনুভৱ, প্ৰিয়মতি গীত আৰু এটি মনোমোহা অনুষ্ঠান ৰামধেনুৰ সৈতে ষ্টুডিঅ'ত মই পুলকিতা। সময় আৰু নীৰৱতাৰ সংজ্ঞা বিচাৰি আবেগমধুৰ এটি গীত শ্ৰোতাৰ বাবে।

ভাল লগা দুটি মনৰ আবেগক পুৱাৰ চেঁচাহ বতাহজাকে হৃদয় জগাই তোলে মৰমৰ ৰুণুজুনুসুৰ। সেই মৰমৰ ৰঙেৰে নিজকে ৰঙাই তোলাৰ আশা আৰু মনৰ ভিজা ভিজা আবেগেৰে সজোৱা টিকিত জুবিন গাৰ্গৰ কণ্ঠত।

সঁচাই বুকু মৰম আৰু তাৰ সান্নিধ্যৰ বাবে জীৱনৰ সকলো বাধা অতিক্ৰম কৰিবলৈ সহজ হৈ পৰে। পৃথিৱীৰ সকলো নিয়ম নানা সংঘাত বুকু পাতি ল'বলৈ সেই মৰম ভালপোৱাই সাহস দিয়ে।

সজাগৰি ৰাতিৰ নিৰৱতাবোৰে সপোন বিচাৰি হাবাথুৰি খায়। অবুজ মনৰ কোলাহলত অভিমানবোৰেও যেন তোমাক বিচাৰি এছাটি মলয়া হৈ উৰি যায়।

সময়ৰ গতিশীলতাত আমি অজানিতে নিজৰ মাজত উপলব্ধি কৰোঁ কাৰোবাৰ মৰমে ভৰা অনুভূতি, আৰু এই অনুভূতি সলনি কৰি পেলাই জীৱনৰ গতিপথ। প্ৰতিটো মুহূৰ্তত এক অবুজ ভাল লগাই ভৰাই ৰাখে আমাৰ মন।

0: রামধেনু অনুষ্ঠানটি শুনিলে।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰবোৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসমূহ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই উপলক্ষে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।